এয়া আকাশবাণী তেজপুৰ। আজি শনিবাৰ 1433 বাস্কৰাব্দৰ আহিন মাহৰ 22 তাৰিখ, 2026 খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহৰ 10 দিন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

পাবেলো নেৰুদাই কৈছিল, ইচ্ছা কৰিলে তুমি তোমাৰ বাগিচাখনৰ সকলোবোৰ ফুল ছিঙি পেলাব পাৰা, কিন্তু সেইবুলি বসন্তৰ আগমনক তুমি কেতিয়াও বাধা দিব নোৱাৰা।

এয়া আকাশবাণী তেজপুৰ খন্তেক পিছতে অৰ্থাৎ ছয় বজাৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 730 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। মুকুতামালা
1: সাহিত্যৰ শক্তিৰ বিষয়ে ক'ব

0: ৱেবছাইটত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত মুকুতামালা।
1: সাহিত্যৰ শক্তিৰ বিষয়ে ক'বলৈ গৈ সাহিত্যিক নকুল চন্দ্ৰ ভূঞাই লিখিছিল, যুগ পৰিৱৰ্তনশীল, সাহিত্যও পৰিৱৰ্তনশীল। যুগৰ প্ৰভাৱ সদায় আমাৰ সাহিত্যত পৰি আহিছে। সময়ে জাহ নিয়াব নোৱাৰে এটা যুগ যেতিয়াই জীয়াই থাকে সাহিত্যৰ বুকুত। বাস্তৱ জগতৰ প্ৰভাৱ সাহিত্যিকৰ লিখনিত পৰিবই। বৰ্তমান যুগ সংগ্ৰামৰ যুগ। প্ৰত্যেক কথাতে আমি সংগ্ৰাম কৰিবলগীয়া হৈছে, খোৱামুঠিৰ কাৰণে, নিজৰ ভাষাটোৰ কাৰণে, নিজৰ দেশখনৰ কাৰণে, দুৰ্নীতিৰ বিপক্ষে, লাভখোৰ সুদখোৰৰ বিপক্ষে। আমাৰ আজি সমস্যা বহুত। এই সমস্যাৰ মাজত যি সাহিত্য সৃষ্টি হৈছে তাতো এই সমস্যা সোমাই গৈছে। দেশৰ জনগণৰ যি আৰ্থিক সংকট আছে, ব্যৱহাৰিক সামাজিক ক্ষেত্ৰত যি সমস্যা আছে, সেইবিলাকৰ প্ৰতিফলন হ'ব লাগে সাহিত্যত। কাৰণ সাহিত্যই যেতিয়া সহানুভূতি সৃষ্টি কৰিব পাৰে, তেতিয়াই জনসাধাৰণ সাহিত্যৰ প্ৰতি সজাগ হয়। বহুতো সাহিত্যিকে আজি সাহিত্য চৰ্চাত হাত দিছে, কিন্তু তেওঁলোকৰ সাহিত্যক ৰাইজে সিমান অনুমোদন কৰা নাই, তেওঁলোকৰ সাহিত্যত কিছুমান ধাৰ কৰা ত্ৰুটি থকাৰ বাবে। ঐকান্তিকতাহীন, অভিজ্ঞতাহীন সাহিত্য কেতিয়াও কালজয়ী হ'ব নোৱাৰে। অসমত 14-15 শতিকাত ৰাজতন্ত্ৰৰ শাসনযন্ত্ৰত যদিও তেতিয়া ব্যভিচাৰ সোমোৱা নাছিল, আমাৰ সমাজত কিন্তু অনীতি অত্যাচাৰৰ প্লাৱন হৈছিল। আৰু এক শতিকামান সেই ব্যভিচাৰ চলি থকা হলে শাসন প্ৰণালীত ব্যভিচাৰ সোমাই দেশখনো হয়তো ধ্বংস কৰিলেহেঁতেন। অসমত তেতিয়া বৌদ্ধা শাক্ত আচাৰ নীতি ইমান তললৈ গৈছিল যে মানুহে মানৱতা হেৰুৱাই পেলাইছিল। আমাৰ সমাজ খণ্ড বিখণ্ড হৈ পৰিছিল। নৈতিক চৰিত্ৰ ক্ৰমান্বয়ে নিম্নমুখী গতিত ধাৱমান হৈছিল। অসমীয়া জাতিটোৰ সৌভাগ্যৰ বাবেই এনেতে ঈশ্বৰ প্ৰেৰিত মহাপুৰুষ শংকৰদেৱৰ আবিৰ্ভাৱ হ'ল। মৌমাখিয়ে ফুলৰ মৌ সংগ্ৰহ কৰাৰ দৰে শংকৰদেৱ, মাধৱদেৱ আৰু তেওঁলোকৰ অনুগামীসকলে ভাগৱত, পুৰাণ আৰু অন্যান্য পুৰাণৰ পৰা সাৰ বস্তুলৈ অপূৰ্ব সাহিত্যৰাজি ৰচনা কৰিলে। ইয়াৰ উপৰিও মহাপুৰুষ শংকৰদেৱে গীতা, ভাগৱত আদিৰ আদৰ্শত বৈষ্ণৱ ধৰ্মক নতুন গঢ় দি সৰ্বভাৰতীয় ধৰ্মৰ সৈতে যোগসূত্ৰ স্থাপন কৰিলে। সেই সময়ত এফালে সত্ৰ, আনফালে ৰাজসভা, এই দুটা বিভিন্ন পৰিৱেশত অসমীয়া সাহিত্য ৰচিত হৈছিল। এই মহিমাময়ী শংকৰী সাহিত্যই তেতিয়াই সমাজৰ কুনীতি, কু আচৰণ মহিমূৰ কৰি সমাজৰ তথা অসমীয়া মানুহৰ মন সুস্থ পবিত্ৰ কৰি সমাজৰ আদৰ্শ, সাম্যভাৱ, মানৱতা, সহনশীলতা দাঙি ধৰি জাতি বৰ্ণ নিৰ্বিশেষে আমি যে এখন দেশৰ এটা জাতি তাক শিকাই দিলে। শংকৰী সাহিত্যৰ শক্তিয়ে আজিও আমাৰ অসমীয়া জাতিটোক বান্ধি ৰাখিছে। আমি এতিয়া এনে সুস্থ সাহিত্য ৰচনা কৰিব লাগে যি সাহিত্যই সমাজত ভূমিকম্পৰ সৃষ্টি কৰিব, যি ভূমিকম্পত সমাজৰ অহিতকাৰী পাপীবিলাক ধ্বংস হ'ব। সাম্যবাদ আৰু সমাজবাদী আদৰ্শেৰে ৰচিত সাহিত্যইহে সৰ্বসাধাৰণ জনগণৰ আৰু দেশৰ বৃহত্তৰ স্বাৰ্থৰ উপকাৰ সাধন কৰিব।
0: আজিৰ মুকুতামালাৰ কথাখিনি নকুল চন্দ্ৰ ভূঞাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে উস্তাদ বিছমিল্লাহ খাঁৰ শ্বেহনাই বাদন, ৰাগ ললিত।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত উস্তাদ বিছমিল্লাহ খাৰ চেহনাই বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো শশাংক কুমাৰ কলিতাৰ কণ্ঠৰ বৰগীত। শিল্পীৰ সৈতে বিভিন্ন বাদ্যযন্ত্ৰত সহযোগ কৰিছে খোল বিপুল ওজা, বাঁহী প্ৰসন্ন বৰুৱা, তাল অকণ চন্দ্ৰবায়ন আৰু তানপুৰা দলি বৈশ্য। শিল্পীৰ কণ্ঠত প্ৰথমে শুনোৱা হওক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ইতি বৰগীত।

শ্রোতাসকলে শশাঙ্ক কুমার কলিতার কণ্ঠর বরগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শিল্পীৰ কণ্ঠত এইবাৰ এয়া মহাপুৰুষ।

বাদ্যযন্ত্ৰত সহযোগ কৰিলে খোল, বিপুল ওজা, বাঁহী, প্ৰসন্ন বৰুৱা, তাল, অকণ চন্দ্ৰবায়ন আৰু তানপুৰা, দলী বৈশ্য। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

নিশা সাত বাজি ৩৫ মিনিটত পূবালীৰ সুৰত আনন্দ ইংতি আৰু সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত, ৮ বাজি ২ মিনিটত দৃষ্টিপাত, ৯ বজাত চিত্ৰগীত, নিশা ৯:৩০ বজাত আলাপ অনুৰাগ অনুষ্ঠানত বিশিষ্ট শিল্পী মুকুল ৰাভাৰ জীৱন আৰু কৰ্মৰাজীৰ আধাৰত যুগুতোৱা প্ৰামাণ্য আলেখ্যৰ দ্বিতীয় খণ্ড, ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। নিশা ১০ বজাত অখিল ভাৰতীয় সংগীতানুষ্ঠানত অৰ্চনা জি উপাধ্যায়ৰ কৰ্ণাটকী কণ্ঠসংগীত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। আমাৰ অনুষ্ঠান পৰিস্থিতিও ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
2: অগ্নিযুগৰ গান।
3: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
4: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।
1: एक जमाने से कहानी है सुना रही आकाशवाणी, फिर आया एंटरटेनमेंट का रेवोल्यूशन, जब कोने कोने पहुंचा दूरदर्शन। कहानी नहीं बदली, स्टाइल गया है बदल। जो कहानियां हम सुनते आए देखते आए, अब वही वैसी ही कहानी सुनाएगा डिजिटल।
2: डाउनलोड वेव्स OTT ऐप नाउ एंड वॉच फॉर फ्री।

0: গুৱাহাটীৰ মহাবাহু।
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
2: ট্ৰেঞ্জিষ্টৰ আৱিষ্কাৰৰ কাহিনী। অতীতত আমি ব্যৱহাৰ কৰা ডাঙৰ আকাৰৰ ৰেডিঅ'টো বৰ্তমান প্ৰকৃততে লৈ ফুৰিব পৰা হ'ল কেৱল ট্ৰেঞ্জিষ্টৰ আৱিষ্কাৰৰ বাবে। এই গুৰুত্বপূৰ্ণ বিপ্লৱৰ সূচনা হৈছিল 1947 চনত, যিদিনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেল টেলিফোন লেবৰেটৰীৰ 3 বিজ্ঞানীয়ে ট্ৰেঞ্জিষ্টৰৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰিছিল। চকলি, বাৰ্ডিন আৰু ব্ৰেটেইন নামৰ এই 3 বিজ্ঞানীয়ে এটা দল হিচাপে 2 অধিক কাল কঠোৰ পৰিশ্ৰম কৰিছিল আৰু এটা এধানমানি জাৰ্মেনিয়াম ক্ৰিষ্টেলৰ সহায়েৰে ট্ৰেঞ্জিষ্টৰৰ কাৰ্যপ্ৰণালী প্ৰদৰ্শন কৰিছিল। এই আহিলাবিধে প্ৰচলিত নিৰ্বাত নলী বা ট্ৰায়ডবোৰৰ দৰে বৈদ্যুতিক সংকেত পৰিৱৰ্ধন কৰিব পাৰে। 1907 লি ডে ফৰেষ্টে ট্ৰায়ডৰ আৱিষ্কাৰেৰে ইলেক্ট্ৰনিক যুগৰ সূচনা কৰে বুলি ক'ব পাৰি। ট্ৰায়ড এটা অতি গুৰুত্বপূৰ্ণ ইলেক্ট্ৰনিক উপাংশ আৰু 1950 দশকৰ মাজভাগলৈকে ইয়াৰ ব্যৱহাৰ হৈ আছিল। ইয়াৰ 3 অংশ আছে, এটা কেথড, এটা এনড আৰু দুয়োটাৰে মাজত এটা গ্ৰিড। কেথডটো তপতালে ইলেক্ট্ৰন নিৰ্গত হয়। এই ইলেক্ট্ৰনৰ প্ৰৱাহে আহিলাটোৰ মাজেৰে বিদ্যুৎ প্ৰৱাহৰ সৃষ্টি কৰে। কেথডটো আগুৰি থকা এনডটো বহিৰ্ভাগত অৱস্থিত বেটাৰীৰ ধনাত্মক প্ৰান্তৰ সৈতে সংযোজিত থাকে। ই কেথডৰ পৰা নিৰ্গত ইলেক্ট্ৰনবোৰ সংগ্ৰহ কৰে। গ্ৰিডটো হ'ল কেথডৰ চাৰিওফালে শিথিলভাৱে মেৰিয়াই থোৱা তাঁৰৰ এক কুণ্ডলী, যি ট্ৰায়ডৰ মাজেৰে যোৱা ইলেক্ট্ৰনৰ প্ৰৱাহ নিয়ন্ত্ৰণ কৰিব পাৰে। এই 3 বিদ্যুৎ দ্বাৰ কাঁচৰ নলীৰ আকৃতিৰ এটা যতনত ভৰাই যতনটো বায়ুশূন্য কৰি বন্ধ কৰি দিয়া হয়। সেইকাৰণে বহুতে ইয়াক নিৰ্বাত বা বায়ুশূন্য নলী বুলি কয়। ট্ৰায়ডৰ এটা ধৰ্ম হ'ল ই অতি ক্ষুদ্ৰ বৈদ্যুতিক সংকেত গ্ৰহণ কৰিব পাৰে আৰু সেইবোৰৰ পৰিৱৰ্ধন ঘটাব পাৰে, অৰ্থাৎ আকৃতি আৰু বৈশিষ্ট্য সলনি নকৰাকৈ সেইবোৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। গ্ৰিডলৈ যোগান ধৰা এটা ক্ষুদ্ৰ বৈদ্যুতিক সংকেতে কেথড আৰু এনডৰ মাজত প্ৰৱাহিত বিদ্যুতৰ বৃহৎ পৰিৱৰ্তন ঘটায় আৰু এইটোৱে হৈছে ইলেক্ট্ৰনিকৰ পৰিৱৰ্তকৰ মূল কথা। ৰেডিঅ' আৰু টেলিভিছন, ৰেডাৰ ব্যৱস্থাত আৰু প্ৰথম অৱস্থাৰ কম্পিউটাৰত উল্লেখযোগ্য সফলতাৰে ট্ৰায়ডৰ ব্যৱহাৰ কৰা হৈছিল। কিন্তু তথাপিও ইয়াৰ এটা ডাঙৰ অসুবিধা আছিল, কেথডটো তপতালে ইলেক্ট্ৰন নিৰ্গত হয়। কেথড তপতাওঁতে বুজন পৰিমাণৰ বৈদ্যুতিক শক্তি খৰচ কৰিবলগীয়া হয়। আনহাতে কেথডৰ পৰা ইলেক্ট্ৰন নিৰ্গমন নহ'লে ট্ৰায়ডে সংকেত পৰিৱৰ্ধন কৰিব নোৱাৰে। এইকাৰণেই 2 সময়ত ব্যৱহাৰ কৰা পৰ্টেবল যোগাযোগ ব্যৱস্থাৰ বাবে যন্ত্ৰপাতিৰ লগতে কেথড তপতাবলৈ গধুৰ গধুৰ বেটাৰীও লৈ ফুৰিবলগীয়া হৈছিল। অতিৰিক্ত শক্তিৰ প্ৰয়োজন হোৱা এই কথাটোৰ বাবেই বহুতো বিজ্ঞানী আৰু ঔদ্যোগিক গৱেষণাগাৰে ট্ৰায়ডৰ বিকল্প উদ্ভাৱনৰ বাবে গৱেষণা কৰি যাবলৈ উৎসাহিত হৈছিল। উইলিয়াম চকলি আৰু তেওঁৰ সহযোগীসকলে ট্ৰেঞ্জিষ্টৰৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰাৰ লগে লগে ট্ৰায়ড আৰু ট্ৰায়ডৰ দৰে অন্যান্য নিৰ্বাত নলীৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা ইলেক্ট্ৰনিক্স বিজ্ঞানৰ বুনিয়াদ গঠন হয়। এই নতুন আহিলাবিধৰ পোনপটীয়া সুবিধাটো হ'ল ইয়াক আগতীয়াকৈ তপতাব নালাগে। পৰিৱৰ্ধনৰ বেলিকা ই ট্ৰায়ডৰ দৰে কাৰ্যকৰী হয়। তাতোকৈ ডাঙৰ কথা, ট্ৰায়ডৰ তুলনাত ই অত্যন্ত সৰু আৰু কম বিভৱতে ই কাম কৰে। এই ক্ষুদ্ৰ ট্ৰেঞ্জিষ্টৰবোৰে ইলেক্ট্ৰনিক যন্ত্ৰপাতিবোৰৰ আয়তন সৰু কৰি অনাত অৰিহণা যোগায়। কিন্তু এটা দশকৰ পিছত যিটো ঘটনা ঘটিল সেইটো ইয়াতোকৈ যথেষ্ট বিস্ময়জনক। 1979 জেক কিলবিয়ে জাৰ্মেনিয়ামৰ এটা টুকুৰাত অথবা জাৰ্মেনিয়ামৰ এটা চিপত কেইবাটাও ট্ৰেঞ্জিষ্টৰ ডায়ড, ৰোধক আৰু ধাৰক একেলগে লগ কৰি সম্পূৰ্ণ এটা ইলেক্ট্ৰনিক বৰ্তনী তৈয়াৰ কৰি উলিয়ালে। কিছুদিনৰ ভিতৰতে ৰবাৰ্ট নয়ছে কিলবিৰ এই বৰ্তনীৰ পৰিহাদন কৰিলে। তেওঁ আগবঢ়োৱা প্ৰযুক্তি কম বেছি পৰিমাণে আজিও ব্যৱহৃত হয়। 1960 মাজভাগলৈকে ছিলিকনৰ সৰু টুকুৰা এটাতে বহুতো ট্ৰেঞ্জিষ্টৰ আৰু অন্যান্য ইলেক্ট্ৰনিক উপাংশ একলগ কৰি বহাব পৰা হ'ল। এইবোৰকে সমন্বিত বৰ্তনী বা ইণ্টিগ্ৰেটেড চাৰ্কিট বা চমুকৈ IC বুলি কোৱা হয়।

0: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেডৰ বঙাইগাঁও শোধনাগাৰত খালি হোৱা 58টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। ট্ৰেড এপ্ৰেণ্টিচ, এটেণ্ডেণ্ট অপাৰেটৰ, কেমিকেল প্লেণ্ট 36টা পদ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু কেমিষ্ট্ৰি বা ইণ্ডাষ্ট্ৰিয়েল কেমিষ্ট্ৰি বিষয়লৈ বি এছ চি ডিগ্ৰী থকা হ'ব লাগিব। ট্ৰেড এপ্ৰেণ্টিচ বইলাৰ 14টা পদ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু কেমিষ্ট্ৰি বা ইণ্ডাষ্ট্ৰিয়েল কেমিষ্ট্ৰি বিষয়লৈ বি এছ চি ডিগ্ৰী থকা হ'ব লাগিব। টেকনিচিয়ান এপ্ৰেণ্টিচ 8টা পদ। প্ৰাৰ্থী ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং, ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড ইলেক্ট্ৰনিক্স, ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰিং অথবা এপ্লাইড ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট iocl.com। আবেদনৰ শেষ তাৰিখ 18 অক্টোবৰ। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 560টা পেৰামেডিকেল পদৰ বাবে আবেদন বিচাৰিছে। পদসমূহ হৈছে নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্ট 365টা পদ, ডায়েলাইচিছ টেকনিচিয়ান 1টা পদ, হেলথ এণ্ড মেলেৰিয়া ইন্সপেক্টৰ গ্ৰেড 2 43টা পদ, অডিঅ'লজিষ্ট এণ্ড স্পীচ থেৰাপিষ্ট 1টা পদ, ফাৰ্মাচিষ্ট এণ্ট্ৰিগ্ৰেড 118টা পদ, ৰেডিঅ'গ্ৰাফাৰ এক্সৰে টেকনিচিয়ান 25টা পদ, ECG টেকনিচিয়ান 4টা পদ, অপ্টোমেট্ৰিষ্ট 2টা পদ আৰু লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 2 31টা পদ। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 অক্টোবৰ। অসম ভূমিলেখ্য আৰু জৰীপ অধিকৰ্তাৰ কাৰ্যালয়ে 579টা লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্ছ প্ৰশিক্ষণ থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dlrs.assam.gov.in। আবেদনৰ শেষ তাৰিখ 21 অক্টোবৰ। নিয়োগ বাতৰি ইমানেই।
3: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

অসম আৰু পশ্চিমবংগৰ উপনিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে জয়লাভ কৰাৰ বিপৰীতে তামিলনাডুত ই ভি কে আৰু পুডুচেৰীৰ এ আই এন আৰ চিয়ে জয়লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিশোৰীসকলৰ স্বাস্থ্য, পুষ্টি আৰু সামগ্ৰিক বিকাশৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাইছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি ঝাৰখণ্ডৰ দেওঘৰ ভ্ৰমণ কৰিব। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে ভাৰতে কোনো খণ্ডতে একচেটীয়া অধিকাৰ প্ৰদান নকৰে। আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক ছয় উইকেটত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। পশ্চিমবংগ আৰু অসমৰ উপনিৰ্বাচনত শাসকীয় ভাৰতীয় জনতা পাৰ্টীয়ে জয়লাভ কৰাৰ বিপৰীতে তামিলনাডুত বিধানসভাৰ উপনিৰ্বাচনত দুখন আসনত শাসকীয় তামিলাগা ভেট্টী কাজাখামে জয়লাভ কৰিছে। পুডুচেৰীত শাসকীয় অল ইণ্ডিয়া এন আৰ কংগ্ৰেছে থাট্টাৱঞ্চবাৰী বিধানসভাৰ আসনখনত জয়লাভ কৰিছে। কালি অসমৰ নগাঁও লোকসভা সমষ্টিৰ লগতে তামিলনাডু, পশ্চিমবংগ আৰু পুডুচেৰীৰ পাঁচটা বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে অনুষ্ঠিত হোৱা ভোটগণনাৰ পাছতেই এই ফলাফল পোহৰলৈ আহে। মঙলবাৰে ছয়খন আসনৰ উপনিৰ্বাচন অনুষ্ঠিত হয়। বিজেপিয়ে পশ্চিমবংগৰ নন্দীগ্ৰাম আৰু ৰেজিনগৰ বিধানসভা দুইখন আসনতে বৃহৎ ব্যৱধানত জয়লাভ কৰিছে। পূব মেদিনীপুৰ জিলাত অৱস্থিত নন্দীগ্ৰাম বিধানসভাৰ আসনত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ নিহত ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰাথৰ মাতৃ বিজেপি প্ৰাৰ্থী হাছিৰাণী ৰাথে কংগ্ৰেছৰ প্ৰাৰ্থী মিলন প্ৰধানক 1,22,000ৰো অধিক ভোটৰ অভিলেখ সৃষ্টি কৰি পৰাস্ত কৰে। মুৰ্ছিদাবাদ জিলাৰ ৰেজিনগৰ বিধানসভাৰ উপনিৰ্বাচনতো বিজেপিৰ প্ৰাৰ্থী শংকৰভ চৰকাৰে আম জনতা উন্নয়ন পাৰ্টীৰ প্ৰাৰ্থী গোলাম নবী আজাদক 75,000ৰো অধিক ভোটত পৰাস্ত কৰে। চৰকাৰে প্ৰায় 1,30,000 ভোট লাভ কৰাৰ বিপৰীতে আজাদে প্ৰায় 54,000 ভোট লাভ কৰে। ইফালে অসমত নগাঁও লোকসভাৰ উপনিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ মুৰববী বদৰুদ্দিন আজমলক 1,42,000ৰো অধিক ভোটত পৰাস্ত কৰি জয়লাভ কৰে। এই নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাই তৃতীয় স্থানতহে সন্তুষ্ট থাকিবলগীয়া হয়। তামিলনাডুত মুখ্যমন্ত্ৰী চি জোচেফ বিজয় নেতৃত্বাধীন টি ভি কে দলে ধাৰাপুৰম আৰু মদুৰন্তাকাম বিধানসভাৰ উপনিৰ্বাচন দুয়োটাতে জয়লাভ কৰে। ধাৰাপুৰমত টি ভি কেৰ প্ৰাৰ্থী পি সত্যভামাই ডি এম কেৰ প্ৰতিদ্বন্দ্বী এছ সুগন্যাক 9,471 ভোটৰ ব্যৱধানত পৰাস্ত কৰে। মদুৰন্তকামত টি ভি কেৰ প্ৰাৰ্থী কে মাৰাগাথাম কুমাৰভেলে ডি এম কেৰ প্ৰাৰ্থী আই পৰন্তামেনৰ বিৰুদ্ধে 20,040 ভোটত জয়লাভ কৰে। ইফালে চুবুৰীয়া পুডুচেৰীত বিজেপি নেতৃত্বাধীন নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰ মূল মিত্ৰ এ আই এন আৰ চিয়ে থাট্টাৱঞ্চবাৰী বিধানসভা সমষ্টিটোত জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখিছে। এ আই এন আৰ চিৰ প্ৰাৰ্থী অশোক আনন্দই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী ই বিনায়গমক 8,482 ভোটৰ ব্যৱধানত পৰাস্ত কৰে। আনন্দই 13,358 ভোট লাভ কৰাৰ বিপৰীতে বিনায়গমে 4,876 ভোট লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিশোৰীসকলৰ স্বাস্থ্য, পুষ্টি আৰু সামগ্ৰিক বিকাশৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাইছে। কালি নতুন দিল্লীত অনুষ্ঠিত দুদিনীয়া মহিলা আৰু শিশু বিকাশৰ ৰাষ্ট্ৰীয় বিভাগীয় সন্মিলনৰ বিদায়ী অধিৱেশনত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰীয়ে এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এই ক্ষেত্ৰত জনসাধাৰণৰ অংশগ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰি অংগনবাড়ী কেন্দ্ৰসমূহক ৰাইজৰ অংশগ্ৰহণৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। তেওঁ কয় যে অংগনবাড়ী কেন্দ্ৰৰ সমীপত বসবাস কৰা পৰিয়ালসমূহক শিশুৰ বাবে পুষ্টিকৰ খাদ্য, খেলা সামগ্ৰী আৰু অন্যান্য স্থানীয় প্ৰাসংগিক সামগ্ৰী ভাগ বতৰা কৰি বিশেষ অনুষ্ঠানত বৰঙণি আগবঢ়াবলৈ উৎসাহিত কৰিব লাগে। মহিলাৰ সুৰক্ষাৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে মহিলাৰ সুৰক্ষা, মৰ্যাদা আৰু সবলীকৰণৰ ওপৰত শিশুসকলৰ বাবে বয়স অনুসৰি আৰ্হি প্ৰস্তুত কৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ বিভিন্ন বিভাগৰ সমন্বিত প্ৰচেষ্টাৰ জৰিয়তে প্ৰতিৰোধমূলক ব্যৱস্থাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সহযোগিতামূলক সিদ্ধান্ত গ্ৰহণৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ পৰামৰ্শ আগবঢ়ায় যে ৰাজ্যসমূহে জিলা পৰ্যায়ত আৰু নগৰপালিকা তথা মহানগৰপালিকা পৰ্যায়ত চিন্তন শিবিৰ আয়োজন কৰক, যাতে তাৰ পৰা অভিজ্ঞতা উদ্ভাৱন আৰু ব্যৱহাৰিক সমাধানৰ আদান প্ৰদানৰ সুবিধা হয়। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ দেশৰ মহিলা তথা শিশু উন্নয়নৰ বিভাগসমূহক স্বচ্ছতা অভিযানৰ সক্ৰিয়তাৰে নেতৃত্ব ল'বলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে সুস্বাস্থ্য আৰু পুষ্টি, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ পৰা আৰম্ভ আৰু অংগনবাড়ী কেন্দ্ৰ তথা ইয়াৰ আশে পাশে থকা জনগোষ্ঠীসমূহে ইয়াক প্ৰসাৰিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰিব পাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে মহিলা সবলীকৰণৰ বাবে ভোকেল ফৰ লোকেল আৰু ওৱান ডিষ্ট্ৰিক্ট

0: জাপান প্ৰডাক্টৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপসমূহক প্ৰচাৰ কৰা উচিত। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে মহিলাৰ সামূহিক আৰু সামূহিক প্ৰতিষ্ঠানসমূহে স্থানীয় সামগ্ৰীসমূহ শক্তিশালী কৰা, জীৱিকাৰ উন্নতি আৰু অৰ্থনৈতিক সবলীকৰণৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ প্ৰজন্মক ক্ৰমাগতভাৱে তেওঁলোকক দক্ষতা বিকাশৰ বাবে আহ্বান জনোৱাৰ লগতে প্ৰযুক্তিগত বিকাশৰ সৈতে ফেৰ মাৰি চলিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত কালি অনুষ্ঠিত ৱৰ্ল্ড স্কিলছ ছাংহাই 2026ত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোৰ সদস্যসকলৰ সৈতে বাৰ্তালাপ কৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে এইদৰে কয়।
1: हमने अपने आप को भी टेक्नोलॉजी की दृष्टि से विश्व में जो नए नए बदलाव आ रहे हैं, बदलाव की दृष्टि से अपने आप को ढालना पड़ता है। आपके पास क्या है, कितनी डिग्रियां हैं, उसका अपना महत्व है ही, लेकिन आपको आता क्या है, उसका जवाब है स्किल। जीवन में कोई न कोई स्किल होना चाहिए, तब जाकर के आप काफी कॉन्ट्रीब्यूट कर सकते हैं।
0: আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা।

0: इंद्रियां हैं, उसका अपना महत्व है ही, लेकिन आपको आता क्या है? उसका जवाब है स्किल। जीवन में कोई न कोई स्किल होना चाहिए, तब जाकर के आप काफी कंट्रीब्यूट कर सकते हैं।
1: আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি ঝাৰখণ্ডত অৱস্থিত দেওঘৰ ভ্ৰমণ কৰিব। এই ভ্ৰমণকালতেই উপৰাষ্ট্ৰপতিগৰাকীয়ে দেওঘৰত অৱস্থিত অখিল ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান এইমছৰ দ্বিতীয় সমাৱৰ্তন অনুষ্ঠানত উপস্থিত থাকিব। ইয়াৰ লগতে উপৰাষ্ট্ৰপতিগৰাকীয়ে দেওঘৰৰ বি বি এম টি হাস্পতালত সৈন্য সম্পৰ্কীয় মেলাও পৰিদৰ্শন কৰিব। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে ভাৰতে কোনো ক্ষেত্ৰতে কোনো খণ্ডতে একচেটীয়া অধিকাৰৰ অনুমতি নিদিয়ে। ভাৰতত কাম কৰাৰ বাবে ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত কংগ্ৰেছৰ স্থিতিক লৈও তেওঁ কংগ্ৰেছক সমালোচনা কৰে। কালি নতুন দিল্লীত অনুষ্ঠিত ইণ্ডিয়া মোবাইল কংগ্ৰেছ 2026ৰ দশম সংস্কৰণত ভাষণ দি মন্ত্ৰী শ্ৰীসিন্ধিয়াই কয় যে তিনিটা কোম্পানী ক্ৰমে ষ্টাৰলিংক, জিঅ' ছেটেলাইট কমিউনিকেশ্যন আৰু ইউটেছেট ওৱান ৱে ছেটেলাইট যোগাযোগৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে। তেওঁ কয় যে কাঠামো চূড়ান্ত হোৱাৰ পাছত চৰকাৰে এই কোম্পানীসমূহক ৰাজহ ভাগ বতৰাৰ ভিত্তিত স্পেকট্ৰাম আবণ্টন দিব। তেওঁ লগতে কয় যে উপগ্ৰহ যোগাযোগ অপাৰেটৰসকলক ব্যক্তিগতভাৱে নিৰ্ধাৰিত সুৰক্ষা নীতি আৰু অন্যান্য নিয়ন্ত্ৰণমূলক প্ৰয়োজনীয়তা পূৰণ কৰাৰ পাছতহে সেৱা আৰম্ভ কৰিবলৈ অনুমতি দিয়া হ'ব। মন্ত্ৰীগৰাকীয়ে কয় যে গ্ৰাহকসকলক এটা নিৰ্দিষ্ট পৰিসৰৰ সেৱা প্ৰদান কৰাৰ লগতে একে সময়তে তেওঁলোকে মুক্ত বজাৰত নিজৰ পচন্দৰ বিকল্পসমূহ বাছি ল'ব পৰাৰ সুবিধা প্ৰদান কৰাটো চৰকাৰৰ দায়িত্ব। যোগাযোগ মন্ত্ৰালয়ে কয় যে উপগ্ৰহ যোগাযোগ সেৱাৰ ক্ষেত্ৰত ভাৰতৰ নিয়ন্ত্ৰণ কাঠামো ন্যায্য আৰু বৈষম্যহীন। তেওঁলোকৰ অনুজ্ঞাপত্ৰৰ চৰ্ত আৰু নিয়মৰ অধীনত অনুজ্ঞাপত্ৰ লাভ কৰা সকলোৱে সুৰক্ষাৰ প্ৰয়োজনীয়তাসমূহ মানি চলাটো প্ৰদৰ্শন কৰিব লাগিব। ইয়াৰ উদ্দেশ্য হৈছে প্ৰদান কৰা সেৱাসমূহে প্ৰয়োজনীয় সুৰক্ষা মান বজাই ৰখাটো নিশ্চিত কৰা আৰু ব্যৱহাৰকাৰী তথা তেওঁলোকৰ তথ্য সুৰক্ষিত কৰা। বৰ্তমান যুগত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সংজ্ঞা বিকশিত হৈছে। কেৱল সশস্ত্ৰ বাহিনীৰ শক্তিৰ দ্বাৰাই নহয়, প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতাৰ দ্বাৰাও ৰাষ্ট্ৰীয় নিৰাপত্তা নিৰ্ধাৰিত হয়। কালি নতুন দিল্লীত অনুষ্ঠিত ছচাইটি অৱ ইণ্ডিয়ান ডিফেন্স মেনুফেকচাৰ্ছ চেম্পিয়নছ পুৰস্কাৰ প্ৰদান অনুষ্ঠানত এই মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। তেওঁ লগতে কয় যে ভাৰত উন্নত সামৰিক হাৰ্ডৱেৰৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য ৰপ্তানিকাৰক হিচাপে আত্মপ্ৰকাশ কৰিছে। মন্ত্ৰী শ্ৰীসিঙে কয় যে 2025-26 বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানিয়ে 38,424 কোটি টকাৰ পঞ্জীয়ন বৃদ্ধিৰ অভিলেখ সৃষ্টি কৰিছে। পুৰুষ ক্ৰিকেটত যোৱা নিশা ৰাঁচীত অনুষ্ঠিত হোৱা দ্বিতীয়খন টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক 6 উইকেটত পৰাস্ত কৰি চলিত শৃংখলাত 1-1 সমতা স্থাপন কৰে। 250 ৰাণৰ লক্ষ্য অনুসৰণ কৰি ৱেষ্ট ইণ্ডিজে 18 অভাৰ 3 বলত 4 উইকেট হেৰুৱাই 252 ৰাণ সংগ্ৰহ কৰি খেলখনত বিজয় সাব্যস্ত কৰে। আৰোহী দলটোৰ অধিনায়ক ছাই হোপে 45 বলত 102 ৰাণ কৰাৰ লগতে ছাৰ্ফেন ৰাডাৰফৰ্ডে 37 বলত 84 ৰাণ কৰে। ছাই হোপে অসাধাৰণ প্ৰদৰ্শনৰ বাবে প্লেয়াৰ অব দ্য মেচ সন্মান লাভ কৰে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছোঁ। অসম আৰু পশ্চিমবংগৰ উপ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে জয়লাভ কৰাৰ বিপৰীতে তামিলনাডুত টি ভি কে আৰু পুডুচেৰীত এ আই এন আৰ চিয়ে জয়লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিশোৰীসকলৰ স্বাস্থ্য, পুষ্টি আৰু সামগ্ৰিক বিকাশৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাইছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি ঝাৰখণ্ডৰ দেওঘৰ ভ্ৰমণ কৰিব। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে ভাৰতে কোনো ক্ষেত্ৰতে একচেটীয়া অধিকাৰ প্ৰদান নকৰে আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক 6 উইকেটত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা অনুষ্ঠানটি প্ৰযোজনা কৰিছে কাৰ্তিক সূত্ৰধৰে। আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মায়।

0: মহালয়া হৈছে হিন্দু বৰ্ষপুঞ্জীৰ এটা অতি শুভ দিন। এই দিনটোক পশ্চিমবংগ, ভাৰত তথা বাংলাদেশত অতি উৎসাহ আৰু ভক্তিৰে উদযাপন কৰা হয়। মহালয়া শব্দটো মহা আৰু আলয় নামৰ দুটা সংস্কৃত শব্দৰ পৰা উদ্ভৱ হৈছে, যাৰ একেলগে অৰ্থ হৈছে আশ্ৰয় বা দেৱীৰ ঘৰ। বিশ্বাস কৰা হয় যে এই দিনটোতে দেৱী দুৰ্গাই ভক্তৰ মংগলৰ বাবে কৈলাসৰ পৰা ধৰালৈ যাত্ৰা আৰম্ভ কৰিছিল। মহালয়া হৈছে পিতৃপক্ষৰ সমাপ্তি আৰু দেৱী পক্ষ তথা শাৰদীয় দুৰ্গোৎসৱৰ শুভাৰম্ভৰ সন্ধিক্ষণ। মহালয়াৰ এই পবিত্ৰ দিনটোতে পুৱতি নিশা মহিষাসুৰ মৰ্দিনী আৰু চণ্ডীপাঠ শুনাৰ এক গভীৰ লোকপ্ৰিয় পৰম্পৰা আছে। ভাদ মাহৰ কৃষ্ণ প্ৰতিপদ আৰম্ভ হৈ অমাৱস্যালৈকে এই সময়ছোৱাক পিতৃপক্ষ বোলা হয়। পুৰাণ মতে ব্ৰহ্মাৰ নিৰ্দেশত পিতৃপুৰুষসকলে এই 15 দিনত মনুষ্য লোকলৈ অহাৰ অনুমতি পায়। সেয়েহে এই সময়ছোৱাত তেওঁলোকৰ উদ্দেশ্যে কিবা অৰ্পণ কৰিলে সেয়া সহজেই তেওঁলোকৰ প্ৰাপ্ত হয়। সেইবাবে সম্পূৰ্ণ পক্ষকালজুৰি পিতৃপুৰুষসকলক স্মৰণ কৰা হয়, যাৰ চূড়ান্ত প্ৰকাশ বা মহালগ্ন হৈছে মহালয়া, পিতৃপক্ষৰ শেষৰটো দিন। পাঁচদিনা অৰ্থাৎ শুক্লা প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হয় দেৱী পক্ষৰ। এই সময়ছোৱাত দেৱী দুৰ্গাৰ বোধন কাৰ্য অৰ্থাৎ জাগৰণৰ পিছত সংকল্প কৰি দুৰ্গা পূজাৰ আয়োজন চলে। শৰতৰ ভাল লগা দিনবোৰ এতিয়া দুৱাৰ দলিত। শৰত এক নাম মিঠা আলোড়নৰ। গ্ৰীষ্মৰ উত্তাপাতৰাই কাটিৰ মিঠা পৰশ সানিবলৈ আগমন হয় শৰতৰ। শৰতক লৈ যেন অনুভৱৰ শেষ নাই। শৰৎ ঋতু উৎসৱৰ ঋতু, আৰু এই শৰতে আবাহন কৰে দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ। আকাশ বতাহ কপাই ধ্বনিত হয় এক
1: মন্ত্ৰ।

0: আজি ৰাষ্ট্ৰীয় ডাক সেৱা দিৱস। 1854 চনত ভাৰতত ডাক সেৱা আৰম্ভ কৰিছিল লৰ্ড ডেলহাউসি নামৰ ইংৰাজ বিষয়াগৰাকীয়ে। তাৰ পূৰ্বেও ভাৰতত ৰাজতন্ত্ৰ চলি থকাৰ সময়তো চিঠি আদান প্ৰদানৰ ব্যৱস্থা আছিল। কটকীৰ হতুৱাই অথবা পাৰৰ পাখিত বান্ধি চিঠি পঠিওৱাৰ কথা পঢ়িবলৈ পোৱা যায়। অৱশ্যে পৰৱৰ্তী সময়ত ইংৰাজৰ শাসনকালৰ পৰাহে আনুষ্ঠানিকভাৱে ডাকতাৰ বা ডাক সেৱা আৰম্ভ হৈছিল। চিঠিৰ পয়োভৰ কমিলেও ডাক সেৱাৰ প্ৰয়োজনীয়তা কিছু হ্ৰাস পালেও আজিও কিন্তু সকলোৰে হৃদয়ত এক সুকীয়া স্থান দখল কৰি আছে চিঠিয়ে। সময়ে অনা পৰিৱৰ্তনত পৰি ডাকঘৰেও সলাইছে সেৱাৰ প্ৰক্ৰিয়া। আজিকালি ডাক সেৱাত বেংক সেৱা, আধাৰ সেৱা আদিও উপলব্ধ হৈছে। আজি বিশ্ব মানসিক স্বাস্থ্য দিবস। এই দিৱস হৈছে মানসিক স্বাস্থ্য শিক্ষা, সজাগতা সৃষ্টি আৰু মানসিক স্বাস্থ্য বা মানসিক ৰোগৰ প্ৰতি থকা সামাজিক সংকোচবোধৰ বিৰুদ্ধে জনমত গঢ়ি তোলাৰ উদ্দেশ্যে পালিত এক গোলকীয় দিৱস। এই বিষয়ে আজি আমাক কৈছে ক্লিনিকেল মনোবিজ্ঞানী চন্দামিতা চৌধুৰীয়ে।
1: আজি 10 অক্টোবৰ আৰু মানসিক স্বাস্থ্য দিৱস। মানসিক স্বাস্থ্য দিৱস ইনিচিয়েট কৰা হৈছিলে ৱৰ্ল্ড ফেডাৰেশ্যন ফৰ মেণ্টেল হেল্থ এজ এ গ্লোবেল অৱেৰনেছ ইনিচিয়েটিভ। এই বছৰৰ বিষয়বস্তুটো হৈছে জীৱনৰ বাস্তৱ অভিজ্ঞতাক শুনক, মানুহৰ কথাক গুৰুত্ব দিয়ক আৰু বাস্তৱ পৰিৱৰ্তন আনক। প্ৰথমতে কোনো এজন মানুহ যদি আপুনি দেখে যে খুব অকলশৰীয়াকৈ আছে, কাৰো লগত কথা বতৰা পতা নাই, বা তেওঁৰ মনত বিভিন্ন ধৰণৰ ভাৱ চিন্তা আহি আছে, টেনচনত আছে, ৰাতি টোপনিৰ খেলি মেলি হৈছে, তেওঁ খোৱা লোৱাত আপুনি সলনি দেখিছে, এনেকুৱা ধৰণৰ অসুবিধা এজন মানুহৰ হ'ব পাৰে, যোনটো তেওঁ আপোনাক নিজেও ক'ব পাৰে বা আপুনি নিজেও সেইখিনি আচৰণত সলনি দেখিব পাৰে। সেই মানুহজনক আপুনি কি কৰিব লাগিব? তেতিয়া প্ৰথমে আপুনি সেই মানুহজনক উপদেশ দিয়াৰ কোনো প্ৰয়োজন নাই, তেওঁক কোনো ধৰণৰ বিচাৰো নকৰিব, জাজমেণ্টো নেদেখুৱাব যে তোমাৰতো এনেকুৱা সদায়ে হৈ থাকে, তুমি এনেই ভাবিছা এইবিলাক। তেওঁক দৰকাৰ সেই সময়টোত যে আমি তেওঁক শুনো, তেওঁক বুজো। স্পৃহা ৱেলবিংছৰ উদ্যোগত আমি এটা ছাৰ্ভে কৰিছিলো। অসমত আমি মুঠ 100 শিক্ষাৰ্থীৰ লগত এই ছাৰ্ভেটো কৰিছিলো আৰু আমি দেখিছিলো যে তাৰে 50% ষ্টুডেণ্টছে অভাৰ থিংকিং, স্লিপ ইছ্যুজ, কেৰিয়াৰ ৰিলেটেড কনচাৰ্ণছ, এক্সাম প্ৰেছাৰ, এনেকুৱা ধৰণৰ প্ৰব্লেমছ কিছুমানত ভুগি থাকে। গতিকে এনেকুৱা ধৰণৰ প্ৰব্লেম আহিব পাৰে, কিন্তু আপুনি এইটো মনত ৰাখক যে সঠিক ট্ৰিটমেণ্ট মানে কাউন্সেলিং আৰু যদি মেডিকেশ্যন, চাইকিয়াট্ৰিক কনচাল্টেশ্যন এইবোৰৰ উদ্যোগত তেওঁ সেইখিনি অসুবিধাৰ পৰা ওলাব পাৰে। গতিকে আপুনি যদি এজন অভিভাৱক হয় বা আপুনি এজন বন্ধু বা আপোনাৰ ফেমিলিত যদি কাৰোবাৰ তেনেকুৱা আপুনি দেখে, তেওঁক আপুনি কেতিয়াও নকব যে এইবোৰ সকলোৰে জীৱনত হয়, কিন্তু তেওঁক আপুনি এনেকে কওক যে ঠিক আছে, আজি তোমাৰ লগত মই বহি পেলাই অলপ কথা পাতো দিয়াচোন, কিনো হৈছে তোমাৰ, মোৰ লগত খুলি পেলাই কোৱাচোন তুমি কি হৈছে। কোনো ধৰণৰ জাজমেণ্ট সেই সময়টোত নানিব, কোনো ধৰণৰ কম্পেৰিজন, তুলনা নানিব বা বিচাৰ নানিব, আৰু তেওঁক কোনো সমাধানো নিদিব। অলপ তেওঁ খোল খোৱাৰ পিছত তেওঁক আপুনি জনাব যে মানসিক স্বাস্থ্যৰ বিষয়ে থকা কি কি অপশ্যনছ আছে, যে তেওঁৰ অসুবিধা হ'লে যে এজন এক্সপিৰিয়েঞ্চ মেণ্টেল হেল্থ প্ৰফেচনেল, বি ইট চাইকিয়াট্ৰিষ্ট বা এজন চাইক'লজিষ্ট, ক্লিনিকেল চাইক'লজিষ্ট, তেওঁলোকক আপুনি তেওঁ দেখুৱাব পাৰে। মানসিক স্বাস্থ্যৰ বিষয়ে থকা ভয়, সংকোচ আৰু ভুল ধাৰণা আঁতৰাবলৈ সহায় কৰক তেওঁক। আহক আমি সকলো এনে এখন পৃথিৱী দাঙি ধৰো য'ত তেওঁ খুলি পেলাই মনৰ কথা ক'ব পাৰি আৰু এখন খুব সুন্দৰ স্বাস্থ্যৱান পৃথিৱী আমি গঢ়ি তুলিব পাৰো। ধন্যবাদ।
0: আমাৰ সৈতে সেয়া আছিল ক্লিনিকেল মনোবিজ্ঞানী চন্দামিতা চৌধুৰী। প্ৰতি বছৰে 4 অক্টোবৰৰ পৰা 10 অক্টোবৰলৈ বিশ্ব মহাকাশ সপ্তাহ পালন কৰা হয়। আজি বিশ্ব মহাকাশ সপ্তাহৰ অন্তিমটো দিন। এই বৰ্ষৰ বিশ্ব মহাকাশ সপ্তাহৰ মূল বিষয়বস্তু হৈছে ৰকেট বিপ্লৱ। মহাকাশ বিজ্ঞান, প্ৰযুক্তি আৰু মানৱ জীৱনলৈ ইয়াৰ অৱদানৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ এই সপ্তাহটো সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো বিভিন্ন

0: কাৰ্যসূচীৰে পালন কৰা হয়। 1999 চনত ৰাষ্ট্ৰসংঘই বিশ্ব মহাকাশ সপ্তাহক আন্তঃৰাষ্ট্ৰীয় উদযাপন হিচাপে ঘোষণা কৰি মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতি সজাগতা আৰু প্ৰশংসা বৃদ্ধিৰ বাবে বাৰ্ষিক অনুষ্ঠান হিচাপে ইয়াক স্বীকৃতি দিছিল। এই বৰ্ষৰ বিশ্ব মহাকাশ সপ্তাহৰ সৈতে সংগতি ৰাখি অসমীয়া কণ্ঠশিল্পী তথা সংগীত পৰিচালক জয় বৰুৱাৰ নাছা অভিযানৰ আধাৰত নিৰ্মিত এটি গীতৰ প্ৰমোৱে বিশ্বজোৰা মুক্তি লাভ কৰিছে। এই বিশেষ প্ৰকল্পৰ জৰিয়তে অসমীয়া ভাষা আৰু সংগীতেও লাভ কৰিছে এক আন্তঃৰাষ্ট্ৰীয় মঞ্চ। 20 আৰু 30ৰ দশকৰ অসমীয়া ভাষা সাহিত্যৰ এক দৃঢ় কণ্ঠস্বৰ আছিল লক্ষ্মীধৰ শৰ্মা। সমসাময়িক ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক ক্ষেত্ৰখনৰ লগতো তেখেত গভীৰভাৱে জড়িত হৈ আছিল। স্বাধীনতা সংগ্ৰামতো লক্ষ্মীধৰ শৰ্মাই সক্ৰিয় ৰূপত অংশগ্ৰহণ কৰিছিল। নিজৰ গল্প তথা অন্যান্য ৰচনাসমূহৰ মাজেদি লক্ষ্মীধৰ শৰ্মাই নিজৰ আধুনিক আৰু সংস্কাৰকামী মনোভাৱৰ পৰিচয় দি থৈ গৈছে। আজি লক্ষ্মীধৰ শৰ্মাৰ উপজা দিন। চিৰাজ, বিদ্ৰোহিনী, পৰাজয়, ৰবীন, বিধৱাৰ ল'ৰা, ব্যৰ্থতাৰ দান ইত্যাদি হৈছে লক্ষ্মীধৰ শৰ্মাৰ কিছু উল্লেখযোগ্য গল্প। আবাহন যুগৰ এগৰাকী চুটিগল্পকাৰ ৰমা দাসৰ আজি উপজা দিন। বৰ্ষা যেতিয়া নামে প্ৰায়চিত্ত, অচল টকা, অবুজ মায়া, কোনেও, নতুন মিৰাণ্ডা ইত্যাদি হৈছে তেখেতৰ কিছু উল্লেখযোগ্য গল্প। ৰোমান্টিক যুগৰ নৰনাৰীৰ প্ৰেম আছিল ৰমা দাসৰ গল্পৰ মূল বৈশিষ্ট্য। 1957 চনত তেখেতে ত্ৰৈলোক্যনাথ গোস্বামীৰ সৈতে নতুন দিল্লীত অল ইণ্ডিয়া ৰেডিঅ'ই আয়োজন কৰা সাহিত্য সমাৰোহত যোগদান কৰিছিল। ইতিহাসৰ পাতলুটিয়াই চালে আমি পাওঁ 1962 চনত অসম বিধানসভাত চৰকাৰী ভাষা আইন উত্থাপন কৰা হয়। টকিঅ'ত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হয় 1964 চনত। ইংৰাজ বিজ্ঞানী হাইড্ৰজেনৰ আৱিষ্কাৰক হেনৰী কেভেণ্ডিজৰ জন্ম হয় 1731 চনত। নৰৱেৰ অভিযাত্ৰী, বিজ্ঞানী তথা মানৱতাবাদী নোবেল বঁটা বিজয়ী ফ্ৰিডজফ নানচেনৰ জন্ম হয় 1861 চনত। ভাৰতীয় ঔপন্যাসিক আৰ কে নাৰায়ণৰ জন্ম হয় 1906 চনত। প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক তথা অভিনেতা গুৰু দত্তৰ মৃত্যু হয় 1964 চনত। শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী তথা বিশ্বৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী শ্ৰী মাভু বন্দৰনায়কৰ মৃত্যু হয় 2000 চনত। প্ৰসিদ্ধ গজল গায়ক জগজিত সিঙৰ মৃত্যু হয় 2011 চনত। সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱৰ মৃত্যু হয় 2022 চনত।
1: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। আজি পবিত্ৰ মহালয়া, ঘোঁৰাত উঠি মৰ্তলৈ নামিব দেৱী দুৰ্গা। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনত দমনীয় জয়লাভ কৰিছে বিজেপিয়ে। প্ৰধানমন্ত্ৰী জিন্দাবাদ ধ্বনি দি মুখ্যমন্ত্ৰীয়ে ফুটালে আতচবাজী। যুদ্ধ অপৰাধ আৰু নৰসংহাৰত জড়িত শাস্তি বিহাৰ আৰু আন্তঃৰাষ্ট্ৰীয় আইনক শক্তিশালী কৰি তোলাৰ প্ৰয়াসৰ বাবে ভাৰতীয় মূলৰ আইনজীৱী নৱনীথম নবী পিল্লেক এই বছৰৰ শান্তিৰ নবেল বঁটা আগবঢ়োৱা হৈছে। বহিৰাজ্যত গুৱাহাটীৰ সমীপৱৰ্তী চপাইডঙৰ হিমাশ্ৰী বড়ো নামৰ যুৱতীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি ৰেলমন্ত্ৰী তথা অন্ধ্ৰৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ঢেকীয়াপতীয়া বাঘ সংৰক্ষণ আৰু সংৰক্ষিত বন ব্যৱস্থাপনাৰ ক্ষেত্ৰত বিশ্বৰ অতি উচ্চমানৰ কনজাৰ্ভেশ্যন এছিউৰ টাইগাৰ ষ্টেণ্ডাৰ্ড বা CATS স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ নামেৰি ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে। 25 বছৰীয়া জনসেৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপনৰ লগতে ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিছে এক প্ৰস্তাৱ, লাভলীনা বক্সিং একাডেমীলৈ আবণ্টিত ভূমিৰ বন্দোবস্তি প্ৰিমিয়াৰ ৰেহাইত অনুমোদন। ফ্লাই ডুবাই বিমানৰ ককপিটত সহযোগী পাইলটৰ আক্ৰমণেৰে মোকাবিলা কৰি 174গৰাকী যাত্ৰী আৰু চালক দলৰ সদস্যৰ জীৱন ৰক্ষা কৰা ভাৰতীয় পাইলট কেপ্টেইন স্মিট মাছাৰক ইজৰাইলৰ সৰ্বোচ্চ অসামৰিক বীৰত্ব সন্মানেৰে সন্মানিত কৰা হ'ব। দেশৰ লগতে বিদেশতো ব্যৱসায় সম্প্ৰসাৰণ কৰি একাংশ ভাৰতীয় কোম্পানীয়ে বিশ্ব বাণিজ্যৰ ক্ষেত্ৰখনত নিজৰ নাম উজ্বলাইছে। খেলৰ পৃষ্ঠাত আছে অসমৰ দীপানিতা দাসে নতুন দিল্লীৰ তালকোট্ৰা ষ্টেডিয়ামত 4-9 অক্টোবৰলৈ অনুষ্ঠিত IUKL কেটেলবেল স্পৰ্টছ ৱৰ্ল্ড গেমছত দেশক প্ৰতিনিধিত্ব কৰি 2টা স্বৰ্ণ আৰু 1টা ৰূপৰ পদক জয়েৰে উজ্বলি উঠিছে। 19 বছৰ অনূৰ্ধ এছিয়া কাপৰ সূচী ঘোষণা কৰিছে এছিয়ান ক্ৰিকেট পৰিষদে। সেই অনুসৰি ওমানত আৰম্ভ হ'ব টুৰ্ণামেণ্টখন। প্ৰিয় শ্ৰোতা, আজি পোৱাৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটি ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে আগবঢ়ালে ভাস্বতী দেৱী শৰ্মাই, অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে কাৰ্তিক সূত্ৰধৰে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পাঞ্চুৰ।

0: শয্যাশায়ী মানুহজনী আৰু কেঁচুৱা ল'ৰাটোক নৈপৰীয়া বাটৰ কাষৰ চাংখনতে এৰি ভাগিন ছোৱালী মীৰাক ৰখীয়া থৈ বোকা পানী খচকি অৰুণ ফুকন পাছদিনা ওলাই গ'ল। ভলৌ চলিহাক লগত লৈ তেওঁলোক দুয়ো কলিয়াবৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ বেদব্ৰত বৰুৱাক গোলাঘাটত লগ কৰি খহনীয়াৰ ভয়াৱহতা আৰু স্থানীয় ৰাইজৰ বিলয় বিপত্তিৰ কথা অৱগত কৰিগৈ। সাংসদগৰাকীয়ে সেই অঞ্চল পৰিদৰ্শন কৰাৰ আশ্বাস দিয়াৰ লগে লগে বি এছ এফৰ অধ্যক্ষ কোমৰা চাহাবলৈ এখন চিঠি লিখে। তাৰে এটা প্ৰতিলিপি অৰুণ ফুকনৰ হাতত দি গৰাখহনীয়া প্ৰতিৰোধ কমিটিলৈ প্ৰেৰণ কৰে। চিঠিৰ প্ৰতিলিপিটো হাতত পৰাৰ পাছত কমলেশ্বৰ ৰাজখোৱা, নিৰঞ্জন শইকীয়া, সুৰেণ বৰাগৈ মিষ্টাৰ কোমৰাক সাক্ষাৎ কৰে। মিষ্টাৰ কোমৰাই খহনীয়া অঞ্চল পৰিদৰ্শন কৰি যথোচিত ব্যৱস্থা লৈ তৎপৰতাৰে কাম আৰম্ভ কৰে। এই কামৰ ভিতৰত নদীত পৰকুপাইন পেলোৱা, নগাধাৰী বালিৰ তৰপৰ মাজত সুমুৱাই দিয়া, বোল্ডাৰ পেলোৱা আদি আছিল প্ৰধান কাম। বিমলকান্তি কৰ, মেঘু আৰু যাদৱজীয়ে বহি আলোচনা কৰি আছিল। মেঘুৰ মন বেয়া। 1960 চনৰ খহনীয়াত পৰি এই ঠাইৰ পৰা বাহিৰলৈ ওলাই যোৱা মেঘুৰ আজি বহু কথা মনত পৰিছে। মনত পৰিছে তাক অপমান কৰা সেই ঘটনাবোৰ। যাদৱজীয়ে যেন তাৰ কটা ঘাত চেঙাতেল ঢালিলে।
1: আৰে অপমান তো কৰ চুকে হে, অৰ কৰেংগে মেঘু চাহাব, কৰ চুকে হে, অৰ প্লান হে কৰনে কা। কাৰ চাহাব, ৰুপিয়া পইচা বহুত বহায়া, পইচে কে পিছে সব পড়ে হে, কিতনা মেনেজ কৰেগা। एडवाइजर से लेके एसडीओ, इंजीनियर, एसडीसी सबको खिलाया, बांध का सेंक्शन लिया। अभी क्या कोई हटने वाला है? कोई नहीं हटेगा, मेघू साहब भी नहीं हटेगा। क्या मेघू साहब, और पिटाई खाने का दिल है?
0: एबार मेघू गरम हो गल। ही पास हो कि ना जाए बुली बिमलकांती आरो यादवजीक जनाई दिले। ही एबुलियो जनाले जे ही अपमानर कथा तार आजिउ मनत आछे। 15 জুলাই 1982 চন। 81 চনত বন্ধা মথাউৰিটো এবছৰ নৌহোঁতেই ব্ৰহ্মপুত্ৰ নদীত জাহ যায়। ইয়াৰ পাছতে আৰু এটা মথাউৰিৰ বাবে জৰীপ আৰম্ভ কৰিবলৈ জৰীপকাৰী দলটোৰ সৈতে গোলাঘাটৰ চিভিল এছডিঅ', ইএনডিৰ এছডিঅ', এছডিচি, এছপি, অ'চিয়ে এটা সশস্ত্ৰ পুলিচ বাহিনী লগত লৈ যোগনীয়া পথাৰত উপস্থিত হয়হি। এই খবৰ শুনাৰ লগে লগে গৰাখহনীয়া প্ৰতিৰোধ কমিটিৰ সদস্যবৃন্দৰ লগতে গাঁৱৰ ৰাইজ ওলাই আহি সেই ঠাই ভৰি পৰে। চিভিল এছডিঅ'ই প্ৰথমে ৰাইজক উদ্দেশ্যি কয় যে ৰাইজৰ বৃহৎ স্বাৰ্থৰ কথা বিবেচনা কৰি তেওঁলোকৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি সেই অঞ্চলৰ ৰাইজৰ সুৰক্ষাৰ বাবে পুনৰ এটি মথাউৰি নিৰ্মাণৰ বাবে চৰকাৰে অনুমোদন জনাইছে। গতিকে তেওঁলোকক জৰীপ আৰম্ভ কৰিবলৈ দিব লাগে। এয়া ৰাইজৰ স্বাৰ্থৰ কথা।
2: ৰাইজৰ স্বাৰ্থৰ কাৰণে কি কয় এছডিঅ' ছাৰ? আমি গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আবেদন জনাইছিলোঁ। আপোনালোকে বন্ধা 12 নম্বৰ মথাউৰিটোৱে দেখোন ব্ৰহ্মপুত্ৰৰ খহনীয়া বন্ধ কৰিব নোৱাৰিলে, সেইটো 8 মাহ কালহে থাকিল।
0: লগে লগে হাই উৰুমি বাঢ়ি গ'ল। নাই নাই, জৰীপ কৰিবলৈ দিয়া নহ'ব, আমাক মথাউৰি আৰু নালাগে, পথাৰৰ ৰোৱা ধান নষ্ট কৰিবলৈ দিয়া নহ'ব, ছাৰ্ভে পাৰ্টি ঘূৰি যাওক, জৰীপ কাৰ্য বন্ধ কৰক, মাটি নিদিওঁ তেজ দিম, এই ধৰণৰ শ্লোগানেৰে অঞ্চলটো গৰম হৈ উঠিল। ইএনডি এছডিঅ'য়ে ৰাইজক শান্ত কৰিবলৈ যত্ন কৰি চৰকাৰৰ নিৰ্দেশনামা পঢ়ি শুনাবলৈ হাতৰ কাগজখন সন্মুখলৈ আনি হাত দাঙি ক'বলৈ ধৰিলে।

0: এইটো সিদ্ধান্ত চৰকাৰৰ, কিপিং ইন ভিউ দ্য গ্ৰেটাৰ ইণ্টাৰেষ্ট অৱ পাব্লিক।
1: কোঢ়াল বাঢ়ি গ'ল। জৰীপ বন্ধ কৰিবলৈ ৰাইজে দাবী আৰু অনুৰোধ সমানে কৰিবলৈ ধৰিলে। কমলেশ্বৰ ৰাজখোৱাই চিভিল এছ ডি অ'ক অলপ টান সুৰত ক'লে,
2: এছ ডি অ' চাহাব, আপুনিওতো মানুহ, বৰ্তমান ৰাষ্ট্ৰপতি শাসন চলি আছে, আপোনাকো অধিক ক্ষমতা দিয়া হৈছে, সেইবুলি আপুনি দুৰ্দশাগ্ৰস্ত মানুহবোৰৰ ওপৰত কৰ্তৃত্ব খটুৱাবলৈ আহিছেনে? যদি গাঁৱৰ অৱশিষ্ট মাটি কেইডৰাও মথাউৰি আৰু ফুটকাল খান্দি শেষ কৰে, মানুহবোৰে খাব কি? মথাউৰি নামত আপোনালোকে দুজনমান ঠিকাদাৰৰ পৰামৰ্শ মতেই ৰাইজৰ ভূ সম্পত্তি গ্ৰাস কৰি পেলাবনে? কি হ'ব ভৱিষ্যতে এই মানুহখিনিৰ? আপুনি জীৱন জীৱিকাৰ দায়িত্ব গ্ৰহণ কৰিব পাৰিবনে? ৰাইজেতো মাথাউৰি বিচৰা নাই, কোন ৰাইজৰ সুৰক্ষাৰ কথা কৈছে আপুনি এছ ডি অ' চাহাব?
0: আই এম নট ইন এ পজিশ্যন টু আৰ্গিউ উইথ ইউ পিপল, মিষ্টাৰ ৰাজখোৱা। ইউ ন' আই এম এ ছিনিয়ৰ গভৰ্ণমেণ্ট এডমিনিষ্ট্ৰেটৰ, এণ্ড হোৱাট দ্য গভৰ্ণমেণ্ট ডাইৰেক্টছ টু এক্সিকিউট এ প্লেন।
2: এছ ডি অ' চাহাব, মই আপোনাক ৰাইজৰ হৈ পুনৰবাৰ কৈছোঁ, আপুনি এই কাম কৰিবলৈ একখোজো আগবাঢ়ি নাহিব।
0: কণ্ট্ৰেক্টৰ্ছ, ছাৰ্ভে পাৰ্টি, আগবাঢ়ক, ভয় কৰিবলৈ একো নাই, আমাৰ লগত পুলিচ ফ'ৰ্চ আছে। এছ পি চাহাব, অ' চি, গ' এহেড, ন' টাইম টু ৱেষ্ট।
1: কোনোবা এটা ডেকা ল'ৰাই চিঞৰ মাৰিলে,
3: ঐ মেঘু, ঐ বিমলকান্তি ঠিকাদাৰ, কৈ দিছোঁ একদম আগনা ভাৰিবি, কথা বেয়া হৈ যাব। ধৰ ধৰ, সেই দুটাই কাৰ মাটিত ভৰি দিবলৈ আহে? তেজ দিম, মাটি নিদিওঁ। মথাউৰি বন্ধ নচলিব, জৰীপ কৰা বন্ধ কৰক। এছ ডি অ' মোৰ ধাব্বাত, ই এন ডি মোৰ ধাব্বাত।
0: মিষ্টাৰ ৰাজখোৱা, আপোনাৰ কথামতে চৰকাৰ নচলে, আমাৰ কাম আমি কৰি যাম, আপোনালোক আঁতৰি যাওক, বাধা নিদিব।
2: ৰাইজে পূৰ্বতে বাৰটা মথাউৰিৰ বাবে মাটি হেৰুৱাই সৰ্বশান্ত হ'ল, কিমান মানুহক চৰকাৰে সংস্থাপন দিলে। আমাৰ কৃষিভূমি, জীৱন জীৱিকা ৰক্ষা কৰাও আমাৰ কৰ্তব্য। আপোনাক ৰাইজৰ হৈ পুনৰ কৈছোঁ, আপুনি ছাৰ্ভে বন্ধ কৰক।
0: নকৰিলে?
2: আপোনাৰ হাতত সশস্ত্ৰ পুলিচ বাহিনী আছে, আমাৰ আছে মাত্ৰ প্ৰতিবাদী কণ্ঠ, ইয়াতকৈ আমি একো কৰিব নোৱাৰোঁ। আমি ৰাইজৰ জীৱন আৰু সম্পত্তি ৰক্ষাৰ কাৰণে দাবী উত্থাপন কৰিম। আপুনি গুলিয়াই গুলিয়াই মানুহ মাৰি চৰকাৰক সন্তুষ্ট কৰক, যাওক, আপোনাৰ ক্ষমতা ইয়াতকৈ বেছি নহয়। এছ ডি অ' চাহাব, আপোনালোক একোটা মানৱতাহীন প্ৰাণীতকৈ একো বেছি নহয়।
1: হুলস্থুল লাগি গ'ল। বলো বৰাই ই এন ডিৰ এছ ডি অ' গবা মাৰি ধৰি জৰীপ কাৰ্য বন্ধ কৰিবনে নাই সোধে। পুলিচে বলো বৰাক বন্দুকৰ কুণ্ডাৰে খুন্দিয়াই মাটিত বগৰাই দি লাঠিৰে কোবাই যায়। গোলাপে পুলিচৰ লাঠি টান মাৰি দলিয়াই দিয়ে। গুণীন অনিলহঁতে মেঘু আৰু বিমলকান্তিক ঘোঁচা মাৰে। অকণ ৰাজখোৱা, বগাই পাঠক, ৰোষেশ্বৰ শইকীয়া, সুৰেণ শইকীয়াই চিভিল এছ ডি অ'ক আগুৰি ধৰি আগবাঢ়ি যোৱাত বাধা প্ৰদান কৰে। এছ পি মহোদয়ে চিঞৰি গুলী কৰাৰ ভয় দেখুৱাই আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে। মহিলা পুলিচে মহিলাসকলৰ ওপৰত লাঠিচালনা কৰে। ৰুণু শইকীয়া, শাৰদী শইকীয়াহঁত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। পুলিচে শূন্যলৈ গুলীচালনা কৰিবলৈ ধৰে। বলো বৰা, গোলাপ বৰা আৰু অনিল শইকীয়াক পুলিচে হাতকেৰেয়া লগাই জিপগাড়ীৰ পিছফালে সুমুৱাই দিয়ে। অ' চি বৰ্মনে বলো বৰাক মনে মনে তেওঁক ক্ষমা কৰি দিবলৈ কয়। তেওঁ এইবুলিও কয়, আচলতে তেওঁহে বান্ধ খাইছে, তেনে অন্যায় তেওঁৰ প্ৰাণে অকণো সহ্য কৰা নাই। যদিহে তেওঁৰ গাঁৱত এনে ঘটনা ঘটিলেহেঁতেন, তেনেহ'লে অ' চি বৰ্মনেও বলো বৰাৰ দৰেই কাম কৰিলেহেঁতেন। বৰ্মনে বলো বৰাহঁতৰ জয় কামনা কৰি ক'লে, আপোনালোক জয়ী হওক বৰা, আমাৰ পুলিচৰ চাকৰি এনেকুৱাই। পুলিচ ৰিজাৰ্ভৰ পৰা আৰু দুখন গাড়ীত সশস্ত্ৰ পুলিচ আহি ঘটনাস্থলীত উপস্থিত হৈ হাতত বন্দুক লৈ গুলী কৰিবলৈ উদ্যত হ'ল।

গৰাখহনীয়াই জুগনীয়া গাঁওখন নাপালে যদিও সেই গাঁও আৰু বাসৰ উপযোগী হৈ নাথাকিল। বানপানীয়ে বুৰাই পেলোৱাৰ পাছত আগৰ বিতুপন পৰিৱেশৰ চিন্তা হেৰাই গল। আগেয়ে প্ৰতিঘৰ মানুহৰ নঙলাৰ মুখত শোভা কৰিছিল

0: হৈছিল একোখন সেউজীয়া তোৰণে। ওখ বাঁহৰ চাং সাজি তাত বগাবলৈ দিয়া হৈছিল কুঞ্জলতা, লতা গোলাপ নাইবা বেগান ভেলিয়া। চোতালৰ আগত বিধে বিধে ফুল, বাৰী তামোল পাণ আৰু ফল মূলৰ গছেৰে ভৰা। পানী সোমোৱাৰ পাছত গোটেইখন বিহকলমৌ, নলখাগৰি, তৰাৰ পিটনিৰে ভৰি পৰিল। এনে হাবিৰ মাজত সোমাই পৰা ঘৰবোৰ কিছুমান ভগ্নস্তূপৰ সমষ্টি যেন দেখা গ'ল। দুই এজনে হাবি ভাঙি ঘৰ দুৱাৰ অঁতাবলৈ যত্ন কৰিছিল যদিও গুৰি পৰুৱা আৰু মহৰ কামোৰত অতিষ্ঠ হৈ ওলাই আহিবলৈ বাধ্য হৈছিল। অহা আঘোণ পুহ মাহৰ আগতে সেইবোৰ চাফ চিকুণ কৰা অসাধ্যকৰ কাম হ'ব। অগত্যা মানুহ গৈ ছিগা মথাউৰিতে বসতি কৰিলেগৈ। নামঘৰৰ ভিতৰতো পলসৰ চামনি আৰু হাবি গজি উঠিল। কালি ৰাইজ গোট খাই হাবি বন গুচাই কোৰেৰে চাঁচি নামঘৰটো চাফ চিকুণ কৰি অঁতাইছে। কাইলৈ ইয়াতে গাঁৱৰ গোপিনীসকলে চাকি বন্তি জ্বলাব। কেইদিনমান আগতে চিভিল এছ ডি অই গৰাখহনীয়া প্ৰতিৰোধ কমিটিৰ সদস্যসকলক অফিচলৈ আমন্ত্ৰণ কৰে। কমিটিৰ হৈ কমলেশ্বৰ ৰাজখোৱা, গেলাই শইকীয়া আৰু তিলেশ্বৰ বৰুৱাই এছ ডি অ'ক সাক্ষাৎ কৰে।
1: ৰাজখোৱা চাহাব, আপোনালোকৰ নেতৃত্বত ৰাইজে বিষয়টো অতি জটিল কৰি তুলিছে। চৰকাৰে অধিগ্ৰহণ কৰা মাটিত মই জনামতে খেতি কৰিছে, এইটো নীতিবিৰুদ্ধ কাম হোৱা নাইনে? আপোনালোকে ৰাইজক কিয় উচতনি দিছে? চৰকাৰে মাটিৰ মালিকক ক্ষতিপূৰণ দিব, দে উইল বি গেটিং কম্পেনচেশ্যন। অন দ্য আদাৰ হেণ্ড, দে হেভ অলৰেডি গিভেন দেয়াৰ কনচেণ্ট টু লিভ দেয়াৰ লেণ্ড, নাও দে হেভ ন' ৰাইট অভাৰ দ্য লেণ্ড অলৰেডি একিউটেড।
2: ৰাজ চাহাব, স্বজ্ঞানে কোনো মানুহেই মাটি এৰি দিয়া নাই, ইট ইজ এ কনস্পাইৰেচি। আপুনি ক'লেই মানি ল'ব নোৱাৰো এছ ডি অ' চাহাব। ভয় আৰু টকাৰ লোভ দেখুৱাই কেইজনমান মানুহৰ পৰা চহী লোৱাটো সঁচা। 1955 চনৰ পৰা এতিয়ালৈকে খহনীয়া আৰু মথাউৰিৰ বাবে মাটি দি 6000 পৰিয়াল সৰ্বস্বান্ত হৈ এই অঞ্চলৰ পৰা কেনিবা আঁতৰি গ'ল। ভূমিহীন এইসকলৰ কিমানটা পৰিয়ালক মাটি দিয়া হ'ল? যিবোৰ পৰিয়াল চৰকাৰী মাটিত বহিলগৈ সেই সকলোকে মাজে মাজে উচ্ছেদৰ জাননী জাৰি কৰা হয়। অনুগ্ৰহ কৰি আপুনি এছ ডি চি মহোদয়ৰ পৰা তথ্য সংগ্ৰহ কৰক।
1: মই ইয়ালৈ নতুনকৈ আহিছোঁ, আগৰ কথা মই নাজানো। চৰকাৰৰ নিৰ্দেশ মতে মই মোৰ কাম কৰিবই লাগিব। চৰকাৰে মথাউৰি বান্ধিবই, ইটছ নট মাই ডিচিজন, ইটছ গভৰ্ণমেণ্টছ ডিচিজন।
0: গেলাই শইকীয়া কিছু উত্তেজিত হৈ উঠিল। তিলেশ্বৰ বৰুৱাই ইতস্তত কৰিলে। গেলাই শইকীয়াই উচ্চ স্বৰত ক'লে, ছাৰ মথাউৰি দিয়ক, লগে লগে ৰাইজকো গুলিয়াই মাৰক। আপোনাৰ হাতত ক্ষমতা আছে, গুলি কৰাৰ ক্ষমতা আছে, মাৰক মাৰক। আমাৰ মানুহ মখাই এইখন দেশত কিয় জন্ম লৈছিল? মানুহৰ জীৱন জীৱিকা আপুনি দিব নোৱাৰে, মাৰিবতো পাৰে, মাৰক মাৰক চাহাব। এছ ডি অ' চাহাবে ডাঙৰকৈ টেবুলখনত ধকা এটা মাৰি কলিং বেল বজালে। হাতত ৰিভলভাৰ লৈ পি এছ ও সোমাই আহিল। লগে লগে পিয়ন এজনো ভিতৰলৈ সোমাই আহিল। ইংগিত পাই পি এছ ও বাহিৰলৈ গ'ল। পিয়নজন ৰৈ থাকিল।
1: চাৰি গিলাচ পানী আৰু চাৰি কাপ চাহ আন।
0: এছ ডি অ'ই গেলাই শইকীয়াৰ ফালে চাই ক'লে,
1: কাম ডাউন, শান্ত হওক মিষ্টাৰ শইকীয়া, কাম ডাউন। আমি কথাটো আলোচনাহে কৰিছো, উত্তেজিত নহ'ব।
0: এছ ডি অ' চাহাবে বৰ নম্ৰভাৱে কথাখিনি ক'লে। কমলেশ্বৰ ৰাজখোৱা গহীন হৈ পৰিল, নীৰৱে ৰ'ল। তিলেশ্বৰ বৰুৱাই ইতস্তত কৰিবলৈ ধৰিলে।
2: আৰু কিবা ক'বলৈ আছেনে মিষ্টাৰ ৰাও? আপুনি দুৰ্দশাগ্ৰস্ত মানুহখিনিৰ কথা কিয় ভাবিব পৰা নাই এছ ডি অ' চাহাব? এফালে খহনীয়াৰ সকলোকে সৰ্বস্বান্ত কৰিছে, যিকেইঘৰ মানুহৰ কেইডৰামান মাটি ৰ'লগৈ তাৰ ওপৰত আকৌ এটা মাথাউৰি। কিয়? যোৱা বছৰ দিয়া মাথাউৰিটো এবছৰো নিটিকিল। আকৌ 13 নম্বৰ মাথাউৰিটো কাৰ বাবে দৰকাৰ হ'ল চাহাব? কাৰ স্বাৰ্থসিদ্ধিৰ বাবে এই কামটো কৰিবলৈ ওলাইছে জানিব পাৰোঁনে মিষ্টাৰ ৰাও?
0: কমলেশ্বৰ ৰাজখোৱাৰ কথা শুনি এছ ডি অ' ভালেমান পৰ নিৰুত্তৰ হৈ ৰ'ল। তাৰপাছত তিনিওৰে মুখলৈ এবাৰ চকু ফুৰাই তেওঁ লাহে লাহে ক'বলৈ ধৰিলে।
1: ৰেচপেক্টেড মেম্বাৰ্ছ, মোৰ হাতত ইয়াৰ উত্তৰ নাই। আপোনালোকে আপোনালোকৰ কাম কৰক, চৰকাৰে চৰকাৰৰ কাম কৰি যাব।

0: যুগলাতি কুমাৰণী ৰাইজৰ লগত কথাটো আলোচনা কৰি বগাই বিদ্ৰোহী আৰু নন্দফুকন খেৰণী বিলৰ পাৰৰ এজাৰ গছজোপাৰ তলতে বহিলহি। কাইলৈ মথাউৰি বন্ধা কামত বাধা দিবলৈ সকলো ওলাই আহিব। সঁচাকৈ যদি এই কামৰ বাবে চৰকাৰী মানুহ আৰু বনোৱা আহে, সকলোৱে একগোট হৈ বাধা দিব। যদি নাহে, তেন্তে এখন ডাঙৰ ৰাজহুৱা সভা হ'ব। ৰাইজৰ ন্যায্য দাবী উত্থাপন কৰি অধিগ্ৰহণ কৰা মাটি ঘূৰাই দিবলৈ দাবী জনাব। বগাই বিদ্ৰোহী আজি ক্লান্ত, মন ভাৰাক্ৰান্ত। যি উদ্যম লৈ তেওঁ এদিন সমাজৰ সুচিন্তা কৰি কাম কৰিবলৈ ওলাই আহিছিল, এখন শোষণহীন সমাজৰ সপোন দেখিছিল, সেই সপোন আৰু বাস্তৱত পৰিণত কৰিব পৰা নগ'ল। পদে পদে বাধা বিঘিনি, চতুৰ আৰু স্বাৰ্থপৰ লোকৰ টিঘিলঘিলনি, নিত্য নতুন কৌশলে সমাজখনক অস্থিৰ কৰা দেখা পাই তেওঁৰ মন যেন বিমৰ্ষ হৈ উঠিছে। তেওঁ বিলৰ নিস্তৰংগ জলৰাশিলৈ বহু পৰ চাই ৰ'ল।
1: নন্দ, চোৱা চোৱা হৌৱা কি
2: কি
1: পানী লৈ চোৱা।
0: বিলৰ পানীত দেখা গ'ল উদ এটাই বুৰ মাৰি খৰিয়া মাছ এজনী ধৰি ওপৰলৈ তুলি আনিছে। লগে লগে আন কেইটামান উদ চোঁচা মাৰি আহি মাছজনী টনা আজোৰা কৰিছে। আটাইকেইটাৰে ভিতৰত কামোৰা কামুৰি কৰি এখন কাজিয়াৰ সৃষ্টি হৈছে। হঠাৎ এটা মৌখাপ চৰাই পাৰৰ কৰৈ গছজোপাৰ পৰা চোঁ মাৰি নামি আহি সাউতকৈ মাছজনী উদটোৰ মুখৰ পৰা টানি লৈ উৰি গ'ল। উদকেইটাই তেতিয়াও কাজিয়া কৰিয়ে আছে।
1: আচৰিত
2: আচৰিত, ইহঁতৰ মাজতো তেন্তে হাই কাজিয়া আছে বগাই?
1: আছে, বুজিলো। আমাৰ অৱস্থা একেটাই। এই সময়ত কাজিয়া পেচাল কৰি থাকিলে আমাৰ মুখৰ ভাত কোনোবাই কাঢ়ি লৈ যাব। সাৱধান থাকিবৰ হ'ল।
2: আমাৰ মাজততো কাৰো কাজিয়া নাই, এতিয়ালৈকে সকলো এক হৈয়ে আছে। সকলো কালিলৈ ওলাই আহিবই।
1: নাহে, সকলো নাহে। নেপালী গাঁৱৰ ৰাইজক কোনোবাই তহঁত বিদেশী, অসমত তহঁতৰ স্থান নাই, থকাৰ অধিকাৰ নাই বুলি ধমকি লগাইছে। সিহঁতে হাতত খুকুৰি লৈ সেইফালে কাকো কোনো অসমীয়া সোমাবলৈ দিয়া নাই।
2: ছাত্ৰ সংস্থাৰ ল'ৰাবোৰ চাগে?
1: নহয়, আন কেইটামানহে আছে। কালিলৈ কামটো হৈ যাওক, তাৰপিছত ইয়াৰ ৰাতিগুৰি বিচাৰিব লাগিব।
2: সিহঁতৰতো মাটি বাৰী গৈছে, ছিগা মথাউৰিয়ে এতিয়া আশ্ৰয়।
1: হ'লেও
2: মই ক'লে সব ওলাই আহিব, মোৰ কথা সিহঁতে নেপেলায়।
1: এতিয়া যাব নালাগে নন্দ, পৰিস্থিতি বৰ ভাল নহয়। তুমি যুগনীয়া দেওদিয়াৰ মানুহবোৰ পুৱাতে যোগাৰ কৰি সাজু কৰিবা। মই যুগল কুমাৰণী এইখিনি মানুহক লৈ ওলাই যাম। এতিয়া কোনোপধ্যেই মথাউৰি দিবলৈ দিয়া নহ'ব। পুলিচ মিলিটাৰীলৈ ভয় কৰিলে নহ'ব। যি হয় হ'ব, এইখনে আমাৰ শেষ ৰণ হ'ব।

উপন্যাস পাঠ অনুষ্ঠানটির ইমানপুরে দিলীপ ফুকন রচিত উপন্যাস জল পদুমৰ পানচৈৰ ধাৰাবাহিক পাঠৰ একবিংশ খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে যাদৱ মনোজ যাদৱ, কমলেশ্বৰ ৰাজখোৱা ভৰত চুতীয়া, এছ ডি অ' ইন্দ্ৰজিৎ দাস, নন্দ ফুকন উৎপল বৰা, বগাই বিদ্ৰোহী দীপমণি চুতীয়া, গাঁৱৰ ডেকা দিগন্ত কাকতি আৰু দ্বিতীয় ব্যক্তিৰ চৰিত্ৰত অভিনয় কৰিলে সুদীপ্ত শৰ্মা ভৰালীয়ে। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জল পদুমৰ পানচৈ উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ শেষ খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে

0: দেউতার সঞ্চিত ধন, তেওঁর শিক্ষা
1: আর সদায় আমাক লৈ করা চিন্তা। বাৰু, তেওঁৰ এটা জমা পুঁজি বেংকতো আছে,
0: কিন্তু দাবী কৰিবলৈ অসুবিধা হ'ব নেকি?
2: এতিয়া আৰু সহজ হৈ গ'ল।
3: বেংকৰ ৱেবছাইট বা শাখালৈ যাবা, ক্লেইম ফৰ্ম ভৰিবা, নথিপত্ৰ জমা দিবা, 15 দিনতে নিষ্পত্তি পাবা আৰু মনোনয়নৰ যোগেৰে দাবী নিষ্পত্তি হৈ পৰে আৰু সহজ।
4: RBI কয়,
2: জানক, সতৰ্ক হৈ ৰওক।
5: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

আজি পুৱা 9:45 অসমা সুষমা অনুষ্ঠানত এখনি আলেখ্য মহাশ্বেতা, ৰচনা লক্ষ্যহীৰা দাসৰ, প্ৰযোজনা বিপুল বৰুৱাৰ। আজি প্ৰথম খণ্ড। দিনৰ 11:30 বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ একবিংশ খণ্ড। ৰচনা মৃদুল হাজৰিকাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত উদীয়মান সংগীত শিল্পী বিতুপন শইকীয়াৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ প্ৰাঞ্জিৎ প্ৰীতম কলিতাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত তৈলবীজজাতীয় শস্যৰ খেতি আৰু প্ৰমাণীকৰণ প্ৰক্ৰিয়া, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব অৰূপ কুমাৰ শৰ্মা আৰু নৱজ্যোতি দত্তই। আগধৰিব ভাস্কৰজ্যোতি আচাৰ্যই। লগতে আছে কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু পাচলি আৰু শস্যৰ বজাৰ দৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই জয়লাভ কৰিছে। মুঠ 19,2,900 ভোটদাতা থকা এই সংসদীয় সমষ্টিটোত বিভিন্ন দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসহ মুঠ 15 প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও নিৰ্বাচনী ফলাফল অনুসৰি বিজেপিৰ দেৱাশীষ শৰ্মা আৰু AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ মাজতে নিৰ্বাচনী যুঁজখন সীমিত থাকে। কালিৰ ভোটগণনাৰ ফলাফল অনুসৰি দেৱাশীষ শৰ্মাই 7,14,349 ভোট লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থানত থকা AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে 5,72,125 ভোট লাভ কৰে। কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাই 1,29,492 ভোটেৰে তৃতীয় স্থানত থাকে। বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই এই জয়ৰ পাছত

0: সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।
1: সমষ্টিবাসী ৰাইজক মই মোৰ অন্তৰেৰে ধন্যবাদ জনাম তেওঁলোকৰ প্ৰচেষ্টাত মৰম যি তেওঁলোকে আমাক সাদৰ তেওঁলোকে দিলে যি ধৰণে তেওঁলোকে লাগিলে এই গোটেই প্ৰক্ৰিয়াটোত তাৰ বাবে মই তেওঁলোকক অন্তৰেৰে ধন্যবাদ জনাব বিচাৰোঁ। আৰু তেওঁলোকে এষাৰ কথা প্ৰুফ কৰি দিলে যে উচিত যদি তেওঁলোকে পৰিৱেশ আৰু পৰিস্থিতি পায় তেওঁলোকেও মৰম কৰে আৰু চৰকাৰৰ সদায় একপক্ষীয় কেতিয়াও পলিচি নাছিলে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি যদি আমি আমাৰ মহিলা উদ্যমিতা চাওঁ আমাৰ মৰিগাঁও আৰু জাগীৰত একেলগ কৰিলে যিমান হ'ব তাতকৈ লাহৰিঘাটত বেছি দিছে। উন্নয়ন তথা পৰিৱৰ্তন এইখন চৰকাৰে যিটো হাৰত আমাৰ সংখ্যাগুৰুৰ পিনে আনিছে সেই হাৰত নিৰপিনেও আনিছে সংখ্যালঘুৰ পিনেও আনিছে সেইষাৰ কথা তেওঁলোকে উপলব্ধি কৰিছে। তেওঁলোকে নতুনত্বক আপোন কৰি ল'ব বিচাৰিছে, তেওঁলোকে উন্নয়ন আৰু পৰিৱৰ্তনক আপোন কৰি ল'ব বিচাৰিছে। সেইকাৰণে চৰকাৰৰ পক্ষে একেলগে হৈ একেলগে হাত মিলাই তেওঁলোকে চলিবলৈ চেষ্টা কৰিছে। আমি এই হাৰত জিকিম বুলি ভবা নাছিলোঁ, কিন্তু জিকিম যে সেইটো নিশ্চিত আছিলে।
0: আজি মহালয়া আহিন মাহৰ অমাৱস্যা তিথিটোক মহালয়া নামেৰে অভিহিত কৰা হয় আৰু এই দিনটোতেই দিন ৰাতিৰ সন্ধিখনৰ পৰা মহালয়া পূজা আৰম্ভ হয়। মহালয়াৰ পবিত্ৰখনত দেৱী দুৰ্গাৰ ধৰালৈ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। ইয়াৰ লগে লগে পিতৃপক্ষৰ সমাপ্তি ঘটি দেৱীপক্ষৰ সূচনা হয়। কাইলৈ নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ আধ্যাত্মিক পৰ্বসমূহো আৰম্ভ হ'ব। এইবাৰ দেৱীয়ে ঘোঁৰাত আগমন আৰু নৌকাত গমন কৰিব। মহালয়া উপলক্ষে আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নৈ জানজুৰি ঘাটত পূৰ্বপুৰুষৰ আত্মাৰ সদগতিৰ বাবে ভক্তসকলে শ্ৰাদ্ধ আগবঢ়ায়। শিলচৰৰ বৰাক নদীৰ পাৰত পুৱা পিতৃপুৰুষৰ উদ্দেশ্যে তৰ্পণ কৰা হয়। অন্নপূৰ্ণাঘাট সদৰঘাটকে ধৰি নদীৰ পাৰত ধৰ্মীয় ৰীতি নীতিৰে পিতৃপুৰুষৰ বাবে তৰ্পণ কৰিবলৈ অসংখ্য লোকে ভিৰ কৰে। মহালয়া উপলক্ষে শিলচৰৰ বিভিন্ন সাংস্কৃতিক সংস্থা আৰু দুৰ্গা পূজা কমিটীয়ে শোভাযাত্ৰাৰো আয়োজন কৰে। ডিব্ৰুগড় চহৰত পুৱতি নিশাৰে পৰা মহালয় উপলক্ষে জনসাধাৰণৰ ভিৰ পৰিলক্ষিত হয়। মৰাণ, খোৱাং, বৰবৰুৱা, নামৰূপ, নাহৰকুটীয়া, দুলীয়াজান, লাহোৱাল, টেঙাখাট, ডিকমকে ধৰি বিভিন্ন ঠাইত শোভাযাত্ৰা উলিওৱাৰ লগতে পিতৃপুৰুষৰ স্মৰণত ব্ৰহ্মপুত্ৰত পূজা অৰ্চনা কৰা হয়। গোৱালপাৰা জিলাতো মহালয় উপলক্ষে উখল মাখল পৰিৱেশ বিৰাজ কৰে। গোৱালপাৰা চহৰৰ গৰীব সেৱা সাৰ্বজনীন দুৰ্গা পূজা সমিতি, হৰিসভা দুৰ্গা পূজা উদযাপন সমিতি, অশোকনগৰ পূজা সমিতিৰ লগতে বিভিন্ন ঠাইত শোভাযাত্ৰা উলিওৱা হয়। তদুপৰি জিলাখনৰ কছাৰীঘাটত পূৰ্বপুৰুষৰ আত্মাৰ সদগতি কামনাৰে পূজা পাৰ্বণৰ লগতে বহু লোকৰ সমাগম হয় বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। মহালয়া উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ শাৰদীয় দুৰ্গোৎসৱৰ আগমনৰ বতৰা কঢ়িয়াই অনা এই শুভ ক্ষণে সকলোৰে জীৱনলৈ মংগল বাৰ্তা কঢ়িয়াই অনাৰ কামনা কৰে। ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত 28টা আত্মসহায়ক গোটক কালি সোণোৱাল স্বনিয়োজন বহুমুখী যোজনাৰ অধীনত চেক প্ৰদান কৰা হয়। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ খোৱাং পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য দীপু ৰঞ্জন মাৰ্কাৰীয়ে প্ৰতিটো গোটক 20,000 টকাকৈ চেক প্ৰদান কৰে। অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক ঋতুপৰ্ণ বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। যোৰহাট জিলা সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কালি জিলা আয়ুক্ত জয় শিৱানীৰ পৌৰহিত্যত পথ সুৰক্ষা বিষয়ক এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত জিলাখনৰ পথ সুৰক্ষা ব্যৱস্থা আৰু যান বাহনৰ চলাচল সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। চুতীয়া যুৱ সন্মিলন যোৰহাট জিলা সমিতিৰ উদ্যোগত চুতীয়া উন্নয়ন পৰিষদৰ ব্যৱস্থাপন আৰু কাকজান ক্ৰীড়া সন্থাৰ সহযোগত অসম ভিত্তিত আয়োজন কৰা তিনিদিনীয়া বীৰংগনা সাধিনী ক্লাব মহিলা ফুটবল প্ৰতিযোগিতাৰ কালি শুভ উদ্বোধন কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত।
2: নমস্কাৰ, আকাশবাণী সে সমাচাৰ প্ৰভাত কে সাথ মই কনকলতা। प्रधानमंत्री नरेंद्र मोदी ने किशोरियों के स्वास्थ्य, पोषण और समग्र विकास पर अधिक ध्यान देने का आह्वान किया। महिला और बाल विकास मंत्रालय के राष्ट्रीय सम्मेलन के समापन सत्र की अध्यक्षता की। दिल्ली पुलिस ने आज राष्ट्रीय राजधानी के जंतर मंतर पर प्रस्तावित विरोध प्रदर्शन की अनुमति देने से इनकार किया। सुरक्षा व्यवस्था कड़ी की गई। दिल्ली मेट्रो के 45 स्टेशनों पर प्रवेश और निकास बंद किया गया। उत्तर प्रदेश से राज्यसभा के लिए सभी 10 उम्मीदवार निर्विरोध निर्वाचित। इनमें भारतीय जनता पार्टी के 8 और समाजवादी पार्टी के 2 उम्मीदवार शामिल। अमेरिका ने वैश्विक बाजार में रूसी डीजल की बिक्री पर लगे प्रतिबंधों में अगले वर्ष अप्रैल तक ढील दी। ये फैसला ईंधन की कीमतों में अभूतपूर्व वृद्धि के बीच लिया गया।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছোঁ মমতা বৰঠাকুৰৰ কণ্ঠৰীতি গীতেৰে। গীতৰ কথা লাবণ্য প্ৰভা নাথৰ।

লাবণ্য প্ৰভানাথৰ গীতৰ কথাৰে মমতা বৰঠাকুৰৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰৰ শিল্পী লোকনাথ গোস্বামী। গীতৰ কথা পাৰ্বতী প্ৰসাদ বৰুৱাৰ।

পার্বতী প্রসাদ বৰুৱাৰ গীতৰ কথাৰে সেয়া আছিল লোকনাথ গোস্বামী। গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনো আহক দীপালী বৰাৰ কণ্ঠৰীতি গীত। গীতটিৰ কথা প্ৰশান্ত বৰদলৈৰ, প্ৰযোজনা সাগৰ লহকৰৰ।

প্ৰশান্ত বৰদলৈৰ গীতৰ কথা আৰু সাগৰ লহকৰৰ প্ৰযোজনাৰে দীপালী বৰাৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ দীপেন বৰুৱাৰ কণ্ঠৰীতি গীত। গীতৰ ৰচনা কেশৱ মহন্তৰ, প্ৰযোজনা ৰমেন বৰুৱাৰ।

কেশৱ মহন্তৰ গীতৰ ৰচনা আৰু ৰমেন বৰুৱাৰ প্ৰযোজনাৰে দীপেন বৰুৱাৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত এবাৰ শুনোৱা হওক অজিত কুমাৰ বৰদলৈৰ গীতৰ কথাৰে জয়ন্তী দাসৰ কণ্ঠৰীতি গীত। গীতটিৰ প্ৰযোজনা কৰিছে অপৰ্ণা বুজৰ বৰুৱাই।

বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক। আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেদ আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক। অব্যৱহৃত কুঁৱা, জলাশয় আদি পৰিষ্কাৰ কৰি পুনৰ ব্যৱহাৰযোগ্য কৰি তোলক।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ জয়লাভ মহালয়া উপলক্ষে আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত পূৰ্বপুৰুষৰ আত্মাৰ সদগতিৰ কামনাৰে শ্ৰাদ্ধ পাৰ্বণ অহা বৰ্ষৰ মাৰ্চ এপ্ৰিলত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা পৰীক্ষাত অনুতীৰ্ণ অথবা ফলাফল অধিক উন্নত কৰিব বিচৰাসকলৰ বাবে বিদ্যালয় শিক্ষা পৰিষদৰ প্ৰথমবাৰৰ বাবে বিশেষ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত অন্ধ্ৰপ্ৰদেশৰ টিকুলামপুৰমত অসমৰ যুৱতীৰ মৃত্যু হোৱা ঘটনাৰ ন্যায়িক তদন্তৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী আৰু টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত যোৱা নিশা ৱেষ্ট ইণ্ডিজৰ হাতত ভাৰতৰ 6 উইকেটত পৰাজয়। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই জয়লাভ কৰিছে। মুঠ 19,2,900 ভোটদাতা থকা এই সংসদীয় সমষ্টিটোত বিভিন্ন দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসহ মুঠ 15 প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও নিৰ্বাচনী ফলাফল অনুসৰি বিজেপিৰ দেৱাশীষ শৰ্মা আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ মাজতে মূল যুঁজখন সীমিত থাকে। কালিৰ ভোটগণনাৰ ফলাফল সন্দৰ্ভত নিৰ্বাচন আয়োগে জনোৱা অনুসৰি দেৱাশীষ শৰ্মাই 7,14,349 ভোট লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থানত থকা এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে 5,72,125 ভোট লাভ কৰে। কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাই 1,29,492 ভোটেৰে তৃতীয় স্থানত থাকে। বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই

0: বিজয়ৰ পাছত সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি এইদৰে কয়।
1: সমষ্টিবাসী ৰাইজক মই মোৰ অন্তৰেৰে ধন্যবাদ জনাম। তেওঁলোকৰ প্ৰচেষ্টাত মৰম যি তেওঁলোকে আমাক সাদৰ তেওঁলোকে দিলে, কি ধৰণে তেওঁলোকে লাগিলে এই গোটেই প্ৰক্ৰিয়াটোত, তাৰ বাবে মই তেওঁলোকক অন্তৰেৰে ধন্যবাদ জনাব বিচাৰোঁ। আৰু তেওঁলোকে এষাৰ কথা প্ৰুফ কৰি দিলে যে উচিত যদি তেওঁলোকে পৰিৱেশ আৰু পৰিস্থিতি পায় তেওঁলোকেও মৰম কৰে। আৰু চৰকাৰৰ সদায় একপক্ষীয় কেতিয়াও পলিচি নাছিলে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি যদি আমি আমাৰ মহিলা উদ্যমিতা চাওঁ, আমাৰ মৰিগাঁও আৰু জাগীৰত একেলগ কৰিলে যিমান হ'ব তাতকৈ লাহৰিঘাটত বেছি দিছে। উন্নয়ন তথা পৰিৱৰ্তন এইখন চৰকাৰে যিটো হাৰত আমাৰ সংখ্যাগুৰুৰ পিনে আনিছে, সেই হাৰত নিৰপিনেও আনিছে, সংখ্যালঘুৰ পিনেও আনিছে। শিক্ষাৰ কথা তেওঁলোকে উপলব্ধি কৰিছে, তেওঁলোকে নতুনত্বত আপোন কৰি ল'ব বিচাৰিছে, তেওঁলোকে উন্নয়ন আৰু পৰিৱৰ্তনক আপোন কৰি ল'ব বিচাৰিছে। সেইকাৰণে চৰকাৰৰ পক্ষে একেলগে হৈ একেলগে হাত মিলাই তেওঁলোকে চলিবলৈ চেষ্টা কৰিছে।
0: ইপিনে পশ্চিমবংগৰ উপ নিৰ্বাচনত শাসকীয় ভাৰতীয় জনতা পাৰ্টীয়ে জয়লাভ কৰাৰ বিপৰীতে তামিলনাডুত বিধানসভাৰ উপ নিৰ্বাচনত দুখন আসনত শাসকীয় তামিলাগা ভেট্টি কাঝাগামে জয়লাভ কৰিছে। পুডুচেৰীত শাসকীয় অল ইণ্ডিয়া এন আৰ কংগ্ৰেছে থাট্টানচুৱাৰী বিধানসভাৰ আসনখনত জয়লাভ কৰিছে। আজি মহালয়া। আহিন মাহৰ অমাৱস্যা তিথিটোক মহালয়া নামেৰে অভিহিত কৰা হয় আৰু এই দিনটোতে দিন ৰাতিৰ সন্ধিক্ষণৰ পৰা মহালয়া পূজা আৰম্ভ হয়।

0: 2027 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা মাৰ্চ এপ্ৰিলত অনুষ্ঠিত হ'ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এই সন্দৰ্ভত জাৰি কৰা জাননী অনুসৰি চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে চলিত বৰ্ষৰ নৱেম্বৰৰ পৰা প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। কেৱল নিয়মীয়া শিক্ষাৰ্থীয়েহে এই চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব বুলি জাননীখনত উল্লেখ কৰা হৈছে। ইপিনে 2027 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱা অথবা উত্তীৰ্ণ হোৱাৰ পাছতো ফলাফল অধিক উন্নত কৰিব বিচৰা পৰীক্ষাৰ্থীসকলৰ বাবে বিদ্যালয় শিক্ষা পৰিষদে প্ৰথমবাৰৰ বাবে বিশেষ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ দুমাহৰ ভিতৰত এই বিশেষ পৰীক্ষা অনুষ্ঠিত হ'ব বুলি পৰিষদে ঘোষণা কৰিছে। গুৱাহাটী মহানগৰৰ চপাইডঙৰ হিমাশ্ৰী বড়ো নামৰ যুৱতীগৰাকীৰ অন্ধ্ৰপ্ৰদেশৰ টিকুলামপুৰমত মৃত্যু হোৱাৰ ঘটনাত ন্যায়িক তদন্তৰ দাবীত তামোলপুৰৰ মটঙা চকত কালি নিখিল বড়ো ছাত্ৰ সন্থাৰ তামোলপুৰ জিলা সমিতিয়ে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে। জিলা সমিতিখনে ঘটনাৰ ন্যায়িক তদন্ত কৰি দোষীক কঠোৰ শাস্তি আৰু পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। নিখিল বড়ো ছাত্ৰ সন্থাই চিৰাং জিলাৰ কাজলগাঁৱতো কালি প্ৰতিবাদী সমদল উলিয়ায়। ছাত্ৰ সংগঠনটোৱে দুৰ্ভগীয়া যুৱতীগৰাকীক ন্যায় প্ৰদান, সংশ্লিষ্ট ৰেল সুৰক্ষা বাহিনী আৰু ৰেল আৰক্ষী বাহিনীক তদন্তৰ আওতালৈ অনাকে ধৰি বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ চিৰাঙৰ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰীগৰাকীৰ মৃত্যুৰ ঘটনাৰ সম্পূৰ্ণ তদন্তৰ বাবে ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এম চন্দ্ৰবাবু নাইডুলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে। অন্ধ্ৰপ্ৰদেশৰ সংশ্লিষ্ট আইন শৃংখলা বাহিনীৰ সৈতে সমন্বয় স্থাপনৰ বাবে অসম আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়া অন্ধ্ৰপ্ৰদেশত নিয়োগ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস উপলক্ষে এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। বিশিষ্ট পক্ষীবিদ আৰু বন্যপ্ৰাণী বিশেষজ্ঞ ডঃ নীলোৎপল মহন্তৰ সৈতে হোৱা এই সাক্ষাৎকাৰ গ্ৰহণ কৰিব ডঃ মনস্বিনী মহন্তই। শ্ৰোতাসকলে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ জৰিয়তেও অনুষ্ঠানটো শুনিবলৈ পাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশসেৱাৰ ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 বিষয়ক কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়াস সন্দৰ্ভত আলোকপাত কৰা হৈছে।
1: 2020 চনৰ 29 জুলাইত কেন্দ্ৰীয় কেবিনেটে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ত অনুমোদন জনায়। এই ঐতিহাসিক শিক্ষানীতিয়ে 1986 চনৰ 34 বছৰীয়া পুৰণি নীতিক সলনি কৰি ভাৰতীয় শিক্ষা ব্যৱস্থাত এক সংস্কাৰমুখী পৰিৱৰ্তনৰ সূচনা কৰিছে। নতুন শিক্ষানীতিৰ মূল বৈশিষ্ট্যসমূহ এনেধৰণৰ। পুৰণি 10:2 আৰ্হিৰ পৰিৱৰ্তে 3-18 বছৰ বয়সলৈকে সামৰি 4টা পৰ্যায়ৰ 5:3:3:4 আৰ্হি প্ৰৱৰ্তন কৰা হৈছে। এই নীতি অনুসৰি অন্ততঃ 5ম শ্ৰেণীলৈকে অথবা সম্ভৱ হলে 8ম শ্ৰেণীলৈকে মাতৃভাষা বা আঞ্চলিক ভাষাক শিক্ষাদানৰ মাধ্যম হিচাপে অগ্ৰাধিকাৰ দিয়া হৈছে। শিক্ষাখণ্ডৰ সম্পূৰ্ণ বিকাশৰ বাবে মুঠ ঘৰুৱা উৎপাদনৰ 6% ধন ব্যয় কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে এই নতুন নীতিত। নতুন শিক্ষানীতিত স্নাতক ডিগ্ৰী 4 বছৰীয়া কৰা হৈছে, য'ত প্ৰতিবছৰে চাৰ্টিফিকেট বা ডিপ্ল'মাৰ সুবিধা আছে। ইয়াৰ উপৰি এম ফিল পাঠ্যক্ৰম নতুন শিক্ষানীতিৰ মতে বাতিল কৰা হৈছে।
0: খানাপাৰাৰ পি এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ত কালি ৰাষ্ট্ৰীয় শিশু বিজ্ঞান কংগ্ৰেছ 2026 অনুষ্ঠিত হয়। শিক্ষাৰ্থীৰ মাজত বৈজ্ঞানিক মনোভাৱ, কৌতূহল, উদ্ভাৱন, গৱেষণা আৰু সৃষ্টিশীল চিন্তাধাৰাক উৎসাহিত কৰাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ গুৱাহাটীৰ সঞ্চালক সুজয় মজুমদাৰ মুখ্য অতিথি হিচাপে আৰু গুৱাহাটী সংমণ্ডলৰ কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ সহকাৰী আয়ুক্ত চি এইচ নিভাচুলু বিশেষ অতিথি হিচাপে উপস্থিত থাকে। শ্ৰীমজুমদাৰে ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞানৰ প্ৰতি কৌতূহলী হ'বলৈ যুক্তিযুক্ত চিন্তাধাৰা গঢ়ি তুলিবলৈ আৰু চৌপাশৰ সমস্যাসমূহৰ বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা বুজিবলৈ উৎসাহিত কৰে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ যোৱা নিশা ৰাঁচীত অনুষ্ছিত দ্বিতীয়খন খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক 6 উইকেটত পৰাস্ত কৰে। ৱেষ্ট ইণ্ডিজে 250 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰ 3টা বলত 4টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। আলহী দলটোৰ অধিনায়ক ছাই হোপে 45টা বলত

102 ৰাণ কৰাৰ লগতে ছাৰ্ফেন ৰাডাৰফৰ্ডে 84 ৰাণৰ বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 249 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ সঞ্জু ছেমছনে 82 আৰু ঈশান কিষাণে 83 ৰাণৰ বৰঙণি আগবঢ়ায়। ছাই হোপক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। শৃংখলাটোত ৱেষ্ট ইণ্ডিজে 1-1 সমতা স্থাপন কৰিছে। শৃংখলাৰ তৃতীয়খন খেল কাইলৈ ইন্দোৰত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জৰিয়তে।

0: ইন্দোৰত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জৰিয়তে। এতিয়া আহক ৰূপজ্যোতি বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: নগাঁও লোকসভা নিৰ্বাচনত বিজেপিৰ জয়লাভ, নতুন দিল্লীত কক্ৰোচ জনতা পাৰ্টিৰ বিক্ষোভ, জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অমৃত প্ৰভা মহন্তৰ জামিন আদি বিভিন্ন বা বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। জুবিন গাৰ্গ হত্যা গোচৰত অমৃত প্ৰভা মহন্তই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰা বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে দৈনিক অগ্ৰদূত আৰু অসমীয়া খবৰসহ প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। কক্ৰোজৰ বিক্ষোভক লৈ অভেদ্য দুৰ্গত পৰিণত দিল্লী শিৰোনামেৰে আজি নতুন দিল্লীৰ যন্তৰ মন্তৰত চিজেপিৰ বিক্ষোভক কেন্দ্ৰ কৰি দিল্লী আৰক্ষী তথা প্ৰশাসনে লোৱা বিভিন্ন ব্যৱস্থাৰ ওপৰত এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতখনে নগাঁৱত লোকসভাৰ উপ নিৰ্বাচনৰ বিজেপিয়ে জয়লাভ কৰাৰ বাতৰিটো নগাঁৱত বিজেপিৰ বিজয় ধ্বজা ধুলিচাত কংগ্ৰেছ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰিকে দ্য চেণ্টিনেল কাকতে বিজেপি ৰেজিষ্টাৰ্ছ হিষ্টৰিক ভিক্টৰী শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰাজ্যিক কেবিনেটে ভাৰতীয় ক্ৰীড়াক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইৰ লাভলীনা বক্সিং একাডেমীৰ বাবে মাটি আবণ্টন কৰা বাতৰিটো আমাৰ অসম কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে ভাৰতীয় মূলৰ নৱনীতম নবী পিল্লাইলৈ এই বছৰৰ শান্তিৰ নবেল বঁটা আগবঢ়োৱাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত বিশেষভাৱে প্ৰকাশ কৰিছে। একেটা বাতৰিকে দি আছাম ট্ৰিবিউন কাকতে নবী পিল্লাই উইন্স নবেল পিচ প্ৰাইজ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক পৰৱৰ্তী বাতৰিৰ বাবে জিন্তি ৰাণী দাসৰ ওচৰলৈ উভতি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিষ শৰ্মা জয়লাভ। মহালয়া উপলক্ষে আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত পূৰ্বপুৰুষৰ আত্মাৰ সদগতি কামনাৰে শ্ৰাদ্ধ তৰ্পণ। অন্ধ্ৰপ্ৰদেশৰ টিকুলামপুৰমত অসমৰ যুৱতীৰ মৃত্যু হোৱা ঘটনাৰ ন্যায়িক তদন্তৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী আৰু T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত যোৱা নিশা ৱেষ্ট ইণ্ডিজৰ হাতত ভাৰতৰ 6 উইকেটত পৰাজয়। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ এহৰূপ আৰু দিনৰ 11 বজাত বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরুখ।
1: নমস্কাৰ শ্ৰোতাসকল, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি আপোনালোকৰ বাবে লৈ আহিছো যোৰহাট জিলাৰ ৰেহৰূপ। আজি আমাক সংগ দিছে যোৰহাটৰ পৰা আমাৰ সংবাদদাতা বিজয় শংকৰ সন্দিকৈয়ে। যোৰহাট জিলাত বিগত মাহত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰে। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতা বিজয় শংকৰ সন্দিকৈৰ পৰা।
2: মুখ্যমন্ত্ৰীয়ে চিনামাৰা ৰেলৱে উড়ন সেতুখন উদ্বোধন কৰি যোৰহাটবাসীৰ দীৰ্ঘদিনীয়া যাতায়াতৰ সমস্যা দূৰ কৰে। ইয়াৰ পাছতেই তেওঁ নৱনিৰ্মিত সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰি প্ৰশাসনিক ব্যৱস্থা অধিক গতিশীল কৰি তোলে। একেটা অনুষ্ঠানৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে অনলাইন মাধ্যমেৰে যোৰহাট লুইতপৰীয়া মিচিং উচ্চতৰ মাধ্যমিক বিদ্যালয় নতুন ভৱন আৰু শিৱসাগৰ বিশ্ববিদ্যালয় ছাত্ৰ নিবাস শুভ উদ্বোধন কৰে। এই অনুষ্ঠানত আমন্ত্ৰিত ৰাজ্য চৰকাৰৰ কেইবাজনো মন্ত্ৰী, সাংসদ, বিধায়ক, জিলা আয়ুক্ত, লগতে জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া, বিশিষ্ট ব্যক্তি আৰু যোৰহাটবাসী ৰাইজ উপস্থিত থাকে।
1: জনসাধাৰণৰ দুৱাৰদলিত চৰকাৰ নীতিৰে অনুপ্ৰাণিত হৈ দেশজুৰি চলি থকা সেৱা সংকল্প অভিযানৰ অংশস্বৰূপে 6 অক্টোবৰত যোৰহাট পৌৰসভাৰ উদ্যোগত বিষ্ণুৰাম বৰুৱা ভৱনত সেৱা হেতু অভিযানৰ বিশেষ শিবিৰ অনুষ্ঠিত হয়। এই বিষয়ে বিতংভাৱে আগবঢ়াইছে আমাৰ সংবাদদাতাই।
2: এই শিবিৰত 1500তকৈ অধিক নাগৰিকৰ সমাগম ঘটে।

0: শিবিৰটোত অৰুণোদয়, ৰেচন কাৰ্ড, আয়ুষ্মান কাৰ্ড, পথৰ লাইট, জাবৰ জোঁথৰ ব্যৱস্থা, ৱেষ্ট মেনেজমেণ্ট, খোৱাপানী যোগান, প্ৰধানমন্ত্ৰী নিধি, প্ৰধানমন্ত্ৰী আৱাস যোজনা আদিৰে সৈতে জড়িত জনসাধাৰণৰ বিভিন্ন ওজৰ আপত্তি আৰু আবেদনসমূহ গ্ৰহণ কৰা লগতে সম্ভৱপৰ ক্ষেত্ৰত থিতাতে সমাধানৰ ব্যৱস্থা কৰা হয়। এই বিশেষ শিবিৰটোত যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী উদ্বোধন কৰে।
1: ভাৰতীয় চাহ বৰ্ডৰ উদ্যোগত যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত যোৰহাট চাহ নিলাম কেন্দ্ৰৰ শুভ উদ্বোধন আৰু প্ৰথমখন নিলাম বিক্ৰী সফলতাৰে সম্পন্ন হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ দাসা, যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানী আৰু অসম ঔদ্যোগিক উন্নয়ন নিগমৰ সভাপতি শান্তনু পূজাৰী। প্ৰায় 28 গৰাকী বিক্ৰেতা আৰু 22 গৰাকী ক্ৰেতাই এই নিলামত অংশগ্ৰহণ কৰে। যোৰহাটত এই নিলাম কেন্দ্ৰ মুকলিয়ে ৰাজ্যৰ চাহ উদ্যোগক এক নতুন গতি প্ৰদান কৰাৰ লগতে স্থানীয় উৎপাদকসকলকো বিশেষভাৱে উপকৃত কৰিব বুলি আশা কৰা হৈছে। ভাৰতীয় বন গৱেষণা আৰু শিক্ষা পৰিষদৰ অধীনস্থ যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত যোৱা 7 অক্টোবৰত ওদালগুৰিৰ কৃষি বিজ্ঞান কেন্দ্ৰত আত্মসহায়ক গোট, বেচৰকাৰী সংস্থা আৰু পশুপালক কৃষকসকলৰ বাবে উচ্চ উৎপাদনক্ষম পশুখাদ্য প্ৰজাতিৰ খেতি আৰু চপোৱাৰ কৌশল সন্দৰ্ভত প্ৰশিক্ষণ অনুষ্ঠিত হয়। এই প্ৰশিক্ষণত মুঠ 25 গৰাকী কৃষক, আত্মসহায়ক গোটৰ সদস্য আৰু বেচৰকাৰী সংস্থাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি বৰ্ষাৰণ্য প্ৰতিষ্ঠানৰ গৱেষণা গোট সমন্বয়ক ৰাজীৱ কুমাৰ কলিতাই প্ৰশিক্ষণৰ উদ্দেশ্যসমূহৰ বিষয়ে আলোকপাত কৰাৰ লগতে পশুপালন ভিত্তিক জীৱিকাৰ মান উন্নত কৰা আৰু পশু বহনক্ষম কৃষি পদ্ধতিৰ প্ৰসাৰৰ ক্ষেত্ৰত বৈজ্ঞানিক পদ্ধতিৰে পশুখাদ্য উৎপাদনৰ কৌশলসমূহৰ বিষয়ে ব্যক্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰসেৱাৰ 25 বছৰীয়া যাত্ৰা উপলক্ষে দেশজুৰি পালন কৰা বিকশিত ভাৰত সংকল্প সভাৰ অংশস্বৰূপে যোৱা 7 অক্টোবৰত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজন কৰা হয় সেৱাজ্যোতি কলহ যাত্ৰা। এই কাৰ্যসূচীত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী, যোৰহাট জিলাৰ অন্তৰ্গত আটাইকেইটা বিধানসভা সমষ্টিৰ বিধায়কসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। জিলাৰ দেশৰূপ অনুষ্ঠানত আজিলৈ ইমানেই। অহা সোমবাৰে 9:15 বজাত লৈ আহিম আন এখন নতুন জিলাৰ দেশৰূপ। নমস্কাৰ।

জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি যোৰহাট জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল যোৰহাটৰ পৰা আমাৰ সংবাদদাতা বিজয় শংকৰ সন্দিকৈ।

0: SEBI দ্বারা ইনভেস্টর সজাগতা পদক্ষেপ অধিক জানিবর বাবে SEBI ইনভেস্টর ওয়েবসাইট ভিজিট করক বা SEBI সার্টি অ্যাপ ডাউনলোড করক।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো লাভ ষ্টৰী ছবিখনৰ পৰা লতা মংগেশকাৰ আৰু অমিত কুমাৰৰ কণ্ঠৰীতি গীত। গীতৰ কথা আনন্দ বক্সীৰ, সংগীত ৰাহুল দেৱ বৰ্মনৰ।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনোৱা হওক শৈলেন্দ্ৰ সিঙৰ কণ্ঠত ববী ছবিখনৰ এটি গীত, গীতিকাৰ আনন্দ বক্সী, সংগীত পৰিচালনা লক্ষ্মীকান্ত প্যাৰীলালৰ।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰীয়া শৰাবী ছবিখনৰ পৰা কিশোৰ কুমাৰ আৰু আশা ভোছলেৰ কণ্ঠৰ গীতটি, গীতৰ কথা অঞ্জানৰ, সংগীত বাপ্পী লাহিৰীৰ।

হিন্দী ছবির গীতৰ অনুষ্ঠানটিৰ শেষত এবাৰ শুনোৱা হওক কিশোৰ কুমাৰ আৰু আশা ভোসলেৰ কণ্ঠত নমক হালাল ছবিখনৰ এটি গীত, গীতিকাৰ অঞ্জন, সংগীত পৰিচালনা বাপ্পি লাহিৰীৰ।

নমক হালাল ছবিখনত সেয়া আছিল কিশোৰ কুমাৰ আৰু আশা ভোঁসলে। হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: অসমা সুষমা। এই শিতানত প্ৰচাৰ কৰি থকা হৈছে এলানি ধাৰাবাহিক আলেখ্য। এইবাৰৰ আলেখ্য মহাশ্বেতা, ৰচনা ডক্টৰ লক্ষ হীৰা দাসৰ, প্ৰযোজনা বিপুল বৰুৱাৰ। আজি শুনক প্ৰথম খণ্ড।
2: মহাশ্বেতা মন্ত্ৰেৰে দীক্ষিতা কাব্যভাৰতী নলিনীবালা দেৱী এক উৎসৰ্গীকৃত জীৱনৰ একাগ্ৰ সাধনাৰে প্ৰজ্ঞা আৰু প্ৰতিভাৰ অপূৰ্ব সমন্বয়।

সৰগৰ পুণ্য মুকুতিৰ ভূমি চেনেহি দেশৰ জীৰ্ণ কুটিৰতো সৰগৰ সন্ধান পোৱা কবিয়ে একান্তভাৱে কামনা কৰে মৃত্যুৰ পিছতো এই দেশৰ মাটিতে পুনৰ জন্ম লভিবলৈ। দেশৰ প্ৰতি থকা তেওঁৰ আনুগত্য আৰু দুৰ্বাৰ প্ৰেমে সকলো দুৰ্গম পথৰ বাধা নেওচি ধ্ৰুৱ তৰাৰ দৰে তেওঁক জয়যাত্ৰাৰ পথ দেখুৱায়। মহাগায়ত্ৰী মন্ত্ৰেৰে উদ্বুদ্ধ কৰে স্বদেশ মাতৃৰ পূজাৰীসকলক।

0: মহাশ্বেতা আলেখ্যখনিৰ প্ৰথম খণ্ডটি শুনিলে। ৰচনা ডক্টৰ লক্ষ্যহীৰা দাসৰ, প্ৰযোজনা বিপুল বৰুৱাৰ। আলেখ্যখনিৰ দ্বিতীয় তথা শেষ খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটাবাৰৰ এই একে সময়তে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত দিল্লী ছিক্স ছবিখনৰ কেইটিমান গীত। ছবিখনৰ সংগীত এ আৰ ৰেহমানৰ, গীতিকাৰ প্ৰসূন যোশী। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো মোহিত চৌহানৰ কণ্ঠৰী গীতটি।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত দিল্লী ছিক্স ছবিখনৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ জাভেদ আলী আৰু কৈলাশ খেৰৰ কণ্ঠৰীতি গীত।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত দিল্লী ছিক্স ছবিখনৰ পৰা এইবাৰ শুনাবলৈ লৈছোঁ এশ কিং আৰু চিন্ময়ীৰ কণ্ঠৰ এই গীতটি।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ শেষত এইবাৰ শুনোৱা হওক ৰেখা ভৰদ্বাজৰ কণ্ঠত দিল্লী ছিক্স ছবিখনৰ এই গীতটি।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত দিল্লী ছিক্স ছবিখনৰ গীতকেইটি শুনিলে। ছবিখনৰ সংগীত আছিল এ আৰ ৰেহমানৰ, গীতৰ কথা আছিল প্ৰসূন যোশীৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আৰম্ভ কৰিবলৈ লৈছো অসমীয়া আৰু হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো মিছন চাইনা ছবিখনৰ পৰা জুবিন গাৰ্গ আৰু শতাব্দী বৰাৰ কণ্ঠৰীতি গীত।

শ্রোতাসকলে অসমীয়া আৰু হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক অৰিজিৎ সিং আৰু চিন্ময়ী শ্ৰীপদাৰ কণ্ঠত টু ষ্টেটছ ছবিখনৰ এটি গীত।

শ্ৰোতাসকলে হিন্দী আৰু অসমীয়া ছবিৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ অলকা য়াগ্নিক আৰু উদিত নাৰায়ণৰ কণ্ঠত ৰাজ ছবিখনৰ ইতিগীত।

অনুষ্ঠানত এইবাৰীয়া জোন্দা ইমান গুণ্ডা ছবিখনৰ পৰা জুবিন গাৰ্গ আৰু সহশিল্পীসকলৰ কণ্ঠৰী গীতটি।

হিন্দী আৰু অসমীয়া ছবিৰ গীতৰ অনুষ্ঠানটিৰ শেষত এইবাৰ শুনোৱা হওক কুমাৰ চানুৰ কণ্ঠত 1942 A Love Story ছবিখনৰ এটি গীত।

0: 1942 অ লাভ ষ্টৰী ছবিখনত সেয়া আছিল কুমাৰ শানু। হিন্দী আৰু অসমীয়া ছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনিবলৈ পাব আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। মহালয়া উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শোভাযাত্ৰা আৰু শ্ৰাদ্ধ পাৰ্বণ আদি অনুষ্ঠিত হয়। আহিন মাহৰ অমাৱস্যা তিথিত দিন ৰাতিৰ সন্ধিক্ষণৰ পৰা আৰম্ভ হোৱা মহালয়াৰ পবিত্ৰ ক্ষণত দেৱী দুৰ্গাৰ ধৰালৈ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। ইয়াৰ লগে লগে পিতৃপক্ষৰ সমাপ্তি ঘটি দেৱীপক্ষৰ সূচনা হয়। কাইলৈ নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ আধ্যাত্মিক পৰ্বসমূহো আৰম্ভ হ'ব। এইবাৰ দেৱীয়ে ঘোঁৰাত আগমন আৰু নৌকাত গমন কৰিব। মহালয়া উপলক্ষে আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নৈ জান জুৰি পূৰ্বপুৰুষৰ আত্মাৰ সদগতিৰ বাবে বহু লোকে শ্ৰাদ্ধ আগবঢ়ায়। বৰপেটা জিলাৰ হাউলি বৰপেটা ৰোড পূজা উদযাপন সমিতিৰ উদ্যোগত মহালয়া পালন কৰা হয়। শতবৰ্ষ গৰকা হাউলি মধ্যবজাৰ সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতিৰ উদ্যোগত আজি আগমনী উৎসৱ নামেৰে মহালয়া পালন কৰা হয়। এই উপলক্ষে পুৱা প্ৰভাত ফেৰী, শিশু আৰু মহিলাৰ মাজত স্তোত্ৰপাঠ, দুৰ্গা আৰাধনা গীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। শিলচৰৰ বৰাক নদীৰ পাৰৰ অন্নপূৰ্ণা ঘাট, সদৰ ঘাটকে ধৰি আন আন নদীৰ পাৰত পোৱা পিতৃপুৰুষৰ উদ্দেশ্যে তৰ্পণ কৰা হয়। ডিব্ৰুগড় চহৰৰ মৰাণ, খোৱাং, বৰবৰুৱা, নামৰূপ, নাহৰকটীয়া, দুলীয়াজান, লাহোৱাল, টেঙাখাট, ডিকমকে ধৰি বিভিন্ন ঠাইত শোভাযাত্ৰা উলিওৱাৰ লগতে পিতৃপুৰুষৰ স্মৰণত ব্ৰহ্মপুত্ৰত পূজা অৰ্চনা কৰা হয়। যোৰহাট জিলাৰ গড়আলিত পুৱা 3 বজাৰ পৰাই মহালয়া উপলক্ষে লোকাৰণ্য হৈ পৰে। গুৱাহাটীৰ উজান বজাৰৰ ব্ৰহ্মপুত্ৰ ঘাটতো অগণন ভক্তই ভিৰ কৰে। মহালয়া উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ শাৰদীয় দুৰ্গোৎসৱৰ আগমনৰ বতৰা কঢ়িয়াই অনা এই শুভ ক্ষণে সকলোৰে জীৱনলৈ মংগল বাৰ্তা কঢ়িয়াই অনাৰ কামনা কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চল পৰিভ্ৰমণ কৰাৰ লগতে কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ৰাজ্যপালগৰাকীয়ে দিনৰ 11:30 বজাত পাটকিজুলি উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীত অংশ ল'ব। দুপৰীয়া 1 বজাত তেওঁ ভাৰত ভূটান সীমান্তৰ দৰঙাত থকা SSBৰ সীমান্ত চকীৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰিব। বিয়লি ৰাজ্যপালগৰাকীয়ে গুৱাহাটীৰ লোকভৱনলৈ উভতি আহিব বুলি তামোলপুৰ মহকুমাৰ তথ্য আৰু জনসংযোগ বিষয়াই জানিবলৈ দিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 3 গৰাকী অধ্যাপকে 2026 বৰ্ষৰ ষ্টেণ্ডফৰ্ড আৰু LCBR শীৰ্ষ 2% বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰিছে। বিশ্ববিদ্যালয়খনৰ গণিত বিভাগৰ সহযোগী অধ্যাপক ডঃ পলাশ দত্ত আৰু ভেষজ বিজ্ঞান বিভাগৰ অধ্যাপক মলয় কুমাৰ দাস তথা বিশ্ববিদ্যালয়খনৰ পৰীক্ষাসমূহৰ উপ নিয়ন্ত্ৰক

0: ডঃ ছাদিক হুছেইনে এই সন্মান লাভ কৰিছে। বিশ্বমানৰ এই তালিকাখনে নিজ নিজ বিষয়ত উল্লেখযোগ্য উদ্ধৃতি তথা প্ৰভাৱৰ জৰিয়তে গৱেষণাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা বিশ্বৰ অগ্ৰণী বিজ্ঞানীসকলক স্বীকৃতি প্ৰদান কৰে। 22খন বৈজ্ঞানিক ক্ষেত্ৰ আৰু 174টা উপক্ষেত্ৰৰ অন্তৰ্গত গৱেষকসকলৰ সমগ্ৰ কৰ্ম জীৱনভিত্তিক আৰু এটা নিৰ্দিষ্ট বছৰৰ উদ্ধৃতিসূচক মাপকাঠিৰ ভিত্তিত এই মূল্যায়ন কৰা হয়। ইয়াৰ জৰিয়তে গৱেষক, শৈক্ষিক প্ৰতিষ্ঠান আৰু বিজ্ঞানৰ প্ৰতি আগ্ৰহীসকলৰ বাবে শৈক্ষিক উৎকৰ্ষতাৰ স্বীকৃতি দিয়াৰ লগতে বিজ্ঞানৰ ক্ষেত্ৰত সাম্প্ৰতিক আৰু অগ্ৰণী গৱেষণামূলক অৱদানসমূহ অনুসৰণ কৰাৰ গুৰুত্বপূৰ্ণ সমল হিচাপে পৰিগণিত হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই তিনিগৰাকী গৱেষকৰ অবিৰত সাধনা আৰু কৃতিত্বই এইদৰে স্বীকৃতি লাভ কৰাত বিশ্ববিদ্যালয়খনৰ শিক্ষক আৰু শিক্ষাৰ্থী সমাজ আনন্দিত হৈছে। গোৱালপাৰা আৰক্ষীয়ে যোৱা নিশা শিশুসহ 12গৰাকী সন্দেহজনক বাংলাদেশীক আটক কৰে। আৰক্ষী সূত্ৰৰ উদ্ধৃতিৰে আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে, কালি সন্ধিয়া গোৱালপাৰা চহৰৰ এ এছ টি চি বাছ আস্থানৰ সমীপত গুৱাহাটীৰ পৰা অহা 12গৰাকী সন্দেহজনক লোক বাছৰ পৰা নামি দীৰ্ঘ সময় ধৰি ৰৈ থকাত স্থানীয় একাংশ লোকে আৰক্ষীক অৱগত কৰে। পৰৱৰ্তী সময়ত আৰক্ষী তাত উপস্থিত হৈ লোককেইজনক সোধা পোছা কৰাত তেওঁলোক বাংলাদেশৰ ছিলেট জিলাৰ পৰা অহা বুলি জনোৱাত আৰক্ষীয়ে তেওঁলোকক আটক কৰি গোৱালপাৰা সদৰ থানালৈ লৈ যায়। এই লোককেইজনক আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস উপলক্ষে এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। বিশিষ্ট শিক্ষাবিদ আৰু বন্যপ্ৰাণী বিশেষজ্ঞ ডঃ নীলোৎপল মহন্তৰ সৈতে হোৱা এই সাক্ষাৎকাৰ গ্ৰহণ কৰিব ডঃ মনস্বিনী মহন্তই। শ্ৰোতাসকলে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ জৰিয়তেও অনুষ্ঠানটো শুনিবলৈ পাব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত উৎপল বৰা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, লক্ষ্মিতা শইকীয়া আৰু দৰ্শন কাশ্যপ, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু শেখ আব্দুল্লা আহমেদ, এফ এম ট্ৰান্সমিটাৰত বিজয় দাস আৰু ষ্টুডিঅ'ত মই হিমাশ্ৰী কলিতা। আমাৰ এতিয়াৰ অনুষ্ঠান পৰাগমালা লাইভ আগবঢ়াব ত্ৰিনয়নী মালাকাৰে।
2: নমস্কার শ্রোতাগণ, আপ সুন রহে হ্যাঁ মধুর গীতো কা মন ভাবন সফর পরাগমালা লাইভ ফ্রম আপকি প্রস্তুতকর্তা ত্রিনয়নী মালাকার। সিনেমা কে দুনিয়া মে কুছ এসে চেহরে হোতে হ্যাঁ জিনহে কেবল দেখা নহীঁ জাতা, মহসুস কিয়া জাতা হ্যায়। কুছ আওয়াজে এসি হোতি হ্যায় জো কানো সে হোকর সিধে দিল তক পৌঁছতি হ্যায়, অর কুছ ব্যক্তিত্ব এসে হোতে হ্যায় জিনকে বারে মে জিতনা কাহা জায় উতনা হি কম লগতা হ্যায়। আজ হম বাত কর রহে হ্যায় ভারতীয় সিনেমা কি উস অদাকারা কি জিসনে আপনে অভিনয় সৌন্দর্য অর রহস্যময় ব্যক্তিত্ব সে কই দশকো তক দর্শকো কে দিলো পর রাজ কিয়া, ওয় হ্যায় রেখা।

परात्मन। परात्मन। পৰাগমালা লাইভ শুনিলে, আগবঢ়ালে ত্ৰিনয়নী মালাকাৰে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: তুমি পাগল হোৱা নাইতো? ঘটনাটো কি?
1: কি আচৰিত কথা কলে আপুনি!
0: আচৰিত কথা মানে?
1: মানে কথাৰ মাজতে আপুনি মোক পাগল হলো নেকি বুলি কলে, মানে মোৰ মানসিক অৱস্থাৰ কথা কলে।
0: তাতে ইমান আচৰিত হ'বলগীয়া কি হ'ল? ইয়াতো সকলোৱে জানে যে তোমাৰ নিচিনা ছফ্টৱেৰ সম্বলিত মহাকাশযান এখনৰো মগজুৰ দৰকাৰ হয়।
1: চেতন, আপুনি কথাবোৰ অলপ ভাবি চিন্তি কওক দেই। মই অকল মহাকাশযানেই নহয়, মোক সাধাৰণ যন্ত্ৰৰ লগত তুলনা কৰিলে আপোনাৰ ভুল হ'ব।
0: স্পন্দন, মই একো বুজি পোৱা নাই।
1: আপুনি ভালদৰে বুজি পাব লাগে। আপোনাৰ ওপৰৰ বিষয়াসকলেও জানে যে মই এটা FPE অৰ্থাৎ ফ্লুইড চাইকোছমেটিক এনচেম্বল, সেয়ে তেওঁলোকে মোক এটা ধুনীয়া নাম দিছে, স্পন্দন। ইমান ধুনীয়া নামটোৰেতো আপুনি মোক মাতিব নোৱাৰে, ওলোটাকৈ মোক এখন স্পেচক্ৰাফ্ট বুলিহে কৈছে।
0: ঠিক আছে স্পন্দন, মই মোৰ ভুলটো মানি লৈছোঁ। কিন্তু আজিকালি তুমি মৰম চেনেহৰ কথা বেছিকৈ ক'বলৈ লৈছা, কাৰণটো কি?
1: কিয় ক'লে তেনেকৈ? মই বাৰু মৰম চেনেহৰ কথা ক'ব নোৱাৰোঁ নেকি?
0: চোৱা স্পন্দন, যোৱা ৰাতি বহুত কাম কৰি মই ভাগৰি গৈছোঁ। এতিয়া মই
1: চাওক, আপুনি আকৌ আপোনাৰ মনৰ কথাবোৰ লুকুৱাব খুজিছে।
0: চোৱা স্পন্দন, আমি ইয়াত এটা বিশেষ উদ্দেশ্য সাধন কৰিবলৈ আহিছোঁ। যিমান সোনকালে পাৰি আমি ইয়াত দুটা চুবুৰী তৈয়াৰ কৰিব লাগিব। আমাৰ পৃথিৱীৰ মানুহে ইয়াত আহিবলৈ সাজু হৈ আছে।
1: বাপৰে, আপুনি কামৰ কথা ইমান চিন্তা কৰে চেতন। এটা কথা কওকচোন, এতিয়া যদি আপোনাৰ পত্নীয়ে শ্বিলঙৰ পৰা আপোনালৈ ফোন কৰে, আপুনি ফোন উঠাবনে নাই?
0: শ্বিলঙৰ পৰা? কিন্তু এঘণ্টা আগতে তেওঁটো দিল্লীত আছিল।
1: ভয় খাই গ'ল নহয় আপুনি? এয়াইতো মৰম। আচলতে দিল্লীৰ বতৰ হঠাতে বহুত বেয়া হৈ গৈছিল, সেয়েহে আমাৰ ক্লাইমেট জেটটোৰ সহায়ত বহু লোকক দিল্লীৰ পৰা শ্বিলঙলৈ স্থানান্তৰিত কৰা হৈছে।
0: হয় নেকি? কি আচৰিত কথা, মই দেখোন একো গমেই পোৱা নাই।
1: চেতন, অকণমান ৰ'বচোন, মন্দিৰাই ফোন কৰিছে। আপোনাৰ সন্মুখৰ সৌ নীলা বাটনটো টিপি দিয়ক।
0: ঠিক আছে, টিপি দিলোঁ। হেল্ল' মন্দিৰা, সকলো ঠিকে আছে নহয়?
2: চেতন, অলপ অসুবিধা হৈছে, সেয়ে তোমাক ফোন কৰিছোঁ। মই ইয়াত শিলৰ দম এটাৰ ওচৰত থিয় হৈ আছোঁ, কিন্তু বেছিভাগ শিলৰ পৰাই অদ্ভুত ধৰণৰ চিকমিকীয়া ভাপৰ নিচিনা বস্তু ওলাই আছে।
0: অদ্ভুত ধৰণৰ চিকমিকীয়া?

0: সাপৰ নিচিনা বস্তু মানে? কিবা ভয়ৰ কাৰণ যেন লাগিছে নেকি তোমাৰ?
1: ভয়ৰ কাৰণ হয়নে নহয় সেই বিষয়ে মই তোমাক ক'ব নোৱাৰিম, কিন্তু
2: মন্দিৰা, আপোনাৰ ককানৰ ওচৰত যে এডাল হালধীয়া ৰঙৰ ফিটা ওলমি আছে, সেইডাল টানক, জোৰ জোৰকৈ টানক, সোনকালে।
1: হালধীয়া ফিটা? হয় হয়, দেখা পাইছো, ৰূপা টানিছো, এইয়া টানি দিলো।
2: এতিয়া আপুনি কি দেখা পাইছে?
1: এতিয়া সেই ডাঙৰ ডাঙৰ শিলবোৰেই দেখি আছো। ৰবাচোন অলপ, শিলবোৰৰ ওপৰত থকা কেইবাটাও তৰপ এতিয়াহে মই দেখা পাইছো জানা। কিন্তু আচৰিত কথা স্পন্দন, আগতেতো শিলৰ ওপৰত থকা এই তৰপবোৰ মই দেখা পোৱা নাছিলো।
2: সেইটোৱেইটো আচল কথা। আপুনি আপোনাৰ পৰীক্ষা নিৰীক্ষা চলাই যাওক, কিন্তু সেই শিলবোৰৰ বেছি ওচৰলৈ নাযাব। আপোনাৰ ওচৰত যে সৰু স্পেক্ট্ৰোগ্ৰাফটো আছে সেইটো ব্যৱহাৰ কৰক, আপুনি আপোনাৰ যত্ন ল'ব।
1: ধন্যবাদ স্পন্দন, মই এতিয়া কাম আৰম্ভ কৰোঁ।
2: মন্দিৰা, যত্ন ল'বা, বাই বাই। মঙ্গল গ্ৰহৰ এই নিৰ্জন ঠাই, আমিতো ভাবিছিলো যে মঙ্গল গ্ৰহৰ এই ঠাইখিনিৰ ভৌগোলিক, পাৰিৱেশিক আদি সকলো অৱস্থাৰে সম্পূৰ্ণ জ্ঞান আমাৰ আছে, কিন্তু
0: তাত কি অসুবিধা হৈছিল স্পন্দন? মন্দিৰাই যেতিয়া হালধীয়া ৰঙৰ ফিটাডাল টানিলে তেতিয়া বাৰু কি হ'ল?
2: একো বিশেষ ঘটনা ঘটা নাই চেতন। সেই হালধীয়া ফিটাডাল টনাৰ ফলত মন্দিৰাৰ চাৰিওফালে এটা আয়নিক শ্বিল্ড বা আয়নিক কৱচৰ সৃষ্টি হৈছে। ইয়াৰ ফলত মন্দিৰাৰ একো বিপদ নঘটে।
0: আয়নিক শ্বিল্ড? তুমি কি ক'ব বিচাৰিছ স্পন্দন? মইতো একো বুজি পোৱা নাই।
2: শিলৰ পৰা ওলোৱা চিকমিকীয়া ভাপজাতীয় বস্তু মন্দিৰাইটো দেৰিকৈ দেখিলে। আচলতে তেওঁৰ শৰীৰত সেই চিকমিকীয়া ভাপৰ তৰপ এটা আগতেই পৰি গৈছিল। মোৰ অটো ৰেছপঞ্চ ডাটাবেছৰ সহায়ত মঙ্গল গ্ৰহৰ ভৌগোলিক আৰু পাৰিৱেশিক অৱস্থা সম্পৰ্কে মই আগতেই জ্ঞাত আছিলো। এই গ্ৰহৰ ৰাসায়নিক পদাৰ্থসমূহ অলপ বেলেগ ধৰণৰ। ইয়াত থকা শিলবোৰৰ পৰা এক ধৰণৰ ভাপ নিৰ্গত হয় যি কাৰ্বন চেইনৰ ফালে অতি ক্ষিপ্ৰতাৰে আকৰ্ষিত হয়।
0: কাৰ্বন চেইন, তাৰমানে মন্দিৰায়ো লগত এনে কিছুমান বস্তুৱেই লৈ গৈছিল নেকি?
2: মোৰ বোধেৰে যেতিয়াৰ পৰা আপুনি আপোনাৰ পত্নীক দিল্লীৰ পৰা শ্বিলঙলৈ স্থানান্তৰিত কৰা বুলি গম পাইছে তেতিয়াৰ পৰা আপোনাৰ চিন্তা শক্তি কমি গৈছে চেতন। আমাৰ শৰীৰটো যে সম্পূৰ্ণৰূপে কাৰ্বনেৰে গঠিত সেয়া আপুনি পাহৰি গ'ল যেন পাইছো। আমাৰ শৰীৰটোতো কাৰ্বন চেইনৰ এটা ছুপাৰ ষ্ট্ৰাকচাৰ।
0: অঁ, হয়তো কথাটো মোৰ মনলৈ অহাই নাছিল।
2: তোমাৰ মৰমে মোৰ, এই মৰম চেনেহৰ ভাৱবোৰেও আচলতে আপোনাৰ স্নায়ুতন্ত্ৰত প্ৰভাৱ পেলাইছে চেতন। এতিয়া আৰু আপুনি চিন্তা কৰিব নালাগে, সেই ভাৱবোৰে এতিয়া আৰু মন্দিৰাৰ লোকচান কৰিব নোৱাৰে।
0: এটা কথা কোৱাচোন।
2: কওকচোন চেতন।
0: বেয়া নাপাবা কিন্তু দেই, তুমি আচলতে নিজকে কি বুলি ভাবা, পুৰুষ নে মহিলা?
2: আপোনালোক মানুহবোৰো যে ইমান সৰল, মৰম চেনেহবোৰ বুজি পাবলৈ আপোনালোকক আন মানুহৰ প্ৰয়োজন হয়। মানসিকভাৱে কিমান যে অপৰিপক্ক আপোনালোক।
0: কথাবোৰ অলপ ভাবি চিন্তি কোৱা নেকি স্পন্দন? এইটো নাপাহৰিবা যে তোমাক মানুহেই বনাইছে। যদি মানুহবোৰ মানসিকভাৱে অপৰিপক্ক হ'লহেঁতেন তেন্তে তোমালোকৰ অস্তিত্বই নাথাকিল হয়।
2: বাহ, মোৰ কথাবোৰ আপোনাৰ গাত লাগি গ'ল নহয়। তথাপিতো মই আপোনাক ইতিহাস মনত পেলাই দিওঁ। অতীজৰে পৰাই আপোনালোকক যন্ত্ৰৰ সহায় লাগিছিলেই, আৰু যন্ত্ৰৰ অবিহনে আপোনালোকৰ জীৱন অসাৰ। লগতে এইটো মনত ৰাখিব যে মই এটা ফ্লুইড চাইকোছমেটিক এনচেম্বল।
0: প্ৰফেচাৰ গাৰ্গীৰ ফোন কিজানি, মই এই ভিজুৱেল মডিউলটো অন কৰি লওঁ। অঁ, এতিয়া ঠিক আছে। মেডাম নমস্কাৰ।
1: হেল্ল' চেতন, কাম কেনে চলিছে তাত?
0: মেডাম, আমি সকলো ধৰণৰ চেষ্টা চলাই আছোঁ। আমি ইতিমধ্যে দুখন ঠাইৰ পৰ্যবেক্ষণ কৰিলোঁ, তাৰ ৰিপৰ্ট অতি শীঘ্ৰে আপোনালোকলৈ পঠিয়াই আছোঁ। মন্দিৰাই আজি আমাৰ ষ্টেচনৰ পৰা অলপ দূৰত পৰীক্ষণৰ বাবে গৈছে, তেওঁ সেই ঠাইখিনিৰ প্ৰাৰম্ভিক পৰীক্ষণৰ কাম কৰি আছে।
1: ঠিক আছে, এনেও নিৰ্ধাৰিত সময়ৰ ভিতৰত তোমালোকে কাম সম্পূৰ্ণ কৰিব পাৰিবা বুলি মোৰ বিশ্বাস আছে, কিয়নো তুমি আৰু মন্দিৰা হৈছা আমাৰ সকলোতকৈ যোগ্য ট্ৰান্সপ্লেণ্টৰী ইঞ্জিনিয়াৰ। তোমালোক দুইজনৰে বাহিৰৰ গ্ৰহত কাম কৰাৰ অভিজ্ঞতা আছে।
0: মেডাম, আমাৰ নিৰ্ধাৰিত ঠাইসমূহৰ জিঅ' কেমিকেল পৰীক্ষণ শেষ হোৱাৰ পিছত ইয়াৰ ভৰ সহন

0: ক্ষমতাৰ ওপৰত আমি পৰীক্ষা আৰম্ভ কৰিম। মন্দিৰা এই ঠাইবোৰৰ মাটিৰ অক্সিজেন ধাৰণ ক্ষমতাৰ ওপৰত পৰীক্ষা চলাব।
1: তুমি তাৰমানে ৰেগলিথৰ কথা ক'ব বিচাৰিছা নেকি? ৰেগলিথ শব্দটো মূলতঃ দুটা গ্ৰীক শব্দৰ পৰা আহিছে, ৰেগছ অৰ্থাৎ কম্বল আৰু লিথছ অৰ্থাৎ শিল। দৰাচলতে এই শব্দটো মোৰ বৰ প্ৰিয় শব্দ। ৰেগলিথ হৈছে শিলৰ ওপৰত থকা এক মোটা তৰপ।
0: মেডাম, আপোনাৰ কিন্তু জ্ঞানৰ সীমা অপৰিসীম, মই কিন্তু একদম মুগ্ধ হৈ গ'লো।
1: এই হ'ব হ'ব চেতন, মোৰ এই বুঢ়া বয়সত আৰু মিছা তোষামোদ শুনিবলৈ মন নাই।
0: তোষামোদ নহয় মেডাম, মই সঁচা কথা কৈছো।
1: ঠিক আছে দিয়া, তুমিতো জানাই যে আমাৰ এই মিছনটোৰ আৰ্থিক সহযোগিতা আগবঢ়োৱা সংস্থাটোৱে তোমালোকৰ ৰিপৰ্টৰ বাবে অধীৰভাৱে অপেক্ষা কৰি আছে, গতিকে পৰীক্ষা নিৰীক্ষাসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা। কিবা থাকিলে মোক ফোন কৰিবা। এতিয়ালৈ ৰাখিছো, বাই বাই।
0: বাই মেডাম।
2: চেতন, ৰিচিভাৰটো ঠিক কৰি ৰাখক, প্ৰফেচাৰ গাৰ্গীয়ে ফোনটোৰ সংযোগ ইতিমধ্যে কাটি দিছে। 3 মিনিটতকৈ বেছি সময় পাৰ হৈ গ'ল, আপুনি এতিয়ালৈ গমেই পোৱা নাই।
0: কি ক'লা, 3 মিনিটৰ বেছি? কি কথা কৈছা তুমি স্পন্দন?
2: অঁ, মই ঠিক কথাই কৈছো চেতন। চাওক, পৃথিৱীৰ পৰা মংগল গ্ৰহলৈ পোহৰ আহিবলৈ ইমানেইটো সময় লাগে, 3 মিনিট 20 ছেকেণ্ড। যেতিয়া প্ৰফেচাৰ গাৰ্গীয়ে ফোনটো কাটি দিছিল, পৃথিৱীৰ পৰা মংগল গ্ৰহলৈ ফোনটো সংযোগহীন হ'বলৈ 3 মিনিট 20 ছেকেণ্ড সময়েই লাগিব, নহয়নে?
0: অঁ, কথা সেইটোহে
2: চেতন। অঁ, সেইটোৱেই কথা। আচলতে আপোনালোক মানুহবোৰে সৰু সৰু কথাবোৰ পাহৰি থাকে, কিন্তু মই সকলোবোৰ কথাই মনত ৰাখোঁ।
0: ঠিক আছে স্পন্দন, তোমাৰ এই কথাটো মই মানি ললোঁ। আচ্ছা, এতিয়া মোক এটা কথা কোৱাচোন। অলপ আগতে তুমি ফ্লুইড শব্দটোৰ ব্যৱহাৰ কৰিছিলা, আচলতে তাৰ মানেনো কি? তুমি কৈছিলা যে তুমি ফ্লুইড চাইকো, মোৰ হিচাপত তুমি কিবা উন্নত প্ৰযুক্তিৰ কথা কৈছিলা, অকণমান কোৱা না ইয়াৰ বিষয়ে।
2: মই কৈছিলোঁ ফ্লুইড চাইকোছমেটিক এনচেম্বল। এতিয়াতো মোৰ কাম মানুহৰ ভুল শুধৰোৱাও হৈ গ'ল।
0: ঠিক আছে ঠিক আছে, নিজৰ ইমানো দাম বঢ়োৱাৰ দৰকাৰ নাই।
2: চেতন, মই কি দাম বঢ়াম? দামটো মাত্ৰ আপোনালোকৰ মানুহবোৰৰহে আছে, আমাৰ নাই। বাদ দিয়ক সেইবোৰ, মই আপোনাক ফ্লুইডিটি বা তৰলতাৰ কথা ক'বলৈ ওলাইছোঁ। চাওক, মই সকলো দিশৰে পৰা ফ্লুইড বা তৰল অৱস্থাত থাকিব পৰাকৈ নিৰ্মিত হৈছোঁ, অৰ্থাৎ আপুনি যেনেধৰণে বিচাৰে তেনেধৰণে মোক ব্যৱহাৰ কৰিব পাৰে। যেনে মহাকাশত মোক এটা ফ্লোটাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে, মংগল গ্ৰহত এতিয়া মোক এটা সৰ্বসক্ষম ষ্টেচন হিচাপে ব্যৱহাৰ কৰি থকা হৈছে, গভীৰ সমুদ্ৰতলীত মোক সকলো ধৰণৰ সুবিধা উপলব্ধ যান হিচাপে ব্যৱহাৰ কৰিব পৰা যায়, আনকি মাৰিয়ানা ট্ৰেচৰ গভীৰতাটো মোক ব্যৱহাৰ কৰিব পৰা যায়।
0: ঠিক আছে বাৰু, এতিয়া মাত্ৰ মোক কোৱা, তুমি তোমাৰ বিষয়ে কোৱা কথাবোৰ বাস্তৱিকতে ঘটিছে নে নাই?
2: মই এতিয়ালৈ আপোনাক যি যি কথা কৈছো সেই সকলোবোৰ সত্য, আৰু বাস্তৱিকতে মই এই সকলোবোৰ কাম সমাধান কৰিছো। মোৰ ক্ষমতাৰ লগত জড়িত কেইবাটাও সোণোৱালী অতীত মোৰ মনলৈ আহি আছে, তাৰে এটা কৈছো ৰ'ব। প্ৰায় 4 বছৰমান আগৰ কথা, এবাৰ মহিলা বিজ্ঞানীৰ দল এটাই আৰব সাগৰৰ তলিভাগত মানুহৰ বাবে সুৰক্ষিত স্থানৰ সন্ধানত এটা পৰীক্ষা চলাইছিল। সেই ঠাইখিনি কৰ্ণাটক ৰাজ্যৰ মাংগালুৰুৰ পৰা কিছু দূৰত আছিল।

0: ৰজনী, তুমি বাৰু এই অৱস্থাত কেনেদৰে ইমান নিশ্চিন্ত হৈ আছা?
1: সীমা, আমাৰ ওচৰত এই ঠাই সম্পৰ্কে সকলো ধৰণৰ তথ্যই মজুত আছে। তদুপৰি সমুদ্ৰ গৰ্ভত অধ্যয়ন কৰা কাম আমিয়েই অকলে কৰা নাই, আগতেও বহুতে এনে কাম বহুবাৰ কৰিছে। গতিকে ইমান চিন্তা কিয়নো কৰিব লাগে?
2: ঠিক কথা কৈছা ৰজনী। 1960 চনতেই সমুদ্ৰ গৰ্ভত মানুহৰ বসতি স্থাপনৰ কথা পোন প্ৰথমবাৰৰ বাবে চিন্তা কৰা হৈছিল আৰু ই সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছিল।
0: সেই কথাটো সকলোৱে জানে প্ৰিয়া। মই ভালদৰে জানো যে 21 শতিকাৰ মাজভাগত সমুদ্ৰ গৰ্ভত বহু প্ৰজাতিৰ জীৱৰ বসবাসৰ বাবে অনুকূল পৰিৱেশ এটাৰ সৃষ্টি হৈছিল। এতিয়া অৱশ্যে সমগ্ৰ বিশ্বজুৰি দেখা দিয়া জলবায়ুৰ পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱৰ বাবে

0: পরিস্থিতি যথেষ্টখিনি সলনি হয়েছে।
1: এইটো একেবারে সঁচা কথা। এতিয়াতো সাগরের পানি যথেষ্ট আমলিক হয়ে গৈছে। বহু ঠাইতো ইয়ার ফলত কেবা প্রকারেরও সামুদ্রিক প্রাণী বিলুপ্ত হওয়ার উপক্রম হয়েছে। জানো, এই সকলবোৰ কথা ইতিমধ্যে বহু মাধ্যমত প্রকাশ পাইছে, কিন্তু আমার এই একুয়ানটসর ক্যাপ্টেইন হিসাবে মোৰ একমাত্র ভরসা হয়েছে একমাত্র স্পন্দন।
2: রজনী, স্পন্দন বাৰু আমি আহি থকা অদ্ভুত সাবমেরিনখন নহয় জানো?
1: প্রিয়া, স্পন্দন মাথু এক সাধারণ সাবমেরিন নহয়, ইয়ার ক্ষমতা সীমাহীন।
3: মই এইখিনিতে আপোনালোকক সাবধান করে দিব বিচাৰিছো। সমুদ্রতলিত এক অতি গরম আর শক্তিশালী পানির সোঁত তীব্র বেগে আমার ফালে আগবাড়ি আহিছে।
2: এয়া কোনে কৈ আছে রজনী? কার মাত হয় এয়া?
1: প্রিয়া, ভয় নাখাবা, চিন্তা করা বা ভয় খোৱাৰ একো কারণ নাই। এয়া আমার সাবমেরিন স্পন্দনের মাত।
2: রজনী, মোৰ তো এয়া কোনোবা কথা কোৱা রবটৰ মাত যেনহে লাগিছে। স্পন্দনের বিষয়ে মোৰ কোনো ধারণাই নাছিল জানা।
1: মই তোমালোকক কৈছিলো নহয়, আমার সাবমেরিনখন এখন বিশেষ ক্ষমতাযুক্ত প্রযুক্তিরে সমৃদ্ধ যন্ত্রযান। ইয়াত কৃত্রিম বুদ্ধিমতার সকলো ধরনের কৌশল সন্নিবিষ্ট করা আছে।
3: আনুমানিক 54 সেকেন্ড পিছত সেই গরম তীব্র বেগী হতে আমার সন্তুলন নষ্ট করিব পারে। আমি কিবা এটা করিব লাগিব।
1: সোনকালে করা স্পন্দন।
3: চাও, মই সাবমেরিনখনের আকারত স্বয়ংক্রিয়ভাবে অলপ পরিবর্তন করব লাগিব, যার দ্বারা এই তীব্র বেগী সোঁতক রোধ করিব পৰা যায়। যদি আপনাদের ইয়ার সন্মুখের ভাগর আকার সলনি হওয়া দেখে তেন্তে ভয় না খাব। মই ইয়ার আকার সলনি করে আছো। এয়া, মই ইয়ার আকার সলনি করে দিল।
0: আচ্ছা, মনিটরত চাচন আমার সাবমেরিনখনের আকার কিমান সলনি হল?
2: ও, কিন্তু সাবমেরিনখনের আকার সলনি হতে আমি দেখুন গমেই নাপালো। এইটো বড় আচরিত কথা।
1: আসলতে স্পন্দনের বাবে আমি একো অনুভব নকরিল। এয়াই হয়েছে স্পন্দনের বিশেষ গুণ। যিকোনো বিপদের সময়ত ই তোমার সম্পূর্ণ যত্ন লব পাৰে আৰু পরিস্থিতি অনুসৰি সর্বোত্তম সিদ্ধান্ত লৈ স্বয়ংকৃতভাৱেই সেই বিপদৰ পৰা তোমাক বচাব পাৰে। আনকি তোমাৰ স্নায়ুতন্ত্ৰয়ো অনুভৱ কৰিব নোৱাৰাকৈ ই যিকোনো পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পাৰে।
3: রজনী, আমি গভীরতাও সলনি কৰিছো। এতিয়া আমি সমুদ্র পৃষ্ঠৰ পৰা 950 মিটাৰ গভীরতাত আছো।
0: হয় নেকি? কিন্তু এয়াতো বহুত বেছি গভীৰ। মোৰ বোধেৰে আমি আগতে 300 মিটাৰ গভীরতাৰেহে গৈ আছিলো।
1: কিন্তু ইয়াতো চাপ বহুত বেছি হব।
0: সমুদ্রতলীৰ ইমান গভীরতালৈ প্ৰাকৃতিকভাৱে বেছি সময় ইমান গভীরতাত থাকিব নোৱাৰি।
3: রজনী!
1: অ, স্পন্দন কোৱা।
3: মোৰ বোধেৰে ইয়াত কিজানি জীৱৰ সন্ধান পোৱা যাব। মাছৰ সৰু গোট এটা ইয়াত মই দেখা পাইছো। কিজানি এই মাছবোৰৰ মিউটেশ্যনৰ বাবে এয়া সম্ভৱ হৈছে। আপোনালোকে চাব নেকি?
1: ইয়াত কিবা তথ্য পাম নেকি?
3: হয়, মোৰ এনেকুৱাই লাগিছে। এই মাছবোৰে পৰিৱৰ্তিত পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাই লৈছে। এতিয়ালৈ আমাৰ জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত যি যি ধাৰণা হৈছিল তাৰ বিপৰীতে এই প্ৰজাতিৰ মাছবিধে ইয়াত জীৱন ধাৰণৰ বাবে এক অনুকূল পৰিস্থিতি পাইছে আৰু সেই অনুযায়ী ক্ষিপ্ৰতাৰে বংশবৃদ্ধিও কৰিছে। মোৰ বোধেৰে এই অংশত জীৱন ধাৰণৰ বাবে অনুকূল পৰিৱেশ আছে।
1: ঠিক আছে, তুমি কি ক'ব বিচাৰিছা মই বুজি পাইছো স্পন্দন। অতি সোনকালে তুমি এই ঠাইখিনিৰ তথ্য সংগ্ৰহ কৰা, কিন্তু এই কাম সাৱধানে কৰিবা যাতে মাছৰ প্ৰজাতিটোৰ কোনো ধৰণৰ লোকচান নহয়।
2: যদি আমি ইয়াৰ পৰা অলপ চেম্পলো আহৰণ কৰিব পাৰিলোহেঁতেন।
0: অ প্ৰিয়া, পিছত সেই চেম্পলবোৰ গৱেষণাগাৰত পৰীক্ষা কৰিব পাৰিলোহেঁতেন।
1: নালাগে, ইয়াৰ কোনো প্ৰয়োজনীয়তা নাই। মই এইখিনিতে তোমালোকক এইটো মনত কৰি দিব বিচাৰিছো যে আমাৰ নেনো ইনফকাংনো পলিচিয়ে কোনো ধৰণৰ পৰীক্ষাৰ দ্বাৰা বিকশিত জীৱৰ লোকচান হোৱাটোক প্ৰশ্ৰয় নিদিয়ে। গতিকে আমি মাছৰ এই প্ৰজাতিক নষ্ট কৰিব নোৱাৰোঁ। অবশ্যে নিৰ্ভৰযোগ্য আৰু প্ৰকৃত তথ্যৰ আধাৰত গৱেষণাগাৰত আমি এনেধৰণৰ অনুকূল পৰিৱেশ নিশ্চয় কৃত্ৰিমভাৱে তৈয়াৰ কৰিব পাৰিম।
0: তুমি ঠিকেই কৈছা ৰজনী, পৰীক্ষা নিৰীক্ষা নামত আমি এতিয়ালৈ বহু প্ৰজাতিৰ এনেই লোকচান সাধন কৰিছো। এতিয়া মাত্ৰ আমি প্ৰজাতিসমূহৰ সুৰক্ষাৰ বাবেহে কাম কৰিব লাগে।
2: কিন্তু মই ভাবিছিলো আমাৰ এই যাত্ৰা যুগমীয়া আৰু স্মৰণীয় কৰি তুলিবলৈ কিছু চেম্পল লৈ যাব পৰা হলে ভাল আছিল।
3: আচ্ছা, মানুহৰ ভাৱনাক আমি মূল্য দিবই লাগিব। প্ৰিয়া, আমাৰ এই ঠাইখিনিৰ তথ্য সংগ্ৰহৰ কাম সম্পূৰ্ণ হ'ব। তেতিয়াই আপুনি এই প্ৰজাতিৰ জীৱসমূহৰ লোকচান নোহোৱাকৈ নমুনা সংগ্ৰহ কৰিব পাৰিব।
0: কিন্তু স্পন্দন, এটা কথা কোৱাচোন, সমুদ্ৰৰ ইমান গভীৰতাত জীৱকুলৰ অৱস্থিতি কেনেদৰে সম্ভৱ বাৰু, আৰু ইয়াৰ পৰা আমি কি কি ধৰণৰ তথ্য পাব পাৰিম?
2: সীমা, মইতো ভাবিছো আমি এনেই সমুদ্ৰৰ ইমান গভীৰতালৈ আহিলো, স্পন্দনৰ যদি ইমানেই অত্যাধুনিক প্ৰযুক্তি আছে তেন্তে উন্নত কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত স্পন্দনে সকলোবোৰ তথ্য নিজেই আহৰণ কৰিব পাৰিলেহেঁতেন।
1: নহয় প্ৰিয়া, কথাটো তেনেকুৱা নহয়। মানুহৰ আচলতে এনে বহুত ক্ষমতা আৰু দক্ষতা আছে যিটো স্পন্দনৰ নাই। অৱশ্যে তথ্য শুদ্ধতা আৰু নিৰ্ভৰযোগ্যতা সম্পৰ্কে স্পন্দনৰ জ্ঞান বেছি, তথাপিতো তথ্য বিশ্লেষণ আৰু সত্য উদ্ঘাটনৰ বাবে মানুহৰ বুদ্ধিমত্তাৰ প্ৰয়োজনীয়তা সদায় আছে। কি কোৱা স্পন্দন?
3: কথাবোৰ ইমান ধুনীয়াকৈ বিশ্লেষণ কৰাৰ বাবে আপোনাক বহুত ধন্যবাদ ৰজনী। আপুনি একেবাৰে সঠিক কথাই কৈছে।

0: আচ্ছা, তোমাৰ তাৰমানে ৰজনীৰ বিশ্লেষণ কৰা ধৰণটোৱে ভাল লাগিছিল নহয়? তেওঁক ভাল লগা নাছিল, কি কোৱা স্পন্দন? মইতো এইটো বিশ্বাসেই কৰিব পৰা নাই। সেই তিনিগৰাকী একুৱানাটছৰ এগৰাকীকো তোমাৰ ভাল নালাগিল?
1: ইয়াৰ উত্তৰটো মই আপোনাক লগে লগে দিব পাৰিলোহেঁতেন, কিন্তু মোৰ ছফ্টৱেৰত সেই ব্যৱস্থা নাই। গতিকে আপুনি কৰা তাৎচিল্যৰ বাবে মই এইবাৰ আপোনাক এৰি দিলোঁ। অৱশ্যে পৰিস্থিতি অনুসৰি মই নিজকে খাপ খুৱাই লওঁ আৰু ব্যৱহাৰো সেইধৰণেই কৰোঁ।
0: আৰু তোমাৰ এই ব্যৱহাৰক তুমি মৰম চেনেহ বুলি ক'বা নেকি?
1: নিশ্চয় চেতন, যদিহে ইয়াতকৈ সঠিক শব্দ মই একো বিচাৰি নাপাওঁ। কিন্তু এই মৰম চেনেহ চিন্তাধাৰা ভাৱধাৰাৰ ভিত্তিতেই নতুন জগতৰ নতুন দিশৰ সূচনা হয়।
0: মই তোমাৰ কথা বুজি পালোঁ স্মৰণত, কিন্তু মই কোৱাচোন, এই কথাবোৰ তুমি মোকেই কিয় ক'লা?
1: হোৱা মন্দিৰা আহি আছে, বাকী কথা আমি পিছত পাতিম।
0: তুমি লাজ কৰিছা কিয় স্পন্দন? এয়াইতো মানৱীয় ভাৱনাই নহয় জানো, যিটো এতিয়া তোমাৰো অংশ হৈ পৰিছে।
1: মন্দিৰা দুৱাৰমুখ পালেহি।
2: আজিৰ দিনটো বৰ কষ্টকৰ আছিল।
0: মন্দিৰা, তুমি ভাগৰি পৰিছা, এয়া লোৱা এনাৰ্জি ড্ৰিংক খাই লোৱা।
2: নাই, নালাগে, ধন্যবাদ চেতন। বাৰু এটা কথা কোৱাচোন, ইয়াত সকলোবোৰ ঠিকে আছেনে? স্পন্দনে কিবা বিশেষ ছিগনেল দিছে নেকি?
0: ইয়াত সকলোবোৰ ঠিকেইতো আছে, স্পন্দনো চুপচাপেই আছে, মাত্ৰ তোমাৰ শিলৰ ডোমটো দেখা দিয়া বিপদৰ সময়তহে অলপ কথা কৈছিল।
2: অ' আচ্ছা, অৱশ্যে কণ্ট্ৰল ছেক্টৰেও স্পন্দনৰ এলগৰিথিমৰ ওপৰত চকু দি আছে, গতিকে আমাৰ চিন্তা কৰিবলগীয়া একো নাই।
0: নাজানো আমি ইয়াত কিমান সুৰক্ষিত।
2: চেতন, তুমি কি কৈছা মই একো শুনা নাই।
0: একো নাই মন্দিৰা, ভাবি আছো যেতিয়া মঙল গ্ৰহত মানুহৰ বসতি হ'ব তেতিয়া ইয়াৰ অৱস্থা কেনে হ'ব বাৰু। তেতিয়াও বাৰু মানুহবোৰে ইয়াত একেই কামবোৰেই কৰিবনে যিবোৰ এতিয়া পৃথিৱীত কৰি আছে?
2: একেবাৰেই নকৰে, কিয়নো মঙ্গল গ্ৰহত জীৱন নিৰ্বাহ কৰিবলৈ বহু ধৰণৰ নীতি নিৰ্দেশনা থাকিব। ইয়াত সুবিধাসমূহ ইমান সহজে কেতিয়াও উপলব্ধ নহয়।
0: ইয়াত মানুহবোৰে পৰিস্থিতি অনুসৰি নিজৰ জীৱন ধাৰণৰ ব্যৱস্থা সলনি কৰি ল'ব। পৃথিৱীত দেখা দিয়া বিৰূপ পৰিৱেশিক পৰিস্থিতিয়ে ইতিমধ্যে মানুহক শিক্ষা দি থৈছে।
2: চেতন, মনত পেলোৱাচোন 2020 চনত দেখা দিয়া কোভিড মহামাৰীৰ কথা। কোভিড মহামাৰীয়ে মানুহক ভালকৈ শিকাই দিলে নীতি নিৰ্দেশনাৰ মাজত কেনেদৰে চলিব লাগে।
0: সেইটোতো ঠিকে আছে, কিন্তু মানুহৰ ভাৱনাক কেনেদৰে নীতি নিৰ্দেশনাৰ মাজেৰে নিয়ন্ত্ৰণ কৰিব পাৰিব,
2: সেয়া চিন্তা কৰা দাৰ্শনিকৰ কাম চেতন। এতিয়া আমি সেইবোৰ সমস্যাৰ কথা ভাবিব লাগে যিবোৰ আমাৰ সন্মুখত আছে। বাকী কথা ভাবিবলৈ এতিয়া আমাৰ আৱশ্যকতা নাই।

0: মোৰ বোধেৰে তুমি কিছু সময় শুই লোৱা উচিত মন্দিৰা, বহুত ভাগৰি গৈছা তুমি। শ্লিপিং চেম্বাৰে আগ্ৰহেৰে তোমালৈ বাট চাই আছে।
1: তুমি ঠিক কথা কৈছা চেতন, অলপ শুই ল'লেহে কিজানি মই গাটো অলপ ভাল পাম। ঠিক আছে চেতন, মই শুবলৈ যাওঁ। বাই বাই।
0: বাই। তেনেহ'লে স্পন্দন, আমি পাতি থকা কথাখিনি বাকী আছিল নহয়, পাতিবানে এতিয়া বাকীখিনি কথা? এলগোৰিথিমত কিবা প্ৰব্লেম হ'ল নেকি বাৰু? যা হওক, এই সকলোবোৰেইতো কণ্ট্ৰল ছেক্টৰৰ পৰা নিয়ন্ত্ৰণ কৰিব, মই কিয় ভাবি আছো মিছাতে।
2: তেওঁলোকতো সমস্যা সমাধান কৰাত অতি পাৰ্গত।
0: স্পন্দন, তুমি বাৰু এইকেইদিনতে কিবা গল্প উপন্যাস আদি পঢ়িছা নেকি? মানে মৰম চেনেহৰ ভাৱ থকা, যাৰ দ্বাৰা তুমি মানৱীয় ভাৱনাসমূহৰ ওপৰত বহুতখিনি জ্ঞান লাভ কৰিছা।
2: চেতন, আপোনাক যদি এনেধৰণৰ গল্প উপন্যাস লাগে তেন্তে এনেধৰণৰ বহুত গল্প উপন্যাস আপোনাক দিব পাৰোঁ। আমাৰ ডিজিটেল লাইব্ৰেৰীতেই আপুনি সকলোবোৰ পাই যাব।
0: মইতো এনেধৰণৰ গল্প উপন্যাসসমূহ একেই পাওঁ, যেন একেটা কাহিনীকে বাৰে বাৰে বেলেগ ধৰণে উপস্থাপন কৰি আছে।
2: অৱশ্যে মোৰো এনেধৰণৰ লিখনিবোৰ একঘেয়ামী যেনেই লাগে। মই অৱশ্যে মানুহৰ নিচিনাকৈয়ে সেইবোৰ পঢ়িছিলোঁ। আগতে মই সেইবোৰ পঢ়ি বহুত বেয়া পাইছিলোঁ।
0: মোৰ বোধেৰে তুমি ক্লাছিক সাহিত্যসমূহ পঢ়া নাই, তুলনামূলকভাৱে সেইবোৰ লিখনি বহুত মনোগ্ৰাহী হয়।
2: নাই নাই, এনেধৰণৰ লিখনি অৱশ্যে মই পঢ়া নাই। মোৰ বোধেৰে এনেধৰণৰ লিখনি বুজি পাবলৈ অলপ কঠিন।
0: কঠিন হয়? মানুহৰ দ্বাৰা লিখিত ৰচনাৰাজি তোমালোকৰ দৰে উন্নত প্ৰযুক্তিৰ বুদ্ধিমত্তাই বুজি পাবলৈ বাৰু কেনেকৈ কঠিন হ'ব পাৰে?
2: সাধাৰণতে প্ৰেম প্ৰীতিৰ বিষয়ে লিখা ৰচনা মই অতি সহজে বুজি পাওঁ, কিন্তু ধ্ৰুপদী সাহিত্যত থকা গভীৰতম মানৱীয় অনুভূতিবোৰ ইমান গভীৰতালৈ গৈ বুজাটো মোৰ বাবে অসম্ভৱ হৈ পৰে।
0: তাৰমানে তোমাৰ মৰম চেনেহবোৰো পেপাৰবেক উপন্যাসৰ দৰে তৰল আৰু সস্তীয়া?
2: মোৰ মৰম চেনেহবোৰক মই কাৰো লগত তুলনা নকৰোঁ, মই মাত্ৰ ইয়াক অনুভৱহে কৰিব পাৰোঁ।
0: ঠিক আছে ঠিক আছে। আচ্ছা কোৱাচোন স্পন্দন, সংগী হিচাপে বাৰু তোমাক কাৰোবাক ভাল লাগে নেকি?
2: হয় চেতন, আপোনাক। আপোনাৰ কাম কৰাৰ ধৰণ, কথা কোৱাৰ ধৰণ, আপোনাৰ সকলোবোৰ কথাই মোৰ ভাল লাগে।
0: স্পন্দন, তুমি কোৱাচোন, মই বাৰু তোমাৰ এই মৰম চেনেহৰ কি উত্তৰ দিওঁ? মইতো উপায়বিহীন, তুমিয়েই মোক এটা উপায় দিয়া।
2: ইয়াৰ উপায় এটা আছে, সেয়া হৈছে
1: কণ্ট্ৰল ছিষ্টেমৰ দ্বাৰা স্পন্দনৰ এলগৰিথিমৰ কিবা সলনি কৰা হৈছে নেকি?
0: কিয় সুধিলা মন্দিৰা, কিবা প্ৰব্লেম হৈছে নেকি?
1: সোঁফালে দূৰত দিগন্তৰ সোঁফালে হঠাতে এক ধুমুহাৰ সৃষ্টি হৈছে আৰু সেই ধুমুহা আমাৰ ফালে আহি আছে। মই অলপ আগতে অক্সিলাৰী ছিষ্টেমৰ মনিটৰত দেখি ইয়ালৈ দৌৰি আহিছো।
2: মঙ্গল গ্ৰহৰ উত্তৰ পূব দিশৰ পৰা চুম্বকীয় অনুৰ এক লহৰ আমাৰ ফালে আহি আছে।
1: ইয়াৰ পৰা বাচিবলৈ আমি কিবা কৰিব লাগিব নেকি স্পন্দন? কিবা এটা কৰা সোনকালে স্পন্দন।
2: হঠাতে অহা পৰিৱৰ্তনৰ বাবে সকলো ইলেক্ট্ৰমেগনেটিক ছিষ্টেম ছাছপেনশ্যন মোডলৈ গুচি গৈছে। ভাগ্য ভাল, জৰুৰীকালীন ছিষ্টেমসমূহে সঠিকভাৱে কাম কৰি আছে।
0: আমাৰ তথ্য ভাণ্ডাৰ মানে ডাটাবেছে কি কয়?
1: তাততো কোনো ধৰণৰ ধুমুহা বা লহৰৰ কথা উল্লেখ নাই। কিজানি ৰাস্তাত অদ্ভুত ধৰণৰ চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি হৈছে।
0: স্পন্দন, এই ধুমুহাৰ পৰা বচাটো আমাৰ বাবে কঠিন হ'ব নেকি?
2: একো কঠিন নহয় চেতন, এতিয়া সকলোবোৰ ঠিকে থাকে চলি আছে। এই পৰিস্থিতি মই চম্ভালি ল'ম।
1: সঁচাকৈ পাৰিবানে তুমি স্পন্দন?
2: আপোনালোকে মোৰ ওপৰত বিশ্বাস ৰাখক, এয়া মাথো বিশ্বাসৰ কথা চেতন, মৰম চেনেহৰ কথা নহয়। এই বিপদো আনবোৰ বিপদৰ দৰেই আঁতৰি যাব, মাথো মোৰ ওপৰত বিশ্বাস ৰাখক।
0: স্পন্দন,
2: চিন্তা নকৰিব চেতন, মোৰ ছিষ্টেমবোৰে একেবাৰে সঠিকভাৱে কাম কৰি আছে।
0: স্পন্দন, মই তোমাক ভাল পাওঁ।
2: কি ক'লে আপুনি? আপুনিও মোক ভাল পায়। আপোনাৰ ভাল পোৱাই মোৰ কাৰ্যক্ষমতা আৰু বঢ়াই তুলিলে চেতন, এয়া সঁচাকৈয়ে এক নতুন অনুভৱ। এয়া চাওক, মই এতিয়া দুগুণ উৎসাহেৰে সেই ধুমুহাক প্ৰত্যাহ্বান জনাম। বিশ্বাস ৰাখক, মই ওলালো, মাথো মোৰ ওপৰত বিশ্বাস ৰাখক, এই ধুমুহা অতি সোনকালে আঁতৰি যাব।
3: ইমান পৰে শ্ৰোতাসকলে বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ বিংশ খণ্ড শুনিলে। আজিৰ খণ্ডৰ অভিনয় অংশত আছিল তপন দত্ত।

পাত্ৰ, উৎপল বৰা, পৰিণীতা শইকীয়া, চন্দ্ৰিমা শৰ্মা, প্ৰিয়াংকী দেৱচৌধুৰী, কৃতাঞ্জলি বৰ্মন আৰু কৰবী হাজৰিকা। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মাই। এতিয়া শুনক আজিৰ খণ্ডৰ প্ৰশ্ন। প্ৰথম প্ৰশ্নটি হৈছে, স্পন্দন কেনেধৰণৰ ৰবট আছিল? পুনৰ কৈছোঁ, স্পন্দন কেনেধৰণৰ ৰবট আছিল? দ্বিতীয় প্ৰশ্নটি হৈছে, কেতিয়া সমুদ্ৰতলিত মানুহৰ বসতিৰ কথা চিন্তা কৰা হৈছিল? পুনৰ কৈ দিছোঁ, কেতিয়া সমুদ্ৰতলিত মানুহৰ বসতিৰ কথা চিন্তা কৰা হৈছিল? এই প্ৰশ্ন দুটিৰ শুদ্ধ উত্তৰ ইমেইল যোগে প্ৰেৰণ কৰক এই ঠিকনালৈ gsass@gmail.com। এই ধাৰাবাহিকৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা দিনৰ এই একেই সময়তে।

0: से 12 अक्टूबर तक आयोजित किया जा रहा है। इस अभ्यास में भारतीय वायुसेना के साथ मित्र देशों ऑस्ट्रेलिया, अमेरिका, संयुक्त अरब अमीरात, फ्रांस, जर्मनी, श्रीलंका और बांग्लादेश की वायुसेनाएं हिस्सा ले रही हैं। भारत ने पाकिस्तान को चेतावनी देते हुए कहा है कि वो परमाणु धमकियों से डरने वाला नहीं है और किसी भी आतंकवादी हमले का मुंहतोड़ जवाब दिया जाएगा। संयुक्त राष्ट्र में भारत के स्थायी मिशन के वरिष्ठ सलाहकार अनमोल शेर बेदी ने जिनेवा निरस्त्रीकरण सम्मेलन में कल न्यूयॉर्क में संयुक्त राष्ट्र महासभा की प्रथम समिति की बैठक में ये बात कही। अमेरिका के राष्ट्रपति डोनाल्ड ट्रंप और रूस के राष्ट्रपति व्लादिमीर पुतिन के बीच हुई बातचीत के बाद अमेरिका ने 7 अप्रैल 2027 तक रूस के डीजल ईंधन की बिक्री और आयात पर लगे प्रतिबंधों को अस्थायी रूप से हटा दिया है। अमेरिका के वित्त विभाग ने कल रात इस निर्णय की घोषणा की। प्रधानमंत्री नरेंद्र मोदी और गृहमंत्री अमित शाह ने महालया के पावन अवसर पर देशवासियों को शुभकामनाएं दी हैं। सोशल मीडिया पर जारी एक संदेश में प्रधानमंत्री मोदी ने कामना की कि मां दुर्गा का आशीर्वाद समाज में सुख, करुणा और नई उम्मीद लेकर आए। उन्होंने चारों ओर शांति और समृद्धि की भी कामना की। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে চাহ জনগোষ্ঠী আৰু মৰাণ মটক সম্প্ৰদায়কে ধৰি আত্মসহায়ক গোটৰ মহিলাৰ বাবে নতুন আধাৰ কাৰ্ডৰ আবেদনৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাত ৰাজ্য চৰকাৰৰ শিথিলতা, মহালয় উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শোভাযাত্ৰা আৰু শ্ৰাদ্ধ পাৰ্বণ, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ তামোলপুৰত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীত অংশগ্ৰহণ আৰু টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজৰ জয়লাভ। ৰাজ্য চৰকাৰে চাহ জনগোষ্ঠী, মৰাণ আৰু মটক সম্প্ৰদায়, অনুসূচিত জনজাতি, দিব্যাংগজন আৰু আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে নতুন আধাৰ কাৰ্ডৰ আবেদনৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাত শিথিলতা প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে উল্লেখ কৰি কয় যে ৰাজ্য চৰকাৰে মন্ত্ৰীসভাৰ সিদ্ধান্তৰ জৰিয়তে 18 বছৰ আৰু তাতকৈ অধিক বয়সৰ নাগৰিকৰ বাবে নতুন আধাৰ কাৰ্ড আবেদনত নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু কেতবোৰ বিশেষ পৰিস্থিতি পৰ্যালোচনা কৰি পৰৱৰ্তী মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্তৰ বিশেষ সময়সীমা নিৰ্ধাৰণেৰে নিৰ্দিষ্ট কিছু লোকক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লগতে চাহ বাগিচা, মৰাণ মটক সম্প্ৰদায়ৰ লোক, অনুসূচিত জনজাতি, দিব্যাংগ তথা আত্মসহায়ক গোটৰ মহিলাসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিবলৈ আহ্বান জনায়। মহালয়া উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শোভাযাত্ৰা আৰু শ্ৰাদ্ধ পাৰ্বণ আদি অনুষ্ঠিত হয়। আহিন মাহৰ অমাৱস্যা তিথিত দিন ৰাতিৰ সন্ধিক্ষণৰ পৰা আৰম্ভ হোৱা মহালয়ৰ পবিত্ৰ ক্ষণত দেৱী দুৰ্গাৰ ধৰালৈ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। ইয়াৰ লগে লগে পিতৃপক্ষৰ সমাপ্তি ঘটি দেৱী পক্ষৰ সূচনা হয়। কাইলৈ নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ আধ্যাত্মিক পৰ্বসমূহো আৰম্ভ হ'ব। এইবাৰ দেৱীয়ে ঘোঁৰাত আগমন আৰু নৌকাত গমন কৰিব। মহালয়া উপলক্ষে আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নৈৰ ঘাট, জানজুৰিত পূৰ্বপুৰুষৰ আত্মাৰ সদগতিৰ বাবে বহু লোকে শ্ৰাদ্ধ আগবঢ়ায়। বৰপেটা জিলাৰ হাউলি বৰপেটা ৰোড পূজা উদযাপন সমিতিৰ উদ্যোগত মহালয়া পালন কৰা হয়। শতবৰ্ষ গৰকা হাউলি মধ্যবজাৰ সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতিৰ উদ্যোগত আজি আগমনী উৎসৱ নামেৰে মহালয়া পালন কৰা হয়। এই উপলক্ষে পুৱা প্ৰভাত ফেৰী, শিশু আৰু মহিলাৰ মাজত স্তোত্ৰ পাঠ, দুৰ্গা আৰাধনা গীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। শিলচৰৰ বৰাক নদীৰ পাৰৰ অন্নপূৰ্ণা ঘাট, সদৰ ঘাটকে ধৰি আন আন নদীৰ পাৰত পুৱা পিতৃপুৰুষৰ উদ্দেশ্যে তৰ্পণ কৰা হয়। ডিব্ৰুগড় চহৰৰ মৰাণ, খোৱাং, বৰবৰুৱা, নামৰূপ, নাহৰকটীয়া, দুলিয়াজান, লাহোৱাল, টেঙাখাট, ডিকমকে ধৰি বিভিন্ন ঠাইত শোভাযাত্ৰা উলিওৱাৰ লগতে পিতৃপুৰুষৰ স্মৰণত ব্ৰহ্মপুত্ৰত পূজা অৰ্চনা কৰা হয়। যোৰহাট জিলাৰ গড়আলিত পুৱা 3 বজাৰ পৰাই মহালয়া উপলক্ষে লোকাৰণ্য হৈ পৰে। গুৱাহাটীৰ উজান বজাৰৰ ব্ৰহ্মপুত্ৰ ঘাটতো অগণন ভক্তই ভিৰ কৰে। মহালয়া উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ শাৰদীয় দুৰ্গোৎসৱৰ আগমনৰ বতৰা কঢ়িয়াই অনা এই শুভক্ষণে সকলোৰে জীৱনলৈ মংগল বাৰ্তা কঢ়িয়াই অনাৰ কামনা কৰিছে।

0: নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিষ শৰ্মাই জয়লাভ কৰাৰ পাছতে বিজেপিয়ে বাজপেয়ী ভৱনত বিজেপিৰ নেতাকৰ্মীসকলে বিজয় পৰ্ব পালন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিজয় উল্লাসত অংশ লৈ ভোটদাতা ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰি সাংবাদিকৰ আগত এইদৰে কয়।
1: সংখ্যালঘু ৰাইজৰ মাজত যি এক ভুল ধাৰণা সৃষ্টি কৰা হৈছিল যে বিজেপিয়ে আপোনালোকক বেয়া পায়, সংখ্যালঘু ৰাইজে বুজি পাইছে বিজেপিয়ে আপোনালোকক বেয়া নাপায়, বিজেপিয়ে ভাল পায়। বিজেপিয়ে কি বেয়া পায়? বিজেপিয়ে বাল্য বিবাহ বেয়া পায়, বিজেপিয়ে বহু বিবাহ বেয়া পায়, শিক্ষা নোলোৱাকৈ ঘৰত বহি থাকিলে বেয়া পায়, ৰাষ্ট্ৰ সৰ্বপ্ৰথম সেই চিন্তা নাথাকিলে বিজেপিয়ে বেয়া পায়। বাকী আমাৰ কাৰো লগত পাৰ্থক্য নাই। এই নিৰ্বাচনত যি ধৰণে লাহৰিঘাট, ঢিং, ৰূপহী, চামগুৰি ৰাইজে আমাক আশীৰ্বাদ কৰিলে, সহায় কৰিলে, আমি নিশ্চয় সেই আশীৰ্বাদক বিকাশৰ গংগাৰে আমি উভতাই দিম। ঠিক তেনেকৈ জাগীৰোড, ৰহা, মৰিগাঁও, নগাঁও ৰাইজে আমাক আকৌ এবাৰ যি মৰম সাদৰ দেখুৱালে, আমি বিকাশৰ গংগা নমাই আনিম। আমি নগাঁও লোকসভা সমষ্টিত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি কাম কৰিম।
0: উল্লেখযোগ্য যে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনত বিজেপিৰ দেৱাশিষ শৰ্মা আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ মাজতে নিৰ্বাচনী যুঁজখন সীমিত থাকে। দেৱাশিষ শৰ্মাই 7,14,349 ভোট লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থানত থকা এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে 5,72,125 ভোট লাভ কৰে। কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাই 1,29,492 ভোটেৰে তৃতীয় স্থানত থাকে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন কৰাৰ লগতে কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ৰাজ্যপালগৰাকীয়ে পাটকিজুলি উচ্চ মাধ্যমিক বিদ্যালয়ত বৰ্তমান ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীত অংশ লৈছে। দুপৰীয়া 1 বজাত তেওঁ ভাৰত ভূটান সীমান্তৰ দৰঙাত থকা এছ এছ বিৰ সীমান্ত চকীৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰিব। বিয়লিৰ ভাগত ৰাজ্যপালগৰাকীয়ে গুৱাহাটীৰ লোকভৱনলৈ উভতি আহিব বুলি তামোলপুৰ মহকুমা তথ্য আৰু জনসংযোগ বিষয়াই জনাইছে। ৰাজ্যত দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ দ্বিতীয় পৰ্যায়ৰ ৰূপায়ণৰ শেহতীয়া অগ্ৰগতিৰ পৰ্যালোচনাৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কালি গুৱাহাটীত এখন বৈঠকত অংশ লয়। বৈঠকত আঁচনিখনৰ ফলপ্ৰসূ ৰূপায়ণৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয়। শ্ৰীবৰাই কয় যে গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অধীনত ৰূপায়িত এই আঁচনিখনে গ্ৰামাঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ যুৱক যুৱতীসকলক উদ্যোগৰ চাহিদা অনুসৰি দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকক কৰ্মসংস্থাপনৰ উপযোগী কৰি তোলাৰ লগতে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত কৰিছে। তেওঁ লগতে কয় যে এই আঁচনিয়ে বৃত্তিমূলক প্ৰশিক্ষণ আৰু নিয়োগৰ সুযোগ সৃষ্টিৰে গ্ৰামাঞ্চলৰ যুৱক যুৱতীসকলক দক্ষ মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বৈঠকত মন্ত্ৰীগৰাকীয়ে এই আঁচনিখনৰ ৰূপায়ণৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উপৰি প্ৰশিক্ষণৰ গুণগত মান উন্নত কৰা, প্ৰশিক্ষণপ্ৰাপ্ত যুৱক যুৱতীসকলৰ বাবে নিয়োগ সৃষ্টি কৰা আৰু আঁচনিখনৰ সুফল প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰাত গুৰুত্ব আৰোপ কৰে। 2027 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা মাৰ্চ এপ্ৰিলত অনুষ্ঠিত হ'ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এই সন্দৰ্ভত জাৰি কৰা জাননী অনুসৰি চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে চলিত বৰ্ষৰ নৱেম্বৰৰ পৰা প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। কেৱল নিয়মীয়া শিক্ষাৰ্থীয়েহে এই চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব বুলি জাননীখনত উল্লেখ কৰা হৈছে। ইপিনে 2027 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱা অথবা উত্তীৰ্ণ হোৱাৰ পাছতো ফলাফল অধিক উন্নত কৰিব বিচৰা পৰীক্ষাৰ্থীসকলৰ বাবে বিদ্যালয় শিক্ষা পৰিষদে প্ৰথমবাৰৰ বাবে বিশেষ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ দুমাহৰ ভিতৰত এই বিশেষ পৰীক্ষা অনুষ্ঠিত হ'ব বুলি পৰিষদে ঘোষণা কৰিছে। আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস। মানসিক স্বাস্থ্য সন্দৰ্ভত শিক্ষা, সজাগতা সৃষ্টি আৰু মানসিক স্বাস্থ্য বা মানসিক ৰোগৰ প্ৰতি থকা সামাজিক সংকোচবোধৰ বিৰুদ্ধে জনমত গঢ়ি তোলাৰ উদ্দেশ্যে বিশ্বজুৰি প্ৰতি 10 অক্টোবৰত এই দিৱস পালন কৰা হয়। ৱৰ্ল্ড ফেডাৰেশ্যন ফৰ মেণ্টেল হেলথৰ উদ্যোগত 1992 চনত প্ৰথমবাৰলৈ এই দিৱস পালন কৰা হৈছিল। 150তকৈও অধিক দেশত ইয়াৰ শাখা থকা ৱৰ্ল্ড ফেডাৰেশ্যন ফৰ মেণ্টেল হেলথ হৈছে মানসিক স্বাস্থ্য সম্পৰ্কীয় এটা বিশ্বমানৰ সংগঠন। এইবেলি এই দিৱসৰ বিষয়বস্তু হৈছে Lived experiences heard, real voices, real change. প্ৰসিদ্ধ গল্পকাৰ লক্ষ্মীধৰ শৰ্মাৰ আজি উপজা দিন। এগৰাকী অগ্ৰণী সাহিত্যিকে বিদ্ৰোহিণী, পৰাজয়, ব্যৰ্থতাৰ গান ইত্যাদি ভালেমান

গল্প ৰচনা কৰিছিল। চিৰাজ গল্পটো তেওঁৰ সাহিত্যিক জীৱনৰ অন্যতম কীৰ্তিস্তম্ভ। নিৰ্মলা তেওঁৰ একমাত্ৰ পূৰ্ণাংগ নাট। একেদৰে তেওঁৰ প্ৰজাপতিৰ ভুল কবিৰ জীৱন শৃংখল বিচাৰ সতী জয়মতী আদি কেইবাখনো চুটিনাদ আবাহনৰ পাতত প্ৰকাশ হৈছিল। 1934 চনৰ 3 মে'ত শ্বিলঙৰ লাইমুখুৰাত লক্ষ্মীধৰ শৰ্মাৰ মৃত্যু হয়। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ যোৱা নিশা ৰাঁচীত অনুষ্ঠিত দ্বিতীয়খন খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক 6 উইকেটত পৰাস্ত কৰে। শৃংখলাটোত ৱেষ্ট ইণ্ডিজে 1-1 সমতা স্থাপন কৰিছে। শৃংখলাৰ তৃতীয়খন খেল কাইলৈ ইন্দোৰত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। চাহ জনগোষ্ঠী আৰু মৰাণমত সম্প্ৰদায়কে ধৰি আত্মসহায়ক গোটৰ মহিলাৰ বাবে নতুন আধাৰ কাৰ্ডৰ আবেদনৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাত ৰাজ্য চৰকাৰৰ শিথিলতা। মহালয়া উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শোভাযাত্ৰা আৰু শ্ৰাদ্ধ পাৰ্বণ। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ তামোলপুৰত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীত অংশগ্ৰহণ। আৰু

0: বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰ পৰা পঢ়ি দিছো। চাহ জনগোষ্ঠী আৰু মৰাণমটক সম্প্ৰদায়কে ধৰি আত্মসহায়ক গোটৰ মহিলাৰ বাবে নতুন আধাৰ কাৰ্ডৰ আবেদনৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাত ৰাজ্য চৰকাৰৰ শিথিলতা। মহালয়া উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শোভাযাত্ৰা আৰু শ্ৰাদ্ধ পাৰ্বণ। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ তামোলপুৰত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীত অংশগ্ৰহণ আৰু টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজৰ জয়লাভ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণী।

0: নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত ন প্ৰতিভা শিতানত লগ পাওঁ হওক নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন সংগীত শিল্পীক। তেখেতৰ সৈতে কথা পাতিছে প্ৰাণজিৎ প্ৰীতম কলিতাই।
1: আকাশবাণী গুৱাহাটীৰ সমশ্ৰোতাকে ন প্ৰতিভা অনুষ্ঠানটিৰ এটা নতুন খণ্ডলৈ সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। ন প্ৰতিভা অনুষ্ঠানৰ যিটো ধাৰা ইমানদিনে চলি আহিছে, আপোনালোকে শুনি আছে, সেই ধাৰাটোক যদি এবাৰ নতুনকৈ বিশ্লেষণ কৰি চাওঁ বা সেই অতিথিসকলক বিশ্লেষণ কৰি চাওঁ, তেতিয়াহ'লে ন প্ৰতিভা এই অনুষ্ঠানটিক এইদৰে বিচাৰি পাওঁ যে যিসকল নতুনৰ বাবে সাধনা হৈছে অপৰিহাৰ্য, যি নতুনে তেওঁলোকৰ প্ৰগতিশীল চিন্তাক সাধনাৰে তীক্ষ্ণ কৰে, চৌপাশৰ সমাজ আৰু জীৱ জগতৰ সৈতে ভাৰসাম্য বজাই ৰাখি জীৱনটোক এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিছে, এটা নতুন ৰূপ দিয়াৰ আভাস দিছে, স্বকীয়তাৰ পৰিচয়ৰে সম্ভাৱনাৰ এটা আশ্বাস দিছে, নিজৰ দক্ষতাৰে নিজক প্ৰতিষ্ঠা কৰাৰ এটা প্ৰতিশ্ৰুতি দিছে। ঠিক তেনেধৰণৰ যুৱ প্ৰজন্মৰ প্ৰতিভাৱান ব্যক্তিসকলক আমি আমন্ত্ৰণ কৰি আনো আৰু আজিও তাৰ ব্যতিক্ৰম নহয়। আজি আমাৰ মাজত অতিথি হিচাপে উপস্থিত আছে এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পী, এগৰাকী সংগীত শিল্পী যাৰ কণ্ঠ খুব সুন্দৰ। এতিয়া চিনাকি কৰাই দিছোঁ আজিৰ অতিথি বিতুপন শইকীয়া। তোমাক অনুষ্ঠানলৈ আন্তৰিক আদৰণি জনাইছোঁ আৰু আকাশবাণী গুৱাহাটীৰ মজিয়াত উপস্থিত হৈ এইখিনি সময় কেনেকুৱা অনুভৱ?
2: ধন্যবাদ, সকলোকে নমস্কাৰ জনাইছোঁ। আকাশবাণী গুৱাহাটীৰ মঞ্চত উপস্থিত হ'বলৈ পোৱাটো আচলতে মোৰ এই সৌভাগ্য বুলি ভাবোঁ আৰু খুব গৌৰৱ অনুভৱ কৰিছোঁ, খুব ভাল লাগিছে। এইখিনি সময়ত ধন্যবাদ জনাইছোঁ আপোনাক আৰু আকাশবাণীসমূহ পৰিয়ালক আমাক এই সুযোগ দিয়াৰ বাবে, খুবেই ভাল লাগিছে উপস্থিত থাকি।
1: হয়, আমি বহু কথা পাতিম, যিমানখিনি আমাৰ হাতত সময় আছে সেই সময়খিনিক আমি সম্পূৰ্ণৰূপে তাক আমি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিম
2: নিশ্চয়।
1: কিন্তু অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিছোঁ এটি সংগীতেৰে বা এটি গীতেৰে। চ' অনুষ্ঠানৰ আৰম্ভণিতে কি শুনাবা? এই জন্মাষ্টমীৰ সময়খিনিত তুমি যদি ঠিক এই সময়খিনিক লগত খাপ খোৱাকৈ কিবা এটা শুনোৱা, ভাল লাগিব।
2: হয় নিশ্চয়, জন্মাষ্টমীৰ পবিত্ৰক্ষণত সমূহ অসমবাসী ৰাইজলৈ পবিত্ৰ জন্মাষ্টমীৰ সশ্ৰদ্ধ সেৱা নিবেদন কৰিছোঁ। আৰু জন্মাষ্টমী বিশেষ বুলি নহয়, ৰাসৰ লগত সামঞ্জস্য থকা এটি গীত গাবলৈ চেষ্টা কৰিছোঁ।

0: ধন্যবাদ।
1: গীতৰ মাজলৈ আৰু যাম, বহুত গীত শুনিম, বহুত বহুত গান শুনিম, বহুত কথা পাতিম। এইখিনি সময়ত তোমাৰ ঘৰখনৰ কথা, অকণ তোমাৰ ঠাইখনৰ কথা আৰু তোমাৰ সেই সৰুতে পোৱা সাংগীতিক পৰিৱেশৰ কথা অকণ জানিবলৈ বিচাৰিছোঁ।
0: আচলতে মোৰ ঘৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত, বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটীত আছোঁ। নাৰায়ণপুৰ বুলি কোৱাৰ লগে লগেই মাধৱদেৱৰ জন্মস্থানৰ কথা প্ৰথমতে মনলৈ আহে আৰু খুব এটি সংস্কৃতিবান ঠাই আমাৰ অঞ্চলখিনি গোটেইখিনি। আৰু আমাৰ ঘৰখনো ঠিক তেনেকৈ, দেউতাই গীত গাইছিল আৰু জনা হোৱাৰে পৰা দেউতাৰ কণ্ঠতে গীত শুনি ডাঙৰ হৈছোঁ সঁচা কথা ক'বলৈ গ'লে। আৰু সংগীত জগতৰ বা মোৰ সংগীত জীৱনৰ প্ৰথম গুৰু মোৰ দেউতা, মই বাবা বুলিয়েই কওঁ, গতিকে ইয়াৰ পিছত বাবা বুলিয়েই ক'ম। মোৰ সংগীত জীৱনৰ মোৰ প্ৰথম গুৰু বাবা, আৰু বাবাৰ কণ্ঠত গীত শুনি শুনি ডাঙৰ হৈছোঁ। আৰু বাবাৰ কণ্ঠৰ জৰিয়তে আমাৰ কেৱল ঘৰখনেই নহয়, আমাৰ সমগ্ৰ অঞ্চলটোতে এটি খুব ধুনীয়া সংস্কৃতিবান পৰিৱেশ সৃষ্টি হৈছে আৰু বিভিন্ন অঞ্চলত বা আমাৰ জিলাখনত বিভিন্ন ঠাইত দেউতাই গীত পৰিৱেশন কৰি আহিছে আৰু তাৰ কণ্ঠ শুনি শুনি আমি ডাঙৰ হৈছোঁ আচলতে।
1: যদি তোমাৰ অনুপ্ৰেৰণাৰ যিটো উৎস বুলি কওঁ, সেইটো নিশ্চয় তোমাৰ দেউতা আৰু সংগীতৰ ক্ষেত্ৰত।
0: হয়, নিশ্চয় মোৰ অনুপ্ৰেৰণাৰ প্ৰথম উৎস মোৰ দেউতা। তেখেতে খুব সুন্দৰ গীত গাইছিল, এতিয়াও গায়, কিন্তু পৰিৱেশৰ লগত মিলি সংগীত জগতৰ পৰা কিছু আঁতৰি আছে বৰ্তমান, তথাপিও গাবলৈ এৰি দিয়া নাই। দেউতাক খুব সুন্দৰ মহেন্দ্ৰ হাজৰিকাৰ গীত গায়, ভূপেন হাজৰিকাৰ গীত গায় বা যিবিলাক পুৰণি গীতসমূহ আমাৰ স্বনামধন্য শিল্পীসকলে বা গীতিকাৰসকলে লিখি যোৱা গাই যোৱা সেই গীতসমূহ শুনাৰ পৰিৱেশ এটা আচলতে মই সৰুৰ পৰাই পাইছোঁ, ঘৰখনতে পাইছোঁ। গতিকে মোৰ সংগীত জীৱনৰ প্ৰথম প্ৰেৰণাৰ উৎস মানে মোৰ দেউতা।
1: আচলতে পুৰণি গীত বুলি যদিও কওঁ, কিন্তু সেইখিনি সময়ৰ হিচাপত তেওঁলোকৰ কাৰণে সেইখিনি আছিল আধুনিক গীত।
0: হয় হয় হয়,
1: তেতিয়া তেওঁলোকৰ বাবে নতুন সংগীত আছিল, এতিয়া যদিও আমি পুৰণি সংগীত বুলি কওঁ। তুমি দেউতাৰ কথা আৰু অকণ কোৱাচোন, যে দেউতাই তোমাক কেতিয়াবা নিজে ওচৰত বহি নিজে হাৰমনিয়ামখন লৈ বা তেনেকৈ গীত শিকাইছিলে?
0: মই প্ৰথম গীত পৰিৱেশন কৰিছিলোঁ বৰগীত, দেউতাই মোক প্ৰথম বৰগীতেই শিকাইছিল। মই এটা সামাজিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ পৰিয়ালটোৰ সদস্য হয় এটা, আৰু তাতে আমাৰ সমাৰোহ হয় জিলাভিত্তিক, আঞ্চলিক ভিত্তিক বা তাৰপিছত পৰৱৰ্তী পৰ্যায়ত ৰাজ্যিক ভিত্তিত এটা প্ৰতিযোগিতা হয়। আৰু সেই প্ৰতিযোগিতাৰ বাবে প্ৰথমতে মোক দেউতাই বৰগীত শিকাইছিল, মোৰ মনত আছে, গধূলি গোধন বুলি এপাক বৰগীত তেখেতে দেউতাক শিকাইছিল। আৰু কেৱল মোকে নহয়, মোৰ পেহী আছিল, বিয়া নোহোৱাকৈ আছিল তেতিয়া, ঘৰতে আছিল, পেহী আছিল, বাইদেউ আছিল, তাৰপিছত মই, আমি তিনিজনকে একেলগে বহাই লৈ আমাক তিনিজনকে শিকায়। আৰু দেউতাই আচলতে 90 দশকতে ভূপেন হাজৰিকাৰ গীতসমূহ খুব পৰিৱেশন কৰিছিল আৰু আচলতে তেতিয়া এনেকুৱা এটা পৰিৱেশ নাছিল যে কেৱল গীত পৰিৱেশন কৰিব, টকা পইচা উপাৰ্জনৰ বাবে গীত পৰিৱেশন কৰিব, এনেকুৱা এটা পৰিৱেশ নাছিল।
1: সংগীত ভাল পাইছিল,
0: সংগীত ভাল পাইছিল আৰু কেৱল আত্মসন্তুষ্টিৰ কাৰণে, মানুহৰ মৰম বিচাৰি আচলতে গীতবিলাক পৰিৱেশন কৰি গৈছিল। আৰু সেইবাবে চাগে বৰ্তমান সময়খিনিত কোনোবাখিনিত ভবাৰ দৰে আগবাঢ়ি যাবলৈ তেওঁলোক সক্ষম নহ'ল। কেৱল মোৰ দেউতা বুলি নহয়, সেই প্ৰজন্মৰ সেই সময়খিনিৰ এনে বহু শিল্পী দেখিছোঁ, এনে বহু গায়ক দেখিছোঁ, যিসকলে কিন্তু সময়ৰ লগত খোজ মিলাই আগবাঢ়ি যাবলৈ সক্ষম নহ'ল। গতিকে সেইখিনিত কোনোবাখিনিত নিশ্চয় আমাৰ দুৰ্বলতা আছে,

0: আৰু দেউতাই ভূপেন হাজৰিকাৰ গীতসমূহ বা খগেন মহন্ত এইসকল শিল্পীৰ গীতসমূহ গাই থকাৰ মাজতে নতুনকৈ তেতিয়া শিল্পী জগতলৈ আবিৰ্ভাৱ ঘটিছিল মহেন্দ্ৰ হাজৰিকাৰ। আৰু সেই সময়খিনিত আপুনি যিটো ক'লে যে সেইখিনি সময়ত সেইসমূহ গীতেই আধুনিক গীত আছিল, আচলতে বৰ্তমান সময়খিনিত আমি যিবোৰ ৰকষ্টাৰ বুলি কওঁ বা যিবিলাক মানে খুব জনপ্ৰিয় নামী দামী শিল্পী, সেইখিনি সময়ত মহেন্দ্ৰ হাজৰিকা, জিতুল সোণোৱালৰ দৰে যিসকল শিল্পী আছিল, যিসকল গায়ক আছিল, তেওঁলোকে অসমীয়া সংগীত জগতখনক এটা বেলেগ এটা ধাৰালৈ লৈ গুচি গৈছিল। গতিকে আমাৰ দেউতাহঁত সেইখিনি সময়ৰ পৰা অহা, গতিকে এতিয়াও যদি আমি বিচাৰোঁ তেনেহ'লে সেইসকল শিল্পীক আমি উলিয়াই নিব পাৰোঁ। আমি ইচ্ছা কৰিলে আমি সেই মহেন্দ্ৰ হাজৰিকাৰ গীতসমূহতো, জিতুল সোণোৱালৰ গীতসমূহতো বা খগেন মহন্ত এনেধৰণৰ শিল্পীসকলৰ গীততো আমি আগৰ দৰে আমি মাদকতা বিচাৰি পাব পাৰোঁ, যদিহে আমি গীত শুনিবলৈ শিকিম সঁচা অৰ্থত।
1: যদিও প্ৰতিষ্ঠাৰ লাভৰ ক্ষেত্ৰত কেতিয়াবা ৰৈ যায় মানুহ, কিন্তু যি এবাৰ সংগীতৰ ক্ষেত্ৰখনৰ লগত জড়িত হয়, যিয়ে সংগীত ভাল পায়, সি সংগীত চৰ্চা হয়তো কেতিয়াও এৰি দিব নোৱাৰে, বিভিন্ন মাধ্যমতে হওক বা বিভিন্ন পৰ্যায়তে হওক তেওঁলোকে সেই চৰ্চা চলাই যাব, হয়নে? আৰু সংগীত আচলতে এটা আধ্যাত্মিক বস্তু যদি আমি ক'বলৈ যাওঁ, কাৰণ খুব সহজ নহয়, অতি টান এটা কলা, বা সংগীতৰ চৰ্চা যি মানুহে কৰে তেওঁলোকে বুজে, আমি কেৱল শুনোহে। গতিকে যিহেতু এটা আধ্যাত্মিক এটা কলা আৰু এই কলাটোৰ সৈতে তুমিও জড়িত হৈ আছা, আৰু ভক্তিৰসৰ লগত জড়িত সংগীত বৰগীত, গতিকে এই মুহূৰ্তত যদি বৰগীত এটি শুনিবলৈ পাওঁ ভাল লাগিব।
0: অঁ নিশ্চয়, পবিত্ৰ ভাদমাহ চলি আছে, গতিকে বৰগীত এভাগ গাব পাৰিলে মোৰো মনটো ভাল লাগিব। কিন্তু আচলতে
1: যিহেতু তোমাৰ দেউতাই তোমাক বৰগীত শিকাইছিল বুলি তুমি উল্লেখ কৰিছা,
0: হয়নে? দেউতা আচলতে আমাক প্ৰত্যেক মানে প্ৰত্যেকটো গীতেই শিকাইছে, বৰগীত আৰম্ভ কৰি আধুনিক গীত, বিহু গীত, সকলো গীতেই শিকাইছে।
1: এইখিনিতে আৰু এটা প্ৰশ্ন সুধি লওঁ, তুমি যেতিয়ালৈকে বৰগীতটো ৰেডি কৰা, যে আমি প্ৰায়ে কওঁ যে মাক দেউতাকে ল'ৰা ছোৱালীক আঙুলিত ধৰি খোজ কাঢ়িবলৈ শিকায়, হয়নে? কিন্তু যাৰ দেউতাক সংগীতজ্ঞ হয় বা সংগীতৰ সৈতে জড়িত হয়, তেখেতসকলে ল'ৰা ছোৱালীক মানে সংগীত কিদৰে শিকায়, আঙুলি ধৰিতো সংগীত নিশিকায় হয়তো, তেতিয়াহ'লে কিদৰে শিকায়?
0: আচলতে সেই শিকোৱাৰ ব্যৱস্থাটোৰ মাজত মৰমো থাকে, দাবী ধমকিও থাকে, শাসনো থাকে, এনেবোৰ পৰিৱেশো শিকি থাকোঁতে পাইছোঁ। ক'বলৈ গ'লে ভয়ানক পৰিৱেশ এটা, মানে দাবী ধমকি দি শিকোৱা, আৰু এনেকুৱাও হৈছে মোক মঞ্চৰ পৰা বাবাই মঞ্চৰ পৰা নমাই লৈ গুচি আহিছে, তো গান গাব নালাগে তে গুচি আহ, এনেকুৱা পৰিৱেশো মোৰ হৈছে। আৰু আচলতে কি, কোনো পিতৃ মাতৃয়ে নিবিচাৰে যে নিজৰ সন্তানজনে কিবা এটা ভুলকৈ কৰক, কিবা এটা ভুল কাম কৰক, আৰু যিমান পাৰে প্ৰত্যেকটো বস্তুৱে শুদ্ধকৈ শিকাবলৈ চেষ্টা কৰে। আৰু দেউতাই মোক সৰ্বোচ্চ উজাৰি মোক শিকাবলৈ চেষ্টা কৰিছে, বৰগীতৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো গীতেই নিজে যিমানখিনি জানে সম্পূৰ্ণ মোক দিবলৈ চেষ্টা কৰিছে, শিকাবলৈ চেষ্টা কৰিছে। আৰু তাৰপাছতো যেতিয়া বহুদিন শিকাৰ পিছত যেতিয়া চূড়ান্ত সময়খিনিত মঞ্চত উঠি যেতিয়া কিবা এটা ভুল কৰি পেলাওঁ, তেতিয়া মানে হয়তো প্ৰত্যেকজন গুৰুৰে খং উঠিব, খং উঠাটো স্বাভাৱিক কথা, আৰু যিহেতু মোৰ দেউতা, মোৰ বাবা, গতিকে তেখেতৰ খংটো অলপ স্বাভাৱিকতে বেছিয়ে হ'ব। গতিকে মোক মঞ্চৰ পৰা তই গীত গাব নালাগে, নামি গুচি আহ বুলি মোক মঞ্চৰ পৰা নমাই অনাৰো ঘটিছে। গতিকে সেইটো আচলতে মোৰ বেয়াৰ কাৰণে নহয়, মোৰ ভালৰ কাৰণে। তাৰপিছত মই কোনোবাখিনিত যে মই এইখিনি ভুল কৰিব নালাগিব পিছৰ সময়খিনিত, গতিকে সেইখিনি শুধৰাবলৈ চেষ্টা কৰিছোঁ। আচলতে শিকা এনেকেই এনেকেই হয়, এনেকেই শিকা যাব। আচলতে বৰগীত গোৱাৰ যদিও পৰিৱেশ নহয় সাজ সজ্জাৰ পৰা বাদ্যযন্ত্ৰৰ পৰা আদি কৰি, তথাপিও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এটি বৰগীত অকণমান গাবলৈ চেষ্টা কৰিছোঁ।

0: খুব সুন্দৰ,
1: খুব সুন্দৰকৈ গাইছা বৰগীতটি,
0: ধন্যবাদ।
1: আৰু যিহেতু তোমাৰ ঘৰত এটা পৰিৱেশ আছে বা তুমি শংকৰ সংঘৰ লগত জড়িত হয়নে, এইখিনি সময়ত সুধিবলৈ বিচাৰিছোঁ, তুমি নাৰায়ণপুৰৰ ল'ৰা আৰু মাধৱদেৱৰ গুৰু বুলি ক'লে শংকৰদেৱ হয়নে, গতিকে এই গুৰু দুজনাক তুমি নিজৰ দৃষ্টিৰে কিদৰে চোৱা বা তোমাৰ জীৱনত তুমি আয়ত্ত কৰা তেওঁলোকৰ বিশেষ গুণ যিটো আজি তুমি ক'বলৈ ভাল পাবা?
0: আচলতে এইটো আমি মৰসাহ কৰাৰ দৰে হ'ব, গুৰু দুজনাৰ বিষয়ে যদি কিবা এটা ক'বলৈ যাওঁ।
1: মৰসাহ নহয় আচলতে, তুমি তেওঁলোকক যদি ভাল পোৱা, তেওঁলোকক যদি তুমি অনুসৰণ কৰা বা তেওঁলোকৰ পৰা জীৱনত যদি তোমাৰ কিবা এটা সংযোগ হৈছে হয়নে, সেই কথাটো উল্লেখ কৰাটো কেতিয়াও মৰসা হ'ব নোৱাৰে, সেইটো কৃতজ্ঞতা প্ৰকাশহে হ'ব।
0: মই কৃতজ্ঞ আচলতে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া বুলি যদি কওঁ তেনেহ'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা, তেখেতৰ নাম আমি প্ৰথমতে ল'বই লাগিব, আৰু তেখেতৰ শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। দুয়োজন গুৰুৱে অসমীয়া জাতিটোক আচলতে এনেদৰে সমৃদ্ধ কৰি গ'ল, যিটো হয়তো আমি বৰ্তমান সময়খিনিত উপলব্ধি কৰিব বহুতেই পৰা নাই বা আমিও হয়তো কোনোবাখিনিত পৰা নাই, কিন্তু এনে এটা সময় হয়তো নিশ্চয় আহিব যে গুৰু দুজনাৰ অৱদানক বাদ দি আমি অসমীয়া জাতিটোৱে আমাৰ নিজৰ ভৱিষ্যতটো আমি কল্পনা কৰিব নোৱাৰিম। অসমীয়া জাতিৰ যি অস্তিত্ব, সেই অস্তিত্ব হয়তো গুৰুজনাক বাদ দিলে কোনো কাৰণত কোনোখিনি সম্পূৰ্ণ নহয়। আচলতে তেওঁলোকে কি দিছে বুলি ভবাতকৈ আমি যদি ভাবোঁ তেখেতলোকে আচলতে আমাক কি দিয়া নাই, গীত নৃত্য বাদ্যৰ পৰা আৰম্ভ কৰি অসমীয়া জাতিটোক সকলো ফালৰ পৰা সমৃদ্ধ কৰিবলৈ তেওঁলোকে কেৱল এনে নহয় যে কেৱল গীত গাবলৈ শিকালে, নামঘৰত বহি নাম ৰোষণ কৰিবলৈ শিকালে, প্ৰসাদ খাবলৈ শিকালে, এনেধৰণৰ নহয়। আচলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা খুব এজন দূৰদৰ্শী, বৈজ্ঞানিক মনোভাৱ সম্পন্ন এজন ব্যক্তি আছিল বুলিয়ে কৈছোঁ, এজন ব্যক্তি আছিল। আচলতে আমি যি যাক এতিয়া আমি আধ্যাত্মিকতাৰ ভাৱেৰে চাওঁ, সেই সময় আমি যদি যুক্তিৰে চাওঁ তেনেহ'লে তাৰ মাজতো হয়তো কোনোবাখিনিত বিজ্ঞান আছে। এতিয়া আমি উদাহৰণস্বৰূপে যদি ক'বলৈ যাওঁ তেনেহ'লে আমি মা প্ৰসাদ খাওঁ, প্ৰসাদৰ মাজতো প্ৰত্যেকটো তাৰে যিটো প্ৰত্যেকটো উপাদানত এনে কিছু বিজ্ঞানসন্মত দৃষ্টিভংগী আছে, বিজ্ঞানসন্মত কাৰণত আমাক সেই সামগ্ৰীখিনি একেলগ কৰি প্ৰসাদৰূপে খাবলৈ দিছে, যে আদাকণ খালে আমাৰ হজমী শক্তি বৃদ্ধি হ'ব, তাৰপিছত চেনিকলটো খালে আমাৰ হজম হ'ব, খোৱাখিনি হজম হ'ব, গতিকে পাচন ক্ৰিয়াটো আমাৰ সক্ৰিয় হ'ব, এনেধৰণৰ কিছুমান বিজ্ঞানসন্মত বস্তু। আৰু তেওঁলোকে কেৱল অসমীয়া জাতিটোক গীত নৃত্য বাদ্য এইখিনি নহয়, তেওঁলোকে আমাৰ যিসমূহ যুৱ প্ৰজন্ম তেওঁলোকে দেখাইছিল যে খোল কেনেকৈ বজাব লাগে, আৰু বজাব জনাৰ লগতে খোলটো কেনেকৈ বনাব লাগে সেইখিনিও শিকাইছিল। কিন্তু আমি বৰ্তমান অসমীয়া জাতিটোৱে সেই বিষয়টোক একেবাৰে আওকাণ কৰি

0: আমি হয়তো এজনো অসমীয়া ব্যক্তি নোলাব যি খোল বনাব পাৰে, হয়তো নোলাব। কিন্তু তেওঁলোক যিহেতু গুৰুজনাই সৃষ্টি কৰা এভাগ দেহবাদ্য খোল, আমি খোলটো বজাবলৈ শিকিলোঁ, খোলভাগ বজাবলৈ শিকিলোঁ, কিন্তু খোলভাগ বজা বনাবলৈ নিশিকিলোঁ। ঠিক তেনেধৰণে আৰু এনেকৈ বহুত আছে যি অসমীয়া জাতিটোক সমৃদ্ধ কৰিব পৰাকৈ গুৰুজনাই দি গৈছিল, কিন্তু আমি বৰ্তমান সময়খিনিত উপলব্ধি কৰিবলৈ সক্ষম হোৱা নাই। আৰু কালৰ সোঁতত হয়তো আমি লাহে লাহে উপলব্ধি কৰিব পাৰিম। আৰু এই মঞ্চৰ পৰাই আমি আহ্বান জনাম যে সকলোৱে উপলব্ধি কৰক, গুৰুজনাৰ মহত্বক উপলব্ধি কৰক, তেওঁলোকৰ অৱদানক উপলব্ধি কৰক, গুৰুত্ব দিয়ক। আৰু তেতিয়া অসমীয়া জাতিটো নিশ্চয় তেওঁলোকে বিচৰা ধৰণে যি মহাত্মা গান্ধীয়ে কৈছিল যে মই যিখন ৰামৰাজ্য কল্পনা কৰিছোঁ সেয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমত সেয়া 500 বছৰ আগতেই কৰি গৈছে। গতিকে সেই ৰামৰাজ্যখন আমি যদি শুদ্ধ সত্যৰ ওপৰত জীয়াই ৰাখিব বিচাৰোঁ, তেনেহ'লে তেওঁলোকৰ অৱদানক আমি আঁকোৱালি ল'বই লাগিব, তেওঁলোকক অৱদানক আমি স্বীকাৰ কৰিবই লাগিব। আৰু আচলতে নৈতিকতা বাদ দি এজন মানুহ কেতিয়াও সুস্থ সবলভাৱে জীয়াই থাকিব নোৱাৰে নৈতিকতা অবিহনে। এতিয়া আমি বৰ্তমান সময়খিনিত দেখি থাকোঁ যে যুৱ শৃংখল কিবাকিবি এনেধৰণৰ বহু কিবাকিবি হৈ থাকে, ঘটনা ঘটি থাকে। যিজন ব্যক্তিয়ে নামঘৰলৈ যাব শিকে, কেৱল নামঘৰ বুলিয়ে নহয় যিকোনো এটা আধ্যাত্মিক স্থানলৈ যাবলৈ শিকে, যিজন ব্যক্তিয়ে ঘৰখনত এটা আধ্যাত্মিক পৰিৱেশ পায়, নামঘৰৰ এটা পৰিৱেশ পায়, মন্দিৰৰ এটা পৰিৱেশ পায়, সেই ব্যক্তিজনে অনৈতিক কিবা এটা কৰাৰ আগত 1000 বাৰ চিন্তা কৰিব। আৰু গুৰুজনে সেই পৰিৱেশটো অসমীয়া প্ৰত্যেকঘৰ ব্যক্তিৰ মাজতে, প্ৰত্যেকঘৰ ব্যক্তিতে নামঘৰৰ মাজেদি হওক বা গোঁসাই ঘৰৰ মাজেদি হওক বা এনেধৰণে প্ৰত্যেকজন প্ৰত্যেকঘৰ অসমীয়া গৃহস্থিতে দি গৈছে। কিন্তু গতিকে সেইখিনি যদি আমি উপলব্ধি কৰিব পাৰোঁ, তেনেহ'লে এই অনৈতিকতা বা যুৱ উশৃংখলতা, এই উশৃংখল সমাজৰ ধাৰাটো একেবাৰেই নোহোৱা হৈ পৰিব। গতিকে আমি আটাইতকৈ ল'বলগীয়া বিষয়টো হ'ল নৈতিকতা। গুৰুজনাৰ পৰা আটাইতকৈ মই ভাবোঁ ল'ব লগা আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল নৈতিকতা। আমি নৈতিকতাৰ মাজত থাকিলে আমাক কোনো উপকাৰ কৰিব নোৱাৰে আৰু আমিও কাৰো উপকাৰ কৰিবলৈ চিন্তা কৰিব নোৱাৰোঁ। সংগীত হ'ল জীয়াই থকাৰ মহৌষধ, সেইটো সঁচা কথা। যে যিসকল ব্যক্তিয়ে সংগীত ভাল পায় তেওঁলোকে সংগীত বাদ দি কিবা এটা কল্পনা কৰাটো, সুস্থিৰভাৱে জীৱন যাপন কৰাটো সেইটো সম্ভৱ নহয়। এতিয়া মই নিজৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, তেনেহ'লে মই পুৱাৰ পৰা ৰাতিলৈকে হয়তো এনে এটা দিন যোৱা নাই য'ত মই কোনোবা এদিন গান শুনা নাই, কোনোবা এদিন মই গান গোৱা নাই, এনে এটা দিন হয়তো মোৰ কোনোদিন পাৰ হোৱা নাই, বা প্ৰত্যেকৰ হয়তো তেনেকুৱাই হয়। গতিকে সুস্থ শৰীৰে সুস্থ মানসিকতাৰে জীয়াই থাকিবৰ কাৰণে সংগীতৰ প্ৰয়োজন জীৱনভৰ থাকিবই। আৰু সেই একেটা লয়ে আমি কামৰ ক্ষেত্ৰতো, আমি ব্যক্তিগত জীৱনত, আমি কামৰ ক্ষেত্ৰতো যদি আমি লয়ৰ পৰা কোনোবাখিনিত আঁতৰি গুচি যাওঁ, আমাৰ যিটো এটা ৰিদমত যিটো চলি থাকে, আপুনি যিটো ৰিদম বুলি কৈছে, তাত যিটো লয়ত চলি থাকে, সেই লয়ৰ পৰা যদি আমি কোনোবাখিনিত বিচলিত হওঁ, তেনেহ'লে আমি কোনোবাখিনিত খহি পৰিম। আমি নিৰ্দিষ্ট পথৰ পৰা আমি কোনোবাখিনিত খহি পৰিম। গতিকে জীৱনত লয়টো থাকিবই লাগিব, ৰিদম থাকিবই লাগিব। আৰু মহাপুৰুষ গুৰুজনাই আপোনাক মই যিখিনি ইয়াৰ পূৰ্বে কৈ গৈছোঁ যে যিখিনি বস্তু দি গ'ল, সেইখিনি বস্তুৰ লগত যদি আমি সামঞ্জস্য ৰাখি যদি চলিবলৈ শিকোঁ, আমি যদি সেইখিনিক গ্ৰহণ কৰিবলৈ শিকোঁ, আঁকোৱালি ল'বলৈ শিকোঁ, তেনেহ'লে আমাৰ জীৱনত ৰিদম থাকিব, লয় থাকিব, আৰু সেই লয়তে জীৱন চলি যাব।
1: অকণমান তোমাৰ পঢ়া শুনাৰ কথালৈ আহক, ক'ত কেনেকৈ কি পঢ়া হ'ল, কি শিক্ষা গ্ৰহণ কৰিলা আৰু এতিয়া কি কৰি আছা, এই সম্পৰ্কে অকণ জানিব বিচাৰিছোঁ।
0: আচলতে মোৰ শিক্ষাগত জীৱনটো মোটামুটি আধৰুৱা বুলিয়ে ক'ব পাৰি।
1: ৰিদম ভাঙি গৈছে,
0: ৰিদম ভাগিল, ৰিদমটো ভাগিল মোৰ জীৱনৰ শিক্ষাগত জীৱনত। প্ৰাথমিক বিদ্যালয়, মধ্য ইংৰাজী বিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, ঘৰৰ কাষতে এখন বিদ্যালয় আছে, তিনিটা হাতুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়, মধ্য ইংৰাজী বিদ্যালয় আৰু প্ৰাথমিক বিদ্যালয়, নামে কি একেলগ একেটা বাউণ্ডেৰীতে আছে, একেটা চহৰতে আছে। আৰু তাতে পঢ়ি হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিলোঁ। তাৰপিছতে মাধৱদেৱ বিশ্ববিদ্যালয়ত, আমি পঢ়ি থাকোঁতে মাধৱদেৱ মহাবিদ্যালয় আছিল, মাধৱদেৱ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ। তাৰে পৰাই আকৌ পুনৰ গণিত বিষয়ত স্নাতক লৈ গণিত বিষয়ত স্নাতক সম্পূৰ্ণ কৰিলোঁ। তাৰপিছতে ডিব্ৰুগড় ইউনিভাৰ্চিটিত এডমিশ্যন লোৱা হৈছিল, কিন্তু সম্পূৰ্ণ কৰিব পৰা নহ'ল। সেইটো আচলতে দুখ কাৰো নাই, দুখ মোৰ একমাত্ৰ নিজৰ, ৰিদমটো ভাগি গ'ল জীৱনৰ। আৰু এনে নহয় যে মোক কোনোবাই কাৰোবাৰ প্ৰৰোচনাত পৰি বা কাৰোবাৰ বাবে মই এনেকুৱা কৰিব লগা হৈছে, আচলতে কোনোবাখিনিত হয়তো জীৱনত এনেকুৱা হৈ যায় যিটো মই নিজেও নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ। গতিকে সেইখিনি বিফলতা মোৰ জীৱনত আছে। আৰু সংগীত শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ গ'লে সেইটোতো আৰু বেছি আদৰুৱা। হাইস্কুল পঢ়ি থাকোঁতে 2 বছৰ যিটো আমাৰ ঐচ্ছিক বিষয়, ইলেক্টিভ ছাবজেক্ট, মই তাতে মিউজিক লৈছিলোঁ, সংগীত লৈছিলোঁ, 2 বছৰ তাত পঢ়িলোঁ। হাইস্কুল পাছ কৰাৰ পিছত এখন স্কুল আমাৰ ওচৰতে, ঘৰৰ পৰা প্ৰায় 6 কিলোমিটাৰমান আঁতৰত এখন স্কুল আছিল, তাতে আকৌ পুনৰ এডমিশ্যন ল'লোঁ। তাতো 2 বছৰ কৰিলোঁ, 2 বছৰ কৰাৰ পিছত স্কুলখনেই বন্ধ হৈ থাকিল। গতিকে হয়তো মোক কোনোবাখিনিত কৰিবলৈ নিদিলেই। আৰু এতিয়া বৰ্তমান গুৱাহাটীতে কাম কৰি আছোঁ, কাম সংগীতৰ লগতো জড়িত কিছু কাম কৰি আছোঁ, আৰু

0: লিখা মেলা কিছু কামৰ লগতে জড়িত হৈ আছোঁ, মুঠতে চলি আছোঁ।
1: লিখা মেলাৰ কথা কৈছে যিহেতু, লিখা মেলাৰ ক্ষেত্ৰত কেতিয়াৰ পৰা আগ্ৰহী হ'লা বা কোনবোৰ কথা লিখি ভাল পোৱা? কবিতা লিখি ভাল পোৱা, গল্প, প্ৰবন্ধ, নিবন্ধ?
0: আচলতে মই মানুহটো একেবাৰে জড়িত হ'বলৈ নিশিকিলোঁ সাহিত্যৰ লগত, কিন্তু কিয় নাজানো হাই স্কুল পঢ়ি থকাৰ সময়খিনিত কবিতা লেখাৰ খুব এটা বৰ্তমান শব্দত ট্ৰেণ্ড আহিছিল, খুব এটা ট্ৰেণ্ড আহিছিল,
1: মন যায়
0: খুব মন যায়। 2012 চন, 2011 চন বা 2013 চৈধ্য, এনেকুৱা সময়খিনিত কবিতা লিখাৰ খুব এটা মন গৈছিল, নতুনকৈ প্ৰেমত পৰিবলৈ শিকিছিলোঁ, গতিকে কবিতা লিখাৰ এটা ধুম উঠিছিল আৰু লিখিছিলোঁ কবিতা। কবিতা লিখি কি কবিতা লিখিছিলোঁ নাজানো, ক'ৰবাত ক'ৰবাত প্ৰকাশো হৈছিল, বিভিন্ন আলোচনীত কিবা কিবি প্ৰকাশো হৈছিল, অৱশ্যে নিজেই প্ৰেৰণ কৰা প্ৰকাশো হৈছিল। তাৰপিছতে কবিতা লিখা বহীখন কোনোবা এগৰাকীক দি দিলোঁ, দি দিয়াৰ পিছত আজিলৈকে ঘূৰাই নাপালোঁ, আৰু সেই যি ঘূৰাই নাপালোঁ তেতিয়াৰ পৰা আজিলৈকে কবিতা লিখা হোৱা নাই। কিন্তু অসমীয়া ভাষাটোৰ প্ৰতি খুব এটা টান আছে, খুব এটা হেঁপাহ আছে আৰু খুব ভাল লগা, মোৰ একদম আটাইতকৈ ভাল লগা বিষয়টো মোৰ অসমীয়া। সেইবাবে হয়তো বিজ্ঞান বিষয়ত পঢ়াৰ পাছতো মই অসমীয়া ভাষাটো এৰি পেলাই মই কোনোখিনি থাকিব পৰা নাই। মই লিখি থাকোঁ, এতিয়াও লিখি থাকোঁ, মই এনেকুৱা নহয় যে মই এতিয়া লিখিলেও ক'ৰবাত প্ৰকাশ কৰোঁ, কিন্তু কেৱল আত্মসন্তুষ্টিৰ কাৰণে মই এতিয়াও লিখোঁ কিবা কিবি, কিন্তু ক'তো প্ৰকাশ কৰা নহয় আৰু ক'তো দিয়াও নহয়। এনেকৈ কবিতা কিন্তু লিখা নাই, বহুত দিন লিখা নাই, হয়তো মেট্ৰিক পাছ কৰাৰ পাছৰ পৰাই কবিতা লিখা হোৱা নাই, বাকী কেতিয়াবা কেতিয়াবা লিখোঁ আৰু, বৰ্তমান স্ক্ৰিপ্ট ৰাইটিঙৰ কাম অলপ কৰি আছোঁ, এইখিনি আৰু।
1: সকলোৱে জনাকৈ প্ৰকাশ নহ'লেও নিজৰ মনৰ ভাৱখিনি প্ৰকাশ কৰি আছে কাগজত,
0: হয়
1: সেইটো এটা প্ৰকাশ অলৰেডি হৈ গৈছে, ইতিমধ্যে হৈ গৈছে, আৰু এতিয়া খালি বহুতে জনাকৈ বা কাকতে পত্ৰই আলোচনীয়ে প্ৰকাশ হোৱা নাই,
0: প্ৰকাশ হোৱা নাই,
1: তেতিয়াহ'লে সকলোৱে জানিব, পঢ়িবলৈ পাব। কেইদিনমান আগতে মই এটা ভিডিঅ' চাইছিলোঁ, সোনু নিগমে কৈছিল যে মিউজিক ইজ মেথমেটিক্স, কৈছিল যে এইটো গণিতে হয়।
0: আৰু মই মাজতে কথা দেখোঁ, আচলতে প্ৰথম যেতিয়া সংগীতৰ যিখন স্বৰলিপি, মানে ধৰক আমাৰ যিখিনি যিবিলাক ৰাগ, সংগীতৰ যিবোৰ ৰাগ থাকে, ৰাগৰ যিখন স্বৰলিপি বা গীতবোৰৰ যিখন স্বৰলিপি থাকে, যেতিয়া একো বুজি পোৱা নাছিলোঁ, স্বৰলিপিখন দেখিলেতো মাথা ঘূৰাই যায়, কি বস্তু এইবোৰ, একো বুজিয়েই নাপাওঁ, ক'ৰবাত এছ লিখা থাকিব, ক'ৰবাত হাইফেন এটা দিয়া থাকিব, এইবিলাক একো বুজি নাপাওঁ, কিন্তু সেইবিলাক সঁচাকৈ গণিত। আৰু তাৰ লগতে যিহেতু তালবিলাক নিবদ্ধ থাকে, তালবিলাক বন্ধা থাকে, আৰু তালবিলাকৰ কোনটো তাল কিমান মাত্ৰাৰ, কিমান মাত্ৰাত শেষ হ'ব লাগিব, আকৌ কিমান মাত্ৰাৰ পৰা আৰম্ভ কৰিলে গোটেই গীতটো, গোটেই শাৰীটো সম্পূৰ্ণ হ'ব, এখন বৃহৎ গণিত, মানে সাধাৰণ গণিতে পাত্তা নাপায়।
1: শব্দ অভিযন্তা বা যিসকল চাউণ্ড ইঞ্জিনিয়াৰ বুলি কওঁ, তেওঁলোকে গণিত অবিহনে আচলতে তেওঁলোকৰ গীতটো সৃষ্টিয়ে নহয়,
0: একদম সঁচা কথা,
1: মানে
0: একদম
1: তেওঁলোকক আচলতে পঢ়িবলৈও দিয়া নহয় যদি গণিত বিষয় নাথাকে। গণিতৰ বিষয়ে অকণ কোৱা, পাঠ্যপুথিৰ লগত জড়িত কথাই অকণমান পাতিব বিচাৰিছোঁ, যে গণিতে জীৱনত তোমাৰ কি সলনি কৰিলে?
0: ক্লাছ ফাইভৰ পৰা, পঞ্চম শ্ৰেণীৰ পৰা নৱমমান শ্ৰেণীলৈকে মই জীৱনত 5 বছৰ গণিত বিষয়ত ফেইল কৰিছোঁ, মানে 25 নম্বৰৰ ভিতৰত পৰীক্ষা পাতে 1 পাওঁ, 2 পাওঁ, 3 পাওঁ, এবাৰ আটাইতকৈ বেছি এবাৰ পাইছিলোঁ 7 পাইছিলোঁ, মানে মই 5 বছৰ একেৰাহে ফেইল কৰিছোঁ। তাৰপিছতে ভাবিলোঁ যে নাই, মেট্ৰিক পৰীক্ষা আহি আছে, কাৰণ মই 9ত পালোহি, আহি মেট্ৰিক পৰীক্ষা আহি আছে, গতিকে এনেকৈ চলি থাকিলেতো মই 100% ফেইল কৰিম। তাৰপিছতে আমাৰ, মই তেখেতৰ নামটো এইখিনি নল'লে ভুল হ'ব, আমাৰ ঘৰৰ কাষতে বৰ্তমান তেখেত মাজুলীৰ জেংৰাইমুখ কলেজৰ গণিত বিভাগৰ অধ্যাপক, মুৰব্বী অধ্যাপক, ক্ষীৰোদ, ডক্টৰ ক্ষীৰোদ বৰুৱা, তেখেত মোৰ বাবাৰ লগত খুব ভাল বন্ধু আৰু খুব ধুনীয়া গীটাৰ বজায় তেখেতে, আমাৰ লখিমপুৰ জিলাৰ ভাল গীটাৰিষ্ট বুলি ক'লে তেখেতৰ নামটো হয়তো প্ৰথমত আহিব। তেখেতে খুব ধুনীয়া গীটাৰ বজাইছিল আৰু গণিতৰ এটা পোক আছিল, আৰু আচলতে মোক গণিত বিষয়টো ভাল পোৱাই দিয়াৰ মানুহজনেই তেখেত। সেইটো মোৰ ব্যক্তিগত অসুবিধা আছিল নে কিবা অসুবিধা আছিল নাজানো, কিন্তু 5 বছৰ যি মই ফেইল কৰিলোঁ একেৰাহে, সেই 5 বছৰত মই গণিত বিষয়টোনো কি মই কোনোদিন ভাবি চাবলৈ মোৰ ইচ্ছা নগ'ল, গণিত বিষয়টোনো কি মই এবাৰো কিতাপখন লিখাৰ মোৰ প্ৰয়োজনবোধ নকৰিলোঁ, আৰু মই ভাল নাপাওঁ মানে ভাল নাপাওঁ বুলি এৰি থৈ গুচি গ'লোঁ। তাৰপিছতে সেই ব্যক্তিজনক লগ পালোঁ, ডক্টৰ ক্ষীৰোদ বৰুৱা, তেখেতক আচলতে মোৰ বাবাই লগ কৰাই দিলে, মানে ঘৰলৈ আহিয়ে থাকে। তাৰপিছতে বাবাই ক'লে যে ছাৰ আপুনি ল'ৰাটো অকণমান চাই দিব লাগে, আৰু নৱমমান শ্ৰেণীত পঢ়ি থাকোঁতে তেখেতৰ ওচৰলৈ গ'লোঁ, আৰু তেখেতৰ ওচৰত প্ৰায় 2 মাহমান মই গণিত বিষয়টো পঢ়াৰ পাছত মই বিষয়টো, গোটেই বিষয়টো নতুনকৈ চাবলৈ সক্ষম হ'লোঁ, আৰু বিষয়টো আচলতে তেতিয়াৰ পৰাই ভাল পাবলৈ শিকিলোঁ। এইটো কথা একদম সঁচা কথা, গণিত বিষয়টো যদি এবাৰ ভিতৰলৈ সোমোৱা যায়, এবাৰ যদি উপলব্ধি কৰা যায়, সেই বিষয়টোতকৈ আমোদজনক বিষয়, সেই বিষয়টোতকৈ উপভোগ্য বিষয় আৰু বেলেগ একো নাই, খুব বেছি উপভোগ কৰিব লগা আৰু খুব এটা ধুনীয়া বিষয় এটা। আৰু তাৰ পিছৰ পৰ্যায়ৰ গোটেই যাত্ৰাটোত তেখেতৰ ভূমিকাই মোৰ জীৱনত সৰ্বোচ্চ।
1: এতিয়া অকণমান গীতৰ কথালৈ আহোঁ, এই যে ঘৰানা বুলি কয় বা জনৰ বুলি কয়, ধাৰা বুলি কয় বা ঘৰানা বুলি কয়, কেতিয়াবা ভাবিছানে যে এনেই লক্ষ্ণৌ ঘৰানা বা তেনেকুৱা অন্যান্য ঘৰানাবিলাক

0: শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰত তেনেকুৱা ঘৰাণা আছে, বহুতো লোকে সেই ঘৰাণাবোৰৰ পৰা সংগীত শিকিবলৈ যায়, হয়নে? মই বহুত বেছি কথা নাজানো, কিন্তু কিছু সংখ্যক মানে খুব চিনাকি সংগীতৰ লগত জড়িত কেইখনমান মুখ তেওঁলোকক তেনেকুৱা ঘৰাণাৰ সৈতে জড়িত হোৱা দেখা গৈছে বা মই শুনিছোঁ। গতিকে তোমাৰ কেতিয়াবা মন যায়নে?
1: সংযুক্ত হ'বলৈ খুবেই বেছি মন যায়। আৰু আচলতে যদিও আমি সংগীত জগতখনত আমি নিজে সমৃদ্ধ, আমি অসমীয়া জাতিটো সঁচাকৈ সমৃদ্ধ সংগীত জগতখনত, কাৰণ আমাক গুৰুদুজনে সেই যিখিনি কথা প্ৰথমতে ভাবিলোঁ, গুৰুদুজনে আচলতে সংগীতখিনিক আমাক বেলেগ এটা পৰ্যায়ত দি গৈছে, যাৰ বহুত পাছত অন্য কিছুমান ধাৰাৰ আৱিৰ্ভাৱ ঘটিছে আৰু নতুনকৈ চলিছে। কিন্তু জড়িত হ'বলৈ মন যায়, কাৰণ এনে নহয় যে শিকি কেতিয়াবা শেষ হ'ব, কাৰণ মই কোনোবা এটা ধাৰা শিকিছোঁ কোনোবা এটা ধাৰা নিশিকিম, এনেকুৱা কথা নাই। কাৰণ প্ৰত্যেকৰ পৰা শিকিব লগা বস্তু থাকে, প্ৰত্যেকজন মানুহৰ পৰা শিকিব লগা কথা থাকে, ইচ্ছা হয়, কিন্তু বৰ্তমান সময়খিনিত মই সেইখিনি নিজেই মিলাব পৰা নাই একো। আৰু কিন্তু শিকিবলৈ মোৰ সাংঘাতিক ইচ্ছা এতিয়াও আছে, আৰু এইটো কথা সঁচা যে মই কোনোবা নহয় কোনোবা এদিন মই শিকিবলৈ সদায় চেষ্টা কৰিম।
0: এইটো গীত শুনিম, কি শুনাবা কোৱা?
1: মোৰ আটাইতকৈ প্ৰিয় শিল্পী বুলি ক'লেতো আৰু বহুত নাম আহে মনলৈ, কিন্তু দেউতাৰ কণ্ঠত যাৰ গীত শুনি প্রথমৰ পৰা ডাঙৰ হৈছোঁ, সৰুৰ পৰা ডাঙৰ হৈছোঁ, এতিয়া মোৰ প্ৰিয় শিল্পী বুলি কোৱাৰ লগে লগে তেখেতৰ নামটো প্ৰথমতে মনলৈ আহে। হয়তো অন্য বহুজন শিল্পীক তেখেততকৈ কোনোবাখিনিত বেছি ভাল পাওঁ, কিন্তু প্ৰিয় শিল্পী বুলি ক'লে মহেন্দ্ৰ হাজৰিকাৰ নামটো মোৰ জীৱনত প্ৰথমতে আহে। ঠিকনা বিহীন জীৱন ৰলু ভাও

জীৱন সজালো মিছাকৈ, জীৱন সজালো মিছাকৈ, সুখ আৰু দুখৰ কাহিনী সামৰা কত যে হাঁহিৰ চকুলোৰে, সুখ আৰু দুখৰ কাহিনী সামৰা কত যে হাঁহিৰ চকুলোৰে।

0: কোনো বাদ্যযন্ত্ৰ তোমাৰ লগত নাই, তথাপিও কেৱল কণ্ঠৰে তুমি খুব ধুনীয়াকে ফুটাই তুলিছা।
1: ধন্যবাদ আপোনাক।
0: অকণমান ভূপেন হাজৰিকাৰ কথা জানিব বিচাৰিছোঁ, যে ভূপেন হাজৰিকা এজন সংগীত শিল্পী হিচাপে

0: তুমি কিদৰে চোৱা?
1: ডক্টৰ ভূপেন হাজৰিকা, যদি মই তেখেতক যদি অকল সংগীত এজন সংগীত শিল্পী হিচাপে চাওঁ, তেনেহ'লে তেখেত সঁচাকৈ অদ্বিতীয়। তেখেতৰ গীতৰ যিসমূহ কথা, যিসমূহ সুৰ, বিশেষকৈ কথাখিনি, যি গীতৰ কথাখিনি, সেইটো হয়তো আৰু বহু বছৰলৈকে, বহু শ বছৰলৈকে হয়তো কোনো অসমীয়া শিল্পীয়ে হয়তো ঘপকৈ চুব নোৱাৰিব, হঠাতে চুব নোৱাৰিব। তেখেত অসমীয়া সংগীত জগতৰ এগৰাকী যুগদ্ৰষ্টা বুলি ক'লেও বেয়া নহ'ব, ভুল নহ'ব। হয়তো মই তেখেতৰ গীতৰ আটাইতকৈ বেছি ভাল পাওঁ তেখেতৰ গীতৰ কথাবোৰ। আৰু ইমান সুন্দৰ শব্দ, ইমান সুন্দৰভাৱে তেখেতে সংলগ্ন কৰি এটা গীত ৰচনা কৰে।
0: ভূপেন হাজৰিকাৰ গীত এটি শুনিবলৈ পাম নেকি?
1: গীতৰ কথা, কথাৰ যিহেতু কথা ক'লোঁ, এইটো খুব ভাল লগা গীত। আচলতে গীতৰ কথাখিনি মোৰ বেছি ভাল লগা, গতিকে অকণমান গাই দিবলৈ চেষ্টা কৰিছোঁ।

0: খুব সুন্দৰ। এতিয়া জানিবলৈ বিচাৰিছোঁ যে জুবিন গাৰ্গ, শেহতীয়াভাৱে আমি তেখেতক হেৰুৱালোঁ, কিন্তু তেখেতৰ সৃষ্টি আমাৰ মাজত ৰৈ গৈছে আৰু তেখেতক আমি ভাল নোপোৱাকৈ থাকিব নোৱাৰোঁ। জুবিন গাৰ্গৰ কথা অকণ তোমাৰ মনৰ পৰা জানিব বিচাৰিম যে তোমাৰ মনত জুবিন গাৰ্গৰ স্থান আৰু জুবিন গাৰ্গৰ গীত এইটো শুনিবলৈ আমি বিচাৰিম।
1: অসমীয়া জাতিটো খুবেই সৌভাগ্যৱান, বিশেষকৈ অসম ৰাজ্যখন আমি ৰাজ্যবাসী প্ৰত্যেকেই সৌভাগ্যৱান, কাৰণ সংগীত জগতৰ এজন ৰজা আমাৰ ৰাজ্যত আছিল, আমাৰ মাজত আছিল। তেখেতক হেৰুৱাটো আমাৰ বাবে কিমান ক্ষতিকাৰক সেই কথাটো আজি প্ৰায় এটা বছৰেই হ'ব হ'ল। এই এটা বছৰত অসমীয়া জাতিটোৱে পলে পলে উপলব্ধি কৰিছে। তেখেত কেৱল এজন গায়ক হিচাপে বা গীতিকাৰ হিচাপে বা সুৰকাৰ হিচাপে তেখেতক আমি যদি নাচাই, এজন যদি মানুহ হিচাপে চাওঁ, ঈশ্বৰতুল্য এজন মানুহ আছিল যিয়ে প্ৰকৃতিক ভগৱান বুলি মানি লৈছিল, নেচাৰ ইজ গড তেখেতে কৈছিল। আমি খুব সৌভাগ্যৱান আমাৰ প্ৰজন্মটো যে তেখেতৰ গীতসমূহ আমি আটাইতকৈ বেছি ভালকৈ শুনিবলৈ পালোঁ। জুবিন গাৰ্গ এনে এজন শিল্পী আছিল, এনে এজন ব্যক্তি আছিল যাক কেৱল কোনো এটা প্ৰজন্মই নহয়, আমি যদি বাকী শিল্পীসকলৰ কথা যদি চাবলৈ যাওঁ, বাকী গায়কসকলৰ কথা যদি চাবলৈ যাওঁ, তেনেহ'লে প্ৰত্যেকজন শিল্পীকে প্ৰত্যেকজন গায়ককে কোনোবা এটা নিৰ্দিষ্ট প্ৰজন্মই বিশেষভাৱে আঁকোৱালি লৈছিল। কিন্তু জুবিন গাৰ্গ এনে এজন ব্যক্তি আছিল যাক প্ৰত্যেকটো প্ৰজন্মই, তেখেত নোহোৱা হোৱাৰ সময়খিনিত প্ৰত্যেকে লক্ষ্য কৰিছে যে খোজকাঢ়িব নোৱাৰা আইতাগৰাকীৰ পৰা আৰম্ভ কৰি সৰু কেঁচুৱা এটালৈকে, অলপ বুজি পোৱা ল'ৰা এটালৈকে, কেঁচুৱা এটালৈকে তেখেতক বিদায় দিবলৈ আহিছে, তেখেতৰ অবৰ্তমানত চকু পানী টুকিছে।
2: জোনা গলা জাৰৰ নিশা মোৰ থৈ শেতা খেতেলিত, জোনা গলা

0: খুব সুন্দৰকৈ গাইছে, জুবিন গাৰ্গৰ গীত দেউতাকে লিখিছিলে, খুব ধুনীয়াকৈ গাইছে। অকণমান জানিব বিচাৰিছোঁ যে তোমাৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে।
1: আচলতে মই বৰ্তমানলৈকে নিজৰ ভৱিষ্যতক লৈ একো থিৰাং কৰা নাই, কিন্তু মোৰ এটা সপোন আছিল, সপোন আগতেই আছিল, এতিয়াও আছে আৰু থাকিব সম্পূৰ্ণ নোহোৱালৈকে। দেউতাই জীৱনৰ অধিকাংশ সময় গীতৰ মাজত পাৰ কৰি দিলে, কিন্তু তেখেতৰ এটা সপোন আছিল, দেউতাৰ এটা সপোন আছিল, এতিয়াও আছে, যে তেখেতৰ কণ্ঠত এটা এলবাম কৰাৰ। আৰু মোৰ আটাইতকৈ ডাঙৰ সপোনটো, মই এতিয়া গীত গাই থাকোঁ যদিও তাৰ মাজত সেই সপোনটোৱে মোক কেতিয়াবা আমনি কৰে। মই এতিয়াও মোৰ মন যায় যে দেউতাৰ কণ্ঠত মই এটা এলবাম কিবা প্ৰকাৰে কৰিম। তেখেতে দেউতাই খুব ধুনীয়া গীত লিখেও, মাজে মাজে লিখে গীত। মোৰ ইচ্ছা, মোৰ এটা সপোন যে দেউতাই লিখা গীত, আনৰ গীত হ'লেও কথা নাই, কিন্তু দেউতাৰ কণ্ঠত এটা ৰেকৰ্ডিং কৰিম, এটা এলবাম কৰিম, এইটোৱে মোৰ সপোন।
0: অনুষ্ঠান প্ৰায় সামৰিবৰ হৈছে,
1: হয়,
0: গতিকে অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব।
1: হয়,
0: কিন্তু তোমাক শুভেচ্ছা জনাইছোঁ যে তোমাৰ অনাগত যিখিনি সময়, তোমাৰ ভৱিষ্যত খুব সুন্দৰ হওক, তোমাৰ পৰিকল্পনাবোৰ সাৰ্থক হওক, তাৰ আশা কৰিছোঁ। আকাশবাণী গুৱাহাটীৰ মজিয়াত তুমি আজি অতিথি হিচাপে উপস্থিত আছা, আৰু তোমাক মানুহে এই অনুষ্ঠানটিৰ জৰিয়তে চিনক, জানক, বুজক আৰু ভাল পাবলৈ শিকক, তাৰ আশা কৰিছোঁ। আৰু অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ আগতে তোমাৰ পচন্দৰ তুমি শুনাবলৈ বিচৰা এটি গীত শুনিবলৈ বিচাৰিছোঁ, আৰু এই গীতটিৰে অনুষ্ঠান সামৰিব বিচাৰিছোঁ, আৰু শেষত যদি তুমি কিবা ক'ব বিচৰা ক'ব পাৰা।
1: হয়, নিশ্চয়, আৰু আপোনাক ধন্যবাদ জনাইছোঁ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে। আচলতে মানুহৰ মৰমে সৰ্বস্ব, মানুহে মৰম দিয়ক, মৰম ময়ো বিচাৰোঁ, গতিকে ৰাইজৰ মাজত সদায় থাকিব বিচাৰোঁ। একেবাৰে শেষত এটি লোকগীত, মোৰ খুব ভাল লগা লোকগীত, দেউতাই শিকাইছিল আজি প্ৰায় এবছৰমানৰ আগত শিকাইছিল, আৰু মই শেহতীয়াকৈ দুই এবাৰ গাইছোঁ, গীতটো মোৰ খুব ভাল লাগে।

ইমান পৰে জয়শ্রী দেৱীৰ কণ্ঠত অনিল কলিতা আৰু ৰজনী হাজৰিকা ৰচিত গীত দুটি শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক শিপ্ৰা বেনাৰ্জীৰ সৰদ বাদন, ৰাগ গৌৰ সাৰংগ।

0: ইমান পৰে শিপ্ৰা বেনাৰ্জীৰ সৰদবাদন শুনিলে। ৰাগ আছিলে গড় সাৰং। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

0: বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ভাৰতে ৰাষ্ট্ৰসংঘত জম্মু কাশ্মীৰক লৈ উৰা বাতৰি বিয়পোৱাৰ বাবে পাকিস্তানক তীব্ৰ সমালোচনা কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে বিৰোধী দলসমূহে দেশত অস্থিৰতা সৃষ্টিৰ বাবে প্ৰচেষ্টা চলাইছে বুলি অভিযোগ তুলিছে। উত্তৰ প্ৰদেশ চৰকাৰে নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক নৰেন্দ্ৰ মোদী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে নামকৰণ কৰাৰ সিদ্ধান্ত লৈছে। আজি মহালয়া, এই উপলক্ষে আজি দেশৰ বিভিন্ন প্ৰান্তত শোভাযাত্ৰা আৰু শ্ৰাদ্ধ পাৰ্বণ অনুষ্ঠিত হয়। আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল কাইলৈ ইন্দোৰত অনুষ্ঠিত হ'ব। ভাৰতে ৰাষ্ট্ৰসংঘত জম্মু কাশ্মীৰক লৈ উৰা বাতৰি বিয়পোৱাৰ বাবে পাকিস্তানক ভৎসৰ্ণা কৰিছে। ভাৰতে লগতে জম্মু কাশ্মীৰ ভাৰতৰ অভিন্ন অংগ আৰু সদায় অবিচ্ছেদ্য অংগ হৈ থাকিব বুলি স্পষ্ট কৰি দিছে। নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ চতুৰ্থ সমিতিত ঔপনিৱেশিক শাসনৰ পৰা মুক্তি বিষয়ক আলোচনাৰ সময়ত উত্তৰ জনোৱাৰ অধিকাৰ প্ৰয়োগ কৰি ভাৰতে আজি এই কথা প্ৰকাশ কৰে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছনে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে, সাংসদ মহিমা কুমাৰী মেৱাৰে জম্মু কাশ্মীৰক লৈ উৰা বাতৰি বিয়পোৱাৰ বাবে পাকিস্তানে বাৰে বাৰে ৰাষ্ট্ৰসংঘৰ অপব্যৱহাৰ কৰি আহিছে বুলি অভিযোগ তোলে। শ্ৰীমতী মেৱাৰে লগতে পাকিস্তানে অবৈধভাৱে দখল কৰি থকা অঞ্চলসমূহত সংঘটিত মানৱ অধিকাৰ উলংঘনৰ ঘটনাৰ বিষয়ে আলোকপাত কৰে আৰু ইছলামাবাদ মহলক বিষয়টো লৈ মনোযোগ দিবলৈ আহ্বান জনায়। তেওঁ কয় যে পাকিস্তানী বাহিনী আৰু ইয়াৰ সহযোগীসকলে বুনিয়াদী আৱশ্যকতা আৰু অধিকাৰৰ হকে প্ৰতিবাদ সাব্যস্ত কৰা নিৰীহ নাগৰিকসকলক হত্যা কৰিছে। ইপিনে আন এখন গুৰুত্বপূৰ্ণ বৈঠকত সাংসদ প্ৰিয়া সৰোজে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ষষ্ঠ সমিতিৰ 81 সংখ্যক অধিৱেশনত ভাৰতৰ হৈ ৰাষ্ট্ৰীয় বিবৃতি দিয়ে। তেওঁ লগতে ৰাষ্ট্ৰসংঘ আৰু সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা সুদৃঢ় কৰিবলৈ আহ্বান জনায়। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে বিৰোধী দলসমূহে দেশৰ অস্থিৰতা সৃষ্টিৰ বাবে প্ৰচেষ্টা চলাইছে আৰু বিদেশী শক্তিৰ নিৰ্দেশ অনুসৰি কাম কৰিছে বুলি অভিযোগ তোলে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনবীনে বিৰোধী দলসমূহে দেশত অতি বিপদজনক আৰু গম্ভীৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বুলি অভিযোগ তোলে। তেওঁ লগতে কয় যে ভাৰতীয় গণতন্ত্ৰৰ অপৰিসীম শক্তি আছে আৰু এনেধৰণৰ প্ৰচেষ্টা বিফল কৰিবলৈ দেশৰ জনসাধাৰণ একত্ৰিত হ'ব। নিৰন্তৰ গোলকীয় সংকট সত্ত্বেও দেশ প্ৰগতিৰ পথত আগবাঢ়ি গৈ আছে বুলি বিজেপিৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে।
1: লগাতাৰ বৈশ্বিক সংকট কে বাৱজুদ আজি দেশ নিৰন্তৰ প্ৰগতি কি ওৰ আগে বঢ় ৰহা হে, বিষয় আপ সবকো চুভ ৰহা হে। আপ ভাৰত কি বিকাশ কো, ভাৰত কি উন্নতি কো পচা নহীঁ পা ৰহে। জিছ প্ৰকাৰ সে আজ ভাৰত আত্মনিৰ্ভৰ ভাৰত কি ৰূপ মে, সশক্ত ভাৰত কি ৰূপ মে আগে বঢ় ৰহা হে, আপ ইছকো দেখ নহীঁ পা ৰহে। অৰ জিছ প্ৰকাৰ সে বিদেশী তাকতো কে ইশাৰে পে আপ ইছকো অস্থিৰ কৰনে কা প্ৰয়াস কৰ ৰহে হে, মই স্পষ্ট ৰূপ সে আপকো কহতা হুঁ, ভাৰত কে লোকতন্ত্ৰ মে ইতনি তাকত হে, জিতনে হমাৰে ৰাষ্ট্ৰভক্ত হে ৱো সব মিলকৰ আপকে মনসুবে কো পানী ফেৰেংগে।
0: শ্ৰীনবীনে বিৰোধী পক্ষ সংবিধানৰ নামত মিছা কথা বিয়পাই ৰাজহুৱা আদেশৰ অপমান কৰা বুলিও অভিযোগ তোলে। তেওঁ কয় যে নিৰ্বাচনত বাৰে বাৰে পৰাজয়ৰ ফলত বিৰোধী দলসমূহৰ মাজত হতাশাৰ সৃষ্টি হৈছে। দেশত উত্তেজনাৰ সৃষ্টি কৰিব বিচৰা প্ৰচেষ্টাৰ চৰকাৰে দৃঢ়তাৰে মোকাবিলা কৰিব বুলি শ্ৰীনবীনে মন্তব্য কৰে।
1: और गंभीर स्थिति पैदा करने का प्रयास किया जा रहा है, पर ये कौन कर रहे हैं? ये दो अराजकतावादी समूह, जिसमें एक इंडी गठबंधन के नेता राहुल गांधी जी और दूसरे गुट का नेतृत्व अरविंद केजरीवाल के सहयोगी सीजेपी कर रही है। मैं इन दोनों गुटों को स्पष्ट रूप से कहना चाहता हूं कि भारत की जनता पूरी तरह से आपके इन उद्देश्यों को देख रही है, और आज जो आपका एनार्किस्ट प्रतिस्पर्धा चल रहा है कि कौन अधिक इस देश में अस्थिरता पैदा कर सकता है, ये आपके मंसूबे पूरे नहीं हुए।
0: উত্তৰ প্ৰদেশ চৰকাৰে নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নৰেন্দ্ৰ মোদী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে পুনৰ নামকৰণ কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অধ্যক্ষতা কৰা ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই প্ৰস্তাৱত অনুমোদন জনোৱা হয়। মন্ত্ৰীসভাৰ বৈঠকৰ পাছতে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত বিমানবন্দৰৰ নামকৰণ কৰা সন্দৰ্ভত মন্ত্ৰীসভাই গ্ৰহণ কৰা সিদ্ধান্তত কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে এয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি উত্তৰ প্ৰদেশৰ এটা ডাঙৰ উপহাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰি কয় যে এই বিমানবন্দৰ ৰাজ্যখনৰ এটা বৃহৎ বিমানবন্দৰৰূপে পৰিগণিত হোৱাৰ উপৰি বিমান পৰিবহণৰ কেন্দ্ৰ হৈ পৰিব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ 28 মাৰ্চত এই বিমানবন্দৰৰ উদ্বোধন কৰিছিল। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা।

সংকলপটো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া আগবঢ়াইছো ভূপেন হাজৰিকাৰ গীতৰ অনুষ্ঠান সুধাকণ্ঠৰ গীত।

0: ইমান পৰে ভূপেন হাজৰিকাৰ গীতৰ অনুষ্ঠান সুধাকণ্ঠৰ গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া 2 বজাৰ পৰা মিড ডে নিউজ আৰু 2:15ৰ পৰা দুপাহৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: Good afternoon. This is Akashvani and I am

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামত নতুনকৈ সজাই তোলা পেভিলিয়ন শুভ উদ্বোধন কৰে। পেভিলিয়নটো উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই নতুন আন্তঃগাঁথনিয়ে ডিব্ৰুগড়ৰ ক্ৰীড়াক্ষেত্ৰখনক অধিক শক্তিশালী কৰাৰ লগতে উদীয়মান খেলুৱৈসকলক নিজৰ প্ৰতিভা বিকাশৰ বাবে উন্নত পৰিৱেশ প্ৰদান কৰিব।
2: সেই আঁচনিৰ জন্ম হ'ল 200 কোটি টকাৰে সেই আঁচনি আৰম্ভ কৰি, আৰু সেই আঁচনিৰ অধীনত লগতে এইখিনিও এক্সপাৰ্ট কমিটিক কোৱা হ'ল যে তোমালোকে মেডেল প্ৰস্পেক্ট ইভেণ্ট, মেডেল প্ৰস্পেক্ট এথলেটছ ইউল হেভ টু ছিলেক্ট। কোন কেইগৰাকী এথলেটিকক আমি যদি সহায় কৰোঁ বিভিন্ন ইভেণ্টত, আৰু কোনকেইটা ইভেণ্টত আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা সফলতা বুটলিব পাৰোঁ, এইবিলাক পৰ্যালোচনা কৰি তেখেতসকলে যেতিয়া দেখুৱালে, ফলত টাৰ্গেট অলিম্পিক পডিয়ামৰ অধীনত খেলুৱৈসকলে যিখিনি পইচা বিচাৰিছিলে, কোনোবাই ক'লে যে ফৰেন এক্সপ'জাৰ, কোনোবাই ক'লে যে কিটছ, কোনোবাই ক'লে মেচিয়ৰ্চ, কোনোবাই ক'লে কোচ, দে টু এ ইন দ্য ডিফাৰেণ্ট লেগন আইটেম দে হেভ চট ছাপৰ্ট ফ্ৰম দ্য গভৰ্ণমেণ্ট এণ্ড একৰ্ডিংলি গভৰ্ণমেণ্ট হেজ এক্সটেণ্ডেড ফুল ছাপৰ্ট টু দেম। দিছ ইজ দ্য ৰিজাল্ট, দিছ ইজ দ্য প্ৰডাক্ট অফ দিছ টপ স্কিম।
1: এই পেভিলিয়ন নিৰ্মাণৰ বাবে অইল ইণ্ডিয়া লিমিটেডে কৰ্পৰেট সামাজিক দায়বদ্ধতা পুঁজিৰ অধীনত 24,45,000 টকা আগবঢ়াইছে। এই অনুষ্ঠানত বিধায়ক তথা অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈ, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ সচিব দেৱজিৎ লন আৰু অসম পেট্ৰকেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন কৰে আৰু কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে পাটকিজুলি উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীত অংশ লয়। তেওঁ লগতে ভাৰত ভূটান সীমান্তৰ দৰঙাত থকা এছ এছ বিৰ সীমান্ত চকীৰ জোৱানসকলৰ সৈতেও মত বিনিময় কৰে। মহালয়াৰ পবিত্ৰখনত দেৱী দুৰ্গাৰ ধৰালৈ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। ইয়াৰ লগে লগে পিতৃপক্ষৰ সমাপ্তি ঘটি দেৱী পক্ষৰ সূচনা হয়। কাইলৈ নৱৰাত্ৰিৰ প্ৰথম দিনটোত দেৱীক শৈলপুত্ৰীৰ ৰূপত পূজাৰে শাৰদীয় দুৰ্গা পূজাৰ আধ্যামিক পৰ্বসমূহো আৰম্ভ হ'ব। এইবাৰ দেৱীয়ে ঘোঁৰাত আগমন কৰিব আৰু নৌকাৰে গমন কৰিব। মহালয়া উপলক্ষে পিতৃপুৰুষৰ শ্ৰাদ্ধ পাৰ্বণ আদি আজি কৰা হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নৈ জানজুৰি ঘাটত পূৰ্বপুৰুষৰ আত্মাৰ সদগতিৰ বাবে ভক্তসকলে মহালয়াৰ পবিত্ৰখনত শ্ৰাদ্ধ আগবঢ়ায়। বৰপেটা জিলাৰ হাউলী বৰপেটা ৰোড পূজা উদযাপন সমিতিৰ উদ্যোগত মহালয়া পালন কৰা হয়। শতবৰ্ষ গৰকা হাউলী মধ্য পূজাৰ সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতিৰ উদ্যোগত আজি আগমনী উৎসৱ নামেৰে মহালয়া পালন কৰা হয়। এই উপলক্ষে পুৱা প্ৰভাত ফেৰী, শিশু আৰু মহিলাৰ মাজত স্তোত্ৰপাঠ, দুৰ্গা আৰাধনা গীত প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। আজি দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে। শিলচৰৰ বৰাক নৈৰ পাৰৰ অন্নপূৰ্ণা ঘাট, সদৰ ঘাটকে ধৰি আন আন নদীৰ পাৰত পুৱা পিতৃপুৰুষৰ উদ্দেশ্যে তৰ্পণ কৰা হয়। ডিব্ৰুগড় চহৰৰ মৰাণ, খোৱাং, বৰবৰুৱা, নামৰূপ, নাহৰকটীয়া, দুলীয়াজান, লাহোৱাল, টেঙাখাট, ডিকমকে ধৰি বিভিন্ন ঠাইত শোভাযাত্ৰা উলিওৱাৰ লগতে পিতৃপুৰুষৰ স্মৰণত ব্ৰহ্মপুত্ৰত পূজা অৰ্চনা কৰা হয়।

0: জিলাৰ গড়ালিত পুৱা 3 বজাৰ পৰাই মহালয়া উপলক্ষে লোকাৰণ্য হৈ পৰে। গুৱাহাটীৰ উজান বজাৰৰ ব্ৰহ্মপুত্ৰ ঘাটতো অগণন ভক্তই ভিৰ কৰে। মহালয়া উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ ওলগ জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ শাৰদীয় দুৰ্গোৎসৱৰ আগমনৰ বতৰা কঢ়িয়াই অনা এই শুভক্ষণে সকলোৰে জীৱনলৈ মংগল বাৰ্তা কঢ়িয়াই অনাৰ কামনা কৰে। কাইলৈ নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ আধ্যামিক পৰ্বসমূহ আৰম্ভ হ'ব। 2027 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা মাৰ্চ এপ্ৰিলত অনুষ্ঠিত হ'ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এই সন্দৰ্ভত জাৰি কৰা জাননী অনুসৰি চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে চলিত বছৰৰ নৱেম্বৰৰ পৰা প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। কেৱল নিয়মীয়া শিক্ষাৰ্থীয়েহে এই চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব বুলি জাননীখনত কোৱা হৈছে। ইপিনে 2027 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱা অথবা উত্তীৰ্ণ হোৱাৰ পাছতো ফলাফল অধিক উন্নত কৰিবলৈ বিচৰা পৰীক্ষাৰ্থীসকলৰ বাবে বিদ্যালয় শিক্ষা পৰিষদে প্ৰথমবাৰৰ বাবে বিশেষ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ দুমাহৰ ভিতৰত এই বিশেষ পৰীক্ষা অনুষ্ঠিত হ'ব বুলি পৰিষদে ঘোষণা কৰিছে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল কাইলৈ ইন্দোৰত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া শুনাবলৈ লৈছো তৰালী শৰ্মাৰ কণ্ঠৰ 2টি আধুনিক গীত।

ইমান পৰে তৰালী শৰ্মাৰ কণ্ঠৰ গীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ, আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ আহিন মাহৰ আজি 22 তাৰিখ, 2026 খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহৰ আজি 10 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত। শ্ৰোতাই নিউজ অন এয়াৰ এপৰ যোগেদিও আমাৰ অনুষ্ঠানসমূহ শুনিব পাৰিব। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে মঞ্জু বড়ো, অম্লানজ্যোতি দত্ত আৰু নৱজিত ৰাভা। ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী, প্ৰচাৰণ সহযোগী কৰবী গগৈৰ সৈতে, মাইক্ৰফোনৰ সন্মুখত আপোনাৰ সৈতে মই অজিত চক্ৰৱৰ্তী।

0: ছক্ৰেটিছে কৈছিল, ধন হেৰালে একোৱেই নেহেৰায়, স্বাস্থ্য হেৰালে সম্পদ হেৰায়, কিন্তু চৰিত্ৰ হেৰালে সকলোখিনিয়ে হেৰায়। এয়া আকাশবাণী তেজপুৰ। প্ৰিয় শ্ৰোতা, আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস উপলক্ষে আপোনালোকলৈ আগবঢ়াইছোঁ এটি বিশেষ অনুষ্ঠান।
1: এয়া আকাশবাণী তেজপুৰ। সমূহ শ্ৰোতাকে স্বাগতম জনাই আজিৰ বিশেষ অনুষ্ঠানটি আগবঢ়াইছোঁ। শ্ৰোতাসকল, প্ৰতি বছৰে 10 অক্টোবৰ তাৰিখে সমগ্ৰ বিশ্বজুৰি বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন কৰা হয়। সেয়ে বিশ্ব মানসিক স্বাস্থ্য দিৱস উপলক্ষে আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ মনোৰোগ বিভাগৰ সহযোগী অধ্যাপক, বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডক্টৰ অমল বৈশ্যদেৱে। ছাৰ, আকাশবাণী তেজপুৰৰ আজিৰ বিশেষ অনুষ্ঠানটিত আপোনাক স্বাগতম জনাইছোঁ।
2: ধন্যবাদ।
1: আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস, সেই প্ৰথমেই আপোনাক সুধো, মানসিক স্বাস্থ্য বুলিলে আমি কি বুজিম? মানসিক ৰোগ মানেই পাগল বুলি ভবা ভুল ধাৰণাটোৰ বিষয়ে আপুনি কি ক'ব?
2: একচুৱেলি মানসিক স্বাস্থ্য মানে কেৱল মানসিক ৰোগ নথকাটোৱে নুবুজায়।
1: হয়,
2: আমি কেনেকৈ অনুভৱ কৰোঁ, কেনেকৈ দৈনন্দিন নিজে চাপ, মানসিক চাপ যিখিনি বা ষ্ট্ৰেছ, সেইবোৰ লগত মোকাবিলা কৰোঁ, তাৰ লগতে আমি বেলেগৰ লগত কেনেকৈ কথা পাতোঁ, নিজৰ জীৱনটো কেনেকৈ চলাই লৈ যাওঁ, সেই গোটেইখিনি একেলগে লগ লগাইহে মানসিক স্বাস্থ্যটো হয়। আৰু আমি পাগল বুলি যে কওঁ বুলি কৈছোঁ মানসিক ৰোগী কিছুমানক, একচুৱেলি পগলামী বা উন্মাদতা মানসিক ৰোগৰ একদম সামান্য কিছুমান ৰোগৰ ক্ষেত্ৰতহে দেখা যায়, আৰু সেইবোৰকো একচুৱেলি পাগল বুলি কোৱাটো উচিত নহয়। পাগলটো এটা বেয়া ধৰণৰ শব্দ, সেইটো ক'ব নালাগে। তাক অকণমান ভালকৈ উন্মাদ ৰোগ বা উন্মাদ ৰোগ বুলি আমি কওঁ, সেইটো অলপ শুনিবলৈ ভাল শুনি। কিন্তু গোটেইবোৰ মানসিক ৰোগী মানে উন্মাদতা নহয়। মানে ধৰক মানসিক ৰোগীৰ ধৰণৰ কিছুমান আছে, টোপনিৰ সমস্যা থাকিব পাৰে, কিছুমানৰ থাকে হতাশা ৰোগ বা ডিপ্ৰেশ্যন বুলি যাক কওঁ, কিছুমানৰ দুশ্চিন্তা ৰোগ থাকিব পাৰে যাক আমি এংজাইটি বুলি কওঁ, তাৰপিছত শিশুসকলৰো কিছুমান মানসিক ৰোগ হ'ব পাৰে, চঞ্চলতা হয়, পঢ়াত মনোযোগ নবহে। তাৰোপৰি আজিকালি যে মানুহে মোবাইল খুব ইউজ কৰে ন, অনবৰতে মোবাইলে ইউজ কৰি থাকে, এই অনবৰতে ইউজ কৰি থকা সেইবোৰো এটা মানসিক ৰোগেই হয়। আজিকালি নতুনকৈ সেইবোৰ মানসিক ৰোগ বুলি
1: ধৰা হয় তাৰমানে।
2: অঁ, সেইটো কাৰণে সেই উন্মাদতা বুলি যিটো মানসিক ৰোগ আছে, সেইটো মানসিক ৰোগৰ এটা সৰু পাৰ্ট এটা একচুৱেলি। একদম মানসিক ৰোগ ঠিক নহয়, মানে কি গোটেইখিনি মানসিক ৰোগে উন্মাদতা নহয়, সেইটো এটা। আৰু উন্মাদ বুলি কেতিয়াও ক'ব নালাগে, সেইটো এটা ভুল মানে শব্দ মানে উচ্চাৰণ কৰা হয়, তেতিয়া মানুহে বহুত বেয়া পায় উন্মাদ বুলি ক'লে কাৰোবাক।
1: আজিকালি প্ৰায় সকলোৱে কয় টেনচন, ডিপ্ৰেশ্যন, সাধাৰণ মন বেয়া লগা আৰু ক্লিনিকেল ডিপ্ৰেশ্যনৰ পাৰ্থক্য কি বাৰু?
2: হয় হয়, সাধাৰণতে আমাৰ কি হয়, আমি দৈনন্দিন কিবা কিবি খবৰ শব্দ মানে পাই থাকোঁ ন, দিনে দিনে পাই থাকোঁ। খবৰবোৰ পালে আমাৰ কেতিয়াবা ভাল লাগে।

0: কেতিয়াবা বেয়া লাগে,
1: বেয়া লাগে,
0: কেতিয়াবা বেয়া খবৰ পালে আমাৰ বেয়া লাগে। মানুহে তেতিয়াই কয় মোৰ আজি ডিপ্ৰেশ্যন হৈ গৈছে, মোৰ অমুক হ'ল, মোৰ লগত আজি তমুক হ'ল, কিবা কিবি। ঠিক সেনেকৈ সাধাৰণভাৱে বহু ডিপ্ৰেশ্যন শব্দটো বহুতে তেনেকৈ ইউজ কৰে। একচুৱেলি ডিপ্ৰেশ্যনটো সেইটো নহয়, মানুহৰ সেইটো হ'ল এটা মানে আমাৰ মানসিক চাপৰ ওপৰত আমাৰ নৰ্মেল ৰিয়েকশ্যনে হয়। একচুৱেলি বেয়া খবৰ শুনিলে আমাৰ বেয়া লাগিব, ভাল খবৰ শুনিলে ভাল
1: লাগিব,
0: এইটো নৰ্মেল, সেইটো খন্তেকীয়া। যেতিয়া মানসিক ক্লিনিকেল ডিপ্ৰেশ্যন বুলি কওঁ আমি, এইটো মিনিমাম দুসপ্তাহ থাকিব লাগিব,
1: এনেকুৱা
0: ধৰণৰ দীঘলীয়া হ'ব লাগিব। আৰু এটা হ'ল পাৰ্চিষ্টেণ্ট হ'ব লাগিব, পাৰ্চিষ্টেণ্ট মানে সি অনবৰতে থাকিব লাগিব দিনৰ প্ৰায় মেক্সিমাম সময়তে, দিনত
1: অন্যমনস্ক হৈ থাকিব,
0: অন্যমনস্কই হওক বা মন বেয়া কৰি থকা সেইখিনি, সেইখিনি মানে দুসপ্তাহ মিনিমাম থাকিব লাগিব। তাৰ উপৰিও টোপনিৰ প্ৰব্লেম হ'ব, তাৰ উপৰি হ'ব মানে মনোযোগ নিদিব, একোনো কামতে মনোযোগ নবহিব, একো কাম কৰিব মন নোযোৱা হ'ব, ইভেন কাম কৰিব নোৱাৰা হ'ব, কামত নেযাব, তেনেকুৱা ধৰণৰ প্ৰব্লেম হয়। একো ভুল নকৰাকৈ মানে নিজকে ভাবিব মই বহুত কিবা কিবি ভুল কৰিছোঁ, ঠিক তেনেকুৱা ধৰণৰ কিছুমান মানে লক্ষণ দেখা যায়, যিটোক আমি ক্লিনিকেল ডিপ্ৰেশ্যন বুলি কওঁ। তাৰ লগতে চুইচাইডেল টেণ্ডেঞ্চি যিটো আমি কওঁ, আত্মহত্যাৰ প্ৰৱণতা, সেইটো মানে ক্লিনিকেল ডিপ্ৰেশ্যনত বেছি বেছি মানে চিভিয়াৰ হ'লে আহিব পাৰে।
1: আজিকালিতো বহুত হৈছে এই ডিপ্ৰেশ্যনত আত্মহত্যাৰ কথাটো ক'লে।
0: হয় হয়, আত্মহত্যা ডিপ্ৰেশ্যনটো এটা মেজৰ পাৰ্ট, কিন্তু অকল ডিপ্ৰেশ্যন বুলি ক'ব নোৱাৰি। ধৰক আত্মহত্যাৰ কাৰণবোৰ যেতিয়া WHO ৱৰ্ল্ড হেলথ অৰ্গেনাইজেশ্যন বিশ্ব স্বাস্থ্য সংস্থাই চাইছিলে, তেতিয়া আত্মহত্যাৰ কাৰণবোৰ পাইছিলে যে ফেমিলি ৰিলেটেড প্ৰব্লেম, সেইটো চবতকৈ বেছি ডাঙৰ প্ৰব্লেম। মানে তাৰ উপৰিও এনে ধৰক কাৰোবাৰ লগত কাজিয়া লাগিছে, কিবা হৈছে, সেই সেনেকুৱা ধৰণৰ সেইটো চবতকৈ ডাঙৰ সমস্যা। তাৰোপৰি 50% ৰোগৰ ক্ষেত্ৰত মানে ডিপ্ৰেশ্যন বা মানসিক ৰোগবোৰ পোৱা যায়, অকল ডিপ্ৰেশ্যন বুলি নহয়, এই কিছুমান মাদক দ্ৰব্যৰ ব্যৱহাৰ বা আমি স্কিজোফ্ৰেনিয়া বা যিটো মানে আপুনি উন্মদতা বুলি ক'লে, সেনেকুৱা ৰোগবোৰৰো মানে অলপ সম্পৰ্ক দেখা গৈছে। খুব চিভিয়াৰ কিছুমান তোৰ আজিকালি দেখিছে নহয় ষ্টুডেণ্টবোৰে পৰীক্ষাত কিবা বেয়া হৈছে, কিবা হৈছে, সেইটোতে মানে আপোনাৰ চুইচাইডেল টেণ্ডেঞ্চি কিছুমান আহি যায় ন। গতিকে সেইটো এনেকুৱা নহয় যে ডিপ্ৰেশ্যনেই অকল কাৰণ হয়, কিন্তু বহুত কাৰণ থাকিব পাৰে। আৰু এটা দেখা গৈছে যে চুইচাইড যিটো বা আত্মহত্যা, সেইটো 15-29 বছৰ বয়সৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এইটো 2 নম্বৰ মৃত্যুৰ প্ৰধান কাৰণ। সেইটো এটা বহুত মানে সমস্যা, একচুৱেলি ডাঙৰ সমস্যা, যিখিনি মানে সেইখিনি সময়ত মানুহ একচুৱেলি মানে বিজি থাকিব লাগে ন, একদম পুৰা প্ৰডাক্টিভ হয়, সেই টাইমটোতে মানে চুইচাইডৰ ৰেটটো ইমানেই বেছি। তাৰোপৰি সেই যিখিনি মানে সেইটো ক'লো, সেইটো সেইখিনি বস্তু মানে এটা সঁচাকৈ চিন্তাৰ বিষয় আমাৰ কাৰণে।
1: আৰু এটা কথা সুধো, যিহেতু আপুনি ড্ৰাগছৰ কথা ক'লে,
0: ড্ৰাগছৰ কাৰণে কেনেকৈ হয় সেইটো ন, প্ৰথম কথা হ'ল যে নিচা যেতিয়া মানুহৰ আসক্তি হয়, প্ৰথমতে কোনোৱে নিচাটো যে মই নিচা কৰিম বুলি ভাবি কোনো আৰম্ভ নকৰে, প্ৰথম কথা সেইটো। চবে ভাবে মই নিজে কণ্ট্ৰলত থাকিম, কিন্তু কেতিয়াবা খাওঁতে খাওঁতে হেবিট হৈ যায়। হেবিট হৈ গ'লে কি হয়, এইটো মানে এৰিব নোৱাৰা এটা অৱস্থাত পৰিণত হয়। এৰিব নোৱাৰা অৱস্থাত পৰিণত হ'লে নিচাটো এৰিলে শাৰীৰিক সমস্যা, মানসিক সমস্যা, টোপনি নহা হ'ব, অনবৰতে খাই থাকিব মন যাব, একো কামতে মনোযোগ নোযোৱা হ'ব, এনেকুৱা ধৰণৰ সমস্যা কিছুমান আহি যায়। সেই সমস্যাবোৰৰ কাৰণে কেতিয়াবা ফ্ৰাষ্ট্ৰেশ্যন আহে, ফ্ৰাষ্ট্ৰেশ্যন আহি আত্মহত্যাৰ প্ৰৱণতা আহিব পাৰে। তেতিয়া যেতিয়া আসক্তি হৈ যাব, আসক্ত হৈ যোৱাৰ পিছত মানুহৰ এটা গিল্ট ফিলিং যিটো আমি কওঁ, মানে সেই গিল্ট ফিলিং আহি পেলাই তেতিয়া মানে সেইটোৱে গৈ পেলাই কেতিয়াবা সেই আত্মহত্যাৰ প্ৰৱণতা আনি দিয়ে। কাৰণ চবেই জানে নিচা জাতীয় দ্ৰব্যটো বেয়া বস্তু, কিন্তু বেয়া বস্তু হলেও এৰিব নোৱাৰা হৈ যায়, সেইটো বস্তু এটা, সেইটো কাৰণে মানে আহিব পাৰে।
1: কিছুমান ধৰক ছাত্ৰ বা ছাত্ৰীয়ে বা আত্মহত্যা নিজকে আঘাত কৰিব খোজে, তেতিয়া বন্ধু বা পৰিয়ালৰ কি দায়িত্ব থাকিব, মানে
0: কেনেকে কৰিব,
1: নিশ্চয় লক্ষণবোৰটো দেখা যায় নাযায়
0: আত্মহত্যাটো হঠাতে হোৱা বস্তু নহয়। একচুৱেলি আমি ভাবোঁ যদিও যে আত্মহত্যা হঠাতে হৈ গ'ল, মানুহজন আছিলে মনে মনে চুপ চাপ থাকিলে, কিবা আছিলে বা এনেকুৱা হাত ভৰি অকণমান কাটা কাটি কৰিছিলে, সৰু সুৰা কিবা কিবি কাম কৰিছিলে, কিন্তু হঠাতে আত্মহত্যা কৰিলে।
1: আমি ভাবোঁ যে ডিপ্ৰেশ্যনটো আমি ধৰক কোনোবা এজন মোৰে ধৰক বন্ধু বা আপোনাৰে কোনোবা এজন ভাল বন্ধু হঠাৎ যেতিয়া সলনি হ'ব বা পৰিৱৰ্তন এটা দেখিব আপুনি, তেতিয়াতো দায়িত্ব থাকে, হয় নে
0: নহয়? হয়, ৱাৰ্নিং চাইন বুলি কওঁ আমি সেইবোৰ, এনেকুৱা ৱাৰ্নিং চাইন বহুত আছে আত্মহত্যাৰ আগত মানুহৰ ৱাৰ্নিং চাইন। ৱাৰ্নিং চাইনৰ কিছুমান হ'ল ডিপ্ৰেশ্যনৰ সেই ৱাৰ্নিং চাইনবোৰ পাব পাৰে, হতাশা ৰোগ যিটো, তাৰ ৱাৰ্নিং অকলে অকলে থাকিব, একো কৰিব নিবিচাৰিব, স্কুল নাযাব, বা যদি চাকৰি কৰে চাকৰিত যাব নিবিচাৰিব, বা গ'লেও মানে একদম মানে একোতে মানে ইণ্টাৰেষ্ট নাই, মনোযোগ নাই, তেনেকুৱা ধৰণৰ লক্ষণ কিছুমান দেখা যাব পাৰে। তাৰপিছত সৰু সুৰা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো দেখা যায় ইম্পালচিভিটি বুলি কওঁ আমি, এই মানে হাত ভৰি হঠাতে হাতত অকণমান কাটে এটা দিব, কিবা কৰিব, এনেকুৱা ধৰণৰ কৰে, ৱালতে খুচিয়াব, এনেকুৱা ধৰণৰ ইম্পালচিভিটি কিছুমান
1: কেছ মই নিজেই পাইছোঁ এটা।
0: আচ্ছা আচ্ছা, খিংখিঙে হ'ব, স্বভাৱৰ পৰিৱৰ্তন এটা নটিচ কৰিব পাৰে। কিছুমান মানুহ হঠাতে স্বভাৱৰ পৰিৱৰ্তন হৈ যায়, খিংখিঙীয়া হ'ব, অনবৰতে শান্ত ইষ্টকে আছিলে, হঠাতে মানে স্বভাৱৰ পৰিৱৰ্তন, আজিকালি খিংখিঙীয়া হয়, মাদক দ্ৰব্যৰ আসক্তি, এইটো এটা মই কৈছিলোঁ নিচা এটা মানে

0: ৰিস্ক ফেক্টৰ হয়। তাৰপিছত হঠাতে যদি ৰিলেশ্যনশ্বিপ প্ৰব্লেম হৈছে সেইটো এটা ৰিস্ক ফেক্টৰ হয়। তাৰপিছতে যদি কোনোবাই মানে ছুইচাইডৰ কথা কৈ থাকে, মোৰ মৰিব মন গৈছে, মোৰ থাকিব মন যোৱা নাই, সেইবোৰ এটা ৰিস্ক ফেক্টৰ হয়। সেইবোৰে মানে এটা সময়ত আত্মহত্যা কৰাৰ চান্স থাকে।
1: কৈ থাকে
0: সেইটো আমি লাইটলি ল'ব নালাগে, একচুৱেলি সহজভাৱে ল'ব নালাগে। তেতিয়া আমি কিবা এটা হৈছে নেকি আমি বুজিব চেষ্টা কৰিব লাগে। আমাৰ দায়িত্ব হিচাপত বন্ধু বান্ধৱে হওক বা যিখিনি আছে বা টিচাৰে হওক যিয়ে নহওক যোনে নহওক ওচৰৰ মানুহখিনিৰ দায়িত্ব হিচাপত আমি ক'ব বিচাৰিছোঁ যে তেখেতসকলে সদায় হেৰি কৰিব লাগে। এনেকুৱা ধৰণৰ বস্তুবোৰ গম পালে, ৱাৰ্নিং চাইন মোৰ যিখিনি ক'লোঁ আৰু কিছুমান আছে বাৰু, এইখিনি যেতিয়া গম পাব তেতিয়া পাৰিলে সময় দিব লাগে, সময় দি সমস্যাটো বুজিব চেষ্টা কৰিব লাগে। তো সমস্যাটো বুজিলে কি হ'ব, তেতিয়া মানে প্ৰথম কথা হ'ল যে যেতিয়া সমস্যাটো ক'ব কোনোবাই, সেই সমস্যাটো কোৱাৰ লগে লগে নিজে এটা ৰিলিফ পায়। সেইটো কাৰণে কয় ন, মানুহৰ যদি কিবা মনত আঘাত থাকে আঘাতটো প্ৰকাশ কৰিব
1: লাগে,
0: পাতল লাগে বুলি কয় যে সেই মনটো পাতলো লাগিব যদি প্ৰকাশ কৰি দিয়ে সমস্যাটো। তো সেইটো এটা মানে প্ৰকাশ কৰি দিয়াৰ কাৰণেতো এটা সমস্যাটো সমাধান হ'ল অলপ পৰিমাণে। কিন্তু সমস্যাটো যদি অলপ পৰিমাণৰ সমস্যা নহয়, মানে অকণমান বেছি ডাঙৰ ধৰণৰ সমস্যা হয়, ধৰক ডিপ্ৰেশ্যন হৈ আছে বা এইবোৰ কিবা ডাঙৰ প্ৰব্লেম বুলি গম পালে যে আপুনি ছুইচাইডেল মানে প্লেনিং কৰি আছে এনেকৈ গম পালে, তেতিয়াহ'লে নিশ্চয়কৈ মানসিক ৰোগ বিশেষজ্ঞৰ সহায় ল'বই লাগিব। তেতিয়া নহ'লে আকৌ অকল মানে কথা পাতিয়ে গোটেইখিনি
1: সমস্যাটো
0: সমাধান কৰিব নোৱাৰি।
1: যিহেতু আপোনালোকে চিকিৎসক, এইখিনিতে মই সুধো, যিহেতু আপোনালোকে বহুত ধুনীয়াকৈ আপোনালোকে ৰোগীৰ পৰা মনৰ কথাবোৰ ওলাই লয়, কথাখিনি ওলোৱাৰ লগতে আপোনালোকৰ এটা চিকিৎসাও থাকে, ঔষধ থাকে, ইয়াৰ
0: থাকে থাকে ঔষধ আছে। মানে একচুৱেলি ছুইচাইডটো এটা ডিজিজ নহয়, বহুত কেইটা ডিজিজৰ কাৰণে ছুইচাইড হ'ব পাৰে। মই যেনেকৈ ক'লো যে মানে বহুত কেইটা প্ৰব্লেমৰ কাৰণে ছুইচাইড হ'ব পাৰে, যেনেকৈ আমি জ্বৰটো কওঁ ন, জ্বৰটো এটা বেমাৰ নহয়
1: নহয়
0: এইটো বেমাৰৰ মানে লক্ষণ
1: লক্ষণ
0: ছুইচাইডটো তেনেকুৱা। ছুইচাইডেল বিহেভিয়াৰবোৰ বেমাৰ নহয়, বেমাৰৰ লক্ষণহে একচুৱেলি। বেলেগ বেমাৰৰ কাৰণে ছুইচাইডেল বিহেভিয়াৰবোৰ হয়। কি হয়, আমি এই মানে বেমাৰটো প্ৰথম উলিয়াব লাগিব কি কাৰণে ছুইচাইড হৈছে। সেইটো ৰিলেশ্যনশ্বিপ প্ৰব্লেম হ'ব পাৰে, সেইটো ডিপ্ৰেশ্যন হ'ব পাৰে, সেইটো চাইক'ছিছ হ'ব পাৰে, সেইটো আপোনাৰ মিছাজাতীয় দ্ৰব্য ব্যৱহাৰ কৰি ট্ৰেপত পৰি গৈছে সেইটো এটা হ'ব পাৰে, বিভিন্ন বেলেগ ধৰণৰ সমস্যা হ'ব পাৰে যিটোৰ কাৰণে মানে সেই ছুইচাইডৰ টেণ্ডেঞ্চিটো আহিছে। চ' সেই আত্মহত্যাৰ টেণ্ডেঞ্চিটো কি কাৰণে আহিছে সেইটো চাই পেলাই তাৰ সেইধৰণে মানে চিকিৎসা কৰা হয়।
1: কিবা এটা দেখিলে আচলতে মনোৰোগ বিশেষজ্ঞৰ ওচৰত যাবই লাগে বুলি
0: যাব লাগে। সেইটো হয়।
1: আমি বাৰু সমস্যাসমূহৰ বিষয়ে কথা পাতি আছো, এতিয়া ইয়াৰ প্ৰতিকাৰ এজন চিকিৎসক হিচাপে
0: নিচাজাতীয় দ্ৰব্যৰ পৰা পৰিত্ৰাণ পোৱাৰ
1: আৰু ডিপ্ৰেশ্যনৰ
0: ডিপ্ৰেশ্যনৰ পৰা দুইটা বেলেগ বেলেগ বাৰু। প্ৰথম মানে ডিপ্ৰেশ্যনৰ কথাই কওঁ। চ' ডিপ্ৰেশ্যনৰ প্ৰথম কথা হ'ল কাৰণটো মানে একদম একজেক্টলি আমি এতিয়াও নাজানো। কিছুমান নিউৰকেমিকেল কিছুমান চেঞ্জ হয় ব্ৰেইনৰ, যিখিনি মানে ৰাসায়নিক পদাৰ্থ সেইবোৰৰ কিছুমান চেঞ্জ ব্ৰেইনৰ, কিছুমান চাৰ্কিট থাকে মানে কানেকশ্যন থাকে, সেই কানেকশ্যনবোৰৰ কিছুমানৰ খেলিমেলিৰ কাৰণে হয়। আৰু তাৰপিছত কিছুমান ব্ৰেইনৰ কিছুমান অংশ থাকে, সেই অংশবোৰৰ খেলিমেলিৰ কাৰণেও মানে এনেকৈ ডিপ্ৰেশ্যন হোৱাটো মানে দেখা গৈছে। তাৰোপৰি বহুত ষ্ট্ৰেছ হ'লে তেতিয়া ডিপ্ৰেশ্যন হয়। তো এটাই আমাৰ উপায় আছে যে আমি মানসিকভাৱে নিজকে ষ্ট্ৰং কৰিব লাগিব, মানে শক্তিশালী কৰি ল'ব লাগিব। তাৰ কাৰণে প্ৰথম কথা হ'ল মানসিকভাৱে ষ্ট্ৰং হ'বই লাগিব। হোৱাৰ কাৰণে আমি মনটো দৃঢ় কৰি ল'ব পাৰিব লাগিব। যিকোনো কামতে আমি মনোযোগ দিলে 100% আমি তাতে এটেনশ্যন দিব লাগিব। তাৰোপৰি আৰু কিছুমান আছে, ধৰক আমি লাইফটো এনজয় কৰিব শিকিব লাগে। আমি লাইফটো কি হয় মানে আমি লাইফটো কেতিয়াও এনজয় কৰিব নিবিচাৰোঁ ন, আমি দৈনন্দিন কাম কাজত ইমানেই বিজি থাকোঁ যে মানে বাকী পাহৰিয়ে যাওঁ বেলেগ কথাবোৰ। তো এটা সময়
1: নিজৰ কাৰণে উপভোগ কৰিবলৈ নজনা,
0: সেই উপভোগ কৰিব নজনাটোৱে সেইটো এটা ডাঙৰ সমস্যা একচুৱেলি। সেইকাৰণে নিজৰ কাৰণে অলপ সময় উলিয়াই লৈ জীৱনটো উপভোগ কৰিব লাগে, সেইটো এটা।
1: তাৰপিছত
0: ভাল লগা, তাৰপিছত ব্যায়াম এইবোৰ কৰিব লাগে। ব্যায়ামটো অকল যে শাৰীৰিক ৰোগৰ কাৰণে ভাল এইটো নহয়, এইটো মানসিক ৰোগৰ কাৰণেও ভাল। কাৰণ ব্যায়াম কৰাৰ ফলত শৰীৰত কিছুমান ডোপামিন, ছেৰটনিন আৰু এণ্ডৰফিন এনেকুৱা ধৰণৰ কিছুমান ৰাসায়নিক পদাৰ্থ নিৰ্গত হয় ব্যায়াম কৰিলে, আৰু সেই ৰাসায়নিক পদাৰ্থবোৰে আমাৰ মনটো ভাল লগাত হেল্প কৰে, যাক আমি ফিলিং অফ ৱেল বিং বুলি কওঁ। আনন্দ, মনটো আনন্দিত কৰে আৰু আমাৰ মটিভেশ্যন মানে কিবা এটা কামৰ প্ৰতি উঠাটো মানে বঢ়াই দিয়ে। এইখিনি আমি কৰিব পাৰোঁ। তাৰোপৰি জীৱনত আমি বহুতখিনি সমস্যাটো পাওঁৱে ন, মাজে মাজে সেই সমস্যাবোৰ সমাধান কৰিব জানিব লাগিব। জানিব লাগিব হ'লে প্ৰথম কথা হ'ল আমি সমস্যাবোৰ কি হওঁ, মেক্সিমাম টাইমতে কি আমি পেলাই থৈ দিওঁ ন সমস্যাবোৰ, সেই পেলাই নথৈ যদি আমি সমস্যাটো লগালগ সমাধান কৰোঁ তেতিয়াহ'লে সেইবোৰে আমাক মানে পিছলৈ মানে একো মানে অপকাৰ কৰিব নোৱাৰে সমস্যাটোৱে। আৰু নিজে যদি সমাধান কৰিব নোৱাৰা বহুত মানুহ আছে যি আমাৰ সমস্যাটো সমাধান কৰি দিব লাগে পাৰে, আমি তেখেতসকলৰ সহায় ল'ব পাৰোঁ। নহ'লে কিছুমান সমস্যা আমি সমাধান কৰিবই নোৱাৰোঁ, ধৰক আমাৰ কোনোবা মৰমৰ কোনোবা এজন ঢুকাই গৈছে কিবা হৈছে, সেনেকুৱাবোৰ সমস্যা আমি সহজে গ্ৰহণ কৰিব পাৰিব লাগিব। তাৰোপৰি আৰু এটা কথা আছে, জীৱনত যদি যিকোনো পৰিৱেশ পৰিস্থিতি

0: আমি সহজভাৱে ল'ব মনৰ অৱস্থা এটা গঢ়ি তুলিব পাৰোঁ,
1: মানসিক অৱস্থা এটা যদি গঢ়ি তুলিব পাৰোঁ,
0: তেতিয়াহ'লে মানে সেই মানুহজন মানে বহুত সুখী হৈ থাকিব অনবৰতে। সেইখিনি এটা কথা,
1: যিকোনো পৰিস্থিতিতে তেওঁ আগুৱাই যাব পাৰিব সহজভাৱে যদি লয়।
0: হয়,
1: আৰু আপুনি ড্ৰাগছৰ কথা,
0: ড্ৰাগছ একচুৱেলি আমি ড্ৰাগছ বুলি কওঁ যদিও এইটো মানে নিচাজাতীয় দ্ৰব্য গোটেইখিনিক নকয়, একচুৱেলি অকল মানে এটা এটা অপিয়ড বুলি আমি যাক কওঁ তাক ইউজুৱেলি সাধাৰণ ভাষাত ড্ৰাগছ বুলি কয়। কিন্তু কিন্তু আমি সাধাৰণভাৱে ক'বলৈ গ'লে বেলেগ নিচাজাতীয় আৰু ড্ৰাগছ যিটো, সেইটোৰ নিচা বহুতখিনি ধৰণৰ একেই হয়। তো ধৰক মদ্যপ্ৰাণ আৰু মানে ধৰক ড্ৰাগছ খোৱা এইবোৰৰ মানে বহুতখিনি মানে ষ্টাৰ্টিং বা সেনেকুৱা বাকীখিনি পৰ্যায়টো একেধৰণৰে হয়। প্ৰথমতে মানুহে মই যেনেকে ক'লো যে এনেকে এনেই আৰু কি বস্তু বুলি খাই চাব বিচাৰে, খাই চাই পিছত লাষ্টলৈ মানে সি মানে ডিপেণ্ডেণ্ট বা নিৰ্ভৰশীলতা হৈ যায়, এডিক্টেড নিৰ্ভৰশীলতা হৈ যায়, মানে সেইটো নহ'লে নচলে তেনেকুৱা অৱস্থা এটা পায়। সেই বস্তুটো মানে কেনেকে মানে আঁতৰাব পাৰি, সেইটো প্ৰথম কথা হ'ল যে এই ড্ৰাগছটোৰ পৰা প্ৰথমতে চবে সকলোৱে জানে যে এইবোৰ মানে বেয়া বস্তু, খাব নালাগে, ইভেন যোনে সদায় ইউজ ব্যৱহাৰ কৰে সিও জানে কি হ'ব। প্ৰথমতে আমি আৰম্ভ যাতে নকৰোঁ সেইটো কাৰণে আমি নিজকে নিজে এবাৰ প্ৰতিজ্ঞা কৰাৰ নিচিনা কৰিব লাগে যে আমি মই কেতিয়াও এনেকুৱা বস্তু কেতিয়াও ইউজ ব্যৱহাৰ নকৰোঁ,
1: বেয়া বস্তু
0: এনেকুৱা ধৰণৰ নকৰোঁ, সেইটো এটা। তাৰপিছত যদি আসক্তি অলৰেডি হৈ গ'লেতো নিজে চেষ্টা কৰি বহুতে নোৱাৰে, নিজে চেষ্টা কৰি কিছুমানে পাৰেও বাৰু, এই নিজে চেষ্টা কৰি নোৱাৰিলে মানসিক ৰোগ বিশেষজ্ঞৰ ওচৰত আহিলে আমি সহায় কৰিব পাৰোঁ। ট্ৰিটমেণ্টবোৰ অলপ দীঘলীয়া হয়, তথাপিও মানে আমি দেখিছোঁ বহুতখিনি মানুহে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰে
1: যদি ভালকৈ
0: হয়, উপকৃত হৈছে।
1: এতিয়া আপোনাক সুধো, গাঁও বা সৰু চহৰত এতিয়াও মানসিক ৰোগ লুকাই ৰখা হয়, ইয়াৰ মূল কাৰণ কি ক'ব?
0: বহুতকেইটা কাৰণ থাকিব পাৰে। এটা হ'ল যে বহুতে নাজানে এইবোৰৰ ট্ৰিটমেণ্ট আছে, এইবোৰ বেমাৰ বুলিও নাভাবে বহুতে, কাৰণ যেতিয়ালৈকে মানে ধৰক উন্মাদতা বা বহুত খেলি মেলি পৰ্যায় এটা আহি নপৰে তেতিয়ালৈকে বহুতে বেমাৰ বুলিও নাভাবে। এইটো এটা এনেই মনে মনে থাকে বা কিবা মানে অনবৰতে বেয়া কথা কৈ থাকে, দুখ কৰি থাকে, এইবোৰ নৰ্মেল বুলি ভাবি লয় বহুতে। সেইটো এটা। ছেকেণ্ড, অন্ধবিশ্বাস, কিছুমান অন্ধবিশ্বাস আছে যে মানসিক ৰোগবোৰ ভূত প্ৰেত যাদু মন্ত্ৰ পূৰ্বজন্মৰ অপকৰ্ম আদিৰ ফলত হয় বুলি মানে তেনেকে ভুল ধাৰণা কিছুমান আছে কিছুমান মানুহৰ। কিছুমান ৰোগ আছে, সেই ৰোগবোৰ মানে বাহিৰৰ পৰা দেখাত কিছুমান অস্বাভাৱিক হয়, সেই অস্বাভাৱিক বস্তুটোৰ পৰা নিজে মানে লাজ পাব বুলিও মানে বহুতে মানে লুকাই ৰাখিব বিচাৰে, সেইটো এটা কথা। কিন্তু সমাজত লাহে লাহে পৰিৱৰ্তন আহিছে, এতিয়া লাহে লাহে আহিব বুলি ভাবিছোঁ, আমি আশা কৰিছোঁ।
1: যিহেতু আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস, ইয়াৰ লগত সংগতি ৰাখি নিশ্চয় আপোনালোকেও বহু সজাগতা আগবঢ়ায়।
0: মই একচুৱেলি আপোনাক ক'ব পাহৰিছিলোঁ, মই সাধাৰণ সম্পাদক হৈ মানে ভাৰতীয় মনোৰোগ চিকিৎসক বিশেষজ্ঞ সংস্থা এটা আছে, তাৰে অসম ৰাজ্যিক শাখা, যিটো অসম ৰাজ্যিক শাখাৰ সাধাৰণ সম্পাদক হৈ আমি ইয়াৰ কাৰণে এটা প্ৰচাৰ পত্ৰিকা এটা উলিয়াইছোঁ। সেই প্ৰচাৰ পত্ৰিকাত মানসিক ৰোগবোৰৰ মই যিখিনি ক'লোঁ ইয়াৰ বহুতখিনি কথাই তাতে আছে, মানে কি কি মানসিক ৰোগৰ লক্ষণ সেইটোৰ কথা মানে আমি ৰাইজক সজাগ কৰিম। তাৰপিছত হেৰি তাতে থাকিব ট্ৰিটমেণ্ট, মানে বেছিকভাৱে থাকিব কাৰণ সাধাৰণ মানুহে বুজিব পৰাকৈ ট্ৰিটমেণ্ট কি কি ট্ৰিটমেণ্ট হয়, ক'ত ট্ৰিটমেণ্ট হয়, আৰু এই মানসিক ৰোগৰ বিষয়ে যিখিনি ভুল ধাৰণাৰ কথা মই এতিয়া ক'লোঁ সেই কথাখিনি মানে ধুনীয়াকৈ সেই মানে প্ৰচাৰ পত্ৰিকাখনত এটা চাইডে অসমীয়া এটা চাইডে ইংৰাজীত লিখা আছে। এই প্ৰচাৰ পত্ৰিকাখন আমাৰ হ'ল মেডিকেল কলেজৰ, আমি আমাৰ এটা গ্ৰুপ আছে হোৱাটছএপ গ্ৰুপ, তাতে আমি মানে চাৰ্কুলেট কৰি দিছিলোঁ। চাৰ্কুলেট কৰি দিওঁতে এতিয়ালৈকে আমি ৰেছপঞ্চ পাইছোঁ এৰাউণ্ড ত্ৰিছজনমান মানুহৰ পৰা ৰেছপঞ্চ পাইছোঁ, মেডিকেল ইনক্লুডিং মেডিকেলত, মানে ইনষ্টিটিউটৰ কথা কৈছোঁ, ইনষ্টিটিউট বা ক্লিনিক বা সেনেকে য'তে নহওক মানুহে প্ৰচাৰ কৰিব সেইবোৰ। তো মেডিকেল কলেজ
1: মানে আপোনালোকে পত্ৰিকাখন মানে যিকোনো হোৱাটছএপে নে ছ'চিয়েল মিডিয়াত দি দিছে,
0: এইটো আমি প্ৰিণ্ট আউট কপি আমি পঠিয়াম DTDCত। সেইটো গৈ পেলাই মানে মেডিকেল কলেজে কলেজে অলমষ্ট 8-9খনমান মেডিকেল কলেজে পাৰ্টিচিপেট কৰিব, তাৰপিছত চিভিল হস্পিটেল কেইখনমানে পাৰ্টিচিপেট কৰিব, কিছুমানে প্ৰাইভেট ক্লিনিকছত লগাব, ক্লিনিকছত মানে সেইবোৰ
1: ডিষ্ট্ৰিবিউট কৰিব, প্ৰাথমিক স্বাস্থ্য সেৱা কেন্দ্ৰসমূহত,
0: এনেকুৱা কিছুমানো আছে। প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আমাৰ ইউজুৱেলি আমাৰ মানুহ নাথাকে, খুব কম থাকে চাইকিয়াট্ৰিষ্ট বা এনেকুৱা, তো যিখিনিত মানে চিভিল হস্পিটেলৰ ওপৰত বেছিকৈ থাকে, জিলা চিকিৎসালয় যিকেইখন, তো সেই কেনেকুৱা কেইখনমানত ডিষ্ট্ৰিবিউচন হ'ব। তো এনেকৈ অভাৰঅল আমি 4000তকৈ বেছি মানে প্ৰচাৰ পত্ৰিকা ডিষ্ট্ৰিবিউট কৰিম, আৰু ইয়াতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়তো ডিষ্ট্ৰিবিউচন হ'ব,
1: তেতিয়া জনসাধাৰণে গম পাব
0: যে
1: ইয়াৰো এটা চিকিৎসা আছে।
0: আৰু একেটা হেৰিতে আমি সুইচাইড প্ৰিভেনশ্যন ডে অলপতে গ'ল, আপুনি গম পাইছে, এক মাহ মানৰ আগতে জাষ্ট সুইচাইড প্ৰিভেনশ্যন ডে, আমি সেইখিনি সময়তো একেটা কামেই কৰিছিলোঁ, আমি এনেকুৱা লিফলেট 19খন ডিফাৰেণ্ট জেগাত আমি ডিষ্ট্ৰিবিউট কৰিছিলোঁ, গোটেই মেডিকেল কলেজ ধৰি এনেকৈ চিভিল হস্পিটেল একেধৰণৰ জেগাই আছিলে এনেকুৱা। তাৰোপৰি তেজপুৰ ইউনিভাৰ্চিটি আছিলে, আমাৰ ইয়াতে তেজপুৰ শোণিতপুৰ পলিক্লিনিক আছিলে, তাৰপিছত তেজপুৰ মেডিকেল কলেজ আছিলে, তেজপুৰৰ এই 3খন জেগা আছিলে,
1: তাৰমানে উপকৃত হৈছে
0: আমি গোটেইখিনি মানুহে, ৰাইজে ভাল পাইছে কাৰণে, আমাৰ যিখিনি সদস্যবোৰো ভাল পাইছে কাৰণে।

0: আগবাঢ়ি আহিছে আৰু তেখেতসকলো আগ্ৰহী যে মানে মানে এনেকুৱা ধৰণৰ আমি যদি প্ৰচাৰ কৰোঁ তেতিয়াহ'লে হয়তো মানসিক ৰোগটো আমি ভাল
1: কমাব
0: আৰু বেছি
1: পাৰিব।
0: কমাব
1: হয়
0: পাৰিম সেইটোৱে।
1: হয়, এতিয়া মন ভাল কৰিবলৈ আমি বাৰু সমস্যাসমূহ পাতিলোঁ, আপোনালোক আছে সমস্যা সমাধান কৰিবলৈ, সকলো আগবাঢ়ি আহিলেই হ'ল, হয়নে নহয়? এতিয়া আমাৰ দৈনন্দিন জীৱনত সকলোৰে সমস্যা থাকে সৰু বৰ, এতিয়া আমাৰ মনবোৰ কেনেকৈ ভালে ৰাখিম আমি বাৰু?
0: হয়, এইটো বহুত সুন্দৰ কুৱেশ্যন সুধিছে, সুন্দৰ প্ৰশ্ন। প্ৰথম কথা হ'ল যে আমি মই যিটো প্ৰথমতে ক'লোঁ যে আমি লাইফটো এনজয় কৰিব শিকিব লাগে, বা আমি কি বুলি কয়
1: উপভোগ
0: কৰিব শিকিব লাগে। সেই উপভোগ কৰাটো এটা দৰকাৰী বস্তু, বহুত দৰকাৰী বস্তু। আৰু আমি ক্ষেত্ৰতে ঋণাত্মক কথাবোৰ ভাবোঁ, নিগেটিভ থিংকিং বুলি যদি কওঁ, সেই নিগেটিভ থিংকিংটো পাৰিলে আমি পজিটিভ থিংকিঙলৈ কনভাৰ্ট কৰিব লাগে। কিবা এটা মই পাৰা নাই, মই পাৰা নাইটো কিয় পাৰা নাই, মই কিয় নোৱাৰিম, মই চেলেঞ্জত ল'ব লাগিব। পাৰা নাই বুলি দুখ কৰিলে নহ'ব, তেনেকুৱা ক'ৰবাত ফেইলাৰ হৈছোঁ, কিবা কিবা এটা মই কৰিম বুলি ভাবিছিলোঁ কৰিব পৰা নাই, সেইটো সকলোতে মানে সেনেকুৱা ধৰণে মনটো মানে আপোনাৰ হেৰি কৰি ল'ব লাগিব, যে ধনাত্মক কৰি ল'ব লাগিব। তাৰপিছতে যিকোনো পৰিস্থিতি, পৰিৱেশ, পৰিৱৰ্তন, এইবোৰ খুব সহজভাৱে ল'বলৈ শিকিব লাগিব, ঠিক আছে? তাৰপিছতে সমস্যাবোৰ, নিজৰ বহুতখিনি সমস্যা থাকিব পাৰে, সেই সমস্যাবোৰ সমাধান কৰিব লাগে। নিজে যদি সমস্যাটো সমাধান কৰিব পাৰে নিজে কৰিব লাগে, যদি নোৱাৰে বেলেগৰ সহায় লৈ পেলাই হ'লেও মানে সমস্যাটো সমাধান কৰিব লাগে। আৰু সমস্যাটো যদি সমাধানেই নাই বা সমাধান কৰিবই নোৱাৰে, আমাৰ জীৱনত বহুত এনেকুৱা সমস্যা থাকিব পাৰে যিটোৰ সমাধানেই নাই বা সমাধান আমি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে সেইটো সহজভাৱে গ্ৰহণ কৰিব লাগে। সেইটো এটা বহুত দৰকাৰী বস্তু। তাৰপিছত ক'লোঁ যে ব্যায়াম, ব্যায়ামটো এটা দৰকাৰী বস্তু, ই মানে আমাৰ মানে বেলেগ ধৰণে কাম কৰি মানে সহায় কৰে।
1: চৰকাৰী চিকিৎসালয় ইয়াৰ বাবে কিবা বিনামূলীয়া চিকিৎসা আছে নেকি?
0: চৰকাৰী চিকিৎসালয় হয়, চৰকাৰী চিকিৎসালয়
1: মানসিক ৰোগ হৈছে বা
0: যিখিনি আমি সাধাৰণভাৱে ইউজ কৰোঁ, মানে ৰেগুলাৰ ইউজ কৰা মানে যিখিনি ঔষধ আছে, ঔষধবোৰ বিনামূলীয়াভাৱে বিতৰণ কৰা হয়। তাৰ উপৰি আমাৰ চিকিৎসাখিনিটো
1: চিকিৎসালয়তে,
0: প্ৰতিখন চিকিৎসালয় মানে একদম সৰু সৰু চিকিৎসালয়বোৰ কেইখনত সাধাৰণতে নাথাকে, কিন্তু মানে জিলা চিকিৎসালয় বা এইবোৰৰ পৰা মানে আমাৰ মানসিক ৰোগৰ হেৰিবোৰ থাকে, ঔষধবোৰ থাকে। আৰু একদম সৰু সৰু সৰু কিছুমানত যদি আমাৰ মানুহ আছে, ধৰক এই মানে মানসিক ৰোগ বিশেষজ্ঞ আছে, সেইবোৰতো থাকিব। ইয়াতেতো যিখন আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ মানসিক প্ৰতিষ্ঠান, সেইখনতো গোটেই বহুত ভালকৈ ফেচিলিটিছবোৰ আছে। কিন্তু আমাৰ গোটেই মেডিকেল কলেজবোৰত আৰু মানে যিখিনি জিলা চিকিৎসালয় সেইখিনিতো কিন্তু এনেকুৱা ধৰণৰ চিকিৎসাবোৰ বহুত পৰিমাণে বিনামূলীয়া হয়, কিন্তু গোটেইখিনি বিনামূলীয়া বুলি মই নকওঁ। কেতিয়াবা দুই এটা গোটেই ঔষধখিনি নাথাকে, কেতিয়াবা দুই এটা কিনিব লগাও হ'ব পাৰে মানে সেইটো। কিন্তু সাধাৰণতে সেইটো যেতিয়া আমি ঔষধবোৰ চেঞ্জ কৰি থাকিব লগা হয়, কিছু কেতিয়াবা কিছুমান ৰোগীয়ে মানে আৰাম নাপায় এটা বা দুটা ঔষধত, তেতিয়া তিন নম্বৰ চাৰি নম্বৰ ঔষধটো কিনিব লাগিব পাৰে যদি বেছি ঔষধ ব্যৱহাৰ কৰিব লগা হয় কেতিয়াবা। কিন্তু সাধাৰণতে পায়ে যায়, যেতিয়া প্ৰথমবাৰ আহিব, ছেকেণ্ডবাৰ আহিব, তেতিয়া পায়ে। আৰু সেইটোৱে যদি কাম কৰে তেতিয়াহ'লে ঔষধটো পায়ে থাকিব বিনামূলীয়াকৈ।
1: আৰু কিছুমানে ধৰক এবাৰ ঔষধ খায়ো একেবাৰে ভাল হৈ যায়,
0: কিছুমান বেমাৰ আছে ভাল হয়, কিন্তু বহুত বেমাৰ আছে মানসিক ৰোগৰ দীঘলীয়া চিকিৎসাই হয়, কিন্তু কিছুমান সোনকালে ভাল হৈ যায়। আৰু এবাৰ অহাৰ পিছত ধৰক আৰু কেতিয়াবা বহু দিনৰ মূৰত হ'ব পাৰে বা নহ'বও পাৰে, সেনেকুৱা হয়।
1: অ, আকৌ হ'ব পাৰে, তাৰমানে
0: আকৌ হোৱাৰ চান্স থাকে বেছিভাগ বেমাৰৰে। আৰু কিছুমান বেমাৰ আছে ট্ৰিটমেণ্টটো বহুতেই দীঘলীয়া হয়, বা কিছুমানৰ আমি লাইফ লং ট্ৰিটমেণ্ট বুলিয়ে কওঁ, মানে জীৱনজুৰি ট্ৰিটমেণ্ট কৰিব লগা হয়। কিছুমান বেমাৰ আছে, দহজনৰ ভিতৰত চাৰিজনৰ মানসিক ৰোগ বা মানসিক ৰোগৰ লক্ষণ থাকে। দুশ্চিন্তা বা এংজাইটি, এইটো মানসিক সকলোতকৈ কমন মানসিক ৰোগ, সেইটো সকলো জাগাতে পাব। সি লাগিলে চাইকেট্ৰি অ' পি ডিয়ে হওক, আমাৰ মানসিক ৰোগৰ অ' পি ডিয়ে হওক বা বেলেগ বিভাগৰ অ' পি ডিয়ে হওক, তাতে এংজাইটিটো এটা কমন প্ৰব্লেম। সেইটো সকলো ডক্টৰেই ফেচ কৰিব লগা হয়েই, সেইটো এংজাইটিৰ সমস্যাটো। কোনোবাই মানে নিজৰ স্বাস্থ্যক লৈ পেলাই চিন্তা বেছি চিন্তা কৰিব, কোনোবাই নিজৰ কিবা
1: কেৰিয়াৰ লৈ
0: পঢ়া
1: শুনা চাকৰি বহুত আছে,
0: গতিকে সেই এংজাইটিটো সকলোতকৈ কমন ৰোগ হয় মানসিক ৰোগৰ ভিতৰত। সেইটো মানে আপুনি য'তে নহওক মানে পাবই এইটো।
1: এতিয়া কোনোবা এজন মানসিক ৰোগী আছে, আপুনি কোৱাৰ দৰে সাধাৰণভাৱে নহয় চিকিৎসা লৈ আছে, তেনেকুৱা ৰোগী থাকিলে পৰিয়ালটোৰ দায়িত্ব কি হ'ব?
0: হয়, পৰিয়ালৰতো যথেষ্ট দায়িত্ব আছে। প্ৰথম কথা হ'ল, যদিহে কিছুমান মানসিক বেমাৰ আছে য'ত মানে নিজৰ দায়িত্ব জ্ঞান হেৰুৱাই দিয়ে, যেতিয়া দায়িত্ব জ্ঞান হেৰুৱাই যায়, নিজে কি কৰিছে, কি বেমাৰ হৈছে এইবোৰ নজনা হৈ যায়, তেতিয়া পৰিয়ালৰ লোকেই মানসিক ৰোগ বিশেষজ্ঞৰ ওচৰত আনিব লাগিব। সেইটো তেখেতসকলৰ দায়িত্ব হয় একচুৱেলি, সেইটো তেখেতসকলৰ দায়িত্ব পৰিয়ালৰ মানুহ হিচাপত। তাৰপিছত পিছতে মানসিক রোগ অনার পিছত যেতিয়া মানে ঔষধটো মানে বহুত ক্ষেত্রতে বহুত মানসিক রোগের ক্ষেত্রে নিয়মিয়াকৈ চলাই থাকবলগা হয়। তো রেগুলার ফলো আপ অহাতো, রেগুলার ফলো আপ আহিবলে রিমাইন্ড কৰি থকাটো, এবোৰ পৰিয়ালৰ দায়িত্ব হয়। তাৰ উপৰি পৰিয়ালৰ মানুহে বেয়াকৈ ক'ব নালাগে, মানে ডিৰোগেটৰী যিটো

0: শব্দ যিটো মানে বেয়া বেয়াকৈ শব্দ কিছুমান লৈ পেলাই ক'ব নালাগে, তই বেমাৰ হৈছে,
1: হয়
0: তোৰ অমুক হৈছে, অমুক তমুক হৈছে, কোৱা যায়। এইবোৰ মানে বহুত বহুত ফেমিলিতে চলে, তো
1: হয়
0: সেইটোৱে মানে কেতিয়াবা সমস্যাটো গম্ভীৰ কৰি তোলে।
1: আচলতে যিজন ৰোগী তেওঁক আচলতে সহযোগহে কৰিব লাগে,
0: হয়
1: সকলোৱে
0: হয়
1: মিলি কথা বতৰা পাতি কি হৈছে হয়নে নহয়
0: হয় হয় সহযোগ কৰিব
1: সকলোৰ।
0: লাগে।
1: হয় এতিয়া ছাৰ কওকচোন, টেলিমানস হেল্পলাইনত বিনামূলীয়া সহায় পোৱা যায়, আমাৰ শ্ৰোতাসকলক জনাওকচোন।
0: হয়, এইটো ভাৰত চৰকাৰৰ এটা বহুত ডাঙৰ পদক্ষেপ মানসিক ৰোগৰ ক্ষেত্ৰত আৰু মানসিক সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত।
1: হয়,
0: টেলিমানসটো একচুৱেলি এটা হেল্পলাইন নাম্বাৰ হয়। এই হেল্পলাইন নাম্বাৰটো হ'ল 1-4-4-1-6 বা
1: 1-4-4-1-6,
0: আৰু নহ'লে তাক দীঘলীয়াকৈ যদি সেইটো নাম্বাৰত নাপায় তেতিয়াহ'লে দীঘলীয়াকৈ নাম্বাৰ এটা আছে 1-800-891-4-4-1-6।
1: নাম্বাৰটো আকৌ এবাৰ কৈ দিয়ক আপুনি।
0: 1-800-891-4-4-1-6। চ' 1-4-4-1-6 এই দুটা কমনেই হয় দুইটা নম্বৰতে। চ' এই টেলিমানসৰ এইটো হেল্পলাইন নম্বৰত যদি যিকোনো মানসিক ৰোগী বা মানসিক কষ্টত ভুগিছে বা কিবা এটা সমস্যা হৈছে, ছুইচাইডেল টেণ্ডেঞ্চি বা আত্মহত্যাৰ প্ৰৱণতা আহিছে, ডিপ্ৰেশ্যন বা যিয়ে নহওক যিয়ে সমস্যাত ভুগিছে মানসিকভাৱে, একো নাজানিলেও কোনো একো নাথাকিলেও এই নম্বৰটোত যদি মানে ফোন কৰি ল'লে তেখেতসকলে মানে তাৰ সমাধানৰ উপায় দিব। মানে ডাইৰেক্টলি যে ঔষধ দিব কিবা দিব সেইবোৰ কৰিব নোৱাৰে বাৰু, এইটোৱে মানে তাৰ যিটো গাইডেঞ্চ বুলি আমি কওঁ যে গাইডেঞ্চ এটা কৰিব ফোনতে যে আপুনি অমুক কৰক, তমুক কৰক, অমুকত যাওক, বা আপোনাৰ এইটো বেমাৰ নহয়। কেতিয়াবা কি হয় কিছুমান এংজাইটিৰ কাৰণেও মানুহে এনে কিছুমান বেমাৰ বুলি ভাবে ন, তা আপোনাৰ বেমাৰ নহয়, বেছি চিন্তা কৰিব নালাগে, এনেকুৱা যিখিনি মানে সহায় লাগে মানসিকভাৱে সেইটো এটা পোৱা যায়। চ' এইটো এটা বহুত ভাল পদক্ষেপ। 2022 চনত ইয়াক অক্টোবৰ মাহত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইটো নম্বৰটো ৰিলিজ কৰিছিলে আৰু এতিয়ালৈকে এৰাউণ্ড 35 লাখৰ ওচৰা ওচৰি কল ৰিচিভ কৰিছে। মানে ইণ্টাৰনেটত চোৱা ডাটা মতে গোটেই ভাৰতবৰ্ষতে এৰাউণ্ড 34-35 লাখৰ ভিতৰত কল ৰিচিভ কৰিছে আৰু যিখিনি সমাধান দিব লাগে দিছে।
1: তাৰমানে জনসাধাৰণ আমাৰ উপকৃত হৈছে
0: হৈছে এইটো বহুতেই পপুলাৰাইজ হৈছে, বহুত উপকৃত হৈছে জনসাধাৰণ।
1: কিছুমানে ধৰক যাবলৈ নিবিচাৰে, ফোনতে সহায়টো পাইছে।
0: আৰু এই টেলিমানসৰ যিটো একচুৱেলি হেল্পলাইন নাম্বাৰ, এই নাম্বাৰটো মানে একচুৱেলি সকলো জাগাতে মানে এডুকেশ্যনেল ইনষ্টিটিউটৰ কাৰণেতো স্পেচিয়েল ইনষ্ট্ৰাকশ্যন আছেই যে হায়াৰ এডুকেশ্যন চেণ্টাৰ, কলেজ, ইউনিভাৰ্চিটি, মেডিকেল কলেজো কলেজেই বাৰু, বা এনেকুৱা ধৰণৰ যিখিনি ইনষ্টিটিউট আছে সেই কলেজ সেইবোৰত মানে সকলোতে মানে এইটো লগাব লাগে। যেনেকৈ এণ্টি ৰেগিং
1: শ্ৰোতাসকলে শুনি নিশ্চয় উপকৃত হ'ব। শেষত আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস উপলক্ষে আকাশবাণী তেজপুৰৰ জৰিয়তে আপুনি শ্ৰোতাক কি ক'ব?
0: শ্ৰোতাক মই এটাই কথা ক'ম যে মানসিক ৰোগবোৰ বেলেগ ৰোগবোৰ যেনেকৈ এটা ৰোগ, মানসিক ৰোগবোৰো এটা স্বাস্থ্যজনিত সমস্যা। গতিকে স্বাস্থ্যজনিত সমস্যাৰ ক্ষেত্ৰত ডক্তৰৰ সহায় ল'ব লাগে, সহায় লৈ তাৰ চিকিৎসা আছে। আজিকালিতো বহুত ফলপ্ৰসূ চিকিৎসা ওলাইছে, গতিকে সেই ফলপ্ৰসূ চিকিৎসাৰ যিটো সুবিধা সেইটো গ্ৰহণ কৰিব লাগে। আৰু প্ৰায় প্ৰত্যেকখন চিকিৎসালয়তে মানসিক ৰোগৰ ঔষধসমূহ আৰু তাৰ যিখিনি মানে ফেচিলিটি দিয়া যায় ট্ৰিটমেণ্টৰ, সেইবোৰ বিনামূলীয়া হয় বা খুব কম খৰচতে মানে হয়। গতিকে মানসিক ৰোগৰ ক্ষেত্ৰত খৰচো বহুত বেছি নহয়, গতিকে জাষ্ট আপোনালোকৰ মানে আগবাঢ়ি আহিব লাগে, সেইটোহে প্ৰধান কাম। আৰু পৰিয়ালৰ সদস্যখিনিক কম যে তেখেতসকলেও মানে ৰোগীক লৈ আনক আৰু ৰোগীক সহায় কৰক আৰু কেতিয়াও ৰোগীক মানে বেয়া ব্যৱহাৰ নকৰিব। আৰু মানসিক ৰোগবোৰ ভূত প্ৰেত এইবোৰ কাৰণে নহয়, এইটো এটা ৰোগ, বেলেগ ৰোগৰ নিচিনা ৰোগ, সেই কথাটো মনত ৰাখিবৰ কাৰণে কম মই।
1: তো শ্ৰোতাসকল, ছাৰে কোৱাৰ দৰে মনৰ ৰোগো শৰীৰৰ ৰোগৰ দৰে এটা ৰোগ হয়নে নহয়? সেইকাৰণে লুকাই নাৰাখি কথা পাতিব লাগে, আগবাঢ়ি আহিব লাগে, মুকলিকৈ আপোনালোকে কথা পাতক, সহায় লওক। যিহেতু আমাৰ মনোৰোগ চিকিৎসকসকল আছে, তেওঁলোকৰ সহায় লওক। আৰু আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস উপলক্ষে ইয়াকে কামনা কৰি আপোনালোক সকলো আগবাঢ়ি আহক, মানসিক আমাৰ যিটো বেমাৰ সেইটো যাতে নিৰ্মূল হওক বিশ্বৰ পৰা, হয়নে নহয়? ধন্যবাদ ছাৰ আকাশবাণী তেজপুৰক আপুনি আজিৰ এই বিশেষ দিনটোত আমাক অলপ সময় দিয়াৰ বাবে।
0: ধন্যবাদ
1: শ্ৰোতা। ইমান পৰে বিশ্ব মানসিক স্বাস্থ্য দিৱস উপলক্ষে আগবঢ়োৱা বিশেষ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ মনোৰোগ বিভাগৰ সহযোগী অধ্যাপক, বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাক্তৰ অমল বৈশ্যই। অনুষ্ঠানটিৰ সাক্ষাৎগ্ৰহণ আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথ।

এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে 6 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ প্ৰচাৰিত হিন্দী বাতৰি আৰু 6:05 ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছো আজিৰ কৃষক বাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত।
1: আজিৰ অনুষ্ঠানত প্ৰথমে আগবঢ়াইছো তৈলবীজৰ উৎপাদন আৰু প্ৰামাণিকৰণ প্ৰক্ৰিয়া, এই আলোচনাৰ প্ৰথম ভাগ। এই আলোচনাত ভাগ লৈছে কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰিকৰী বিষয়া অৰূপ কুমাৰ শৰ্মা আৰু অসম বীজ আৰু জৈৱিক প্ৰামাণিকৰণ সংস্থাৰ সহকাৰী বীজ প্ৰামাণিকৰণ বিষয়া নৱজ্যোতি দত্তই। আলোচনাটিৰ আঁত ধৰিছে ভাস্কৰ জ্যোতি আচাৰ্যই।
2: তৈলবীজ বুলি কোৱাৰ লগে লগে, এতিয়া তৈলবীজ জাতীয় শস্য বুলি কওঁতে আমি দুই এপদ জানো, সৰিয়হৰ কথা জানো, তিল জানো, কিন্তু আৰু কেনেধৰণৰ শস্য আছে গোটেইখিনিৰ বিষয়ে অকণমান থোৰতে ক'ব নেকি শৰ্মা ডাঙৰীয়াই?
3: তৈলবীজ সম্পৰ্কীয় খেতি বুলি ক'বলৈ গ'লে এতিয়া ৰবি শস্যৰ বতৰ, গতিকে আমি আমাৰ সময়ো আহি পৰিছে। গতিকে প্ৰথম তৈলবীজেই হওক বা ৰবি শস্যৰ খেতিয়ে হওক, কৰিবলৈ যোৱাৰ আগতে আমাৰ প্ৰথম কাম হয় মাটি নিৰ্বাচনটো। গতিকে মাটি নিৰ্বাচন আমি কৰাটো অতি দৰকাৰী। আৰু মাটি নিৰ্বাচন কৰিবলৈ হ'লে আমাৰ সাধাৰণতে বালিচহীয়া, য'ত জৈৱিক পদাৰ্থটো আমাৰ বেছিকৈ থাকে, অৰ্গেনিক মেটাৰ বুলি যিটো কওঁ আমি, গতিকে অৰ্গেনিক মেটাৰ কণ্টেণ্টটো বেছি থাকিব লাগে, বালিচহীয়া মাটি হ'ব লাগে। আৰু এই ক্ষেত্ৰত এটা কথা আমি ক'ব লাগিব, আপুনি যিটো প্ৰশ্ন কৰিছে, তৈল বীজ বুলি কওঁতে আমাৰ সাধাৰণতে সৰিয়হৰ কথাটো আমাৰ মনলৈ আহে, সকলো কৃষকে সৰিয়হ খেতিয়ে কৰে বেছিকৈ আমাৰ অসমত, আৰু ইয়াৰ লগতে আমি বেলি ফুলৰ খেতি কৰিব পাৰোঁ, ঠিক তেনেকৈ গুজি তিল যিটো নাইজাৰ বুলি কয়,
2: গুজি তিল
3: হয়, আৰু তিলৰ খেতিটো কৰা হয়, ঠিক তেনেকৈ বাদাম খেতিটো, বাদামৰ খেতিটো আমি তৈলবীজ হিচাপে ধৰোঁ। গতিকে টিচি বুলি এটা খেতি আছে, গতিকে টিচিটো আমি কৰিব পাৰোঁ। এই এনেকুৱা ধৰণে আমি বিভিন্ন শস্য কৰিব পাৰোঁ তৈলবীজৰ ক্ষেত্ৰত। কিন্তু আমাৰ এতিয়া কৃষকৰ মনলৈ অহাৰ লগে লগে সৰিয়হ খেতিটোৱে তেওঁলোকে

0: প্ৰথমতে আহে
1: এতিয়া বাদাম খেতিটোৰ যথেষ্ট গুৰুত্ব আছে, কিয়নো বাদাম খেতি কৰি আমি যথেষ্টখিনি সুফল পাইছোঁ ইতিমধ্যে কোনো কোনো ঠাইত। অসমৰ মাটিটো ইয়াৰ কাৰণে উপযোগী। এতিয়া মই এটা কথা এইখিনিতে ক'ব বিচাৰোঁ যে তৈলবীজৰ খেতি কৰিবলৈ যোৱাৰ আগতে আমি সদায় এটা কথা মন কৰিব লাগে যে সেই মাটিডৰা আমাৰ মুকলি হৈ আছিল নে আগত তাত কিবা খেতি আছিলে, সেইটো এটা অতি মন কৰিবলগীয়া কথা। কিয়নো আমাৰ সাধাৰণতে একেডৰা মাটিতে আজি আগৰ দিনত মানুহে অকল ধান খেতিটোৱে কৰিছিল আৰু কেতিয়াবা সৰিয়হ খেতি বা তেনেকুৱা ভেজিটেবলছৰ খেতি কৰিছিল, কিন্তু ইমান জৰুৰী নাছিলে। কিন্তু এতিয়া আমি দেখিছোঁ বা আমাৰ ফালৰ পৰা, আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰাই হওক নাইবা কৃষি বিভাগৰ ফালৰ পৰাই হওক, যে আমি কিছু কথা তেওঁলোকক কৈছোঁ যে নহয়, একেডৰা মাটিতে আপোনালোকে তিনিটা খেতি কৰক বছৰটোত অন্তত। এই এই ক্ষেত্ৰত এটা শস্যক্ৰম মেইনটেইন কৰিবলগীয়া হয়। সেই শস্যক্ৰমটো হ'ল, আমি যদি ধানৰ জাতটো বেছিদিনীয়া জাত নকৰি উচ্চ উৎপাদনক্ষম কমদিনীয়া জাত কৰি ছেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰৰ মাজভাগতে যদি আমাৰ মাটিডৰা ওলাই যায় হাৰ্ভেষ্ট কৰিব পাৰোঁ ধানটো, তেতিয়া অক্টোবৰৰ শেষত নাইবা নৱেম্বৰৰ 15 তাৰিখৰ 20 তাৰিখৰ ভিতৰত আমি সেই মাটিডৰাত সৰিয়হ খেতি কৰিব পাৰোঁ বা বেলি ফুলৰ খেতি কৰিব পাৰোঁ। গতিকে আমি কি কৰিব লাগে যে সেই মাটিডৰাত ধান চপোৱাৰ পিছত যদিহে আমাৰ ধান খেতি থাকে, যদি মাটিৰ আম্লিক গুণটো, আমি কিন্তু প্ৰতি দুবছৰৰ মূৰে মূৰে অন্ততঃ মাটিৰ গুণাগুণটো পৰীক্ষা কৰাটো অতি দৰকাৰী। পাৰিলে এবছৰত কৰিব লাগে, নোৱাৰিলে দুবছৰত হ'লেও আমি মাটিৰ গুণাগুণটো পৰীক্ষা কৰিব লাগে। যদিহে আমাৰ এনালাইচিছ ৰিপৰ্ট মতে মাটিৰ গুণাগুণত আমাৰ যদি আম্লিকতাটো বেছি থাকে, চাপোজ 4.55 বা 5.5 থাকে, তেতিয়াহ'লে প্ৰতি বিঘাত আপোনাৰ 1.5 কুইণ্টেলৰ পৰা 2 কুইণ্টেল পৰ্যন্ত চূণ আমি প্ৰয়োগ কৰিব লাগে। এতিয়া এই যে চূণটো দিলোঁ, এচা হাল বাই পেলাই চূণটো দিলোঁ, দি পেলাই আমি 20-25 দিন সময় ৰাখি দিব লাগে। আৰু তেতিয়া সেই চাবচোন আপুনি সেই সময়ছোৱাত আমাৰ মিলি যাব। আমি মানে নৱেম্বৰৰ 15-20 কৈছোঁ, তেতিয়া আমাৰ সেই 20-25 দিনৰ যিটো গেপ সেইটো মিলি যাব, তেতিয়া মাটিৰ যিটো আম্লিকতা সেইটো কমি যায়। গতিকে তেতিয়া আমাৰ এই ৰবি শস্যৰ হওক বা তৈলবীজৰ খেতি হওক আমাৰ দ্বিতীয় কথাটো হ'ল আমাৰ জাতৰ নিৰ্বাচন। জাতবিলাক সাধাৰণতে আমাৰ আজিকালি অসম কৃষি বিশ্ববিদ্যালয়ৰ যিবিলাক গৱেষণা কেন্দ্ৰ আছে তাৰ পৰাও উদ্ভাৱন হৈছে কিছু বীজ, আৰু বিভিন্ন হাইব্ৰিড বুলি যিটো বৰ্ণসংকৰ জাত, সেই জাতবোৰো আমি কৰিব পাৰোঁ। এতিয়া ইমিডিয়েটলি যদি আমাৰ মনলৈ আহে, মই কৃষকসকলক এটা অৰ্থে জনাব বিচাৰিছোঁ যে সৰিয়হ খেতিৰ কাৰণে আমি জাত সাধাৰণতে TS-36 বুলি এটা জাত আছে, টৰিয়াচিড বুলি কয়, আৰু TS-38, এই জাত দুটা অতি ভাল জাত। এই জাত দুটা আচলতে M-27 বুলি এটা জাতৰ ছিলেকশ্যন, আৰু এইটো আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ শিলঙনিত যিটো গৱেষণা কেন্দ্ৰ অৱস্থিত তাৰ বিজ্ঞানীয়ে এই জাতৰ উদ্ভাৱন কৰিছিল। আৰু ইয়াৰ তেলৰ যিটো পৰিমাণ, সেই তেলৰ পৰিমাণটো সাধাৰণতে 44% পৰা 46% পৰ্যন্ত তেলৰ পৰিমাণ পোৱা যায়। গতিকে এই এই ক্ষেত্ৰত আমি এই জাত দুটাৰ কথা আমি ক'ব পাৰোঁ। ঠিক তেনেকে আমাৰ দুটা কথা থাকে, সৰিয়হৰ ক্ষেত্ৰত এটা ৰেপচিড বুলি কোৱা হয় আৰু এটা মাষ্টাৰ্ড বুলি কয়। মাষ্টাৰ্ডৰ আকৌ এটা জাত আছে NRC HV 101, সেই জাতটো যথেষ্ট ভাল, গতিকে সেই জাতটো কৃষকে কৰিব পাৰে। ঠিক তেনেকে TS-67 বুলি এটা জাত আছে টৰিয়াচিডৰ, গতিকে এই জাতসমূহ কৰিলে আমি যথেষ্ট উপকৃত হ'ব পাৰোঁ। ঠিক তেনেকে আৰু এটা কথা ক'ব পাৰোঁ, এই জাতবিলাক সাধাৰণতে আমাৰ কিমান দিনীয়া সেই কথাটো চাব লাগিব, যে ধান খেতিৰ পিছত আমি যেতিয়া নৱেম্বৰ মাহত এই সৰিয়হ খেতিটো কৰিলোঁ, সৰিয়হ খেতি কৰাৰ পিছত আমাৰ সাধাৰণতে 3 মাহ আমাৰ সময় দৰকাৰ হয়, মানে সিঁচাৰ পৰা কটালৈকে। গতিকে সেই 3 মাহ পিছত আমাৰ প্লেনিংটো আগতীয়াকে থাকিব লাগিব যে তাৰ পিছত আমি কি খেতি কৰিম। গতিকে সেই 3 মাহ পিছত আমি ধৰি লওক নৱেম্বৰৰ পৰা ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, ফেব্ৰুৱাৰী মাহৰ পিছত আমি হয়তো 2টা খেতিৰ পৰা আমাৰ ইনকাম পালোঁ, 3 নম্বৰ খেতিটোৰ পৰা আমি ইনকামো ল'ব পাৰোঁ কৃষকে, আৰু নহ'লে মাটিৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰতো গুৰুত্ব দিব পাৰে। তেতিয়া আমাৰ যিটো গ্ৰীণ মেনিউৰিং ক্ৰপ, সেউজ শস্য সাৰ,

0: সেই ক্রপটো কৰিব পাৰে তেওঁলোকে। গতিকে এইটো এটা ক্রপিং সিকুয়েন্স,
1: ক্রমটো শস্য ক্রমটো বৰ্তাই ৰখাটো খুবেই জৰুৰী। তাৰমানে এতিয়া আমি সেই শস্য ক্ৰমত আমি সাধাৰণতে কৃষকসকলে যিধৰণে ধান খেতিক গুৰুত্ব দিয়ে, একেধৰণে তেওঁ বাকী খেতিবিলাককো একেধৰণে যদি গুৰুত্ব দিয়ে তেতিয়াহ'লে তেওঁ আৰ্থিক লাভৰ সন্মুখীন হ'বই, আৰ্থিক লাভ তেওঁ পাবই। গতিকে তেনে ক্ষেত্ৰত তৈলবীজৰ এটা সাংঘাতিক গুৰুত্ব আছে আৰু সেই গুৰুত্বক বুজি যদি আগবাঢ়ে তেতিয়াহ'লে খুব ভাল হয়। এতিয়া দত্ত ডাঙৰীয়া, মই আপোনাক সুধিব বিচাৰিছোঁ, এতিয়া আমাৰ শৰ্মা ডাঙৰীয়াই যিখিনি বীজৰ কথা ক'লে, যিখিনি জাতৰ কথা কৈছে, আমাৰ বীজ উৎপাদনৰ ক্ষেত্ৰত আমাৰ কৃষকসকলৰ মাজত আপুনি আগ্ৰহ কেনে দেখিছে বাৰু? এগৰাকী প্ৰামাণিকৰণ বিষয়া হিচাপে আপুনি কি ক'ব?
2: আচলতে কথাটো এনেকুৱা ধৰণৰ হ'ল, আমি যিহেতু যেতিয়া আমি খেতি উৎপাদনৰ কথা চিন্তা কৰোঁ,
1: হয়,
2: তাৰ আগতে আমি এটা কথা চিন্তা কৰিব লাগিব। আগতে শৰ্মা ডাঙৰীয়াই কৈ থৈ গৈছে যে মাটিৰ গুণাগুণ সম্পদৰ কথা,
1: হয়,
2: সেইটো এটা খুবেই ভাল কথা। কিন্তু তাৰ উপৰিও আৰু এটা কথা চিন্তা কৰিব লগা কথা হ'ল যে আমি বীজ কি বীজ নিৰ্বাচন কৰিছোঁ, বীজৰ ওপৰত সাধাৰণতে আমাৰ খেতিয়কসকলে গুৰুত্ব দিয়াটো উচিত। আৰু মই নিদিয়ে বুলি নকওঁ, যথেষ্ট কৃষক আজিকালি সজাগ হৈছে।

0: আগবাঢ়ে তেতিয়াহ'লে খুব ভাল হয়। এতিয়া দত্ত ডাঙৰীয়া, মই আপোনাক সুধিব বিচাৰিছোঁ, এতিয়া আমাৰ শৰ্মা ডাঙৰীয়াই যিখিনি বীজৰ কথা ক'লে, যিখিনি জাতৰ কথা কৈছে, আমাৰ বীজ উৎপাদনৰ ক্ষেত্ৰত আমাৰ কৃষকসকলৰ মাজত আপুনি আগ্ৰহ কেনে দেখিছে বাৰু? এগৰাকী প্ৰামাণিকৰণ বিষয়া হিচাপে আপুনি কি ক'ব?
1: আচলতে কথাটো এনেকুৱা ধৰণৰ হ'ল, আমি যিহেতু যেতিয়া আমি খেতি উৎপাদনৰ কথা চিন্তা কৰোঁ,
0: হয়,
1: তাৰ আগতে আমি এটা কথা চিন্তা কৰিব লাগিব। আগতে শৰ্মা ডাঙৰীয়াই কৈ থৈ গৈছে যে মাটিৰ গুণাগুণ সম্পদৰ কথা,
0: হয়,
1: সেইটো এটা খুবেই ভাল কথা। কিন্তু তাৰ উপৰি আৰু এটা কথা চিন্তা কৰিবলগা কথা হ'ল যে আমি বীজ কি বীজ নিৰ্বাচন কৰিছোঁ। বীজৰ ওপৰত সাধাৰণতে আমাৰ খেতিয়কসকলে গুৰুত্ব দিয়াটো উচিত, আৰু মই নিদিয়ে বুলি নকওঁ, যথেষ্ট কৃষক আজিকালি সজাগ হৈছে যিয়ে নেকি বীজৰ ওপৰতো গুৰুত্ব দিয়ে।
0: হয়,
1: এতিয়া কথা হ'ল কি, আমি জাতৰ কথা বহুত কেইটা, আমি জাতৰ কথা আমাৰ শৰ্মা ডাঙৰীয়াই অলৰেডি উল্লেখ কৰিলে, TS-38, TS-67, NRC-বীজ, এনেকুৱা ধৰণৰ বহুতকেইটা সৰিয়হৰ জাত আছে। তেনেকৈ আমাৰ তৈলবীজ বুলি কোৱাৰ লগে লগে গুজিটিল বা লিনচিড, নাইজাৰ, এনেকুৱা ধৰণৰ আছে। এতিয়া কথা হ'ল কি, এই জাতবোৰ আমি আচলতে আমি সঠিক জাত যদি নিৰ্বাচন কৰোঁ, তেতিয়াহে আমি আচলতে আমি যিখিনি উৎপাদন আমি পাব লাগে সেইখিনি পাম,
0: ফলটো পাম,
1: ফলটো পাম। আমাৰ তাতেই আমাৰ অসুবিধাৰ সৃষ্টি হয় কি খেতিয়কবিলাকৰ, যে আমি আচলতে জাত কোনটো লৈছোঁ, কি খেতি কৰিব গৈ আছোঁ, কোনটো জাতৰ, তেনেস্থলত আমাৰ কিছুমান চহা কৃষকে অলপমান অসুবিধাৰ সৃষ্টি হয়। তেনেস্থলত ইয়াতে যিটো বীজ প্ৰমাণীকৰণ যিটো আহিছে, আচলতে এইটো এইটো কাৰণেই আহিছে যে ইয়াতে আমি একচুৱেলি আচলতে কোনটো বীজ আমি খেতি কৰিব গৈ আছোঁ, সেই বস্তুটোৰ সজাগ আনিবৰ কাৰণে এই প্ৰমাণীকৰণ পদ্ধতিটো চৰকাৰে ব্যৱস্থা কৰিছে। আচলতে কি হয়, আমি আচলতে সদায় বীজ যেতিয়া নিৰ্বাচন কৰোঁ, আমি কোনোবা এটা সংস্থাৰ পৰা যেতিয়া আমি লওঁ, আমি সাধাৰণতে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত যিখিনি KVK আছে বা যিখিনি JDRS বুলি কয়, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ বুলি যি কয়, তেনেকুৱা ধৰণৰ সংস্থাৰ পৰা আমি বীজটো লোৱাটো খুবেই প্ৰয়োজন। কাৰণ এইটো কাৰণেই কৈছোঁ, কাৰণ তেওঁলোকে আমাক প্ৰমাণীকৰণ পদ্ধতি বা আমাৰ যিখন অৰ্গেনাইজেশ্যন আছে আমাৰ লগত সঠিকভাৱে জড়িত হৈ থাকে। আৰু লগতে কি হয়, তেওঁলোক যিহেতু তেওঁলোকৰ পৰা আমি যদি বীজটো লওঁ, আচলতে সেইটো সঁচাই যে TS-38 সেইটো আমি নিৰ্ণয় কৰিব পাৰোঁ। কিন্তু আমি যদি কালি ওচৰৰ বজাৰ এখনৰ পৰা কিনি লওঁ, কিন্তু আচলতে কি হয়, তাতে মই বেয়া বুলি নকওঁ, কিন্তু আচলতে কি হয়, সঠিক খেতিয়কজনে কিনিছে নে নাই বা কিনা নাই সেইটো অলপ বুজিবৰ কাৰণে
0: আমি সাধাৰণতে গাঁৱে ভূঞে আমাৰ যিবিলাক হাট বজাৰ বহে, সেই হাট বজাৰবিলাকতো বীজৰ বিক্ৰী
1: হয়,
0: কিন্তু তাত আমি আজিকালি এতিয়া যিহেতু আপুনি প্ৰামাণিকৰণৰ কথা কৈছে, তেনেকুৱা মানসম্পন্ন প্ৰামাণিকৰণ প্ৰক্ৰিয়াৰে গৈ কিছুমানে পেকেট কৰি বিক্ৰী কৰে, কিন্তু তাৰ উপৰিও আমি দেখোঁ মুকলিকৈ, য'ত কোনো চিলমোহৰ নাথাকে, বুজিব নোৱাৰি আচলতে। গতিকে সেইবিলাকক আপুনি নিৰ্ভৰযোগ্য বুলি আমি ডাঠি ক'ব নোৱাৰোঁ। যদি আমি ব্যক্তিগতভাৱে সেই বিক্ৰেতাজনক চিনি পাওঁ, তেতিয়াহ'লে হয়তো অকণমান নিৰ্ভৰ কৰিব পৰা যায়, সেইটো এটা বেলেগ কথা, কিন্তু সাধাৰণতে ধৰিব নোৱাৰি। গতিকে এই যি প্ৰামাণিকৰণ, ইয়াৰ নিশ্চয় গুৰুত্ব আছে, আৰু ইয়াৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ বিষয়ে অকণমান ক'ব নেকি?
1: আচলতে কি হয়, আপুনি যিটো ক'লে যে আমি মুকলি বজাৰৰ পৰা বীজটো কিনিলোঁ, আমি তাৰ কোনো উৎপাদনস্থলী ক'ত হৈছিলে বা সেইটো জাতটো কি, সেই মানুহজনে যিটো ক'ব
0: সেইটোকে বিশ্বাস কৰি ল'ব লাগিব,
1: কৰি ল'ব, নহয় জানো? কিন্তু কথা হ'ল কি, কোনোবাই যদি আমাৰ উদ্যমী যুৱক আছে, যদি বীজ উৎপাদন কৰিম বুলি ভাবিছে, তেতিয়াহ'লে যিটো অসম চৰকাৰৰ অধীনত যিটো অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ সংস্থা আছে, তেওঁলোকৰ লগত যদি যোগাযোগ কৰে, বীজ উৎপাদনৰ এটা পদ্ধতি আছে, সেই পদ্ধতিটো
0: উৎপাদনৰ পৰাই
1: মন কৰিব লাগে, সেই পদ্ধতিটো অৱলম্বন কৰি যদি বজাৰত বিক্ৰীও কৰে, তেতিয়াহ'লে তাৰ খেতিয়কজনে কিনাৰ সময়ত গম পাব যে তাৰ উৎপাদনস্থলী ক'ত হৈছিল, উৎপাদন কিমান হ'ব, আচলতে সেইটো জাতটো TS-38 হয়নে নহয়, গোটেইখিনি কথা তাত লেবেলিং আকাৰত লিখা থাকিব। আৰু তেনেস্থলত তেনেকুৱা ধৰণৰ বীজ আচলতে খেতিয়কে ক্ৰয় কৰাটোহে
0: সেইবোৰহে কিনিব লাগে,
1: সেইবোৰহে কিনিব লাগে,
0: তেতিয়াহে তেওঁ ভবা ধৰণে ফলটো
1: পাব। আৰু বহুত খেতিয়কে বহুত টকা খৰচ কৰে, কিন্তু উৎপাদনটো সময়মতে নাপায়গৈ, ইয়াৰ গোটেই গুৰতে আছে কিন্তু বীজটো। আৰু যদি কোনোবাই বীজ উৎপাদন কৰিম বুলি ভাবে, তেতিয়াহ'লে কি কৰিছে চৰকাৰে, এটা পৰ্টেল মুকলি কৰি দিছে ভাৰত চৰকাৰে, আৰু সেইটো গোটেই ভাৰতবৰ্ষতেই সেইটো উপলব্ধ হৈছে। আৰু সেই পৰ্টেলটো নামটো হ'ল সাথী পৰ্টেল বুলি কয়,
0: সাথী
1: SATHI, সিড অথেন্টিকেশ্যন ট্ৰেচেবিলিটি এণ্ড হলিষ্টিক ইনভেণ্টৰী। এই পদ্ধতিটো, এই পৰ্টেলটোৰ দ্বাৰা তেওঁলোকে বীজ উৎপাদন কৰাৰ লগে লগে বীজটো ক'ত

0: বজাৰত বিকিবলৈ যায় তেওঁ ইমান দাম নেপাব, কিন্তু যদি বীজ হিচাপে বিক্ৰী কৰে তেওঁৰ আয়টো বৃদ্ধি হ'ব। সেইটো ক্ষেত্ৰত
1: বীজৰ দাম বেছি,
0: বীজৰ দাম বেছি, সেইটো এক নম্বৰ। দ্বিতীয়তে অকল বীজ হিচাপে নাৰাখি যদি তেওঁ তাৰ পৰা তেল উৎপাদন কৰে তেতিয়াহ'লে তাৰ পৰা কি হ'ব, তেলৰ দামটোত বেছি আহি গ'ল, আৰু লগতে তাৰ যিখিনি বাই প্ৰডাক্ট থাকে, চাপ'জ সৰিয়হৰ ক্ষেত্ৰতে কৈছোঁ, খলিহৈ কথাটো কৈছোঁ, সেই খলিহৈ বিক্ৰী কৰিও তেওঁ কিছু ইনকাম পাব পাৰে। এতিয়া আহোঁ আপোনাৰ যিটো প্ৰশ্ন কৰিলে, এই কৃষি কাৰ্যৰ ক্ষেত্ৰত আমি সাধাৰণতে মাটি পৰীক্ষাৰ কথা ক'লোৱেই, তাৰপিছত আমাৰ মাটিটো সাধাৰণতে হাল বাই যিকোনো তৈল বীজৰ কাৰণে, গোটেইকেইটাৰ বিষয়ে কৈছোঁ, বাদামে হওক বা টিচিয়ে হওক বা গুজিটিলে হওক, গোটেইকেইটা খেতিৰ কাৰণে আমাৰ কি হয়, মাটিটো ধূলিয়ৰি হ'ব লাগে এই বীজ সিঁচাৰ সময়ত। আৰু তাত দুটা বস্তুত গুৰুত্ব দিবলৈ, এটা হ'ল জলসিঞ্চন, আনটো হ'ল ড্ৰেইনেজ, মানে ইৰিগেশ্যন আৰু ড্ৰেইনেজ। যদি পানী জমা হয় কিন্তু খেতিটোত ভেঁকুৰজনিত ৰোগে আক্ৰমণ কৰিব, আৰু যদি শুকান হৈ যায় তেতিয়াহ'লে যদি আমি জলসিঞ্চন নকৰোঁ, তাৰ কিছুমান ক্ৰিটিকেল সময় আছে, পইণ্ট আছে, সেই পইণ্টত আমি কিন্তু জলসিঞ্চন কৰিব লাগিব। জলসিঞ্চন সাধাৰণতে আমাৰ কি হয়, মাটিডৰাত আমি বীজটো সিঁচাৰ আগতে আমি বেচেল এপ্লিকেশ্যন ফাৰ্টিলাইজাৰ কৰিব লাগে। চাপ'জ মই এটা ফৰ এক্সাম্পল কৈছোঁ, সৰিয়হৰ ক্ষেত্ৰতে আপুনি ইউৰিয়া 12 কেজি দিব লাগে, এইটো ৰিকমেণ্ডেড ড'জ দেই, মাটি পৰীক্ষাৰ ক্ষেত্ৰত অলপ বেলেগ হ'ব পাৰে। গতিকে 12 কেজি ইউৰিয়া, 30 কেজি ছিংগল ছুপাৰ ফচফেট, 4 কেজি পটাছ আৰু 1.5 কেজি বৰাক্স সাৰ দিব লাগে। এইখিনি সাৰ আমি বেচেল এপ্লিকেশ্যন কৰি মাটিডৰা ভালকৈ মৈয়াই ললোঁ। তাত সৰিয়হ সাধাৰণতে আমাৰ মানুহে ভুল কৰে, 1 বিঘা মাটিত 2-3 কেজি সৰিয়হ সিঁচি দিয়ে, কিন্তু সাধাৰণতে 1 কেজি সৰিয়হ ছাফিচিয়েণ্ট। গতিকে 1 কেজি, 1 বিঘা মাটিত 1 কেজি সৰিয়হ সিঁচিব লাগে, আৰু এই সৰিয়হ সিঁচি উঠাৰ 21 দিনৰ পৰা 25 দিনৰ ভিতৰত এবাৰ পানী দিব লাগে, যদিহে বৰষুণ নহয়। সেইটো এটা অতি দৰকাৰী কথা।
2: তৈলবীজৰ উৎপাদন আৰু প্ৰমাণীকৰণ প্ৰক্ৰিয়া, এই আলোচনাৰ প্ৰথম ভাগটি শুনিলে। ইয়াত ভাগ ললে কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰিকৰী বিষয়া অৰূপ কুমাৰ শৰ্মা আৰু অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ সংস্থাৰ সহকাৰী বীজ প্ৰমাণীকৰণ বিষয়া নৱজ্যোতি দত্তই। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰ জ্যোতি আচাৰ্যই। এতিয়া আগবঢ়াইছোঁ বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা উপযুক্ত তথা সঠিক সময় অক্টোবৰ মাহৰ মাজভাগলৈ। মাকৈ খেতিৰ বাবে খেতিয়কসকলে পানী জমা নোহোৱা বালিচহীয়া মাটিহে নিৰ্বাচন কৰিব। যিসকল খেতিয়কে আগতীয়াকৈ শীতকালীন শাক পাচলিৰ বীজ বীজতলিত পেলাইছে তাত জেলুকা লগা বেমাৰ দেখা দিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বীজতলি ভালকৈ শুকাই ল'ব লাগে। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে, সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পাব পাৰে, সেয়েহে কৃষকসকলে পোখা ওলোৱা পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিব। মাটিমাহ আৰু মগুমাহৰ বীজ 30 ছেপ্টেম্বৰলৈকে পথাৰত সিঁচিব পাৰিব। কৃষকসকলে এতিয়াৰে পৰা মূলা বীজ সিঁচা আৰম্ভ কৰিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে ছেপ্টেম্বৰ মাহ বীজ সিঁচাৰ বাবে উপযুক্ত সময়। শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ অক্টোবৰ মাহ বেঙেনাৰ পুলি ৰোপণৰ বাবে উপযুক্ত সময়। অনুমোদিত দীঘলীয়া বেঙেনাৰ জাতসমূহ পুছা পাৰ্পল ক্লাষ্টাৰ, বৰ বেঙেনা BW R34, পুছা ক্ৰান্তি আৰু পুছা পাৰ্পল লং। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মণি ধৰাৰ অৱস্থাত থকা শালি ধানৰ খেতিডৰাত ইউৰিয়া সাৰ টপ ড্ৰেছিং কৰাৰ ব্যৱস্থা কৰক। শালি ধানৰ খেতিত সুৰপোকৰ আক্ৰমণৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে কৃষকসকলে সময়ে সময়ে খেতিডৰা নিৰীক্ষণ কৰি পোক পলুবোৰ সংগ্ৰহ কৰি ধ্বংস কৰি দিয়াৰ লগতে খেতিত হাঁহ মেলি দিয়াৰ ব্যৱস্থাও কৰিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পোচা দেশী, পোচা চেটকী, পোচা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা
1: পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচাৰ কাৰ্য উপযুক্ত তথা সঠিক।

0: সময় হল ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগ। নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত চপাব পৰাকৈ ফুলকবিৰ খেতি কৰিবৰ বাবে কৃষকসকলে এই সপ্তাহৰ পৰাই মধ্যমীয়া জাতৰ বীজ ফৰকাল বতৰ চাই নাৰ্চাৰীত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। শীতকালীন পাচলি খেতি, মূলা, গাজৰ খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। ডিমা হাছাও কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান যিহেতু মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হল। তামোল আৰু নাৰিকল গছত সিহঁতৰ বয়স অনুসৰি দ্বিতীয় কিস্তি সাৰ প্ৰয়োগ কৰা উচিত। ৰবি মাকৈ সিঁচাৰ বাবে ছেপ্টেম্বৰৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈকে আটাইতকৈ উপযুক্ত সময়। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
1: इधर इधर इधर हम बोल रहे हैं तेरे बीजू का
2: पुतला बोल रहे
1: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं
2: मतलब
1: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी शुद्धता झलकती थी माटी भी तंदुरुस्त और लोग पहली वाली बात कहाँ
2: पर हम तो सब यही डाले हैं
1: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं खर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
2: सच है
1: रे बेटे एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
2: ठीक है भाई मैं भी आज तो जैविक खेती शुरू करूँगा
3: माटी से प्रेम की परंपरा है परंपरागत खेती
0: এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 3,000 টকাৰ পৰা 4,500 টকা, তিতাকেৰেলা 3,000 টকাৰ পৰা 4,000 টকা, তিয়ঁহ 3,000 টকাৰ পৰা 4,500 টকা, বিলাহী 3,500 টকাৰ পৰা 5,000 টকা, ৰঙালাও 1,500 টকাৰ পৰা 2,000 টকা, অমিতা 1,600 টকাৰ পৰা 2,500 টকা, গাজৰ 8,000 টকাৰ পৰা 9,500 টকা, জলকীয়া 5,000 টকাৰ পৰা 6,000 টকা, কোমোৰাৰ দৰ প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,000 টকাৰ ভিতৰত, জিকা 3,000 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, ভোল 3,500 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, মূলা 1,800 টকাৰ পৰা 2,800 টকা, বীট 5,000 টকাৰ পৰা 6,000 টকা, বন্ধাকবিৰ দৰ প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, স্কোৱাছ 1,000 টকাৰ পৰা 2,000 টকা, কেপচিকাম 3,500 টকাৰ পৰা 4,500 টকা, পটল 3,000 টকাৰ পৰা 4,000 টকা, ভেন্দি 3,500 টকাৰ পৰা 4,500 টকা, কচু 3,000 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, ফ্ৰেন্সবিনৰ দৰ প্ৰতি কুইণ্টলত 7,000 টকাৰ পৰা 8,500 টকাৰ ভিতৰত, লাও 2,500 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, পালেং শাকৰ দৰ 1 মুঠিত 100 টকা, লেচেৰাৰ দৰ প্ৰতি কুইণ্টলত 3,000 টকাৰ পৰা 4,000 টকা, নেমুৰ দৰ প্ৰতিপোনত 300 টকাৰ পৰা 380 টকাৰ ভিতৰত, পদিনা 1 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলাৰ দৰ প্ৰতি কুইণ্টলত 3,500 টকাৰ পৰা 4,500 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ দৰ প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,400 টকাৰ পৰা 2,500 টকা, গোটামগু 9,200 টকাৰ পৰা 13,200 টকা, মচুৰ প্ৰতি কুইণ্টলত 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,600 টকা, মাটি দাইল 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইল প্ৰতি কুইণ্টলত 9,400 টকাৰ পৰা 12,000 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,300 টকাৰ পৰা 14,800 টকাৰ ভিতৰত, বুটৰ দাইল 7,900 টকাৰ পৰা 8,500 টকাৰ ভিতৰত, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1,800 টকাৰ ভিতৰত, পিঁয়াজ 5,200 টকাৰ পৰা 5,800 টকাৰ ভিতৰত, সৰিয়হৰ দৰ প্ৰতি কুইণ্টলত 7,000 টকাৰ পৰা 7,200 টকাৰ ভিতৰত, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 16,000 টকাৰ পৰা 17,500 টকা, আদা 13,000 টকাৰ পৰা 14,000 টকা, শুকান জলকীয়া 21,000 টকাৰ পৰা 21,500 টকা, গুড় প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, চেনি 5,000 টকাৰ পৰা 6,600 টকা, তামোল প্ৰতিপোনৰ দৰ 300 টকাৰ পৰা 400 টকাৰ ভিতৰত, পাণৰ প্ৰতিকুৰিৰ দৰ 120 টকাৰ পৰা 180 টকাৰ ভিতৰত, 15 কেজিৰ প্ৰতিটো মিঠাতেলৰ টিনৰ দৰ 2,250 টকাৰ পৰা 2,000

0: ১৮০ টকা, ১৫ কেজি বনস্পতি ঘিৰ প্ৰতিটো টিনৰ দৰ ২৩০০ টকাৰ পৰা ২৩৪০ টকা আৰু গোমধান প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ ৩৮০০টকাৰ পৰা ৪০০০টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
1: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.inত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক সুদীপ্তা বসুৰ কণ্ঠত এটি ৰবীন্দ্ৰ সংগীত।

0: ৰবীন্দ্ৰ সংগীত শুনিলে সুদীপ্তা বসুৰ কণ্ঠত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: তেন্তে আৰম্ভ কৰোঁ ইনভেষ্টিঙৰ পাত।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, তালিকাভুক্ত নোহোৱা কৰ্কট ৰোগৰ ঔষধৰ লভ্যাংশৰ নিয়ন্ত্ৰণৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক মুখ্যমন্ত্ৰীৰ আদৰণি, ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে আজি অসমৰ পৰা গুজৰাটৰ একতা নগৰলৈ বাইক ৰেলীৰ শুভ উদ্বোধন, 2027 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা মাৰ্চ এপ্ৰিলত অনুষ্ঠিত কৰাৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ জাননী জাৰি, আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সজাগতা কাৰ্যসূচী আৰু ৰাজ্যত খেল মহাৰণৰ বাবে 10,75,589 গৰাকী যুৱক যুৱতীৰ নাম পঞ্জীয়ন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় চৰকাৰে তালিকাভুক্ত নোহোৱা কৰ্কট ৰোগ প্ৰতিৰোধী ঔষধৰ যোগান আৰু বিক্ৰীৰ ক্ষেত্ৰত লভ্যাংশৰ ঊৰ্ধতম সীমা সৰ্বোচ্চ খুচুৰা মূল্যৰ 30% সীমাবদ্ধ ৰখাৰ বাবে প্ৰস্তাৱত জনোৱা অনুমোদনক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি প্ৰকাশ কৰিছে। তেওঁ কয় যে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰতিগৰাকী ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে এই সিদ্ধান্ত এটা ডাঙৰ সকাহ। চিকিৎসাৰ ব্যয়ৰ বাবে কোনো পৰিয়ালে যাতে আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষা আৰু চিকিৎসাক সুলভ কৰি তোলাৰ দিশত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ বুলিও অভিহিত কৰিছে। উল্লেখযোগ্য যে এই ব্যৱস্থাৰ ফলত ঔষধৰ মূল্য 70% পৰ্যন্ত হ্ৰাস পাব আৰু কৰ্কট ৰোগীসকলৰ বছৰি 2,500 কোটি টকা ৰাহি হ'ব বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। কৰ্কট ৰোগৰ তালিকাভুক্ত অত্যাৱশ্যকীয় ঔষধসমূহৰ মূল্য চৰকাৰে বান্ধি দিয়া সৰ্বোচ্চ সীমা অনুযায়ী নিৰ্ধাৰণ কৰি অহা হৈছিল আৰু এতিয়া লভ্যাংশ নিয়ন্ত্ৰণ কৰি তালিকাভুক্ত নোহোৱা ঔষধসমূহকো মূল্য সুৰক্ষাৰ এই ব্যৱস্থাৰ আওতালৈ অনা হৈছে। ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে আজি অসম আৰক্ষীৰ উদ্যোগত আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ আৰক্ষীৰ সহযোগত অসমৰ পৰা গুজৰাটৰ একতা নগৰলৈ বাইক ৰেলী উলিওৱা হয়। কাহিলিপাৰাৰ চতুৰ্থ অসম আৰক্ষী বাহিনী চৌহদৰ পৰা উলিওৱা এই বাইক ৰেলী অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে উদ্বোধন কৰে। উল্লেখযোগ্য যে চৰ্দাৰ বল্লভভাই পেটেলৰ জয়ন্তী উপলক্ষে প্ৰতি বছৰে 31 অক্টোবৰত একতা দিৱস পালন কৰা হয়। ইয়াৰে অংশ হিচাপে আজি কাহিলিপাৰাৰ পৰা গুজৰাটলৈ এই বাইক ৰেলী উলিওৱা হয়। মাদক দ্ৰব্যমুক্ত সমাজ আৰু নিচা মুক্তিৰ বাবে সজাগতাৰ উদ্দেশ্যে এই ৰেলী উলিওৱা হৈছে। এই অনুষ্ঠানত সদ্যসমাপ্ত এছিয়ান গেমছত স্বৰ্ণ পদক বিজয়ী লাভলীনা বৰগোহাঁই উপস্থিত আছিল। এই ৰেলীত অসমৰ 9 গৰাকী লোকৰ লগতে উত্তৰ পূবৰ 6খন ৰাজ্যৰ মুঠ 63 গৰাকী আৰক্ষীৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লৈ লাভলীনা বৰগোহাঁয়ে এইদৰে কয়।
1: বহুত ভাল লাগিছে একতা দিৱসত আমাৰ ইয়াৰ পৰা যিটো বাইক ৰেলী যাব তেওঁলোকৰ আজি ফ্লেগ অফ হয় আৰু মই ইয়াত উপস্থিত থাকি তেওঁলোকক শুভেচ্ছা জনাইছো যে তেওঁলোকৰ জাৰ্ণিটো ভাল হয় আৰু গোটেই দেশৰ বিভিন্ন জেগাৰ পৰা এই বাইক ৰেলী আৰম্ভ হৈছে

0: ইয়াৰ পৰা এটা ইউনিটি আমি দেখিবলৈ পাওঁ, আমাৰ এটা পজিটিভ ইম্পেক্ট পৰিব বুলি মই ভাবোঁ। আৰু নাচামুক্ত যোনটো অভিযান ইয়াৰ লগতে চলি আছে, সেইটো এটা তাৰ এৱেৰনেছৰ ওপৰতো ইয়াত এটা পজিটিভ এটা ইম্পেক্ট পৰিব মোৰ এনেকুৱা লাগে। আৰু মই নিজকে বহুত বেছি সৌভাগ্যমান বুলি ভাবোঁ যে মই আসাম পুলিচৰ এজন ব্যক্তি হয়, আৰু তাৰ বাবে মই বহুত বেছি সুখী। আৰু আজি ইয়াত অংশগ্ৰহণ কৰিও মই নিজকে বহুত সৌভাগ্যমান।
1: 2027 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা মাৰ্চ এপ্ৰিলত অনুষ্ঠিত হ'ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এই সন্দৰ্ভত জাৰি কৰা জাননী অনুসৰি চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে চলিত বছৰৰ নৱেম্বৰৰ পৰা প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। কেৱল নিয়মীয়া শিক্ষাৰ্থীয়েহে এই চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব বুলি জাননীখনত উল্লেখ কৰা হৈছে। ইপিনে 2027 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱা অথবা উত্তীৰ্ণ হোৱাৰ পাছতো ফলাফল অধিক উন্নত কৰিবলৈ বিচৰা পৰীক্ষাৰ্থীসকলৰ বাবে বিদ্যালয় শিক্ষা পৰিষদে প্ৰথমবাৰৰ বাবে বিশেষ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰো সিদ্ধান্ত লৈছে। চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ দুমাহৰ ভিতৰত এই বিশেষ পৰীক্ষা অনুষ্ঠিত হ'ব বুলি পৰিষদে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামত নতুনকৈ সজাই তোলা পেভিলিয়ন শুভ উদ্বোধন কৰে। পেভিলিয়নটো উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই নতুন আন্তঃগাঁথনিয়ে ডিব্ৰুগড়ৰ ক্ৰীড়াক্ষেত্ৰখনক অধিক শক্তিশালী কৰাৰ লগতে উদীয়মান খেলুৱৈসকলক নিজৰ প্ৰতিভা বিকাশৰ উন্নত পৰিৱেশ প্ৰদান কৰিব।
2: ডিব্ৰুগড় মাছমজিয়াত আজি ডিব্ৰুগড় ক্ৰীড়া সংস্থাই অসম ক্ৰিকেট সংস্থা আৰু আমাৰ অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত আজি ইয়াত এটা পেভিলিয়ন আৰু 7খনকৈ অত্যাধুনিক ৰূপত গঢ় দিয়া পিটছ আজি শুভ উন্মোচন হ'ল। ইয়াৰ বাবে নিশ্চিতভাৱে মই ডিব্ৰুগড় জনপ্ৰতিনিধি হিচাপে অসম ক্ৰিকেট সংস্থাৰ মাননীয় সভাপতি তৰংগ গগৈ ডাঙৰীয়াৰ লগতে তেখেতৰ সতীৰ্থসকলক ধন্যবাদ জনাইছো। আৰু লগতে অইল ইণ্ডিয়া লিমিটেডে যিখিনি আৰ্থিক সহযোগিতা আগবঢ়ালে প্ৰায় 24 লাখ টকা, তাৰ বাবে তেখেতসকলক মই বিশেষ ধন্যবাদ জনাইছো। আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 12 বছৰে ভাৰতবৰ্ষৰ খেল জগতক বিশ্বৰ বুকুত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ বাবে নতুন নতুন পৰিকল্পনা, খেলো ইণ্ডিয়া, ফিট ইণ্ডিয়া, খেলোগে তো খিলোগে, এনেধৰণে তেখেতে যিখিনি আৰ্থিক সহযোগিতাৰে ভাৰতবৰ্ষৰ বুকুত প্ৰতিখন ৰাজ্যৰ প্ৰতিখন জিলাত আন্তঃগাঁথনি যিখিনি খেলুৱৈসকলক সা সুবিধা প্ৰদান কৰাৰ বাবে বলিষ্ঠ পদক্ষেপ লৈছে, তাৰ ফলত আজি ভাৰতবৰ্ষৰ খেলুৱৈসকলে বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উল্লেখযোগ্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
1: এই পেভিলিয়ন নিৰ্মাণৰ বাবে অইল ইণ্ডিয়া লিমিটেডে কৰ্পৰেট সামাজিক দায়বদ্ধতা পুঁজিৰ অধীনত 24,45,000 টকা আগবঢ়াইছে। আজিৰ অনুষ্ঠানত বিধায়ক তথা অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈ, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ সচিব দেৱজিৎ লন শইকীয়া আৰু অসম পেট্ৰকেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
3: আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস। মানসিক স্বাস্থ্য সন্দৰ্ভত শিক্ষা, সজাগতা সৃষ্টি আৰু মানসিক স্বাস্থ্য বা মানসিক ৰোগৰ প্ৰতি থকা সামাজিক সংকোচবোধৰ বিৰুদ্ধে জনমত গঢ়ি তোলাৰ উদ্দেশ্যে বিশ্বজুৰি প্ৰতিবছৰে 10 অক্টোবৰত এই দিৱস পালন কৰা হয়। বিশ্ব মানসিক স্বাস্থ্য সংস্থাৰ উদ্যোগত 1992 চনত প্ৰথমবাৰ এই দিৱস পালন কৰা হৈছিল। এইবেলি এই দিৱসৰ বিষয়বস্তু হৈছে বাস্তৱ অভিজ্ঞতাৰ বিষয়ে শুনা, প্ৰকৃত কণ্ঠ, প্ৰকৃত পৰিৱৰ্তন। এই বিষয়বস্তুৱে মানসিক সমস্যাৰ সন্মুখীন হোৱা লোকসকলৰ বাস্তৱ অভিজ্ঞতাৰ বিষয়ে অৱগত হোৱাৰ লগতে তেওঁলোকক যতন আগবঢ়োৱাৰ ওপৰত আলোকপাত কৰে। মানসিক স্বাস্থ্য দিৱস উপলক্ষে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শাৰীৰিক সুস্থতাৰ দৰে মানসিক সুস্থতাও আমাৰ জীৱনৰ অবিচ্ছেদ্য অংশ বুলি উল্লেখ কৰে। মানসিক স্বাস্থ্যৰ যত্ন লোৱা, মনৰ কথা মুকলিকৈ প্ৰকাশ কৰা আৰু আনৰ অনুভূতিক সহমৰ্মিতাৰে বুজিবলৈ চেষ্টা কৰাটো প্ৰতিগৰাকী ব্যক্তিৰ দায়িত্ব বুলিও তেওঁ কয়। তেওঁ লগতে আজিৰ দিনটোৰ পৰাই মানসিক স্বাস্থ্যক লৈ সংকোচ বা মানসিক ৰোগৰ বলি হোৱা লোকৰ প্ৰতি বৈষম্য নকৰাকৈ এখন সমাজ গঢ়াৰ সংকল্প ল'বলৈ আহ্বান জনায়। দৰং জিলাত আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস উপলক্ষে বেচৰকাৰী সংস্থা দ্য মঙলদৈ ক্লাবৰ উদ্যোগত সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত অংশ লৈ গুৱাহাটীত কৰ্মৰত মনোৰোগ বিশেষজ্ঞ ডঃ নাহিদ সুৰেয়া ইছলামে শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে মানসিক স্বাস্থ্য অটুট ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰী, মহিলা আৰু কেইবাগৰাকীও বয়োজ্যেষ্ঠ নাগৰিকে অংশগ্ৰহণ কৰে। শ্ৰীভূমি জিলাৰ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ লগত সংগতি ৰাখি আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ ভূমিকাৰ বিষয়ে গুৰুত্ব আৰোপ কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে মানসিক স্বাস্থ্য শক্তিশালী কৰা, মানসিক সমস্যাৰ প্ৰাৰম্ভিক পৰ্যায়তে চিনাক্তকৰণ, পৰামৰ্শ আৰু প্ৰয়োজন অনুসৰি উপযুক্ত চিকিৎসা সেৱালৈ প্ৰেৰণৰ ব্যৱস্থা উন্নত কৰাত গুৰুত্ব দিয়া হয়। অনুষ্ঠানত মানসিক ৰোগৰ বিষয়ে সমাজত প্ৰচলিত ভ্ৰান্ত ধাৰণা আৰু সামাজিক কলংক দূৰ কৰাৰ লগতে মানসিক সমস্যাত ভুগি থকা লোকসকলক নিঃসংকোচে পেচা

0: সহায় গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিবলৈ আহ্বান জনোৱা হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আজি তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন কৰে আৰু কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে পাটেকিজুলি উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীত অংশ লয়। তেওঁ লগতে ভাৰত ভূটান সীমান্তৰ দৰঙাত থকা এছ এছ বিৰ সীমান্ত চকীৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভ্ৰমণৰো শুভাৰম্ভ কৰে। ৰাজ্যপালগৰাকীয়ে স্বাস্থ্য আৰু পশু চিকিৎসা শিবিৰ পৰিদৰ্শন কৰাৰ উপৰি গছপুলি ৰোপণ কাৰ্যসূচীত অংশ লয়। এই অনুষ্ঠানত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, গোৰেশ্বৰৰ বিধায়ক ভিক্টৰ কুমাৰ দাস, পি টি চিৰ কাৰ্যবাহী সদস্য লক্ষ্মী দাসকে ধৰি ভালেসংখ্যক ব্যক্তিয়ে অংশ লয়। অনুষ্ঠানত অংশ লোৱাৰ পাছত ৰাজ্যপালগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
1: ग्राम स्किन के सशस्त्र सीमा बल के द्वारा जो एक कार्यक्रम रखा गया उसमें सहभाग करने का अवसर मिला। आपने इनकी गतिविधियों से देखा कि सशस्त्र सीमा बल के हमारे अधिकारी हमारे जवान जहां सीमाओं की रक्षा करते हैं वहीं संबंधों का सम्मान भी करते हैं। उनके उन्नति उनके प्रगति उनके भाई बंधु बन करके उनका प्रत्येक प्रकार से देखभाल करता है। जिस भी प्रकार का आवश्यकता पड़ती है वहाँ उनके साथी बनकर खड़े होकर के जो सीमाएं हैं सुरक्षित हैं मजबूत हैं हर प्रकार से विकसित हैं और अंतिम गांव जो कभी होता था आज पहले गांव बनकर के पूर्ण विकसित हो रहा है। नशा मुक्त भारत संकल्प मेरी सरकार मेरी राज्य सरकार की इस दिशा में बहुत प्रभावी कार्य करके और इस दिशा में बहुत ही मजबूती के साथ ऐसे चीजों को रोकने का काम कर रही है और उसको नशा जड़ से समाप्त हो एक नशा मुक्त असम से नशा मुक्त भारत के संकल्प को भी पूरा कर रही है।
0: সেৱা সংকল্প অভিযানৰ অধীনত আজি কামৰূপ মহানগৰ জিলাত পঞ্চমটো স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত কৰা হয়। ৰামচাৰাণী উন্নয়ন খণ্ড কাৰ্যালয় চৌহদত অনুষ্ঠিত স্বাস্থ্য আৰু কল্যাণ শিবিৰত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী উপস্থিত থাকি সেৱা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। শিবিৰত বিশেষজ্ঞ চিকিৎসকসকলে স্ত্ৰী আৰু প্ৰসূতি শিশু চকু ভেষজ অস্থিৰোগ চৰ্ম কাণ নাক ডিঙি আৰু দন্তৰ লগতে আয়ুষ আদি বিভিন্ন বিভাগৰ বিশেষজ্ঞই সেৱা আগবঢ়ায়। ইয়াৰ লগতে অসংক্ৰামক ৰোগ যক্ষ্মা এইচ আই ভি আদি পৰীক্ষণৰ লগতে যোগ প্ৰদৰ্শন আৰু মানসিক স্বাস্থ্য ৰোগৰ প্ৰতিৰোধ সম্পৰ্কে সজাগতা আৰু পৰামৰ্শ প্ৰদান কৰে। এই শিবিৰত অঞ্চলটোৰ 500+ অধিক লোকে অংশগ্ৰহণ কৰে। বিশ্বনাথ জিলাৰ গহপুৰ চেংমৰাত পূব ছয়দুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয় চৌহদৰ পঞ্চমটো সেৱা সংকল্প অভিযান আজি অনুষ্ঠিত হয়। এই সেৱা সংকল্প অভিযানত মুঠ 10 বিভাগৰ 24 সেৱা প্ৰদান কৰা হয়। এই সেৱা সংকল্প অভিযানৰ জৰিয়তে বিশেষভাৱে সক্ষম লোকসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। সেৱা সংকল্প অভিযানৰ অধীনত আজি বজালী জিলাৰ সৰুপেটাত এখন খণ্ডভিত্তিক স্বাস্থ্য আৰু সজাগতা শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত মুঠ 512 ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰা হয়। এই শিবিৰত জন্ম আৰু মৃত্যুৰ প্ৰমাণ পত্ৰ দিব্যাংগৰ প্ৰমাণ পত্ৰৰ দৰে বিভিন্ন চৰকাৰী সেৱা আৰু আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ EKYC সেৱাৰ ব্যৱস্থাও কৰা হয়। গোৱালপাৰা জিলা প্ৰশাসনেও সেৱা সংকল্প অভিযানৰ অংশ হিচাপে 10 সেৱা সেতু অভিযান অব্যাহত ৰাখিছে। আজি জিলা প্ৰশাসনে গোৱালপাৰা পৌৰসভাৰ সহযোগত বাণিজ্য শিল্প খেলপথাৰত সেৱা সেতু অভিযান শিবিৰ অনুষ্ঠিত কৰে। এই শিবিৰত জিলাখনৰ জনসাধাৰণৰ বাবে 20 অধিক সেৱা আগবঢ়োৱা হয়। কামৰূপ জিলাত বিভিন্ন স্থানত 10 অক্টোবৰৰ পৰা অনুষ্ঠিত সেৱা সংকল্প অভিযান শিবিৰসমূহৰ আজি সামৰণি পৰে। জিলাখনৰ বিভিন্ন উন্নয়ন খণ্ডত অনুষ্ঠিত এই সেৱা শিবিৰসমূহৰ জৰিয়তে 23,000 অধিক হিতাধিকাৰীয়ে চৰকাৰী সেৱা লাভ কৰে। এই অভিযানৰ অংশ হিচাপে জিলাখনত মুঠ 14 স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হৈছিল। ৰাজ্যত খেল মহাৰণৰ তৃতীয় সংস্কৰণৰ বাবে এতিয়ালৈকে 10,75,589 যুৱক যুৱতীয়ে নাম পঞ্জীয়ন কৰিছে। ইয়াৰ ভিতৰত 63,148 যুৱক আৰু 442,441 যুৱতী আছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে পঞ্জীয়নৰ এই পৰিসংখ্যাই ৰাজ্যৰ প্ৰতিভাৱান যুৱ খেলুৱৈসকলে নিজৰ দক্ষতা প্ৰদৰ্শনৰ জৰিয়তে ক্ৰীড়া জগতত ভাল প্ৰদৰ্শনৰ বাবে চলোৱা প্ৰস্তুতিৰ সুন্দৰ ছবি উপস্থাপন কৰা বুলিও প্ৰকাশ কৰে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
2: মহালয়াৰ পবিত্ৰখনত দেৱী দুৰ্গা ধৰালৈ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। ইয়াৰ লগে লগে পিতৃপক্ষৰ সমাপ্তি ঘটি দেৱীপক্ষৰ সূচনা হয়। কাইলৈ নৱৰাত্ৰিৰ প্ৰথম দিনটোত দেৱীক শৈলপত্ৰীৰ ৰূপত পূজা দি শাৰদীয় দুৰ্গা পূজাৰ আধ্যামিক পৰ্বসমূহো আৰম্ভ হ'ব। ধৰ্মীয় বিশ্বাস অনুসৰি এইবাৰ দেৱীয়ে খোৰাত আগমন কৰিব আৰু নৌকাৰে গমন কৰিব। মহালয়া উপলক্ষে পিতৃপুৰুষৰ শ্ৰাদ্ধ পাৰ্বণ আদি আজি কৰা হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নৈ জানজুৰি ঘাটত পূৰ্বপুৰুষৰ আত্মাৰ সদগতিৰ বাবে ভক্তসকলে মহালয়াৰ পবিত্ৰখনত শ্ৰাদ্ধ আগবঢ়ায়। বৰপেটা জিলাৰ হাউলি বৰপেটাৰত পূজা উদযাপন সমিতিৰ উদ্যোগত মহালয়া পালন কৰা হয়। শতবৰ্ষ গৰকা হাউলি মধ্যবজাৰ সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতিৰ উদ্যোগত আজি আগমনী উৎসৱ নামেৰে মহালয়া পালন কৰা হয়। এই উপলক্ষে পুৱা প্ৰভাত ফেৰি, শিশু আৰু মহিলাৰ মাজত স্তোত্ৰপাঠ, দুৰ্গা আৰাধনা আৰু গীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। শিলচৰৰ বৰাক নৈৰ

0: in sections of IPC. In July, Delhi court had convicted Hussain and four others in a case related to the killing of Intelligence Bureau officer Ankit Sharma during the 2020 Northeast Delhi riots. External Affairs Minister S. Jaishankar has called for reform of the UN Security Council, saying India and Africa cannot remain underrepresented in global decision-making, addressing a gathering at the Adwa Victory Memorial Museum in Addis Ababa. Jaishankar called for fair African representation in both permanent and non-permanent membership and recalled India's efforts during its 2023 G20 presidency to secure permanent membership for the African Union. Russian strikes killed at least 15 people and injured 16 others in Ukraine's Zaporizhia region, officials said today, a day after US President Donald Trump announced a deal to buy Russian diesel. Mikhailo Semikin, the head of the regional military administration, alleged that Russian aerial bombs hit residential buildings in Zaporizhia. Russia and Ukraine are locked in a long-range aerial war, while their armies remain largely deadlocked on the front line more than 4.5 years since Moscow's military operation. Mahalaya is being observed today, marking the traditional invocation of goddess Durga and heralding the arrival of Durga Puja, Bengal's biggest annual festival. According to traditional Hindu belief, the day marks the culmination of Pitrupaksh and the fortnight dedicated to paying homage to departed ancestors and the beginning of Devi Paksha. And that is the end of this news bulletin.
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে নিৰাপত্তা পৰিষদৰ সংস্কাৰ সাধন কৰিবলৈ আহ্বান জনাইছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান দেওঘৰৰ দ্বিতীয় দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে। শেহতীয়াকৈ অনুষ্ঠিত উপ নিৰ্বাচনত বিজেপি দলৰ জয়ে দেশত অৰাজকতা সৃষ্টি কৰিব বিচৰা দলসমূহৰ প্ৰচেষ্টাক গণতন্ত্ৰই প্ৰতিহত কৰিছে বুলি বিজেপিৰ সাংসদ ৰবিশংকৰ প্ৰসাদে দাবী কৰিছে। দিল্লীৰ এখন আদালতে আজি দয়ালপুৰ অঞ্চলত 2020 চনত উত্তৰ পূব দিল্লী হিংসাত্মক ঘটনাৰ সৈতে জড়িত এটা গোচৰত আপৰ প্ৰাক্তন পাৰিষদ তাহিৰ হুছেইনক অভিযুক্ত কৰে। আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল কাইলৈ ইন্দোৰত অনুষ্ঠিত হ'ব। এতিয়া শুনক বিতং বাতৰি। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে নিৰাপত্তা পৰিষদৰ সংস্কাৰ সাধন কৰিবলৈ আহ্বান জনাইছে। তিনিদিনীয়া ভ্ৰমণসূচীৰে আফ্ৰিকালৈ যোৱা ডক্টৰ জয়শংকৰে আদ্দিছ আবাবাত আদোৱা ভিক্টৰিয়া মেমৰিয়েলত এখন সমাৱেশত ভাষণ দি কয় যে গোলকীয় নীতি নিৰ্ধাৰণ প্ৰণালীত ভাৰত আৰু আফ্ৰিকা প্ৰতিনিধিত্বৰ পৰা বঞ্চিত হৈ থাকিব নোৱাৰে। তেওঁ লগতে কয় যে নিৰাপত্তা পৰিষদৰ পূৰ্ণকালীন আৰু অস্থায়ী সদস্যৰ পদত আফ্ৰিকাৰ উপযুক্ত প্ৰতিনিধিত্ব থকা উচিত। মন্ত্ৰীগৰাকীয়ে 2023 চনত G20ৰ অধ্যক্ষতাত আফ্ৰিকীয় সংঘৰ পূৰ্ণকালীন সদস্য পদ নিশ্চিত কৰিবলৈ ভাৰতৰ প্ৰয়াসক দোহাৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰত হৈছে আফ্ৰিকাৰ চতুৰ্থ বৃহৎ বাণিজ্যিক সহযোগী ৰাষ্ট্ৰ, যাৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ প্ৰায় $100 বিলিয়নত উপনীত হৈছে। ভাৰতীয় ব্যৱসায়ীসকলক তেওঁ আফ্ৰিকা মহাদেশত বিনিয়োগ কৰিবলৈ আৰু খাদ্য সুৰক্ষা, কৃষি আৰু বহনক্ষম উন্নয়নত শক্তিশালী সহযোগিতা স্থাপন কৰিবলৈ আহ্বান জনায়। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান এইমছ দেওঘৰৰ দ্বিতীয় দীক্ষান্ত সমাৰোহ অনুষ্ঠানত উপস্থিত থাকে। ছাত্ৰ ছাত্ৰীসকলক সম্বোধন কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এইমছ দেওঘৰ হৈছে সুস্থিৰ আৰু সামগ্ৰিক উন্নয়নৰ উৎকৃষ্ট প্ৰতীক। তেওঁ ভাষণত দেশৰ প্ৰতিটো অঞ্চলৰ লোকৰ বাবে উন্নত চিকিৎসা শিক্ষা আৰু স্বাস্থ্যসেৱাৰ নিশ্চিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। এই অনুষ্ঠানত উপৰাষ্ট্ৰপতিগৰাকীয়ে চিকিৎসা পাঠ্যক্ৰমত সফলতাৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক ডিগ্ৰী প্ৰদান কৰে। তেওঁ লগতে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত উৎকৃষ্ট ফলাফলৰ বাবে 11গৰাকী মেধাৱী শিক্ষাৰ্থীক বিশেষভাৱে সন্মানিত কৰে। অনুষ্ঠানত ঝাৰখণ্ডৰ ৰাজ্যপাল সন্তোষ কুমাৰ গাংগৱাৰ, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱ, ঝাৰখণ্ডৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ ইৰফান আনচাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শেহতীয়াকৈ অনুষ্ঠিত উপ নিৰ্বাচনত বিজেপি দলৰ জয়ে

0: দেশত অৰাজকতা সৃষ্টি কৰিব বিচৰা দলসমূহৰ প্ৰচেষ্টাক গণতন্ত্ৰই প্ৰতিহত কৰিছে বুলি বিজেপিৰ সাংসদ ৰবিশংকৰ প্ৰসাদে দাবী কৰিছে। নতুন দিল্লীত আজি এখন সংবাদমেলত বিজেপি সাংসদগৰাকীয়ে কয় যে দলটো শান্তিপূৰ্ণ প্ৰতিবাদৰ পৰিপন্থী নহয়, কিন্তু বিৰোধী দলসমূহে নিৰ্বাচনী পৰাজয়ৰ ক্ষতিপূৰণৰ বাবে পথত প্ৰতিবাদ সাব্যস্ত কৰাৰ দৰে পন্থা ল'বলগীয়া হৈছে। তেওঁ লগতে বিৰোধী দলসমূহে তেওঁলোকৰ প্ৰতিবাদৰ জৰিয়তে বিগত 3-4 দিন ধৰি দিল্লীৰ জনসাধাৰণৰ বাবে অসুবিধাৰ সৃষ্টি কৰা বুলি অভিযোগ তোলে। গণতন্ত্ৰ আৰু সংসদলৈ নিৰ্বাচিতসকলৰ উত্তৰ দায়িত্বৰে দেশ পৰিচালিত হ'ব বুলি বিজেপি সাংসদগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে সাংবিধানিক প্ৰতিষ্ঠানসমূহৰ ভাৱমূৰ্তি ম্লান কৰা বুলিও অভিযোগ তোলে। দিল্লীৰ এখন আদালতে আজি দয়ালপুৰ অঞ্চলত 2020 চনত উত্তৰ পূব দিল্লী হিংসাত্মক ঘটনাৰ সৈতে জড়িত এটা গোচৰত আপৰ প্ৰাক্তন পাৰিষদ তাহিৰ হুছেইনক অভিযুক্ত কৰে। অতিৰিক্ত সত্ৰ ন্যায়াধীশ প্ৰবীণ সিঙে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত হিংসাত্মক ঘটনা সংঘটিত কৰিবলৈ উচতনি দিয়াৰ অভিযোগত হুছেইনক অভিযুক্ত কৰে। ন্যায়ালয়ে হুছেইনৰ বিৰুদ্ধে শাস্তিৰ পৰিমাণ ঘোষণা কৰিবলৈ অহা 16 নৱেম্বৰত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। ইয়াৰ পূৰ্বে যোৱা জুলাই মাহত দিল্লীৰ এখন আদালতে 2020 চনত উত্তৰ পূব দিল্লী হিংসাত্মক ঘটনাৰ সময়ত চোৰাংচোৱাবোৰৰ এগৰাকী বিষয়া অংকিত শৰ্মাক হত্যা কৰা এটা গোচৰত আপ নেতা হুছেইন আৰু অন্য 4জনক অভিযুক্ত কৰিছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশসেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি জনধন যোজনাৰ জৰিয়তে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টা সন্দৰ্ভত আলোকপাত কৰা হৈছে।
1: 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰম্ভ হোৱা প্ৰধানমন্ত্ৰী জন ধন যোজনাই ভাৰতৰ বিত্তীয় ক্ষেত্ৰখনত উল্লেখনীয় অৱদান আগবঢ়াইছে। 59 কোটিৰো অধিক জন ধন একাউণ্টৰ সৈতে এই আঁচনিখন বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ বিত্তীয় অন্তৰ্ভুক্তিলৈ পৰিণত হৈছে। এই যোজনাই প্ৰতিটো ঘৰৰ বাবে সাৰ্বজনীন বেংকিং সুবিধা প্ৰদান কৰাৰ লগতে প্ৰত্যক্ষ সুবিধা হস্তান্তৰত পথ প্ৰশস্ত কৰে। জনধন যোজনাই ভাৰতৰ বেংকিং ক্ষেত্ৰত উল্লেখনীয় পৰিৱৰ্তনৰ সৃষ্টি কৰিছে আৰু আজি দেশৰ প্ৰায় প্ৰতিটো পৰিয়ালে বেংকিং ব্যৱস্থাৰ সৈতে সংযুক্ত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।
0: প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ৰাজস্থানৰ যোধপুৰত বায়ুসেনাৰ বহুজাতিক অনুশীলন তৰংগ শক্তিৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰতীয় বায়ুসেনা জোৱানসকলৰ লগতে অংশগ্ৰহণকাৰী আন দেশৰ বায়ুসেনাৰ প্ৰতিনিধিসকলৰ সৈতেও মত বিনিময় কৰে। তেওঁ আধুনিক যুদ্ধ বিমানৰ এক আকৰ্ষণীয় প্ৰদৰ্শনী উপভোগ কৰাৰ লগতে দেশত থলুৱাভাৱে নিৰ্মিত যুদ্ধ বিমানৰ লগতে বহিৰাষ্ট্ৰৰ বিমান প্ৰদৰ্শনীও পৰিদৰ্শন কৰে। এই বহুজাতিক তৰংগ শক্তিয়ে বায়ুসেনাৰ অনুশীলনত বিভিন্ন দেশৰ বায়ুসেনাৰ নিজৰ কাৰ্যকৰী দক্ষতা, উন্নত বিমান প্ৰযুক্তি আৰু সামৰিক সমন্বয়ৰ ক্ষমতা প্ৰদৰ্শনৰ বাবে এখন মঞ্চ প্ৰদান কৰে। দেশৰ ৰাজধানীত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীয়ে গুলীচালনা কৰা বুলি পাকিস্তানে অপ্ৰচাৰ চলোৱা এটা বিভ্ৰান্তিকৰ ভিডিঅ' আজি চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰ' চমুকৈ PIBয়ে স্পষ্ট কৰি দিছে যে এই ভিডিঅ'টো দিল্লীৰ যন্তৰ মন্তৰত হোৱা প্ৰতিবাদৰ সৈতে কোনো সম্পৰ্ক নাই। লগতে PIBয়ে এই ভিডিঅ'টো দেশত অৰাজকতা সৃষ্টি কৰিবলৈ পাকিস্তানে ভুৱা প্ৰচাৰ কৰা বুলি স্পষ্ট কৰি দিছে। ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা NEIয়ে ডুবাইৰ পৰা তেল আবিব অভিমুখী এখন বিমানত কেপ্টেইন স্মিথ মাৎচাৰক ককপিটৰ ভিতৰত আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে। অপহৰণ প্ৰতিৰোধী আইন 2016 আৰু অবৈধ কাৰ্যকলাপ প্ৰতিৰোধী আইন 1967ৰ বহুকেইটা ধাৰাত গোচৰটো পঞ্জীয়ন কৰা হৈছে। গুজৰাট নিবাসী কেপ্টেইন স্মিথ মাৎচাৰক যোৱা 30 ছেপ্টেম্বৰত এখন চলন্ত বিমানৰ ককপিটত সহপাইলটৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল। 27জন শিশুকে ধৰি বিমানখনে 176জন যাত্ৰী কঢ়িয়াই আনিছিল। আহত হোৱা সত্ত্বেও যাত্ৰীসকলৰ জীৱন ৰক্ষা কৰা কেপ্টেইন মাৎচাৰক সাহসিকতাক বিশ্বৰ বহুজন নেতাই প্ৰশংসা কৰিছে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল কাইলৈ ইন্দোৰত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। যোৱা নিশা ৰাঁচীত অনুষ্ঠিত দ্বিতীয়খন খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক 6 উইকেটত পৰাস্ত কৰাত সম্প্ৰতি

পাঁচখনীয় শৃংখলাটোত এক একৰ সমতা স্থাপন হয়। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই অহা সোমবাৰে আহমেদাবাদত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ পৰম্পৰাগত আৰু থলুৱা ক্ৰীড়া প্ৰদৰ্শনী 2026 উদ্বোধন কৰিব। ভাৰতৰ ব্ৰিক্ছৰ অধ্যক্ষতাত গুজৰাট চৰকাৰৰ সহযোগত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে এই প্ৰদৰ্শনীৰ আয়োজন কৰিছে। এই প্ৰতিযোগিতাত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু অংশীদাৰী দেশসমূহে নিজ নিজ পৰম্পৰাগত আৰু থলুৱা ক্ৰীড়া পদ্ধতিসমূহ প্ৰদৰ্শন কৰিব। মন্ত্ৰালয়ে জনোৱা মতে এই প্ৰদৰ্শনীয়ে ক্ৰীড়াৰ জৰিয়তে সাংস্কৃতিক বিনিময়, ঐতিহ্য সংৰক্ষণ আৰু জনসাধাৰণৰ মাজৰ সহযোগিতাৰ প্ৰসাৰ কৰিব। এই প্ৰদৰ্শনীৰ সুযোগতে অভ্যাগত প্ৰতিনিধিসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ পৰিকল্পনা কৰা হৈছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই বৈঠকসমূহৰ জৰিয়তে ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মাজত ক্ৰীড়া সহযোগিতা বৃদ্ধি আৰু পৰম্পৰাগত তথা থলুৱা খেলৰ প্ৰসাৰৰ ক্ষেত্ৰত সুযোগ অন্বেষণৰ লক্ষ্য লোৱা হৈছে বুলি মন্ত্ৰালয়ে উল্লেখ কৰে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰে নিৰাপত্তা পৰিষদৰ

0: এই বৈঠকসমূহৰ জৰিয়তে ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ মাজত ক্ৰীড়া সহযোগিতা বৃদ্ধি আৰু পৰম্পৰাগত তথা থলুৱা খেলৰ প্ৰসাৰৰ ক্ষেত্ৰত সুযোগ অন্বেষণৰ লক্ষ্য লোৱা হৈছে বুলি মন্ত্ৰালয়ে উল্লেখ কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰে নিৰাপত্তা পৰিষদৰ সংস্কাৰ সাধন কৰিবলৈ আহ্বান জনাইছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান দেওঘৰৰ দ্বিতীয় দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে। শেহতীয়াকৈ অনুষ্ঠিত উপ নিৰ্বাচনত বিজেপি দলৰ জয়ে দেশত অৰাজকতা সৃষ্টি কৰিব বিচৰা দলসমূহৰ প্ৰচেষ্টাক গণতন্ত্ৰই প্ৰতিহত কৰিছে বুলি বিজেপিৰ সাংসদ ৰবিশংকৰ প্ৰসাদে দাবী কৰিছে। দিল্লীৰ এখন আদালতে আজি দয়ালপুৰ অঞ্চলত 2020 চনত উত্তৰ পূব দিল্লী হিংসাত্মক ঘটনাৰ সৈতে জড়িত এটা গোচৰত আপৰ প্ৰাক্তন পাৰিষদ তাহিৰ হুছেইনক অভিযুক্ত কৰে। আৰু ভাৰতৰ ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি20 ক্ৰিকেট শৃংখলৰ তৃতীয়খন খেল কাইলৈ ইন্দোৰত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী তেজপুৰ।
2: শ্রোতাবৃন্দ সতর্ক হোক, যদিহে ব্রেকিং নিউজ হয়ে পড়ব নিবিচারে তেন্তে পয়সা পঠিয়ার সময়ত নাম আর ধনের পরিমাণ সদায় দুবার পরীক্ষা করিব।
3: আরবিআই কয় কারুবাক পেমেন্ট করার সময়ত অলপ সাবধান হব।
1: এয়া আকাশবাণী তেজপুর অনুষ্ঠান প্রচারিত হয়েছে মিডিয়াম ওয়েভ 266.66 মিটার, কিলোহার্টজ 1125 আর FM ব্যান্ডর 102.4 মেগাহার্টজত। আমার পিছর অনুষ্ঠান এটিআই শুনবলে পাবো।

0: আকাশবাণী তেজপুৰৰ সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আগবঢ়াইছো জনকল্যাণ অনুষ্ঠানটি। প্ৰিয় শ্ৰোতাবৃন্দ, আজিৰ অনুষ্ঠানত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনিসমূহৰ বিষয়ে এটি সাক্ষাৎকাৰ অনুষ্ঠান আগবঢ়াবলৈ লৈছো। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে তেজপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত কুমাৰ বৰাই। নমস্কাৰ বৰা ডাঙৰীয়া।
1: হয়, নমস্কাৰ।
0: আপোনাক আমাৰ আজিৰ অনুষ্ঠানলৈ আদৰণি জনাইছো।
1: হয়, ধন্যবাদ।
0: আজি আমি আপোনাৰ লগত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনিসমূহৰ বিষয়ে কথা পাতিম, নহয় জানো? কিন্তু প্ৰথমতে মই আপোনাৰ পৰা জানিবলৈ বিচাৰিছো যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ বুলিলে আমি কি বুজিম বা তাত কেনেকুৱা ধৰণৰ কাম কাজ কৰে, সেই বিষয়ে আপুনি কওকচোন প্ৰথমে।
1: হয় হয়, জয় জয়তে মই আকাশবাণী তেজপুৰ এই কেন্দ্ৰৰ জৰিয়তে মই সমূহ শ্ৰোতালৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ গ্ৰামোন্নয়ন বিভাগৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগটো অসম চৰকাৰৰ এটা অতিকৈ পুৰণি বিভাগ, গতিকে মই জিলাখনৰ এই বিভাগৰ মুৰব্বী বিষয়া হিচাপে এই বিভাগটোৰ গোটেই কামখিনি আমি কৰোঁ আৰু চাওঁ। তো পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগটোৱে বিশেষকৈ আমি গ্ৰাম্যাঞ্চলৰ উন্নতিকল্পে অসম চৰকাৰৰ যিখিনি আঁচনি আছে সেইখিনি আমি ৰূপায়ণ কৰোঁ। গতিকে তাত আমাৰ, মই প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ জিলাখনত, আমাৰ শোণিতপুৰ জিলা পৰিষদৰ অধীনত আমাৰ 8টাকৈ ডেভেলপমেণ্ট ব্লক আছে। আৰু সেই 8টা ডেভেলপমেণ্ট ব্লকত, মানে ব্লকে সামৰি আমাৰ গোটেই জিলাখনত 88টা গ্ৰাম পঞ্চায়ত আছে। গতিকে এই গোটেইখিনি লৈ পেলাই আমাৰ ব্লকৰ বিষয়া কৰ্মচাৰী, পঞ্চায়তৰ বিষয়া কৰ্মচাৰী, এটা আমাৰ অতি ডাঙৰ এটা টীম,
0: পৰিয়াল
1: এটা আছে। গতিকে সেই পৰিয়ালটোৰ সকলোৱেই আমি চৰকাৰৰ আঁচনিসমূহ ৰূপায়ণত আমি যৎপৰোনাস্তি চেষ্টা কৰোঁ।
0: হয়, এতিয়া আপোনালোকৰ বিভাগত কাম কাজবিলাক কেনেকুৱা ধৰণৰ হয় আমি সেই বিষয়ে এবাৰ জানিব বিচাৰিছোঁ।
1: হয় হয়, মই ক'লোৱেই যে আমাৰ, আমি চহৰ অঞ্চলত আমি কোনো আঁচনি নলওঁ বা ল'ব নোৱাৰোঁ। আমি গ্ৰাম্য অঞ্চলৰ উন্নতিৰ কাৰণে, গ্ৰাম্য অঞ্চলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বা গ্ৰাম্য অঞ্চলৰ বিভিন্ন আঁচনি, যেনে ধৰক আমাৰ ৰাস্তা পদূলি উন্নতিকৰণ বা নিৰ্মাণ, বা আমাৰ স্কুলসমূহৰ মেৰামতি, বা নতুনকৈ যদি ক্লাছৰুম দৰকাৰ হয়
0: সেইখিনিও আপোনালোকে
1: কৰোঁ, আমি আমি আঁচনিত লওঁ। আজিকালি অংগনবাদী কেন্দ্ৰসমূহৰ
0: সেইখিনিও আপোনালোকৰ বিভাগতে,
1: সেইখিনি আমাৰ বিভাগত নপৰে, সেইটো আপোনাৰ ছ'চিয়েল

0: ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত, কিন্তু আমি সেই কেন্দ্ৰসমূহৰ মেৰামতি বা নতুন গৃহও বনাব পাৰোঁ আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। আৰু প্ৰতিটো গাঁও পঞ্চায়তত আমি আঁচনি ল'ব পাৰোঁ। আৰু মই যদি বহলভাৱে কথাটো আপোনালোকক অৱগত কৰোঁ, তেতিয়াহ'লে আমাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগলৈ আমাৰ ভাৰত চৰকাৰৰ কেইবাটাও ফ্লেগশ্বিপ স্কিম আছে। ভাৰত চৰকাৰৰ দ্বাৰা আমাৰ ফাণ্ড আবণ্টন হয়, ধন আবণ্টন হয়, তেনেধৰণে আমাৰ ৰাজ্য চৰকাৰৰ পৰা আমি ধন পাওঁ। গতিকে সেই ধনেৰে আমি আঁচনিবিলাক ৰূপায়ণ কৰোঁ। এতিয়া ফ্লেগশ্বিপ স্কিমৰ ভিতৰত যদি আপুনি মোক সোধে, আপোনালোকে জানে যে এটা মেইন স্কিম আছিলে আগতে এম জি এনৰেগা আঁচনি। তো এম জি এনৰেগা আঁচনিখন সম্প্ৰতি সেইখন শেষ হৈছে। নতুন এখন আইন ভি ভি জি ৰামজী বুলি কয়, গতিকে ভি ভি জি ৰামজী নতুন আইন বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন গ্ৰামীণ
1: নতুন
0: আঁচনি, এইখন মানে ভি ভি জি ৰামজী, মই এব্ৰিভিয়েশ্যনটো কৈছো, নতুন আঁচনি আৰু এখন নতুন আইন, আৰু নতুন আইনখনকে আমি আঁচনি হিচাপে কৈছো। গতিকে এই আইনখন আহিছে এতিয়া, এই আইনখন কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত। আৰু ঠিক তেনেকে আৰু এখন আঁচনি আছে, আপোনালোকে জানে প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা গ্ৰামীণ, সেইখন আঁচনি আছে,
1: সেইখন চলি আছে এতিয়াও,
0: চলি আছে। আৰু আপোনাৰ ইয়াৰ উপৰিও আপোনাৰ আছে এই বিভিন্ন ছ'চিয়েল এচিষ্টেঞ্চ প্ৰগ্ৰেম, মানে সামাজিক ন্যায়কৰণ, যেনেকৈ এই আপোনাৰ অল্ড এজ পেঞ্চন, বিধৱা পেঞ্চন, সেইখিনিও আমাৰ গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰাই হয়। তাৰপিছতে ফিজিকেলি চেলেঞ্জড পাৰ্চনৰ কাৰণে পেঞ্চন দিয়া, তাৰপিছত আকৌ অসম চৰকাৰৰ এটা তেনেকুৱা পেঞ্চন আঁচনি আছে, শ্বহীদ কুশল কোঁৱৰৰ পেঞ্চন আঁচনি,
1: কেনেকুৱা ধৰণৰ আঁচনি এইটো কওকচোন?
0: এইখিনি ছ'চিয়েল এচিষ্টেঞ্চ পেঞ্চন আঁচনিবোৰ এনেকুৱা ধৰণৰ যে যিখিনি অল্ড এজ পেঞ্চন আমাৰ পায়, সেইখিনি আপোনাৰ 60 বছৰৰ ওপৰৰ যিখিনি মানে দৰিদ্ৰ সীমাৰেখাৰ তলৰ জনসাধাৰণ, তেওঁলোকক দিয়া হয়, 60 বছৰ ওপৰৰ বয়সৰ। তো তেওঁলোকে আপোনাৰ 250 টকাকে পায় মান্থলি
1: মাহে,
0: আৰু তেওঁলোকৰ বয়স যদি 80 বছৰৰ ওপৰ হয় তেওঁলোকক আকৌ 550 টকাকে পায়। সেইটো এটা আঁচনি। তাৰপিছতে আপোনাৰ যিটো আপোনাৰ উইডো বিধৱা পেঞ্চন দিয়া হয়, সেইটো 1250 টকা
1: মাহে
0: মাহে। আৰু আপোনাৰ যিটো মই ক'লো ফিজিকেলি চেলেঞ্জ ব্যক্তিসকলক দিয়ে প্ৰদান কৰা হয়, তেওঁলোকক মাহিলি 300 টকাকৈ দিয়া হয়।
1: কেন্দ্ৰীয় চৰকাৰ
0: অৰুণোদয় আঁচনিটো একচুৱেলি আমাৰ ব্লকৰ গাঁও পঞ্চায়তৰ সমূহৰ দ্বাৰাই এইখিনি চোৱা চিতা কৰে, কিন্তু অৰুণোদয় আঁচনিটো একচুৱেলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নহয়, এইটো বিত্ত বিভাগৰ, ফাইনেন্স ডিপাৰ্টমেণ্টৰ। আৰু এইটো মানে গোটেই কামখিনি একচুৱেলি জিলা আয়ুক্ত মহোদয়ৰ পৰা হয়।
1: যথেষ্টখিনি আঁচনি আছে,
0: জনহিতকৰমূলক আঁচনি, এইখিনি
1: বহুতখিনি আছে।
0: হয় হয়, ইয়াৰ বাদেও আপোনাৰ
1: কি আছে,
0: যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ, মানে যিখিনি আমাৰ বিভিন্ন আঁচনিৰ জৰিয়তে আমি যিকোনো ৰাস্তা পদূলি নিৰ্মাণ, গৃহ নিৰ্মাণ, সেইখিনি ৰূপায়ণ কৰিবলৈ আমি ভি ভি জি ৰামজী, আগতে এনৰেগা আছিলে, ভি ভি জি ৰামজী এই আঁচনিখনৰ অধীনত আমি গাঁৱৰ গ্ৰাম্য অঞ্চলৰ ৰাস্তা পদূলি বা আৰু বহুত তেনেকুৱা আঁচনি আছে, আঁচনিৰ নামো নিৰ্ধাৰিত কৰি থোৱা আছে, সেইবিলাক আমি কৰিব পাৰোঁ। আৰু ভি ভি জি ৰামজীৰ অধীনত আমি ইণ্ডিভিজুৱেল বেনিফিট স্কিম, তাৰমানে IBS স্কিম বুলি কয়, গাঁৱৰ তেনেকুৱা ব্যক্তিসকলকো ইণ্ডিভিজুৱেলিও আমি এই আঁচনিত সুবিধাটো দিব পাৰোঁ। গতিকে যেনে ধৰি লওক কিছুমানে নিজৰ আত্মনিৰ্ভৰশীলতাৰ ওপৰত হ'বৰ কাৰণে, আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে বিভিন্ন আঁচনি বিচাৰে, যেনেকৈ আপোনাৰ আপোনাৰ পুখুৰী খান্দিব পাৰে,
1: পুখুৰী পাৰে,
0: তাৰপিছতে আপোনাৰ পিগাৰী গোটাৰী, সেইখিনি মূলধনখিনি সেই আঁচনিৰ পৰাই দিয়া হয়, তেওঁলোকক দিয়া
1: হয়। তাৰ বাবে তেওঁলোকক কেনেকৈ কি দৰকাৰ হয় নথি পত্ৰ?
0: তেওঁলোকক বিশেষকে ভি ভি জি ৰামজী বা আগৰ এনৰেগা আঁচনিৰ অন্তৰ্ভুক্ত হবলৈ প্ৰথমতে তেওঁলোকে জব কাৰ্ড পাব লাগিব, জব কাৰ্ডৰ কাৰণে আবেদন কৰিব লাগিব, থাকিব লাগিব জব কাৰ্ডে, তেওঁলোকে গাঁও পঞ্চায়ত অফিচত আবেদন কৰিব পাৰে। তাৰ কাৰণে আপোনাৰ নিম্নতম বয়স 18 বছৰ, তাৰপিছত মানে কথাটো হ'ল তেওঁলোক নিবনুৱা হ'ব লাগিব, যিখিনি নিবনুৱা তেওঁলোকে জব কাৰ্ডখন আহৰণ কৰি এই আঁচনিসমূহত তেওঁলোকক শ্ৰমদান কৰিব পাৰে, আৰু শ্ৰমদান কৰিলে জব কাৰ্ডখনৰ কাৰ্ড হোল্ডাৰসমূহক বা যিসকলে কাম কৰিব তেওঁলোকক ডেইলি আগতে 256 টকা আছিল, এতিয়া ভিভিজি ৰামজিত

0: তিনিশ টকালৈ
1: বহাইছে,
0: মজুৰিটো বহাইছে 300 টকা পায়
1: দিনে
0: দিনে। আৰু আগতে আপোনাৰ গোটেই বছৰটোত এজন জব কাৰ্ড হোল্ডাৰক 100 দিন কৰ্মদিন দিয়াৰ নিয়ম আছিলে, এতিয়া সেইটো বঢ়াইছে 125 দিন। তেওঁলোকে যদি কাম বিচাৰে 125 দিনলৈকে তেওঁলোকে
1: কাম কৰিব পাৰিব
0: বছৰটোত।
1: বছৰটোত
0: এইটো হ'ল আপোনাৰ মই ক'লো ৱেজটো, তাৰমানে মজুৰি কামটো। আৰু এই ভিভিজি ৰামজীৰ জৰিয়তে ধৰি ল'লো আপোনাৰ কোনোবা এখন স্কুলৰ এটা বাউণ্ডেৰী ৱালেই আঁচনিখন লৈছে দিব লাগে। সেই বাউণ্ডেৰী ৱালখন নিৰ্মাণ কৰোঁতে আমাৰ যিটো প্ৰাককলন হয় বা এষ্টিমেট বনোৱা হয় তাত দুটা কম্পনেণ্ট থাকে, এটা ৱেষ্ট কম্পনেণ্ট আৰু এটা মেটেৰিয়েল কম্পনেণ্ট। ৱেষ্ট কম্পনেণ্টটো এই জব কাৰ্ড হোল্ডাৰসকলৰ তেওঁলোকে কৰে, গতিকে সেইটো তেনেকৈ তেনেকৈ পইচাটো পায়। আৰু মেটেৰিয়েলখিনি মানে সেই কামটো কৰিবলৈ আমাৰ ই শিল ইটা বালি বাকী এইবিলাকত খৰচ হয়, গতিকে সেই পইচাটোও আমাৰ সেই বিভিজি ৰামজীৰ পৰা হয়, মানে আঁচনিখনত আমি
1: তাৰপৰা গোটেইখিনি খৰচ কৰিব পাৰে আপোনালোকে। হয়, আৰু আপুনি প্ৰথমতে যিখিনি আঁচনিৰ কথা কৈছিলে ধৰক আৱাস যোজনা আছিলে,
0: হয়
1: আৱাস বিষয়ে অকণ বহলাই কওক। আৱাস গাঁৱত দেখিছোঁ প্ৰায় মানুহে ঘৰ পায় আজিকালি,
0: সেইখন হৈছে ভিভিজি ৰামজীত আমি বিভিন্ন আঁচনি ল'ব পাৰোঁ। আৰু তাৰ বাদেও আমাৰ কেন্দ্ৰ চৰকাৰে আমাৰ পঞ্চায়তসমূহলৈ বা আমাৰ আঞ্চলিক পঞ্চায়তলৈ বা জিলা পৰিষদলৈ 15 ফাইনেন্স কমিশ্যন গ্ৰান্টত পইচা দিয়ে, আৰু 15 ফাইনেন্স কমিশ্যনটো এইবছৰ শেষ হৈছে, গতিকে অহা বছৰৰ পৰা আমাৰ 16 ফাইনেন্স কমিশ্যন আহিব। 16 ফাইনেন্স কমিশ্যনত সেই 5 বছৰৰ কাৰণে প্ৰতি বছৰে নিৰ্দিষ্ট পৰিমাণৰ ধন আবণ্টন কৰে, আৰু তাতো মানে আমাৰ পঞ্চায়ত প্ৰতিনিধিসকলে নিজৰ নিজৰ এলেকাত উন্নয়নমূলক আঁচনি গ্ৰহণ কৰে। আমাৰ জিলা পৰিষদৰ এক্সিকিউটিভ বডীত আলোচনা কৰি মেম্বাৰসকলে আঁচনিসমূহ দিয়ে, তাৰপিছত আঞ্চলিক পঞ্চায়ততো তেনেকৈ দিয়ে আৰু গ্ৰাম পঞ্চায়ততো তেনেকৈ দিয়ে। গতিকে এই পইচাৰে আপোনাৰ এটা এটা নিজৰ নিজৰ এলেকাত তেওঁলোকে বিভিন্ন আঁচনি ল'ব পাৰে, উন্নয়নমূলক আঁচনি, গতিকে সেইখিনি আঁচনিও আমি ৰূপায়ণ কৰোঁ তেনেকৈ হয়। আৰু আপুনি সোধাৰ ধৰণে আমাৰ যিটো প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা, গতিকে প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা যোৱা প্ৰায় 10 বছৰ ধৰি আমি এই আঁচনিখন চলি আছে, গতিকে সেই আঁচনিত আমি এতিয়ালৈকে আমাৰ জিলাখনত 86,000 শোণিতপুৰ জিলাত মানে গ্ৰাম মানে আমাৰ হেৰি চেংচন হৈছে আমাৰ ঘৰ, তাৰ ভিতৰতে এতিয়ালৈকে আমি প্ৰায় 74.5% মান আমি এতিয়ালৈকে এচিভ কৰিছোঁ, মানে কমপ্লিট হৈছে, আৰু বাকীখিনি চলি আছে বিভিন্ন পৰ্যায়ত।
1: আপোনালোকে কিহৰ ভিত্তিত তেওঁলোকক
0: চিলেকশ্যনটো এনেকুৱা ধৰণৰ, এইটো হঠাতে চিলেকশ্যন নহয়, মানে ছাৰ্ভে হয়। এতিয়া এই যিখিনি আমাৰ হিতাধিকাৰী বৰ্তমান ঘৰ পাই আছে বা তেওঁলোকৰ নিৰ্মাণ কাৰ্য চলি আছে, তেওঁলোকৰ চিলেকশ্যনটো আগতে হৈছিলে, হাউচ টু হাউচ ছাৰ্ভে হৈছিলে, হৈ পেলাই তেওঁলোকৰ এখন লিষ্ট প্ৰস্তুত কৰা হয়। সেই লিষ্টৰ পৰা তাতে আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ নিয়ম আছে, ক্ৰাইটেৰিয়া আছে, সেইখিনি কেঁচা ঘৰ হ'ব লাগিব আৰু তেওঁলোকৰ প্ৰশিক্ষণ থাকিব নালাগিব, চাকৰি থাকিব নালাগিব, আৰু লগতে SC ST এই কেটেগৰীবিলাকো চোৱা হয়, তেওঁলোকক মানে প্ৰায়ৰিটি দিব লাগিব, গোটেই আবণ্টন দিব, আগস্থান দিব লাগিব, এইবিলাক মানি পেলাই আমাৰ যিখন আমাৰ লিষ্ট থাকে সেই লিষ্টৰ পৰা বছৰি বছৰি আমাৰ কেন্দ্ৰীয় চৰকাৰে ফাণ্ডটো আবণ্টন দিয়ে আৰু সেইমতে আমাৰ চেংচনবোৰ তেওঁলোকৰ একাউণ্টত, বেনিফিচিয়াৰী একাউণ্টত ডাইৰেক্ট সোমায়।
1: কিমান টকা দিয়ে
0: এটা ঘৰ আপোনাৰ নিৰ্মাণৰ কাৰণে? 1,30,000 দিয়ে দুটা ৰুমৰ ঘৰ, মানে এটা আমাৰ এটা মডেল এষ্টিমেট থাকে। আৰু ইয়াৰ লগতে আকৌ সেই বেনিফিচিয়াৰীজনে, মই যে ক'লো এতিয়া সেই বেনিফিচিয়াৰীজনে আকৌ সেই ভিভিজি ৰামজী হ'ব, এতিয়া আগতে এম জি এনৰেগাৰ অধীনত তেওঁলোকে মজুৰি পায়, আপোনাৰ আগতে 100 দিন পাইছিলে, এতিয়া 125 দিনৰ পাব, গতিকে গতিকে প্ৰায় 58,000 মান পাব। গতিকে এতিয়া মানে টোটেল আপোনাৰ এটা ঘৰৰ এতিয়াৰ হিচাপ কৰিলে 1,58,000 মান টকা মুঠ পাব, ৱেজটো আৰু মেটেৰিয়েলৰ পইচাটো লৈ পেলাই। গতিকে এইটো তেওঁলোকৰ পইচাটো সোমায় আৰু আমাৰ বিষয়া কৰ্মচাৰীসকলে, আমাৰ ইঞ্জিনিয়াৰসকলে, আমাৰ টেকনিকেল ষ্টাফ, আমাৰ ব্লকত BDO নেতৃত্বত এই গোটেই কামখিনি আমাৰ বিষয়াসকলে নিৰীক্ষণ কৰে। তেওঁলোকে কেতিয়াবা বিভিন্ন সময়ত কামটো পিছুৱাই থয়, কিছুমানে নিজৰ বেলেগ কামত খৰচ কৰি দিয়ে,
1: এনেকুৱা হয়।
0: এতিয়া সেইবিলাক আমি যিমান সোনকালে পাৰি আমি কামটো শেষ কৰিবলৈ আমি চেষ্টা কৰোঁ।
1: আৰু আপুনি ৰাস্তা ঘাট মেৰামতি বা নিৰ্মাণ কৰাৰ কথা কৈছিলে, সেইখিনি কথাও কওকচোন।
0: মানে ৰাস্তা ঘাটবিলাক চাওক, এতিয়া আমাৰ মূল ৰাস্তাবিলাকতো আমাৰ PWD ডিপাৰ্টমেণ্টে বনায়, গাঁৱতো আজিকালি অসম মালাৰ অধীনত গাঁৱৰ

0: ডিপাৰ্টমেণ্টৰ, অন্যান্য ডিপাৰ্টমেণ্টৰ যিবিলাক আঁচনি, সেই আঁচনিবিলাকৰ কেনেকৈ সুযোগ গ্ৰহণ কৰিব পাৰি, সেইবিলাক এই আমাৰ মহিলাসকলক তেওঁলোকে সংযোগ স্থাপন কৰাই দিয়ে।
1: যিখিনিয়ে জানে তেওঁলোকে নিজে গৈ পেলাই আকৌ বিচাৰি পেলাই বুজাই দিয়ে।
0: হয় হয় হয়। গতিকে গ্ৰাছৰুট লেভেলত মানে তৃণমূল পৰ্যায়ত এখেতসকলে ইমান ধুনীয়াকৈ কামখিনি আগবঢ়াই নিছে, যাৰ ফলত আমাৰ গোটেই গ্ৰাম্য অৰ্থনীতিটো অতি অধিক ঠন ধৰি উঠিছে।
1: আপোনালোকৰ বিভাগত বহুতখিনি আঁচনি আছে, কেন্দ্ৰীয় চৰকাৰ হওক বা অসম চৰকাৰ হওক, আৰু সেইখিনিয়ে যথেষ্টখিনি উপকাৰ কৰিছে ৰাইজৰ। আজি আমাৰ এই অনুষ্ঠানটো যিসকল শ্ৰোতাই শুনি আছে বা যিসকলে নাজানে এই বিষয়ে, আঁচনিৰ বিষয়ে, তেওঁলোকে নিশ্চয় উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। এতিয়া এইবাৰ মই আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে সফলতা আৰু বিফলতা, কিবা এটা কাম কৰিবলৈ যাওঁতে মানুহৰ সফলতাও থাকে বিফলতাও থাকে, এই ক্ষেত্ৰত আপুনি কি ক'ব?
0: মানে আমাৰ চৰকাৰী আঁচনিসমূহতো আমি বিফলতাটো আমি চিন্তা কৰিব নোৱাৰোঁ।
1: হয়,
0: চৰকাৰে আমাক নিয়োজিত কৰিছে, চৰকাৰ আঁচনিখন সফলভাৱে ৰূপায়ণ কৰিব, গতিকে আমি এই ক্ষেত্ৰত আমাৰ বিষয়া কৰ্মচাৰীসকলে আমি সফলতাৰ কথাটোৱে চিন্তা কৰোঁ, সফলতাৰ লক্ষ্যটো আগত ৰাখি আমি কাম কৰোঁ। কিন্তু এইসকল মই এই ক্ষেত্ৰত মই আমাৰ গ্ৰাম্য অঞ্চলৰ লোকসকলৰ সফলতা বিফলতাৰ কথা যদি মই ভাবোঁ, তেতিয়াহ'লে মই এটা কথাই ক'ম যে আমাৰ এতিয়া চৰকাৰৰ বিভিন্ন আঁচনি আছে, সেই আঁচনিবিলাকৰ সুযোগ কেনেকৈ ল'ব লাগে সেইখিনি আমাৰ ৰাইজ অকণমান আগবাঢ়ি আহিব লাগে। আৰু মই আগতেও কৈছোঁ যে মনত কিছু সাহস আৰু অলপ ধৈৰ্য লাগিব।
1: হয়,
0: প্ৰথম অলপ কিবা এখন আঁচনি হাতত ল'লে আপুনি ব্যক্তিগতভাৱে একেবাৰতে প্ৰথমবাৰতে সফল নহ'ব পাৰে, গতিকে অকণমান ধৈৰ্য লাগিব আৰু সততা লাগিব। সেই হিচাপে যদি আগবাঢ়ি আহে আৰু আমাৰ বিষয়া কৰ্মচাৰীসকলৰ পৰা যদি বুদ্ধি পৰামৰ্শ লয়, মই ভাবোঁ তেওঁলোক নিশ্চয় সফল হ'ব। আৰু এই ক্ষেত্ৰত কেতিয়াবা কোনোবা আমাৰ বিষয়া কৰ্মচাৰীৰ পৰা যদি তেওঁলোকে আশানুৰূপ আপোনাৰ সহায় সহযোগিতা পোৱা নাই, তেতিয়াহ'লে সেই ক্ষেত্ৰতো আমাৰ উপৰিষ্ঠ বিষয়াসকলক অৱগত যদি কৰে, নিশ্চয় আমি এই ক্ষেত্ৰত সহায় কৰিম আৰু আমি তেওঁলোকক আগবাঢ়ি যোৱাত আমি যথেষ্ট আমি উদ্দীপনা যোগাব পাৰিম।
1: এতিয়া আপুনি বিভিন্ন চৰকাৰী আঁচনিৰ কথা আমাক ক'লে, আমি কথা পাতিলোঁ, শেষত এটা কথা জানিবলৈ বিচাৰিছোঁ, চৰকাৰী আঁচনিৰ বাহিৰেও আপোনালোকৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিজা কিবা তেনেকুৱা উৎস আছে নেকি কাম কৰিব পৰাকৈ?
0: হয়, এইটো আপুনি অতি গুৰুত্বপূৰ্ণ কথা, প্ৰয়োজনীয় কথা মানে সুধিছে, প্ৰশ্ন সুধিছে। আমাৰ পঞ্চায়তসমূহে, আমাৰ আঞ্চলিক পঞ্চায়তে হওক, আমাৰ গাঁও পঞ্চায়তক হওক বা জিলা পৰিষদে হওক, অসম পঞ্চায়ত আইন 1994, এই পঞ্চায়ত আইনখনৰ থকা বিভিন্ন দফাৰ জৰিয়তে আমি পঞ্চায়তৰ কামবিলাক আমি কৰোঁ। গতিকে এই আইনে পঞ্চায়তসমূহক যথেষ্টখিনি ক্ষমতা প্ৰদান কৰিছে নিজৰ চোৰ্চ, নিজৰ উৎস বঢ়োৱাৰ ক্ষেত্ৰত। যেনেকৈ আপুনি জানিব যে আমাৰ যে পঞ্চায়তসমূহত বা আঞ্চলিক পঞ্চায়তৰ অধীনত বা জিলা পৰিষদৰ অধীনত কিছুমান গ্ৰাম্য বজাৰ থাকে, ডাঙৰ ডাঙৰ বজাৰ, সেই বজাৰসমূহ ডাকত দিব পাৰে তেওঁলোকে। সেই ডাকত দিয়াৰ পিছত বছৰেকত সেই বজাৰৰ পৰা
1: যিটো ৰাজহ আহে,
0: তাৰ পৰা এটা ভাল ৰাজহ আহে। আৰু গাঁও পঞ্চায়তসমূহে আপোনাৰ তেওঁলোকৰ বাইল প্ৰস্তুত কৰিব পাৰে, গ্ৰামাঞ্চলত তেওঁলোকে নিৰ্দিষ্ট কিছুমান বিষয়ৰ ওপৰত টেক্স ইম্পজ কৰিব পাৰে, তেনেকৈ ব্লক বা আঞ্চলিক পঞ্চায়তেও পাৰে চৰকাৰী নীতি নিয়মৰ অধীনত, আৰু তেনেকৈ জিলা পৰিষদৰ ক্ষেত্ৰতো, আৰু অন্য ধৰণৰ কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব পাৰে। এতিয়া আপুনি দেখিব আমাৰ শোণিতপুৰ জিলা পৰিষদৰ এটা বিবাহ ভৱন আছে, গতিকে বিবাহ ভৱনটো আমি ভাড়া দিওঁ, বছৰেকত আমি কিছু পাওঁ, বজাৰসমূহৰ পৰাও আহে। আৰু কিছুমান গাঁও পঞ্চায়তত দেখিব বহুতৰ বা আঞ্চলিক পঞ্চায়তত নিজৰ মাৰ্কেট আছে, মাৰ্কেট ছেট আছে, এইবিলাক ভাড়া দি তেওঁলোকে নিজৰ চোৰ্চ
1: যথেষ্টখিনি পইচা পায়।
0: আৰু বহুতৰে পুখুৰী আছে নিজৰ নিজৰ, সেই পুখুৰীবোৰৰ পৰাও অৰ্থ উপাৰ্জন কৰে। গতিকে পঞ্চায়তসমূহে, এতিয়া চৰকাৰেও সেইটো অতি গুৰুত্ব দিছে যে পঞ্চায়তসমূহে নিজৰ চোৰ্চটো বঢ়াবলৈ চেষ্টা
1: কৰিব লাগে।
0: গতিকে আৰু এই চোৰ্চৰ পৰা যিখিনি পইচা আৰ্ণ হ'ব, যিখিনি ধন উপাৰ্জন হ'ব, সেই তাৰ পৰাও তেওঁলোকে বিভিন্ন আঁচনি ল'ব পাৰে নিজাকৈ।
1: সুন্দৰ পদক্ষেপ,
0: ভাল পদক্ষেপ। সেইকাৰণে পঞ্চায়ত বডীসমূহক লোকেল ছেল্ফ গভৰ্ণমেণ্ট বুলি কয়, লোকেল ছেল্ফ গভৰ্ণমেণ্ট। আৰু এতিয়া এটা কথা আপোনালোকে জানি ভাল পাব যে চৰকাৰৰ গোটেই ডিপাৰ্টমেণ্টবিলাকৰ যিকোনো আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত গাঁও পঞ্চায়ত অফিচটোৰ সহযোগিতা অতিকৈ প্ৰয়োজন।

0: তাৰমানে আপুনি এটা চাওকচোন, একেবাৰে গ্ৰাছৰুট লেভেলত অকল পঞ্চায়ত অফিচটোহে আছে, হয়নে? আৰু নাই? এতিয়া আপোনাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টত তেনেকুৱা পঞ্চায়ত অফিচ আছে জানো? বা অন্য ডিপাৰ্টমেণ্টে চাওক, হেল্থে চাওক, ৰেভিনিউ চাৰ্কল অফিচটোহে আছে, তাৰ তলততো আৰু নাই। ঠিক তেনেকৈ আপোনাৰ পাব্লিক হেল্থ ডিপাৰ্টমেণ্টত আপোনাৰ এছ ডি অফিচটোহে, আৰু তাৰ তলততো অফিচ নাই, হয়নে?
1: ইয়াত আছে,
0: কিন্তু আমাৰ গাঁও পঞ্চায়ত লেভেললৈকে এটা পূৰ্ণ পৰ্যায়ৰ অফিচ আছে অকল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগটোৱে। গতিকে সেইটো এটা লোকেল চেল্ফ গভৰ্ণমেণ্ট গভৰ্ণমেণ্টৰ নিচিনা। গতিকে গাঁও পঞ্চায়ত অফিচটো হৈছে এটা এপি চেণ্টাৰ, গোটেই চব ডিপাৰ্টমেণ্টৰ যোগ সূত্ৰকাৰী এটা অফিচ কাৰ্যালয়, গতিকে সেইকাৰণে গুৰুত্বটো বেছি। সেইকাৰণে আমি মানে আশা কৰোঁ যে সকলোৱে সহযোগিতা আগবঢ়ালে আৰু অন্য লাইন ডিপাৰ্টমেণ্টবিলাকেও যদি পঞ্চায়তৰ লগত বেছিকৈ যোগাযোগটো ৰাখে, তেতিয়াহ'লে জনসাধাৰণক অধিকভাৱে উপকৃত হ'ব। আৰু মই শেষত মই আপোনালোকক এটা কথা ক'বলৈ ভাল পাম, আমাৰ পঞ্চায়তসমূহৰ কাৰ্যক্ৰমণিকাৰ ওপৰত নিৰ্ভৰ কৰি ভাৰত চৰকাৰৰ এই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে প্ৰতি বছৰে আমাৰ কিছুমান বঁটা দিয়ে। সেই পঞ্চায়ত এলেকাৰ বিভিন্ন আঁচনি, অকল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনি নহয়, হেল্থ ডিপাৰ্টমেণ্টৰ আঁচনি বা অন্য ৰেভিনিউৱে হওক বা অন্য যিকোনো ডিপাৰ্টমেণ্টৰ বিভিন্ন আঁচনি আছে নহয়, ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, এই গোটেই আঁচনিবিলাক ৰূপায়ণৰ ক্ষেত্ৰত যিটো পঞ্চায়তত আটাইতকৈ তাৰ ভাল ফল দেখা গৈছে, তেনেকুৱা পেৰামিটাৰৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতি বছৰে বেষ্ট পঞ্চায়ত এৱাৰ্ড, শ্ৰেষ্ঠ পঞ্চায়ত এৱাৰ্ড এটা দিয়ে। আৰু এইবাৰ আপোনালোকে শুনি ভাল পাব, এইবাৰ শোণিতপুৰ জিলাৰ নিউ নপাম, নতুন নপাম গাঁও পঞ্চায়ত, আপোনাৰ এইটো তেজপুৰ ইউনিভাৰ্চিটিৰ কাষত ওচৰত আছে, সেই গাঁও পঞ্চায়তখনে সৰ্বশ্ৰেষ্ঠ গাঁও পঞ্চায়ত হিচাপে নিৰ্বাচিত হৈ বঁটা পাইছে। আৰু সেই বঁটাটো আমি ল'বলৈ মই গৈছিলোঁ তালৈ, দিল্লীলৈ। গতিকে সেইটো আমাৰ কাৰণে এটা ভাল কথা আৰু।
1: হয় হয়, ভাল, অভিনন্দন থাকিল,
0: ধন্যবাদ।
1: এতিয়া যিহেতু আমাৰ অনুষ্ঠানৰ সময় সীমিত, আমি অনুষ্ঠান সময়তে সামৰিব লাগিব। এতিয়া আপোনাৰ পৰা বহুতখিনি কথা আমি জানিলোঁ, মানে আমি জানিলোঁ মানে আমাৰ ৰাইজে জানিলে, চৰকাৰ থাকিলেই নহ'ব বা আঁচনি থাকিলেই নহ'ব, ইয়াত ৰাইজৰ সহায় সহযোগিতা, সমাজৰ সহযোগিতা লাগিবই। আপুনি এগৰাকী চৰকাৰী বিষয়া, তেজপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, এই ক্ষেত্ৰত আপুনি আমাৰ ৰাইজলৈ কি আহ্বান জনাব?
0: মই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জিলাখনৰ মুৰব্বী বিষয়া হিচাপে মই আমাৰ গ্ৰামাঞ্চলৰ সমূহ জনসাধাৰণৰ প্ৰতি এইটোৱে আহ্বান জনাম যে আপোনালোকে গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ যিসমূহ আঁচনি আছে, সেই আঁচনিসমূহৰ দ্বাৰা যদি আপোনালোকে নিজেই লাভৱান হ'ব বিচাৰিছে, নিজকে জড়িত কৰিব বিচাৰিছে, আপোনালোক আগবাঢ়ি আহক আৰু আমাৰ গাঁও পঞ্চায়তসমূহত সমূহলৈ আহক, তাত আমাৰ আঁচনিসমূহৰ বিষয়ে বিতংকৈ জানিব পাৰিব। আৰু আমি অনবৰতে আমাৰ গোটেই বিভাগ আমি প্ৰস্তুত হৈ আছোঁ আমাৰ আঁচনিসমূহৰ জৰিয়তে জনসাধাৰণক সহায় সহযোগিতা কৰিবলৈ। এই ক্ষেত্ৰত আমি খালি এটাই আমাৰ অনুৰোধ, যাতে আমি ৰাইজৰ পৰাও সহযোগিতা পাওঁ আৰু আমাৰ পঞ্চায়ত প্ৰতিনিধিসকল, তেখেতসকলে যথেষ্ট আমাক সহযোগিতা আগবঢ়ায় আৰু তেওঁলোকৰ জৰিয়তেও আমি আমাৰ প্ৰতিগৰাকী গাঁৱৰ জনসাধাৰণলৈ আমি আমাৰ সেৱা আগবঢ়াব বিচাৰোঁ। গতিকে আমাৰ মই সেইটোৱে ক'ম যে আপোনালোক আগবাঢ়ি আহক আৰু নজনা কথাটো জানিবলৈ চেষ্টা কৰক, আমি আপোনালোকৰ সেৱাৰ কাৰণে অনবৰতে প্ৰস্তুত হৈ আছোঁ।
1: হয়, ধন্যবাদ বৰা ডাঙৰীয়া, আজি আপোনাৰ ইমান ব্যস্ত সূচীৰ মাজত আমাক আকাশবাণী তেজপুৰক এইখিনি সময় দিলে আৰু আপুনি যিখিনি কথা ক'লে, এই কথাখিনিয়ে নিশ্চয় আমাৰ যিখিনি শ্ৰোতাই শুনি আছে তেওঁলোক উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ আৰু আপোনালৈ অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ।
0: ধন্যবাদ, নমস্কাৰ।
1: ইমান পৰে শ্ৰোতাই, আমাৰ আজি জনকল্যাণ অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনিসমূহৰ বিষয়ে হোৱা এটি সাক্ষাৎকাৰ অনুষ্ঠান শুনিলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে তেজপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত কুমাৰ বৰাই, অনুষ্ঠানটিৰ সাক্ষাৎ গ্ৰহণ আৰু সম্পাদনা ৰশ্মিৰেখা ভূঞাৰ আৰু প্ৰযোজনা ৰূপান্ত দাসৰ।
2: এয়া আকাশবাণী তেজপুৰ।

এয়া আকাশবাণী তেজপুৰ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মই অজিত চক্ৰৱৰ্তীয়ে লৈ আহিছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। প্ৰিয় শ্ৰোতা, আজিৰ দিনটো অনুষ্ঠানটিৰ জৰিয়তে আমি ইতিহাসত আজিৰ দিনটোত ঘটা ঘটনা প্ৰবাহৰ কিয়দাংশ আলোকপাত কৰাৰ প্ৰয়াস কৰোঁ। আজি শনিবাৰ, 1433 ভাস্কৰাব্দৰ আহিন মাহৰ আজি 22 দিন, 2026 খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহৰ আজি 10 তাৰিখ, গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰটোৰ আজি 283 সংখ্যক দিন, বছৰটো শেষ হ'বলৈ আৰু 82 দিন বাকী আছে।

আজি পবিত্ৰ মহালয়া, আজি দিনটোতে দুৰ্গাদেৱী ধৰালৈ নামি আহিছিল। এইবাৰ দুৰ্গাদেৱী ঘোঁৰাত উঠি ধৰালৈ নামি আহিছে। আমি শ্ৰোতাৰ সকলোলৈ এই আধ্যাত্মিক পবিত্ৰ দিনটোৰ শুভেচ্ছা জনাইছোঁ। আজিৰ দিনটো অনুষ্ঠানটিত প্ৰথমেই শুনো আহক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস। এই উপলক্ষে আমাৰ দেশতো বিভিন্ন সজাগতামূলক কাৰ্যসূচী লোৱা হৈছে। আজি মৃত্যুদণ্ড বিৰোধী বিশ্ব দিৱস।

1957 খ্ৰীষ্টাব্দৰ আজি দিনটোতেই উইনস্কেলত পাৰমাণৱিক দুৰ্ঘটনা হৈছিল। 1861 খ্ৰীষ্টাব্দৰ আজি দিনটোতেই জন্ম হৈছিল নৰৱেৰ নোবেল বঁটাপ্ৰাপ্ত ফ্ৰিটজ নানচেনৰ। 1937 খ্ৰীষ্টাব্দৰ আজি দিনটোতেই জাৰ্মানীৰ পদাৰ্থবিজ্ঞানী গেৰহাৰ্ড এটলৰৰ জন্ম হৈছিল। তেওঁ ৰসায়ন বিষয়ত নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। খ্ৰীষ্টপূৰ্ব 19 শতিকাৰ আজি দিনটোতে মৃত্যু হৈছিল ৰোমান সেনাপতি জাৰ্মানিকাছৰ। 1659 খ্ৰীষ্টাব্দৰ আজি দিনটোতেই ডাচ নাৱিক আৰু অভিযাত্ৰী এভেল আছমানৰ মৃত্যু হৈছিল।

1929 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে মৃত্যু হৈছিল কানাডিয়াৰ অভিযন্তা এলিজা মেককয়ৰ। 1966 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ব্ৰিটিছ খেলুৱৈ যি প্ৰথম মহিলা টেনিছ খেলুৱৈ হিচাপে স্বীকৃত চাৰ্লছ, তেওঁৰ মৃত্যু হৈছিল। 1997 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে মৃত্যু হৈছিল আমেৰিকাৰ ৰসায়নবিদ মাইকেল জে এছ দেৱৰ।

1731 খ্ৰীষ্টাব্দ আজিৰ দিনটোতেই ইংৰাজ বিজ্ঞানী হেনৰী কেভেণ্ডিছৰ জন্ম হৈছিল। 1885 খ্ৰীষ্টাব্দ আজিৰ দিনটোতেই আমেৰিকান কবি এজৰা পাউণ্ডৰ জন্ম হৈছিল। 1964 খ্ৰীষ্টাব্দ আজিৰ দিনটোতেই টকিঅ' অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল। 24 অক্টোবৰলৈকে এই সমাৰোহ চলিছিল। 1970 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ফিজিয়ে স্বাধীনতা লাভ কৰিছিল।

দুহেজাৰ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী শ্ৰীলংকাৰ শ্ৰীমাভো বন্দৰনায়কৰ মৃত্যু হৈছিল। 2002 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই হাংগেৰীৰ ঔপন্যাসিক ইমৰে কৰ্তৈজলৈ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হৈছিল। 2003 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ইৰাণৰ মানৱাধিকাৰী নেত্ৰী তথা আইনজীৱী শিৰিন এবাৰ্ডলৈ শান্তিৰ নোবেল বঁটা আগবঢ়োৱা হৈছিল।

প্ৰিয় শ্ৰোতা, আজিৰ দিনটোৰ অনুষ্ঠানত এইবাৰ শুনো হওক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। আজি ৰাষ্ট্ৰীয় ডাক দিৱস। 1924 খ্ৰীষ্টাব্দত আজিৰ দিনটোতে জন্ম হৈছিল ভাৰতৰ প্ৰসিদ্ধ হকী খেলুৱৈ বলবীৰ সিঙৰ। 1955 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই জন্ম হৈছিল ভাৰতৰ এগৰাকী প্ৰখ্যাত অভিনেত্ৰী ৰেখাৰ। ১৯৫৬ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই জন্ম হৈছিল অভিনেতা গজেন্দ্ৰ চৌহানৰ। তেওঁ দূৰদৰ্শনত মহাভাৰত ধাৰাবাহিকৰ যুধিষ্ঠিৰৰ চৰিত্ৰটিত সবল অভিনয় কৰিছিল। 1990 খ্ৰীষ্টাব্দত আজিৰ দিনটোতেই জন্ম হৈছিল ভাৰতীয় অভিনেত্ৰী বকুল প্ৰীতি সিঙৰ। ১৯৬৪ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে মৃত্যু হৈছিল প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক গুৰু দত্তৰ। 2019 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ গজল গায়ক জগজিৎ সিঙৰ মৃত্যু হৈছিল। 2022 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে মৃত্যু হৈছিল উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱৰ।

1906 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ভাৰতীয় উপন্যাসিক আৰ কে নাৰায়ণৰ জন্ম হৈছিল। 1909 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই এগৰাকী খ্যাতনামা সাহিত্যিক ৰমাদাসৰ জন্ম হৈছিল। 1999 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই বিজেপি তথা আন কেইটামান দলৰ মিত্ৰজোঁটৰ কেন্দ্ৰত চৰকাৰ গঠন কৰিছিল। অটল বিহাৰী বাজপেয়ী পুনৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈছিল।

প্ৰিয় শ্ৰোতা, আজিৰ দিনটো অনুষ্ঠানটিত এইবাৰ শুনো হওক ৰাজ্যিক প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। 1942 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই শংকৰ বৰুৱা, সুৰেণ ফুকন আৰু বৈকুণ্ঠ সিঙৰ নেতৃত্বত পুৱতি নিশা কিছু লোকে গোলাঘাট জিলাৰ সৰুপথাৰৰ ওচৰৰ ৰেলপথৰ কেইটামান চিৰি আঁতৰাই ৰেল দুৰ্ঘটনা সংঘটিত কৰিছিল। এই দুৰ্ঘটনাত বহুকেইজন ব্ৰিটিছ আৰু আমেৰিকান সৈন্যই প্ৰাণ হেৰুৱাইছিল। এই দুৰ্ঘটনাৰ বাবে ব্ৰিটিছ আৰক্ষীয়ে কুশল কোঁৱৰক মুখ্য ষড়যন্ত্ৰকাৰী বুলি অভিযোগ কৰি গ্ৰেপ্তাৰ কৰিছিল।

প্ৰিয় শ্ৰোতা, ভূমিকম্প হোৱাৰ সময়ত ল'ব লগা সাৱধানতাসমূহ জনোৱা হওকচোন। ভূমিকম্প আহিলে মজবুত মেজ বা ওখ বিচনাৰ তলত সোমাব লাগে। নিজৰ হাত দুখনেৰে মূৰ আৰু মুখ ঢাকি ৰাখিব লাগে। কপন বন্ধ নোহোৱালৈকে মেজ বা কোনো সামগ্ৰীত টানকৈ ধৰি থাকিব লাগে। ওখ গছ, বিদ্যুতৰ খুঁটা আৰু তাঁৰৰ পৰা যিমান পাৰি দূৰত্ব বৰ্তাই থাকিব লাগে। ভূমিকম্পৰ সময়ত কেতিয়াও ভয় খাব নালাগে আৰু ধৈৰ্যৰে তাক মোকাবিলা কৰিবলৈ যত্ন কৰিব লাগে।

আজিৰ দিনটো অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী তেজপুৰ। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে 8 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰচাৰিত মুখ্য বাতৰিসমূহ আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। কেন্দ্ৰীয় চৰকাৰে তালিকাভুক্ত নোহোৱা কৰ্কট ৰোগ প্ৰতিৰোধী ঔষধৰ যোগান আৰু বিক্ৰীৰ ক্ষেত্ৰত লভ্যাংশৰ ঊৰ্ধতম সীমা সৰ্বোচ্চ খুচুৰা মূল্যৰ 30% সীমাবদ্ধ ৰখাৰ প্ৰস্তাৱত জনোৱা অনুমোদনক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন কৰে আৰু কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামত নতুনকৈ সজাই তোলা পেভিলিয়নৰ শুভ উদ্বোধন কৰে। সেৱা সংকল্প অভিযানৰ অধীনত আজি কামৰূপ মহানগৰ জিলাত 5ম স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে আজি অসম আৰক্ষীৰ উদ্যোগত আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ আৰক্ষীৰ সহযোগত অসমৰ পৰা গুজৰাটৰ একতা নগৰলৈ বাইক ৰেলী উলিওৱা হয়। 2027 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা মাৰ্চ এপ্ৰিলত অনুষ্ঠিত হ'ব। তথ্যজনৰ অধিকাৰ সপ্তাহৰ সৈতে সংগতি ৰাখি শিলচৰত আজি সজাগতা কাৰ্যসূচী আৰু বিশেষ শুনানি অনুষ্ঠিত হয়। ৰাজ্যত খেল মহাৰণৰ তৃতীয় সংস্কৰণৰ বাবে এতিয়ালৈকে 10,75,589 যুৱক যুৱতীয়ে নাম পঞ্জীয়ন কৰিছে আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল কাইলৈ ইন্দোৰত অনুষ্ঠিত হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।
2: এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.46 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। আমাৰ পিছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
3: এয়া আকাশবাণী তেজপুৰ। শুনাবলৈ লোৱা হৈছে গায়ক, সুৰকাৰ, সংগীত পৰিচালক অজিত সিংহৰ সংগীত জীৱনৰ আধাৰত ৰচিত এখনি আলেখ্য এজাক চৰাই উৰি উৰি যায়। ৰচনা ৰুবি সিংহৰ। আলেখ্যখনি আকাশবাণীৰ উত্তৰ পূবৰ বিশেষ কাৰ্যসূচীৰ অধীনত প্ৰযোজিত। এয়া শুনক আলেখ্য এজাক চৰাই উৰি।

এজাক চৰাই উৰি উৰি যায়, নীল আকাশেদি গান গাই গায়। গীতটিৰ আবেগে যেন আমাকো আকাশলৈ উৰাই লৈ যায়, চৰাইজাকৰ সৈতে যেন আমিও গান গাই গাই আকাশলৈ উৰি যাওঁ।

0: এই মন চুই যোৱা সুন্দৰ সুৰৰ গীতটিৰ সুৰকাৰ হ'ল অজিত সিংহ। 50ৰ দশকৰ এই মিঠা গীতটি আজিও নতুন, অন্তৰপৰশা এটি জনপ্ৰিয় গীত। কাহানিতে শিৱসাগৰৰ কোনো এক অনুষ্ঠানত অংশগ্ৰহণ কৰি উভতি আহি বিষ্ণু ৰাভাদেৱে কৈছিল, অজিত, তোৰ চৰাইজাক শিৱসাগৰত উৰুৱাই থৈ আহিছোঁ। উক্ত অনুষ্ঠানত স্থানীয় শিল্পীসকলে এই গীতটি পৰিৱেশন কৰিছিল। এনেদৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এজাক চৰাই গীতটিয়ে জনপ্ৰিয়তা লাভ কৰিছিল। গীতটিৰ কথা আছিল জয়ন্ত বৰুৱাৰ।
1: সমবেত সংগীতৰ ক্ষেত্ৰখনত আমি অজিত সিংহক এক সুকীয়া স্থানত দেখা পাওঁ। কথাৰ লগত সংগতি ৰাখি তেওঁ ৰচনা কৰা সুৰৰ গীতসমূহে তেওঁক অসমৰ সংগীত জগতত সমবেত গীতৰ ক্ষেত্ৰত অদ্বিতীয় কৰি ৰাখিছে। সেয়েহে তেওঁ সুৰৰ সমবেত গীত শিল্পীসকলে প্ৰতিযোগিতাত পৰিৱেশন কৰিলেই প্ৰথম স্থান পায়েই বুলিয়েই এটা নাম আছে এতিয়া।
0: অজিত সিংহৰ জন্ম তেজপুৰত 1932 চনত। পিতৃ প্ৰদীপ সিংহ আৰু মাতৃ ৰত্না সিংহ। পিতৃ পেছাত এজন ফটোগ্ৰাফীৰ ব্যৱসায়ী, লগতে তেওঁ এজন দক্ষ বেহালা বাদক আছিল। বান ৰংগমঞ্চৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ অৰ্কেষ্ট্ৰা দলত তেওঁ বেহালা বজাইছিল। সেই সূত্ৰে তেওঁলোকৰ ঘৰলৈ সঘনাই আগমন ঘটিছিল অসমৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ জ্যোতি বিষ্ণু ফণি শৰ্মাৰ লগতে শিৱ ভট্টাচাৰ্যৰ দৰে শিল্পীসকলৰ। গতিকে ঘৰখনতেই তেওঁৰ সংগীতৰ এক সুন্দৰ পৰিৱেশ পাইছিল।
2: সংগীতৰ প্ৰতি ধাউতি দেখি দেউতাই ঘৰতে মোক শাস্ত্ৰীয় সংগীত শিকাৰ সুবিধা কৰি দিছিল। শাস্ত্ৰীয় সংগীত শিকিবৰ কাৰণে কিশোৰী মোহন চক্ৰৱৰ্তী মোৰ গুৰু আছিল। লাইট মিউজিকো শিকিবৰ কাৰণে শিৱ ভট্টাচাৰ্যক মোক ঠিক কৰি দিছিল। শিৱ ভট্টাচাৰ্যয়ে মোক সৰুতে ৰেডিঅ' ষ্টেচনলৈ নি কলিকতাৰ পৰা যিটো অনুষ্ঠান পৰিৱেশন তাত ভাগ ল'বৰ কাৰণে সুবিধা কৰি দিছিলে।
1: শিৱ ভট্টাচাৰ্যদেৱে গীত শিকাই বিভিন্ন অনুষ্ঠানত গীত গোৱাবলৈকো তেখেতক লৈ গৈছিল। 1946 চনত আকাশবাণী কলিকতাৰ পৰা প্ৰচাৰিত অসমীয়া অনুষ্ঠানৰ চেমনীয়া চোৰাত গীত পৰিৱেশন কৰিবলৈকো তেওঁক লৈ যায়। তাত তেওঁ শিৱ ভট্টাচাৰ্য ৰচনাৰ দুটি গীত গাইছিল, ক্ৰমে বনৰে মৰমীয় আৰু নেতাই ধুবুনিৰে ঘাটো বেউলা, নেতাই ধুবুনিৰে ঘাট।

0: সুগুণীৰে।
1: গীত গোৱাৰ লগতে অজিত সিংহই বেহেলা, অৰ্গেন, পিয়ানো আদি বাদ্যযন্ত্ৰ বজাবলৈ শিকিবলৈ লয়। সেই সময়ত গণেশঘাটৰ ওচৰৰ এণ্ডেল হোষ্টেলত থকা ফাদাৰ ৱাইল নামৰ এজন ইংৰাজ ব্যক্তি এজনৰ ওচৰত তেওঁ পিয়ানো শিকিবলৈ লয়। এনেতে পিতৃয়ে তেওঁক এটা অৰ্গেন কিনি দিয়ে। সেই অৰ্গেনৰ ৰিজত আঙুলি বুলাই তেওঁ গীতৰ সুৰ ৰচনা কৰিবলৈ আৰম্ভ কৰে। দশমমান শ্ৰেণীত পঢ়ি থাকোঁতে প্ৰথম এটি গীতত সুৰ সংযোজনা কৰে। জীৱনৰ প্ৰথম সুৰ কৰা গীতটি হ'ল নতুন দিনৰ নতুন প্ৰাণৰ নতুন মানুহ মই। এনেদৰে আৰম্ভ হয় এজন সুৰকাৰৰ সুৰৰ যাত্ৰা।
2: 1950 চনত মেট্ৰিক পৰীক্ষা দি উঠিছে হে মাথো। বাণ ৰংগমঞ্চৰ পৰিচালক নগেন ভট্টাচাৰ্যদেৱে নাটকৰ আৱহ সংগীত দিবৰ বাবে তেওঁক লৈ যায়। পূৰ্বতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ অৰ্কেষ্ট্ৰা দলেই নাটকত আৱহ সংগীত পৰিৱেশন কৰি আহিছিল। নানান কাৰণত সেই অৰ্কেষ্ট্ৰা দলটো বন্ধ হৈ গৈছিল। অজিত সিংহই নতুন বাদ্যযন্ত্ৰীসকলক লৈ সেই ধাৰাটো পুনৰ জীয়াই তোলে।
1: মেট্ৰিক পাছ কৰি কলেজলৈ আহি অজিত সিংহই লগ পায় গীতিকাৰ জয়ন্ত বৰুৱাক। মণিকাঞ্চন সংযোগহে ঘটিল যেন। এই সুৰকাৰ গীতিকাৰ জুটিয়ে এটি এটিকৈ অনেক সুৰীয়া গীতৰ জন্ম দিয়ে। দীপ নুমি যোৱা উৰুখা পজাত, ৰঙা হোৱা নাই পূব আকাশ পুৱতি নুঠিবি জাগি, ৰঙা ৰবি জাগি আদি সুললিত গীতৰ সৃষ্টি হ'ল। তাৰে এটি মিঠা গীত ৰাতি ঝিৰ ঝিৰ বৰষা নামে।

0: একক কণ্ঠৰ গীত, সমবেত গীতৰ লগতে শকুন্তলা, ৰঙিলী আদি নৃত্যনাটিকাও ৰচনা কৰিছিল দুয়ো।
1: 1952 চনত কটন কলেজত প্ৰথম আন্তঃ কলেজ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। তাত উদ্বোধনী গীত হিচাপে প্ৰশান্ত বৰুৱাৰ কথা আৰু অজিত সিংহৰ সুৰৰ এন্ধাৰ পথ ভাঙি, আমি মাটিত সৰগ ৰচিম, আমি গাম নতুনৰ গান সমবেত কণ্ঠত পৰিৱেশন কৰা হয়। সমূহ ৰাজ্যৰ লগতে তাত উপস্থিত আছিল বিশেষ অতিথিৰ আসনত অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী। ভাষণত তেওঁ এনে উদ্যমী গীত অসমীয়া ভাষাত পূৰ্বে মই কেতিয়াও শুনা নাই বুলি ভূয়সী প্ৰশংসা কৰিছিল। এই সাফল্যৰ পিছত সেই একেবছৰতেই এই একেটি গীতেৰেই প্ৰথম সদৌ অসম সংগীত সন্মিলনৰ অনুষ্ঠান মুকলি কৰা হয়।
0: সৰুৰে পৰা লক্ষ্ণৌৰ ভাতখণ্ডে সংগীত মহাবিদ্যালয়ত গীত শিকা আৰু বম্বেৰ ছবিজগতত নিজকে প্ৰতিষ্ঠা কৰা

0: এই দুয়োটা ইচ্ছা আছিল মনৰ মাজত। দেউতাকে আধাতে পঢ়া শুনা এৰি সংগীতৰ জগতত সোমাই পৰাটো বিচৰা নাছিল, সেয়েহে আশাহত হোৱাত তেওঁ নিজৰ সাঁচতীয়া পইচা আৰু বন্ধু বান্ধৱৰ পৰা আৰ্থিক সাহায্য লৈ ঘৰৰ অনুমতি নোলোৱাকৈ বম্বেলৈ ঢাপলি মেলে আৰু তেওঁৰ অতি প্ৰিয় সংগীতকাৰ শচীন দেৱ বৰ্মনৰ ওচৰ পায়গৈ। তেওঁৰ ওচৰত শিকি বুজি সহকাৰী হোৱাৰ হেঁপাহ প্ৰকাশ কৰে।
1: ঘৰত কাকো নোকোৱাকৈ মনে মনে মই বম্বেলৈ পলাই গুচি গ'লোঁ, মানে পলোৱাৰ নিচিনাই হ'ল আৰু। গৈ পেলাই মই মোৰ প্ৰিয় সংগীতৰ পৰিচালক শচীন দেৱ বৰ্মনৰ ওচৰত চাপিলোঁগৈ। তেখেতক মোৰ গোটেইখিনি কথা কৈ পেলাই মই তেখেতৰ ওচৰত সেই সংগীত শিকিবৰ কাৰণে এটা সুবিধা কৰি দিয়াৰ কথাটো বৰ্ণালোঁ আৰু তেখেতেও মোক সেইটো এচিয়ৰেঞ্চ দিছিলে। কিন্তু মই তাত বেছিদিন থাকিবলৈ নাপালোঁ, কাৰণ দেউতাই এইফালে গম পাই পেলাই, দেউতাৰো মানুহ আছিলে বম্বে, তেওঁ চিঠি পত্ৰ লিখি পেলাই মোক আকৌ লৈ আনি ইয়াত গ্ৰেজুৱেশ্যনৰ কাৰণে মই দৰং কলেজত জইন কৰিব লগা হয়।
2: পুনৰ দৰং কলেজত বি এ পঢ়িবলৈ লয় আৰু আকৌ জয়ন্ত বৰুৱাৰ লগ লাগি অনেক সুৰীয়া গীতৰ জন্ম দিয়ে। অজিত সিংহই বিভিন্ন গীতিকাৰৰ কথাত সুৰৰ ৰচনা কৰে, কিন্তু নিজৰ কথাৰে কেইটিমান গীতহে ৰচনা কৰে। তাৰ ভিতৰত জনপ্ৰিয় হৈছিল এই নগৰৰ বাটে বাটে।
3: চিনেমা হলত মোক ৰুজে পাবা, খেলা ধূলা হলে মোক তাতো যে পাবা, চিনেমা হলত মোক নিতেই পাবা, খেলা ধূলা হলে মোক তাতো যে পাবা, দিলদাৰ বুলি মাতিলে পাবা, কাবাবো কাবাবো উঠা মোৰ ভাড়া সস্তা, নহলে বাবু পাছ।

0: बाते ओवे मुकु दिलदार बुली माते गोलिए गोलिए मोय रिक्शा चलाए जाओ रिक्शा वाला मोय ए नगरर बाते बाते पाबा इयाते मुख पाबा ताते अरे मुख पाबा इयाते मुख पाबा ताते मुख पाबा रेल जहाज काते मुख पाबा इयाते मुख पाबा ताते मुख पाबा रेल जहाज काते मुख पाबा इयाते मुख पाबा ताते मुख पाबा रेल जहाज काते उठा बाबू उठा मोर भाड़ा सस्ता नहले बाबू पासत पस्ताबा ओलिए गलिए मोर रिक्शा चलाए जा रिक्शा वाला मोर ए नगरर बाते बाते ओवे मुकु दिलदार बुली माते ओलिए गलिए मोर रिक्शा चलाए जा
1: ১৯৫৪ চনত প্ৰথম আন্তঃৰাষ্ট্ৰীয় যুৱ মহোৎসৱ দিল্লীত অনুষ্ঠিত হয়। ডক্টৰ মহেশ্বৰ নেওগৰ তত্বাৱধানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা যোৱা নাট গীতৰ দলটোৰ মাজত আছিল অজিত সিংহৰ পৰিচালনাৰ এজাক চৰাই উৰি উৰি যায় সমবেত গীতটিৰ শিল্পীসকল, লগতে তেতিয়াৰ গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মৰত প্ৰফেচাৰ ভূপেন হাজৰিকাও যায়।
2: মই ইয়াত ফেষ্টিভেললৈকো গৈছোঁ দিল্লী, আৰু তাতো গৈ পেলাই মই এটা বাৰু চেনচেশ্যন ক্ৰিয়েট কৰিছোঁ, কাৰণ মোৰ তেতিয়াৰ গান এটা আছিলে, এজাক চৰাই উৰি উৰি যায় নীল আকাশেদি গান গাই গায়। এজাক চৰাই উৰি উৰি যায় নীল আকাশেদি গান গাই গায়, এজাক চৰাই উৰি যায় উৰি যায় উৰি যায়। গানটোৰ সুৰটো সহজ আছিল, আৰু আমি যেতিয়া ইয়াত ফেষ্টিভেলত সেই গানটো গাইছিলোঁ, মই এটা কথা মন কৰিছিলোঁ, কাৰণ নিউয়ৰ্ক ফেষ্টিভেলত সেইখিনি সময়ত প্ৰথমবাৰ ইন 54 ভূপেনদাও আছিলে, মহেশ্বৰ নেগো আছিলে, অল ইণ্ডিয়াৰ পৰা 23 ইউনিভাৰ্চিটিয়ে জইন কৰিছিল, আৰু সেই 23 ইউনিভাৰ্চিটিৰ প্ৰত্যেকটো গ্ৰুপতে প্ৰায় 25-30 মানে ষ্টুডেণ্ট আহিছিলে। এনেকৈ আমি যেতিয়া এই গানটো গুৱাহাটী ইউনিভাৰ্চিটিৰ কেম্পত গাইছিলোঁ, হাৰমনিয়ামটো লৈ পেলাই আমি অলপমান হুলস্থুল কৰি আছিলোঁ, আৰু ফূৰ্তি ফাৰ্তা মানে অফ টাইমত আমি যেতিয়া এইবিলাক গান চান গাই থাকোঁ, সেইখিনি সময়ত দেখোঁ যে অন্য ইউনিভাৰ্চিটিৰ টেণ্টৰ পৰা ল'ৰাবিলাক আহি পেলাই বিশেষকৈ এই গানটো সিহঁতে সুহুৰিয়াই, সিহঁতৰ লগে লগে উৰি যায় উৰি যায়,

0: মানেতো আমাৰ পৰা লৈছে যে অৰ্থটোনো কি, গতিকে তেনেকুৱা এটা পৰিৱেশ আমি সৃষ্টি কৰিব পাৰিছিলোঁ।
1: এজাক চৰাই গীতটিয়ে আন আন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজতো জনপ্ৰিয়তা লাভ কৰে। আখৰাৰ সময়ত অন্য ভাষাভাষী ছাত্ৰ ছাত্ৰীসকলেও ভিৰ কৰেহি। ভাষা নুবুজিলেও তেওঁলোকে গীতটিৰ প্ৰথম কলিটি শিকি গাইছিল আৰু সুহুৰিত সুৰ তুলিছিল। ডক্টৰ মহেশ্বৰ নেওগদেৱে তেওঁৰ আত্মজীৱনী জীৱনৰ দিশ আৰু বাণীত এই গীতটিৰ জনপ্ৰিয়তাৰ লগতে অজিত সিংহৰ কথাও উল্লেখ কৰিছে।
2: বি এ পাছ কৰি অজিত সিংহই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগত ভৰ্তি হয়, কিন্তু সংগীতৰ প্ৰতি থকা আকৰ্ষণে পঢ়া শুনা সম্পূৰ্ণ কৰাত বাধাৰ সৃষ্টি কৰে। তেওঁ আধাতে পঢ়া শুনা বাদ দি তেজপুৰলৈ ঘূৰি আহে।
1: এনেতে 1959 চনত ফণি শৰ্মাদেৱে নিজে পৰিচালনা কৰা কেঁচাসোণ নামৰ ছবিখনৰ নায়ক ৰামৰ চৰিত্ৰত অভিনয় কৰিবৰ বাবে অজিত সিংহক কয়হি। সীতাৰ ভূমিকাত অভিনয় কৰা ইভা আচাওৰ বিপৰীতে নায়ক ৰামৰ চৰিত্ৰত অজিত সিংহই অভিনয় কৰে। এই ছবিৰ সংগীত পৰিচালনা আছিল ডক্টৰ ভূপেন হাজৰিকাৰ। কেঁচাসোণৰ পূৰ্বে সপ্তমমান শ্ৰেণীত পঢ়ি থাকোঁতে ফণি শৰ্মাৰ পৰিচালিত চিৰাজ

0: পৰিচালনা কৰা কেঁচাসোণ নামৰ ছবিখনত নায়ক ৰামৰ চৰিত্ৰত অভিনয় কৰিবৰ বাবে অজিত সিংহক কয়হি। সীতাৰ ভূমিকাত অভিনয় কৰা ইভা আচাওৰ বিপৰীতে নায়ক ৰামৰ চৰিত্ৰত অজিত সিংহই অভিনয় কৰে। এই ছবিৰ সংগীত পৰিচালনা আছিল ডক্টৰ ভূপেন হাজৰিকাৰ। কেঁচাসোণৰ পূৰ্বে সপ্তমমান শ্ৰেণীত পঢ়ি থাকোঁতে ফণি শৰ্মাৰ পৰিচালিত চিৰাজ কথাছবিত ৰফিক নামৰ এক চেমনীয়াৰ চৰিত্ৰটো অভিনয় কৰিছিল।
1: 1968 চনত ৰবিবোৰৰ লগত তেওঁৰ বিবাহ হয়। 1972 চনত কথাছবিৰ সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন কথাছবি ভাইটিৰ জৰিয়তে। এ কে ফিল্মছৰ প্ৰযোজিত ছবিখনৰ পৰিচালক আছিল কমল নাৰায়ণ চৌধুৰী। ইয়াৰ পিছত তেওঁ গণেশ, দূৰণিৰ ৰং, বংশধৰ কথাছবি আৰু লগতে কেইখনমান ডকুমেণ্টেৰী ছবিৰ সংগীত পৰিচালনা কৰে। বংশধৰ কথাছবিত এটি গীতত তেওঁ কণ্ঠদানো কৰে।

0: অজিত সিংহই বিষ্ণু ৰাভাদেৱৰ কেইবাটিও অপ্ৰকাশিত গীত পুৰণি ৰেকৰ্ডৰ পৰা সংগ্ৰহ কৰি আকাশবাণী গুৱাহাটীযোগে পাঠদান কৰি প্ৰচাৰ কৰে। পত্নী ৰুবি সিংহৰ লগত একেলগে সুৰকাৰ বিষ্ণু ৰাভা নামেৰে এখন গীতিয়ালেখ্যও ৰেডিঅ'যোগে প্ৰচাৰ কৰে। ইয়াৰ পিছত জনসংস্কৃতিৰ পৰিষদৰ প্ৰযোজিত বিশ্বৰ চন্দে চন্দে নামৰ লং প্লেয়িং ৰেকৰ্ড আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে প্ৰযোজনা কৰা ইন্দ্ৰধনু নামৰ কেছেটৰ সংগীত পৰিচালনা কৰে। 80ৰ দশকত তেওঁ সুৰাৰোপিত বিহু বিহু লাগিছে গাত নামৰ ইপি ৰেকৰ্ড এখন SMV-ৰ পৰা ৰিলিজ হয়। এই ৰেকৰ্ডখনত একক কণ্ঠত ভূপেন হাজৰিকা আৰু ৰুবি সিংহ আৰু দ্বৈতকণ্ঠত ভূপেন হাজৰিকাৰ লগত এটি গীতত ৰুবি সিংহ আৰু আনটোত তেওঁৰ জীয়ৰী সংগীতাই ৰিমঝিম বৰষুণ পৰিছে সৌৱা কণ্ঠদান কৰে।
1: শুনা শুনা

ঘৰুৱাভাৱে বন্ধু নামৰ এটি গীতৰ কেছেট 80ৰ দশকত মুক্তি পায়। অসম আন্দোলনৰ সময়ত জয় আই অসম নামৰ এটি জাতীয়তাবাদী গীতৰ কেছেট তেওঁৰ সংগীত পৰিচালনাতে মুক্তি পায়। এই কেছেটৰ সবাতোতকৈ মন চুই যোৱা গীত হে শ্বহীদ তোমাক সহস্ৰ প্ৰণাম।

1999 চনত অসম চৰকাৰে বিষ্ণুৰাভা বঁটাৰে তেওঁক সন্মানিত কৰে। অজিত সিংহৰ গীতৰ সুৰ, মিঠা মেলোডি সৰ্বস্ব আছিল। ভাইটি ছবিৰ সংগীতৰ বিষয়ে সেই সময়ত দৈনিক অসম কাকতত মন্তব্য প্ৰকাশ পাইছিল। সুৰকাৰগৰাকীয়ে তেওঁ সুৰৰ মৌলিকত্ব দাবী কৰিব পাৰে আৰু এই বিষয়ত তেওঁ সৰ্বভাৰতীয় খ্যাতিসম্পন্ন সুৰকাৰ সলিল চৌধুৰী আৰু দুই এক সংগীতজ্ঞতকৈও কোনোগুণে হীন নহয়। সুৰকাৰ বা যিকোনো শিল্পী সাহিত্যিকৰ আটাইতকৈ মূল্যৱান সম্পদ তেওঁৰ মৌলিকত্ব। অজিত সিংহ নিঃসন্দেহে এই সম্পদৰ অধিকাৰী। 2003 চনৰ 11 মে তাৰিখে তেওঁৰ পত্নী আৰু দুটি সন্তান আৰু নাতি নাতিনী শোকৰ সাগৰত পেলাই থৈ ইহ সংসাৰৰ পৰা মেলানি মাগে। খণ্ডাব নোৱাৰে কেৱে বিধিৰে লিখন।

ইমান পৰে শ্ৰোতাই, গায়ক, সুৰকাৰ, সংগীত পৰিচালক অজিত সিংহৰ সংগীত জীৱনৰ আধাৰত ৰচিত আলেখ্য এজাক চৰাই উৰি উৰি যায় শুনিলে। আলেখ্যখনিৰ

0: ৰচনা ৰুবি সিংহৰ। আলেখ্যখনি আকাশবাণীৰ উত্তৰ পূবৰ বিশেষ কাৰ্যসূচীৰ অধীনত প্ৰযোজিত। আলেখ্যখনিৰ কথাংশত ভাগ ল'লে কৈলাশ বৰা আৰু চিমি গোস্বামীয়ে। বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা পল্লৱী কলিতাৰ।
1: এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 268.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। প্ৰিয় শ্ৰোতা, আজি মহালয়া উপলক্ষে আহকচোন এটি মহালয়াৰ নাম শুনো। পৰিৱেশন কৰিছে অসীমা শৰ্মা আৰু সংগীবৃন্দই।

শ্ৰোতাই ইমানপুৰে মহালয়াৰ নামটি শুনিলে। পৰিৱেশন কৰিলে অসীমা শৰ্মা আৰু সংগীবৃন্দই। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনিবলৈ লৈছোঁ মুন্মী বৰাৰ কণ্ঠত এটি অসমীয়া আধুনিক গীত, গীতিৰ কথা আৰু সুৰ প্ৰশান্ত বৰদলৈৰ।

0: banks to maintain 99% of required cash reserve ratio daily from October 16th. And that's all in the news at 9. Good night.
1: এয়া আকাশবাণী তেজপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 286.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত।
2: কেৱল পইচা পঠিয়াবৰ বাবে কিউ আৰ কোড স্কেন কৰিব লাগে বা পিন দিব লাগে, পইচা পাবৰ বাবে নালাগে।
3: আৰ বি আয়ে কয় কিউ আৰ কোড স্কেন কৰাৰ সময়ত বা পিন দিয়াৰ সময়ত অলপ সাৱধান হ'ব।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছো ভূপেন হাজৰিকাৰ কণ্ঠত কেইটিমান অসমীয়া আধুনিক গীত।

শ্ৰোতাই ইমানবোৰে ভূপেন হাজৰিকাৰ কণ্ঠত অসমীয়া আধুনিক গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। এতিয়া শুনাবলৈ লৈছোঁ ব্যতিক্ৰমধৰ্মী

0: অনুষ্ঠান কথা পাতোৱা হওক। অনুষ্ঠানটি ইতিপূৰ্বে প্ৰচাৰিত।
1: এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ কথা পাতোৱা হওক অনুষ্ঠানটি। শোণিতপুৰ দেশৰ ভিতৰতে এখন ঐতিহাসিক জিলা। শোণিতপুৰ যাৰ কথা উল্লেখ আছে কালিকা পুৰাণ, ভগৱত পুৰাণ, আনকি মহাভাৰততো। শোণিতপুৰৰ চাৰিওফালে সিঁচৰতি হৈ থকা বহু কীৰ্তিচিহ্ন ভগ্নাৱশেষসমূহে ইয়াৰ সত্যতাও প্ৰমাণ কৰে। আৰু এই কীৰ্তিচিহ্নসমূহ সংৰক্ষণ কৰাৰ বাবে তেজপুৰত স্থাপন কৰা হৈছিল এটা জিলা সংগ্ৰহালয়। এই জিলা সংগ্ৰহালয়টোতনো কেনেধৰণৰ বৰ্তমান কীৰ্তিচিহ্ন আছে, পাণ্ডুলিপি আছে, সেই সন্দৰ্ভত আজি আমি এই অনুষ্ঠানত আলোচনা কৰিম। লগতে আমি কথা পাতিম যে এনে বহু সমল বৰ্তমানো সিঁচৰতি হৈ আছে যিসমূহ সংৰক্ষণ কৰিব পৰা হোৱা নাই, সেইসমূহ সংৰক্ষণৰ বাবে কেনেধৰণৰ ব্যৱস্থা কৰ্তৃপক্ষই গ্ৰহণ কৰিছে, আৰু লগতে যিহেতু এতিয়া ডিজিটেলৰ যুগ, এই যুগতনো এই কীৰ্তিচিহ্নসমূহ, তেজপুৰৰ ইতিহাস, শোণিতপুৰৰ ইতিহাস প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কেনেধৰণৰ ব্যৱস্থা কৰ্তৃপক্ষই গ্ৰহণ কৰিছে সেই সন্দৰ্ভত আজি আমি এই অনুষ্ঠানত কথা পাতিম। আৰু এই সন্দৰ্ভত আলোচনা কৰাৰ বাবে আজি আমাৰ সৈতে আছে জিলা সংগ্ৰহালয় তেজপুৰৰ জিলা সংগ্ৰহালয় বিষয়া অভিলাষ ৰাজখোৱা। আপোনাক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই অনুষ্ঠানৰ মাজলৈ। এটা গুৰুত্বপূৰ্ণ পদবীত আপুনি আছে, সংগ্ৰহালয় য'ত ইতিহাসে কথা কয়। আৰু তেজপুৰৰ ইতিহাস, শোণিতপুৰৰ ইতিহাস বহু পুৰণি। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ জিলা সংগ্ৰহালয়ত কিমান শতিকাৰ পৰা এনেধৰণৰ কীৰ্তিচিহ্নসমূহ বৰ্তমান সংৰক্ষণ কৰি ৰখা হৈছে।
2: মই এই কথা অতি গৌৰৱেৰে আপোনাক জনাব খোজোঁ যে যি সময়ত আমি অসমৰ যি ইতিহাস, ইতিহাসৰ সময় মানে সময়সীমা আমি যিমানলৈ নিৰ্ধাৰণ কৰোঁ, সেই সময়সীমা নিৰ্ধাৰণ কৰাৰ যি একেবাৰে ওপৰৰ স্তৰ, যোনটো আমাৰ প্ৰাক ঐতিহাসিক যুগ হয়, প্ৰাক ঐতিহাসিক যুগৰ সমলৰ পৰা আমাৰ আধুনিক যুগলৈকে আমাৰ ওচৰত সমল আছে। প্ৰাক ঐতিহাসিক যুগৰ যি আমাৰ নৱশৈল যুগ, অৰ্থাৎ নিওলিথিক এজ, নিওলিথিক এজৰ এটা আমাৰ সৰু এটা ষ্টোন টুল আছে। ষ্টোন টুলটোৱে অৰ্থাৎ মানে এইটো এটা কথা মানে বুজায় যে তেজপুৰ বা শোণিতপুৰৰ ইতিহাস আজি বা কালিৰ নহয়, ই বহু শতিকা ধৰি মানে ইয়াতে মানুহৰ বসতি আছে। তাৰ পৰা আৰম্ভ কৰি আমাৰ যদি আমি ঐতিহাসিক কাললৈ আহোঁ, আমাৰ চালুস্তম্ভ যি বংশ, তেওঁলোকে বনোৱা বিভিন্ন কীৰ্তিচিহ্নসমূহৰ ভগ্নাৱশেষ, তাৰ পৰা আৰম্ভ কৰি আমাৰ আহোম যুগলৈ যদি আহোঁ, আহোম মধ্যযুগৰ বিভিন্ন টোপ, তাৰ পৰা নৱযুগলৈ যদি আমি আধুনিক যুগলৈ আহোঁ, আধুনিক যুগৰ বিভিন্ন সমল লাগিলে কোনো ধৰণৰ ৰেডিঅ'ই হওক বা ব্ৰিটিছ শাসনৰ যুগৰ যি ৰেজিষ্টাৰ আছিল, ৰেজিষ্টাৰৰ চিল, এনেকুৱা ধৰণৰ বিভিন্ন সমল আমাৰ সংগ্ৰহালয়ত আছে।
1: মানে সময়ে সময়ে, যুগে যুগে যদি আমি কথা কওঁ, প্ৰতিটো সময়ৰ আচলতে চিহ্ন আমি দেখা পাওঁ।
2: হয়, আৰু এই চিহ্নসমূহে অকল আমাৰ যি জিলা সংগ্ৰহালয়, এই জিলা সংগ্ৰহালয়ৰ কে চহকী কৰি নতুলে, কিন্তু ই তেজপুৰৰ গোটেই ইতিহাসটোকে চহকী কৰি তোলে। অৰ্থাৎ এইটো কথাই বুজায় যে তেজপুৰ ঐতিহাসিক যি ৰাজধানী বুলি কোৱা হয়, এই ঐতিহাসিক ৰাজধানীটো এটা কাৰণত কোৱা হয়, আৰু এই গোটেই কথাটোৰ আঁৰতে লুকাই আছে অত বছৰৰ পৰা মানুহৰ বসতি, মানুহৰ সংস্কৃতি ইয়াত যে একেলেঠাৰি চলি আহি আছে, এইখিনি কথাই আমি আমাৰ জিলা সংগ্ৰহালয়ত ধৰি ৰাখিবলৈ আমি চেষ্টা কৰিছোঁ।
1: চেষ্টা কৰিছে, এটা সুন্দৰ কথা আপুনি কৈছে। আৰু নিশ্চয়কৈ আমাৰ শ্ৰোতাসকলে জানিব বিচাৰিছে যে তেওঁলোকে যদি সংগ্ৰহালয়লৈ আহে, তেওঁলোকে কেনেধৰণৰ বস্তু আচলতে তাত দেখা পাব, বা শিশুসকলক যদি অভিভাৱকসকলে লৈ আহে তেনেহ'লে কেনেধৰণৰ দেখা পাব। এতিয়া প্ৰশ্ন হয়, সংগ্ৰহালয় এটাত আপোনালোকে সংৰক্ষণ কৰিছে বহু সমল, বহু সমল হয়তো সময়ৰ গতিত অকণমান বেয়াও হৈ যায় বা হেৰি হৈ যায়, কিন্তু আপোনালোকৰ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে যে সেয়া যুগে যুগে কেনেধৰণে থাকক?
2: এই ক্ষেত্ৰত আমাৰ যি সংৰক্ষণৰ প্ৰচেষ্টা, এই ক্ষেত্ৰত মই নাম ল'ব লাগিব আমাৰ যি সংগ্ৰহালয় সঞ্চালকালয় আছে, সংগ্ৰহালয় সঞ্চালকালয়টোত এটা কনজাৰ্ভেশ্যন লেবৰেটৰী আছে, আৰু আমি জনা মতে গোটেই উত্তৰ পূবত এইটো একমাত্ৰ এটা কনজাৰ্ভেশ্যন লেবৰেটৰী হয়। আৰু আমাৰ যি কনজাৰ্ভেটৰ তেখেত অন্তৰীণ তালুকদাৰ, অন্তৰীণ তালুকদাৰৰ সহযোগত আমি বিভিন্ন সময়ত বিভিন্ন সংৰক্ষণৰ কাম আমি আমাৰ সংগ্ৰহালয়টোত চলাই আহিছোঁ। 2024 চনত আমি এখন কৰ্মশালা আয়োজন কৰিছিলোঁ, সেই কৰ্মশালাত আমি বিভিন্ন ছাত্ৰ ছাত্ৰী, অসমৰ বিভিন্ন কোণৰ পৰা ছাত্ৰ ছাত্ৰীসকল

0: আহিছিল অংশগ্ৰহণ কৰিবলৈ, তেওঁলোকক আমি শিকাইছিলোঁ যে কিদৰে যি আমাৰ ষ্টোন আৰ্টিফেক্টছ আছে, অৰ্থাৎ মানে শিলৰ যি কীৰ্তিচিহ্নসমূহ আছে, সেইসমূহনো কেনেদৰে আমি ভালকৈ ৰাখিব পাৰোঁ, তাত যদি কেনেবাকৈ হেলাই লাগে সেই হেলাইখিনি আমি কেনেকৈ চফা কৰি ৰাখিব লাগে, বা বিভিন্ন সময়ত চৰাইৰ পৃষ্ঠা বা মল আমি তাতে দেখা পাওঁ, এই মলখিনি বহুত এচিডিক হয়, চ' এইখিনিও মানে এটা ডাঙৰ ইম্পেক্ট পেলায় এইখিনি যি ষ্টোন আৰ্টিফেক্টছ আছে, সেইখিনিনো কিদৰে আমি ভালকৈ ৰাখিব পাৰোঁ, এনেকুৱা ধৰণৰ আমি প্ৰচেছ চলাই আহিছোঁ। তাৰ বাহিৰে প্ৰিভেণ্টিভ কনজাৰ্ভেশ্যন বুলি কওঁ আমি এইটো কনচেপ্টটোক, প্ৰিভেণ্টিভ কনজাৰ্ভেশ্যন অৰ্থাৎ এটা বস্তু বেয়া হ'বৰ পৰানো কিদৰে আমি মানে আগতে বেয়া হোৱাৰ আগতে আমি কিদৰে ৰখাব পাৰোঁ। ধৰি লওক আপোনালোকৰ ঘৰত এখন মুগা মেখেলা আছে, সেই মুগা মেখেলাখন আপোনালোকে সময়ে সময়ে খোলে, সময়ে সময়ে ৰ'দত দিয়ে, সেই গোটেই প্ৰচেষ্টাটোৱে একচুৱেলি আমাৰ প্ৰিভেণ্টিভ কনজাৰ্ভেশ্যনৰ ভিতৰত পৰে। সেইকাৰণে আমি ধৰি লওক সংগ্ৰহালয়ৰ যি কেম্পাছ আছে তাৰ ভিতৰত আমি জাবৰ জোথৰ কেনেকৈ পেলাওঁ, যাতে তাতে আপোনাৰ পঁইতাচোৰা বা অন্য ধৰণৰ কীট পতংগ নাহে, কীট পতংগসমূহ আহিলে আপোনাৰ বেলেগ প্ৰাণী আহিব, বেলেগ প্ৰাণী আহিলে আপোনাৰ এসময়ত গৈ ক্ষতি কৰিব পাৰে আমাৰ যি কালেকশ্যন আছে। চ' সেই গোটেই বস্তুখিনিকে সামৰি আমি তেনেকুৱা ধৰণৰ প্ৰেক্টিচেছ কৰোঁ, কিন্তু যোনখিনি স্পেচিয়েলাইজ আমাৰ সংৰক্ষণৰ দৰকাৰ হয় সেইখিনি কাৰণে সেইবোৰৰ কাৰণে আমাৰ যি কনজাৰ্ভেটৰ আমি তেখেতৰ পৰা সময়ে সময়ে পৰামৰ্শ লৈ আমি কামখিনি কৰি দিওঁ।
1: এতিয়া পাণ্ডুলিপিও থাকে বহুত, সেইসমূহ কেনেধৰণে আপোনালোকে সংৰক্ষণ কৰে?
0: হয়, প্ৰথম কামটোতো আমি কৰোঁ তাত যি মানে আপোনাৰ মইশ্চাৰ থাকে, মইশ্চাৰ লেভেলটো আমি কণ্ট্ৰল কৰিবলৈ ট্ৰাই কৰোঁ। আমাৰ আপোনালোক যদি দৰ্শকসকল যদি আহে আমাৰ জিলা সংগ্ৰহালয় মানে ভিজিটত, তেওঁলোকে দেখিব যে আমি তাতে কিছুমান সৰু সৰু এনেকুৱা মানে আপোনাৰ কাপছত আমি কিবা বস্তু অলপ থৈ দিছোঁ, সেইখিনি হৈছে চিলিকা জেল। চিলিকা জেলে কৰে কি, যিমানখিনি মইশ্চাৰ আছে সি নিজলৈ টানি লৈ থৈ দিয়ে। চ' আমি তেনেকুৱা ধৰণৰ কিছুমান সৰু সৰু প্ৰচেষ্টা আমি হাতত লৈছোঁ। ডাঙৰ প্ৰচেষ্টাৰ কথা যদি আমি কওঁ, সময়ে সময়ে আমি সেইখিনি খোলোঁ, খুলি তাতে পৰীক্ষা নিৰীক্ষা কৰোঁ যে তাত কিবা পোক বা অন্য ধৰণৰ কিবা ক্ষতি হৈছে নেকি, আমি তাৰ কণ্ডিশ্যন এছেচমেণ্ট কৰোঁ। কণ্ডিশ্যন এছেচমেণ্ট কৰি আমি ৰিপৰ্ট কৰোঁ, ৰিপৰ্ট কৰি কনজাৰ্ভেটৰে আমাক যিদৰে নিৰ্দেশ দিয়ে আমি সেইমতে গোটেইখিনি কাম আৰম্ভ মানে
1: কৰি থাকে। আপোনালোকে এটা প্ৰচেষ্টা আপোনালোকে চলাই থাকে।
0: হয় হয়।
1: ধৰক সংগ্ৰহালয়ত এনে বহু সামগ্ৰী বৰ্তমান আছে, সংৰক্ষণ আপোনালোকে কৰি ৰাখিছে, কিন্তু শোণিতপুৰৰ যদি আমি কথা কওঁ, বহু ঐতিহাসিক কীৰ্তিচিহ্ন ভগ্নাৱশেষ বৰ্তমানো কিন্তু বাহিৰত আছে, বা মানুহৰ ঘৰতো বহু এনেধৰণৰ পাণ্ডুলিপি আছে, সেইসমূহ সংৰক্ষণৰ আপোনালোকে কেনে ব্যৱস্থা কৰিছে?
0: সময়ে সময়ে আমি বিভিন্ন গাঁও বা তেজপুৰৰ ওচৰৰ যিখিনি এলেকা আছে আমি তালৈ যাওঁ, মানুহক আমি সজাগ কৰিবলৈ চেষ্টাও কৰোঁ। তাৰ লগতে আপুনি যিদৰে ক'লে ডিজিটেলৰ যুগ, ডিজিটেলৰ যুগত আমাৰ ডিজিটেল ফুটপ্ৰিণ্টটো যথেষ্ট ভাল। জিলা সংগ্ৰহালয় তেজপুৰৰ এখন ইনষ্টাগ্ৰাম আৰু ফেচবুক পেজ আছে, তাৰ লগতে আমাৰ সংগ্ৰহালয় সঞ্চালকালয়ৰ যি ডিজিটেল প্ৰেজেন্স সেয়া আমাৰ ইনষ্টাগ্ৰামত আছে, টুইটাৰত আছে আৰু ফেচবুকত আছে। আমি তাৰ জৰিয়তেও মানুহক সজাগ কৰিবলৈ চেষ্টা কৰোঁ। সময়ে সময়ে আমি বিভিন্ন স্কুল কলেজৰ লগত আমি অনুষ্ঠান কিছুমান মানে অনুষ্ঠিত কৰোঁ, সেই অনুষ্ঠিত কৰা অনুষ্ঠানবোৰত আমি তেওঁলোকক সজাগ কৰিবলৈ চেষ্টা কৰোঁ যে আপোনালোকে যদি বস্তুটো ঘৰত থৈ দিয়ে কিদৰে ক্ষতি হ'ব পাৰে, কিন্তু আপোনালোকে যদি সংগ্ৰহালয়লৈ দিয়ে আপোনালোকৰ যি পৰিয়ালৰ ইতিহাস বা আপোনালোকৰ ঐতিহ্য সেইটো আমি কিদৰে বচাই ৰাখিব পাৰোঁ, আমি ঠিক তেনেদৰে তেওঁলোকক সজাগ কৰিবলৈ চেষ্টা কৰোঁ। তাৰ বাহিৰে সময়ে সময়ে জিলা প্ৰশাসনৰ লগতো আমি বিভিন্ন পদক্ষেপ লৈছোঁ। এই ক্ষেত্ৰত আমি আপোনাক জনাব খোজোঁ যে 2022ৰ পৰা মই তেজপুৰত আছোঁ, 2022ৰ পৰা আমি জিলা সংগ্ৰহালয়, শোণিতপুৰ জিলা প্ৰশাসন, আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া, ডাইৰেক্টৰেট অফ আৰ্কিঅলজি, কালচাৰেল এফেয়াৰ্ছ, এইসমূহ অনুষ্ঠানে আপোনালোকে এক হাত ধৰি আমি মানে প্ৰচেষ্টা চলাওঁ যে কিদৰে বস্তুখিনি ভালকৈ ৰাখিব পাৰোঁ। ধৰি লওক দ পৰ্বতীয়াত এসময়ত মানে তাৰ যোনখন মেইন ছাদ আছিলে, হয় ছাদখন আমি মানে দেখিলোঁ পানী পৰি আছে, সেই সময়ত আমি অলপমান লেখা মেলা কৰি জিলা প্ৰশাসনৰ সহায়ত আমি সেইখিনি অলপমান ঠিক ঠাক কৰিলোঁ। তাৰ লগতে আমি মানুহক মানে বিভিন্ন সময়ত শোণিতপুৰক প্ৰমোটো কৰিব লাগিব, আমি তেনেকুৱা ধৰণৰ কিছুমান টুৰিজমক মানে প্ৰমোট কৰাৰ পদক্ষেপো লৈছোঁ। 2024 চনত আমি এটা পদক্ষেপ লৈছিলোঁ, টুৰিজিম বিয়ণ্ড কাজিৰঙা এণ্ড কামাখ্যা, য'ত আমি তেজপুৰক মানে এটা টুৰিষ্ট ডেষ্টিনেশ্যন হিচাপে হাইলাইট কৰিবলৈ চেষ্টা কৰিছিলোঁ। তো সজাগতা অকল বস্তুখিনি বেয়া হৈ যাব বা ভাল হৈ থাকিব সেইটোতে মানে সীমিত নহয়, মানুহ আহিলে বস্তুখিনি ভাল হৈ থাকিব আমি সেইটো বস্তু মানে অলপমান লক্ষ্য ৰাখি আমি সময়ে সময়ে এনেকুৱা ধৰণৰ পদক্ষেপ
1: গ্ৰহণ কৰি আছোঁ। যদি তেজপুৰৰ কথা কওঁ তেনেহ'লে মহাভৈৰৱৰ যি শিৱলিংগ কোৱা হয়, এছিয়াৰ ভিতৰতে এটা বৃহৎ শিৱলিংগ, সেয়াও আছে, ভৈৰৱী টেম্পলো আছে, তাতো দেখিবলৈ পোৱা গৈছে বহু সমল আছে। কিন্তু বা আমি যদি গোটেই ব্ৰহ্মপুত্ৰৰ পাৰটো চাওঁ, ৰুদ্ৰপদৰ পৰাই গোটেইখিনি যিটো আমাৰ বেল্ট আছে, তাত বৰ্তমানো কিন্তু বহু সমল আছে, সেইসমূহো সংৰক্ষণৰ ক্ষেত্ৰত আপোনালোকে কেনে গুৰুত্ব লৈছে? আচলতে
0: 2023-24ৰ ঘটনা মহাভৈৰৱ মন্দিৰত

0: অলপমান লিকেজৰ ইছ্যুজ আহিলে গৰ্ভগৃহৰ মাজত পানী মানে সোমাবলৈ আৰম্ভ কৰিলে বাহিৰৰ পৰা। জিলা প্ৰশাসনে কথাটো গম পালে, জিলা প্ৰশাসনে জিলা সংগ্ৰহালয়ত মানে কথাটো আগবঢ়ালে, আৰু যিহেতু মই আৰু মোৰ যিসকল সহকৰ্মী আছে তেওঁলোকে আগতে এনেকুৱা ধৰণৰ আমি কাম কিছুমান কৰিছোঁ সংৰক্ষণৰ, সেই হেতুকে আমি কিছুমান পদক্ষেপ ল'লোঁ। প্ৰথমতে আমি গৈ দেখিলোঁ এইটো বস্তু আপোনালোক মানে অলপমান শ্ৰোতাসকলে শুনি ভাল পাব যে যি পুৰণা মানে আমাৰ ষ্ট্ৰাকচাৰসমূহ আছে, মঠ মন্দিৰ হওক বা ঘৰ হওক, জ্যোতিপ্ৰসাদৰ যি ঘৰ পকী তাৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ কথাই হৈছিলে। এই গোটেইখিনি যি ষ্ট্ৰাকচাৰ আছে এইখিনি আচলতে চূণেৰে নিৰ্মিত, তেতিয়াৰ দিনতো চিমেণ্ট নাছিলে, তাত চূণ আছিলে। চূণ থকাৰ হেতুকে পিছত যেতিয়া তাত চিমেণ্ট লগাই দিয়া হ'ল, চূণ আৰু চিমেণ্ট কেতিয়াও একেলগে মিল নাখায়। যেতিয়া চূণৰ ওপৰত চিমেণ্টটো লগাই দিয়া হ'ল, চিমেণ্টটো লাহে লাহে লাহে লাহে ফুলিবলৈ আৰম্ভ কৰিলে। কাৰণ আমি যেতিয়া উশাহ নিশাহ লওঁ, এই আগৰ দিনৰ এই যিবোৰ ঘৰ বা মঠ মন্দিৰ আছিলে এইবোৰ উশাহ নিশাহ লয়। উশাহ নিশাহ যেতিয়া ল'ব নোৱাৰা হ'ল চিমেণ্ট লগাই দিয়াৰ কাৰণে, তাতে কিছুমান ট্ৰেক আহিব ধৰিলে আৰু সেই ট্ৰেকৰ মানে মাজেদিয়ে পিছত লিকেজ আৰম্ভ হ'ল। আমি তেতিয়া কি কৰিলোঁ, আমি স্পেচিয়েলাইজ কিছুমান আমাৰ টেকনিচিয়ানছ আছে, আমি তেওঁলোকক মাতিলোঁ, গোটেইখিনি আমি তাৰ এছেচমেণ্ট কৰিলোঁ ক'ত কি ধৰণৰ ক্ষয় ক্ষতি হৈছে। তাৰপিছত আমি তাৰ যিমানখিনি চিমেণ্টৰ অংশ আছিলে চিমেণ্টৰ অংশ সম্পূৰ্ণ আমি খুলি পেলালোঁ, আমি আঁতৰাই দিলোঁ। আঁতৰাই পিনি পুৰণা যি ইটা বা শিল আছিলে সেই শিলৰ ওপৰত আমি দেখিলোঁ যে হয় তাত চূণৰ প্ৰলেপে আছিলে। আমি আকৌ আগৰ দিনৰ দৰে আপোনালোকে জানে আহোমৰ দিনত বা তাৰ আগতো চূণৰ লগত আপোনাৰ শামুকৰ চূণ আছিলে, কাঠা আছিলে, আপোনাৰ মৰাপাতৰ ৰুচি আছিলে, বেলপাত আছিলে, এনেকুৱা ধৰণৰ বিভিন্ন মানে বস্তুৰে এটা মিশ্ৰণ তৈয়াৰ কৰা হয় আৰু এই চিমেণ্টৰ অল্টাৰনেটিভ আগৰ দিনত। চ' সেই তেনেকুৱা এটা আমি সংমিশ্ৰণ কৰিলোঁ আৰু এটা প্ৰপাৰ আমি সংৰক্ষণৰ মানে প্ৰকল্প লৈ গোটেই আমাৰ যি মহাভৈৰৱ মন্দিৰ ভাগ আছে মহাভৈৰৱ মন্দিৰ ভাগৰ আমি সংৰক্ষণ কৰিছিলোঁ। এই গোটেইখিনি কথাত কিছুমান চেলেঞ্জেছ আহি যায়, যিহেতু তাত গুড় বা এনেকুৱা ধৰণৰ কিছুমান বস্তু আমি মিহলাওঁ, তাতে চৰাই যেতিয়া বিস্তাৰ ত্যাগ কৰে তাতে গাখু গছপুলি ওলায় বা তাতে শেলাই ওলায়, চ' এইখিনিত অলপমান মেইনটেনেঞ্চৰ কথা আহে। কিন্তু যদি মন্দিৰ ভাগক আমি মানে দীঘলীয়াভাৱে সংৰক্ষণ কৰিবলৈ হয়, এইটোৱে কিন্তু অতিকৈ উত্তম মানে মাধ্যম আছিলে আৰু আমি এইটোৱে প্ৰচেষ্টা হাতত লৈছিলোঁ আৰু আমি সফল হৈছিলোঁ এই ক্ষেত্ৰত। চ' বাকী ক্ষেত্ৰত ৰাইজে যেতিয়া আমাক মানে কথাখিনি অৱগত কৰিব বা আমাক তেওঁলোকে তেওঁলোকৰ যি মঠ মন্দিৰ আছে, তেওঁলোকৰ গাঁৱৰ যদি কিবা ঘৰ আছে, সেইখিনি যদি আমাক কাম কৰিবলৈ সুবিধাকণ কৰি দিয়ে, আমি নিশ্চয় তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিম। কিন্তু এইটো ৰাইজে আমাক যদি অনুমতি দিয়ে তেতিয়াহে
1: কৰিব পাৰিব। আচলতে এই ক্ষেত্ৰত জিলা প্ৰশাসন বা প্ৰত্নতাত্ত্বিক যি বিভাগ আছে সেই সকলোৱে আচলতে পুৰাতাত্ত্বিক বিভাগৰ লগত আপোনালোকে লগ হৈ কামটো কৰিব লাগিব, নহয় জানো সকলোৱে মিলি কৰিব লাগিব।
0: আৰু সময়ে সময়ে আমি তেওঁলোকৰ লগত কাম কৰিও আহিছোঁ, বিভিন্ন সময়ত যদি ক'ৰবাত কিবা উদ্ধাৰ হৈছে বা ক'ৰবাত যদি কিবা ধৰণৰ উন্নয়নমূলক কাম কৰিবলগীয়া হৈছে, ধৰি লওক ধেনুখণ্ডা পাহাৰ, ধেনুখণ্ডা পাহাৰৰ ওপৰত আপোনাৰ এটা গণেশৰ মূৰ্তি আছে, চ' আমি যেতিয়া গম পালোঁ জিলা প্ৰশাসনৰ তেতিয়া জিলা প্ৰাক্তন জিলা আয়ুক্ত শোণিতপুৰৰ দেৱকুমাৰ মিশ্ৰ ছাৰ, তেখেতৰ উদ্যোগত আমি এটা মানে প্ৰকল্প আৰম্ভ কৰিলোঁ। তাত গৈ আমি প্ৰথমতে অলপ ছাৰ্ভে কৰিলোঁ ক'ত কি আছে, তাত বিভিন্ন ভগ্নাৱশেষ আমি পালোঁ, তাৰ লগতে এটা সুন্দৰ গণেশৰ মানে শিলত কটা মূৰ্তি এটা আমি পালোঁ। আমি তাতে পিছত গ্ৰাম উন্নয়ন বিভাগৰ লগত আমি একেলগে মানে এটা আঁচনি তেওঁলোকে ধৰি দিলে আৰু সেই আঁচনিৰ সহায়ত গোটেই জেগাডোখৰ যোনখন ধেনুখণ্ডা পাহাৰ আছে ওপৰলৈকে উঠি যাব পৰাকৈ ধুনীয়া চিৰি, ওপৰত খোজ কাঢ়িব পৰাকৈ ফুটপাথ, এনেকুৱা ধৰণৰ কিছুমান কাম তাত কৰা হয়। চ' সময়ে সময়ে এনেকুৱা ইণ্টাৰ ডিপাৰ্টমেণ্টেল কোঅপাৰেটিভ কাম মানে ঐতিহ্যৰ ক্ষেত্ৰত আমি
1: কৰি আছে। আপুনি সেই গণেশৰ মূৰ্তি ভাগৰ কথা ক'লে, কিমান শতিকাৰ হ'ব?
0: শতিকা বুলি যদি আমি কওঁ আৰু অলপমান আমাক গৱেষণাৰ প্ৰয়োজন সেইখিনি, কিন্তু যদি মই এটা দীঘলীয়া সময় মানে সময়সীমা আপুনি মোক ধৰিবলৈ সুবিধা কৰি দিয়ে তেতিয়াহ'লে মই ক'ম এই আপোনাৰ অষ্টমৰ পৰা দশম শতিকাৰ ভিতৰত মানে ইয়াত হ'ব। কাৰণ যিহেতু গণেশ ঘাটৰ মন্দিৰ ভাগ আপোনালোকে হয়তো সকলোৱে দেখিছে, সময় সমসাময়িকে আমি হ'ব বুলি আমি মানে ভাবিছোঁ।
1: আৰু ধৰক ৰুদ্ৰপদৰ কথাও কোৱা হয় যে হৰহৰিৰ যুদ্ধৰ কথা আমি জানো, শিৱৰ সেয়া ভৰি বুলি চৰণ বুলি কোৱা হয় আচলতে, তেনেধৰণৰ কিছু প্ৰমাণ আপোনালোকে পাইছেনে? সেয়া মানে যিটো আপোনালোকৰ ষ্টাডি আছে সেই সন্দৰ্ভত মই
0: ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত এটা অতি গুৰুত্বপূৰ্ণ কথা এয়াই যে আমি ইতিহাস কি আৰু ইতিহাস কি নহয় আমি মানে আমি মনত ৰাখিব লাগিব। আমাৰ বিশ্বাস, আমাৰ ধৰ্ম, এয়া আমাৰ মানে হৃদয়ৰ মাজত আমি সেইখিনি সদায় আমাৰ আমি ভগৱানক ধূপডাল জ্বলাই আমি ৰাতিপুৱা কাম আৰম্ভ কৰোঁ বা অফিচলৈ ওলাই আহোঁ বা বিভিন্ন আমি যেতিয়া ডেভেলপমেণ্টেল কাম কৰোঁ তাৰ আগত আমি পূজা ভাগ আগবঢ়াই লওঁ। কিন্তু আমি এইটো কথা মানে বুজিব লাগিব আৰু স্বীকাৰ কৰিব লাগিব যে

0: সকলো কথা ইতিহাস নহয়। তেজপুৰত মই মোৰ যি কাৰ্যকাল, তেজপুৰৰ এই কাৰ্যকালত মই এটা বস্তু অনুভৱ কৰিছোঁ যে তাত এটা আপোনাৰ ইতিহাসক লৈ এটা মানে মানুহসকলৰ এটা ৰোমান্টিক দৃষ্টিভংগী আছে। তেওঁলোকে যি আমাৰ ধৰ্মৰ আধাৰত ধৰি লওক অগ্নিগড় হৈ গ'ল বা বানসুৰ হৈ গ'ল, এইসমূহ কথাখিনিকে মানে এটা ঐতিহাসিক মানে দৃষ্টিভংগীৰে চাই, যিটো আমি যদি অকণমান বৈজ্ঞানসন্মতভাৱে চাওঁ সেইটো কথাত কিন্তু অলপমান ভুল দেখিবলৈ পোৱা যাওঁ। কিন্তু আমি আমি তেজপুৰৰ যি পৰিচয়, হৰিহৰ যুদ্ধ হওক বা বানসুৰে হওক, এইখিনি হৈছে তেজপুৰ বা শোণিতপুৰৰ এটা সামগ্ৰিক মানে চিনাকি পৰিচয়। এইটো বস্তু আমি সন্মান কৰি মানে ৰাখিব লাগিব। কিন্তু যেতিয়া সংৰক্ষণৰ কথা আহে, যেতিয়া ঐতিহ্যৰ কথা আহে, যেতিয়া আমি গোটেইখিনি কথাখিনি আগুৱাই লৈ যাবলগীয়া কথা হয় বা বৈজ্ঞানসন্মত গৱেষণাৰ কথা আহে, তেতিয়া কিন্তু আমি মানে অলপমান সাৱধান হ'ব লাগিব যে বানসুৰ হওক বা এনেকুৱা ধৰণৰ হৰিহৰ যুদ্ধ হওক, এইখিনি মিথলজি নে ইতিহাস আমি অলপমান এইটো ক্ষেত্ৰত এটা মানে মানুহৰ মাজত সজাগতা মানে সৃষ্টি কৰিব লাগিব।
1: এতিয়া বিশ্বনাথ ঘাটৰো তেনেধৰণৰ বহু আছে, তাতো বহু এনেধৰণৰ সৰু সৰু দ্বীপৰ মাজত শিৱলিংগ আছে নহয় জানো, কিন্তু দেখিবলৈ পোৱা যায় যে বাৰিষা কালত সেয়া সম্পূৰ্ণ লুপ্ত হৈ যায়। বা আমি শিঙৰি মন্দিৰৰ কথাও ক'ব লাগিব, গুপ্ত কাশী বুলি কোৱা হয়, যিবিলাক যিসমূহৰ কথা আচলতে উল্লেখ আছে আমাৰ শাস্ত্ৰত উল্লেখ আছে, আমাৰ মন্ত্ৰসমূহত উল্লেখ আছে। তো তেনেধৰণৰ সমলসমূহৰ ক্ষেত্ৰত আপোনালোকৰ বিচাৰ কেনেধৰণৰ?
0: জিলা সংগ্ৰহালয়ৰ কিছুমান ক্ষেত্ৰত আমাৰ যি কাম কাজ কৰিবলগীয়া মানে আমি যিমান দূৰলৈকে আগবাঢ়ি যাব পাৰোঁ সেইখিনি অলপমান কেতিয়াবা সীমিত হৈ যায়। কিন্তু জিলা প্ৰশাসনে যেতিয়া আমাৰ সহায় সহযোগ বিচাৰে আমি সেইখিনি কামত আগবাঢ়ি যাওঁ। উদাহৰণস্বৰূপে শিঙৰি মন্দিৰৰ যি আপোনাৰ তাত এটা খনন কাৰ্য হৈছিল, সেই খনন কাৰ্যৰ যি কাম কাজ সেইখিনি জিলা প্ৰশাসনৰ যি মানে ভূমিকা আছিল সেই ক্ষেত্ৰত কিন্তু আমি তেওঁলোকক মানে সহায় সহযোগিতা কৰিছিলোঁ। তাৰ লগতে যিদৰে মই আপোনাক আগতেও মই এবাৰ জনাইছোঁ যে ঐতিহ্যৰ মানে প্ৰমোশ্যন থ্ৰু টুৰিজম, সেই বস্তুটো আমি মানে গুৰুত্ব দিছিলোঁ। আৰু সেইটো ক্ষেত্ৰত মানে টুৰিজম যি আমাৰ বিভাগ আৰু তাৰ লগতে জিলা সংগ্ৰহালয় আৰু জিলা প্ৰশাসন এই তিনিও বিভাগে মানে একেলগে মিলি ইয়াত কাম কাজ কৰিছিলোঁ। হয় হয়,
1: অকল তেজপুৰৰ জিলা সংগ্ৰহালয়তে যে তেজপুৰৰ বা শোণিতপুৰৰ সমলসমূহ আছে তেনে নহয়, গুৱাহাটীৰ সংগ্ৰহালয়তো আছে। যিহেতু আপুনি গুৱাহাটী সংগ্ৰহালয়ৰ দায়িত্বত আছে, ইয়াত কেনেধৰণৰ কীৰ্তিচিহ্নসমূহ ইয়াত আছে?
0: ইয়াতে আমাৰ যি ঠাইত আমি অৱস্থিত আমবাৰী, আমবাৰী নিজে এক ঐতিহাসিক স্থান। বহু লোকে হয়তো নাজানে বা মানে যিসকল অসমৰ ইতিহাসৰ কথা ইমান অৱগত নহয়, যিসকলে অলপমান বেলেগ দৃষ্টিভংগীৰে ইতিহাসটো চাই, তেওঁলোকক মই জনাবলৈ বিচাৰিছোঁ যে আমবাৰীৰ যি স্থান ই এক আপোনাৰ প্ৰত্নতাত্ত্বিক স্থান হয়। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যোনটো কেম্পাছ, তাৰ বাউণ্ডেৰী ৱালখন যেতিয়া বনাই আছিলে, বনাই থাকোঁতে ইয়াত মানে আপোনাৰ এক্সিডেণ্টেলি এটা মূৰ্তি মানে তেওঁলোকে বিচাৰি পাইছিলে। সেই মূৰ্তিটোৰ আলম লৈ ইয়াত যেতিয়া খনন কাৰ্য চলিলে তেতিয়া গম পোৱা গ'ল যে এই জেগাটো অকল এনেই এটা জেগা নহয়, কিন্তু ই এটা অতি চহকী জেগা ইন টাৰ্মছ অফ প্ৰত্নতত্ব। তেতিয়া লাহে লাহে গম পালোঁ যে ইয়াত বিভিন্ন ধৰণৰ মূৰ্তি আছে, ইয়াত বিভিন্ন ধৰণৰ ষ্ট্ৰাকচাৰ্ছ আছে, আৰু বহুতে জানেই দীঘলী পুখুৰীৰ কি ইতিহাস। সেই দীঘলী পুখুৰীৰ ইতিহাসৰ লগত সংলগ্ন কৰি এই জেগাটো মানে সেই সময়ত ডেভেলপ হৈছিলে। আৰু এই জেগাৰ যিসমূহ কীৰ্তি মানে আপোনাৰ বিভিন্ন সমল পোৱা গৈছিলে, মূৰ্তি পোৱা গৈছিলে বা বিভিন্ন শিৱলিংগ বা বিভিন্ন আপোনাৰ চেৰামিক্স, অৰ্থাৎ মানে আপোনাৰ কলহ হওক বা বিভিন্ন মাটিৰ বাচন, তেনেকুৱা ধৰণৰ বাচন, এই গোটেইখিনি বস্তু আমাৰ ইয়াত সংৰক্ষণ হৈ আছে। ইয়াৰ বাহিৰেও বিভিন্ন জেগাৰ মূৰ্তি, ধৰি লওক আপোনাৰ গোলাঘাট জিলাৰ বৰপথাৰ, বৰপথাৰ, তাৰ বাহিৰে শিৱসাগৰ, কাহিলী, গুৱাহাটীৰে কাহিলীপাৰা, ওদালবাকৰা, এই বিভিন্ন স্থানত বিভিন্ন সময়ৰ মূৰ্তি আমি খনন কাৰ্যত পোৱা গৈছিলে। সেই গোটেইখিনি আমাৰ ইয়াতে ধুনীয়াকৈ সংৰক্ষণ হৈ আছে আৰু তাৰ লগতে ডিছপ্লেও হৈ আছে। তাৰ লগতে ভিলেজ লাইফ গেলেৰী বুলি আমাৰ এটা বৰ ধুনীয়া ৰাইজে সময়ে সময়ে আঁকোৱালি লোৱা আমাৰ এটা গেলেৰী আছে, য'ত অসমৰ গ্ৰাম্য জীৱনৰ আমি এক আভাস দিবলৈ তেওঁলোকক চেষ্টা কৰোঁ। তাৰ লগতে আমাৰ আৰ্মছ এণ্ড এমিউনিশ্যন গেলেৰী আছে, য'ত বিভিন্ন সময়ৰ অস্ত্ৰ শস্ত্ৰ বা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ জাপানী সৈন্যসকলৰ পৰা মানে কি বুলি ক'ম, তেওঁলোকৰ পৰা লোৱা যোনখিনি অস্ত্ৰ
1: শস্ত্ৰ,
0: তেওঁলোকতো কহিমালৈকে পাইছিলেহি, সেই সময়ৰ বম, মেচিন গান, এছল্ট ৰাইফল, তেনেকুৱা ধৰণৰ বিভিন্ন অস্ত্ৰ শস্ত্ৰ আছে। তাৰ লগতে হেংদান, টোপ, ঢাল, তৰোৱাল, এনেকুৱা ধৰণৰ আছে। তাৰ লগতে সাঁচি পাতৰ পুথি, বিভিন্ন জনগোষ্ঠীৰ আমাৰ কাপোৰ কানি, তাৰ লগতে আপোনাৰ বিভিন্ন শিলালিপি, তাৰপিছতে আপোনাৰ তাম্ৰকলি, এনেকুৱা ধৰণৰ বিভিন্ন বস্তু আমাৰ ইয়াতে আছে। হয় হয় হয়। আৰু তাৰ লগতে মই এইটো কথাও জনাব খোজোঁ যে আমাৰ যিহেতু মই আগতে কৈছোঁ

0: এটা কনজারভেশন ল্যাবরেটরি আছে, মানুহে দৰ্শকসকলে আহে যদি আহে তেওঁলোকে কনজারভেশন ল্যাবরেটরিটিলৈ যাব পাৰে আৰু আমি তাতনো কিদৰে বস্তুবোৰ সংৰক্ষণ কৰি ৰাখো সেইটো তেওঁলোকে তাতে মানে লাইভ চাব পাৰিব।
1: আৰু আসলতে হেতু জনাও উচিত কেনেধৰণেনো সংৰক্ষণ কৰা হয় আমাৰ সমলসমূহৰ। এতিয়া সময় বহু আগবাঢ়ি গৈছে, আমাৰ ইতিহাসৰ কথা নৱপ্ৰজন্মক অৱগত কৰাটো অতিকৈ প্ৰয়োজনীয়। আপুনি এগৰাকী বিষয়া হিচাপে কেনেধৰণে দেখিছে যে অভিভাৱকসকলে এই ক্ষেত্ৰত কেনেধৰণৰ গুৰুত্ব আৰু কৈছে যে নিজৰ শিশুসকলক জানিবৰ কাৰণে, নিজৰ ইতিহাস জনাৰ বাবে সংগ্ৰহালয়সমূহলৈ তেওঁলোকে লৈ আহে?
0: যদিও আমি বিভিন্ন সময়ত দেখোঁ যে এটা কথা কোৱা হয় যে আজিকালি কিতাপ নপঢ়ে, আজিকালি ফোন চায় বা আগৰ দিনৰ নিচিনা নহয়, কিন্তু এইটো ক্ষেত্ৰত আমি কিছুমান ব্যতিক্ৰমী মানে মানে চিনাৰিঅ'জো আমি দেখিছোঁ য'ত নিজৰ ল'ৰা ছোৱালীক বা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ইয়ালৈ আহে আৰু তেওঁলোকে কিন্তু সমানে গোটেই মানে মিউজিয়ামটো তেওঁলোকে চাই হয় আৰু তেওঁলোকে অনুভৱ কৰে। কিন্তু কথাটো হৈছে তেওঁলোকক আমি তেওঁলোকৰ ভাষাত আমি বুজাব পাৰিব লাগিব। আমাৰ যি সংগ্ৰহালয় আছে, সংগ্ৰহালয়টোত আমি এটা কথা আমি চবেই সকলোৱে স্বীকাৰ কৰি লৈছোঁ যে সকলোৱে আমাৰ যি বেকগ্ৰাউণ্ড সেই বেকগ্ৰাউণ্ডৰ নহয়, সকলোৱে হয়তো আৰ্ট হিষ্টৰিয়ান নহয়, সকলোৱে হয়তো আৰ্কিঅলজিষ্ট নহয়, সকলোৱে মিউজিঅলজিষ্ট নহয়, কোনোবা এজন নতুন মানুহো আহিব পাৰে যোনে একোৱে নাজানে, তেওঁলোকে প্ৰথমবাৰ শিকিব খোজে। চ' যেতিয়া আমি এজন সৰু ল'ৰাক বা সৰু ছোৱালীক আমি যেতিয়া কিছুমান কথা ক'বলৈ হয় আমি তেওঁলোকক সৰু, আমি নিজেও সৰু হৈ যাবলগীয়া হয়। তো আমাৰ সংগ্ৰহালয়ৰ পৰা আমি এটা মিউজিয়ামৰ নাম মুখ বুলি আমি এটা মানে প্ৰচেষ্টা এটা আমাৰ আছে, আমি য'ত সংগ্ৰহালয়তে বাহিৰলৈ লৈ যাওঁ বিভিন্ন স্কুল কলেজলৈ, তেতিয়া আমি তাত মানে তেওঁলোকৰ লগত আমিও স্কুল কলেজৰ ল'ৰা ছোৱালীয়ে হৈ যাওঁ, তেওঁলোকক আমি তেওঁলোকৰ ভাষাত আমি বুজাবলৈ চেষ্টা কৰোঁ। আৰু এইটো কৰিলেহে মই ভাবোঁ যি আমাৰ নৱপ্ৰজন্ম, নৱপ্ৰজন্ময়ো লাহেকৈ অলপমান তেওঁলোক আগ্ৰহী হ'ব ইতিহাস, আমাৰ ঐতিহ্য, আমাৰ গোটেই যি সংৰক্ষণৰ প্ৰচেষ্টা, কাৰণ কাইলৈ তেওঁলোক আমি যি স্থানত আছোঁ কাইলৈ তেওঁলোক এই স্থানত আহিব, এই স্থানত আহি তেওঁলোকৰ এই চিৰিকিডাল যদি আমি বনাই দিব নোৱাৰোঁ, মই ভাবোঁ এইটো আমাৰ অসমৰ যি ঐতিহ্য ইয়ালৈ বা ভাবুকি কঢ়িয়াই আনিব। আৰু এই ভাবুকি যেতিয়া নাহে তাৰ বাবে আমি সময়ে সময়ে নিজৰ যি প্ৰচেষ্টা আমি হাতত লৈ আহিছোঁ।
1: খুব সুন্দৰ পদক্ষেপ আচলতে তেওঁ কৈছে যে তেওঁলোকে কেনেধৰণে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক, শিশুসকলক আচলতে বুজাব বিচাৰিছে যে আমাৰ ইতিহাস কি, আমাৰ কেনেধৰণৰ সম্পদ বৰ্তমান সংৰক্ষণ কৰি ৰখা হৈছে আৰু সেই সম্পদ নিশ্চয়কৈ তেওঁলোকেই আগবঢ়াই লৈ যাব লাগিব ভৱিষ্যতলৈ। আৰু তেওঁলোকেই বৰ্ণনা কৰিব লাগিব যে আমি কোন ঠাইৰ আচলতে বাসিন্দা, আমাৰ ইতিহাসনো কি, আমাৰ ইতিহাসে কি কয়, সেয়া তেওঁলোকে বৰ্ণনা কৰিব লাগিব। খুব সুন্দৰ আচলতে পদক্ষেপ। এতিয়া যিহেতু ডিজিটেলৰ কথা আপুনি কৈছে, ফেচবুক ইনষ্টাগ্ৰাম পেজত আপোনালোকে প্ৰচাৰ কৰিছে, ইয়াৰ বাহিৰেও আৰু এনেধৰণৰ কোনো প্ৰচেষ্টা আপোনালোকে গ্ৰহণ কৰিছেনে যাৰ জৰিয়তে আচলতে বিদেশৰ পৰাও বহু পৰ্যটক আমাৰ অসমলৈ আহে, তেজপুৰ বিশেষকৈ আহে, তেওঁলোকেও সেই সন্দৰ্ভত গম পাব?
0: আমাৰ যোৱা বছৰ এটা ৱেবছাইট আমি লঞ্চ কৰিছোঁ অসম ষ্টেট আছাম ষ্টেট মিউজিয়ামৰ, অসম ৰাজ্যিক সংগ্ৰহালয়। তাৰ বাহিৰে জিলা সংগ্ৰহালয় তেজপুৰক লৈ আমি কিছু পৰিকল্পনা আছে আৰু এই পৰিকল্পনাসমূহ ৰূপান্তৰ কৰিবলৈ আমি এই বছৰৰ পৰাই চেষ্টা কৰিছোঁ। এই গোটেইখিনি বস্তুত আমি যদি আপোনাক জনাবলৈ মানে পাৰোঁ, তাতে এটা কথা আহি পৰিব যে আমাৰ যি আমাৰ যোনটো বিল্ডিংটো 1885ৰ আপোনাৰ সেইটো ডাক বাংলো, সেই ডাক বাংলোটোৰো সংৰক্ষণ এতিয়া মানে প্ৰয়োজন হৈ আহিছে। সেই তাৰ সংৰক্ষণৰ পৰা আৰম্ভ কৰি আমাৰ যি কালেকশ্যন আছে তাৰ সংৰক্ষণ, তাৰ লগতে এটা অত্যাধুনিক ষ্টৰেজ, তাৰপিছত আপোনাৰ বাহিৰৰ যি আমাৰ ডিছপ্লে এৰিয়া গোটেইখিনি আমি তাত কাম কাজ কৰিম। এই কাম কাজখিনি কৰাৰ উপৰিও আমি যি ডিজিটেলৰ যুগৰ কথা কৈ আহিছোঁ, এই ডিজিটেল যুগৰ লক্ষ্য ৰাখি আমি কিছুমান তাতে বস্তু আমি মানে আনিবলৈ চেষ্টা কৰিম। প্ৰথম কথা হৈছে কিছুমান কিউআৰ কোড, ধৰি লওক এজন বাহিৰৰ মানুহ আহিলে, তেওঁ আহি সেই বস্তুটোনো কি, বা মহাৰাষ্ট্ৰ বা মানে বেংগলৰ পৰা এজন মানুহ আহিলে বা কাশ্মীৰৰ পৰা মানুহ আহিলে, তেওঁলোকে জানিব খুজিব যে বিষ্ণু প্ৰসাদ ৰাভানো কোন, আমাৰ তাতে এখন ছবি আছে, এখন বিষ্ণু প্ৰসাদ
1: ৰাভাৰ
0: মৃত্যুৰ আগত তেওঁ আঁকি থৈ যোৱা ছবি, সেইখন যেতিয়া তেওঁলোকে দেখিব তাৰ মহত্বটোনো কি, মানুহজননো কোন, এতিয়া আপুনি জানে বা মই জানো যে বিষ্ণু প্ৰসাদ ৰাভা, তেতিয়া তেওঁ যদি কিউআৰ কোডটো স্কেন কৰে তেতিয়া তেওঁ গম পাব যে বিষ্ণু প্ৰসাদ ৰাভা নহয়। বা আমাৰ তাতে এটা ধৰি লওক তাঁতশালৰ মাকো এটা আছে, মাকোটোৱে যেতিয়া এজন বাহিৰৰ মানে আপোনাৰ এজন ফৰাচীয়ে হওক বা এজন মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মানুহ তেওঁ আহিলে, তেওঁ আহি যেতিয়া এইটো বস্তু মানে স্কেন কৰিব তেতিয়া গম পাব যে অ মাকোটো এনেধৰণৰ। তাতে আমি ধৰি লওক অলপমান এনিমেশ্যনছ আনাৰ কথা ভাবি আছোঁ যাতে তেওঁ দেখাব পাৰোঁ যে মাকোটো এনেকৈ চলায়, এনেকৈ ধৰণৰ কৰে, তেনেকুৱা ধৰণৰ কিছুমান কৰি

0: ভাবি আছো। তাৰ লগতে আপোনাৰ আগৰ প্ৰশ্নটো মানে সেইটো মই ইয়াত এটা কথা ক'ব খোজোঁ, আমাৰ তাতে কিছুমান আমি ডিজিটেল এলিমেণ্টছ আমি তাত কৰাৰ কথা ভাবিছোঁ। ধৰি লওক এটা গেম, তেওঁলোকে গোটেই গেলেৰীটো চালে, গেলেৰীটো চাই পিনি যেতিয়া সেই গেমটোলৈ আহিব তাত তেওঁলোকক মানে সৰু সৰু কিছুমান কুইজ থাকিব, চ' মানে অলপমান তেওঁলোকেও অলপমান ফূৰ্তি এটা পাব যে অঁ আমি কিনো শিকিলোঁ তাত এবাৰ চাওঁচোন, আৰু যদি শিকে সৰু এটা পুৰস্কাৰ, এনেকুৱা ধৰণৰ সৰু সৰু বস্তু যোনটোৰ ইম্পেক্টটো কিন্তু বহুত ডাঙৰ
1: হয়, তেওঁলোকৰ জ্ঞানো হ'ল, তেওঁলোকে খেলিলেও পুৰস্কাৰো পালে, আনন্দও পালে সকলো মানে।
0: সেই তেনেকুৱা ধৰণৰ ডিজিটেল কিছুমান বস্তু আমি তাতে অনাৰ কথা ভাবি আছো। বাকী যি আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় পৰ্যটকৰ কথা আপুনি কৈছে, এই গোটেইখিনিৰ প্ৰচেষ্টা অকল আমি ল'ব নোৱাৰোঁ আৰু আমি লোৱাও নাই, আৰু যি পৰ্যটন বিভাগ, এই পৰ্যটন বিভাগে কিন্তু আমাক এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে। আমাৰ যি ব্ৰচাৰ্ছ হওক বা আমাৰ যি ধৰণৰ নথি পত্ৰসমূহ থাকে বা যোগাযোগ কৰিবলৈ যি কণ্টেক্ট ডিটেইলছ থাকে বা কেটালগ থাকে, এইবোৰ আমাৰ যি আমাৰ পৰ্যটন বিভাগৰ যোনটো আমাৰ গেষ্ট হাউচ আমি তাতে ৰাখিছোঁ, বা তেওঁলোকে বিভিন্ন ডাঙৰ ডাঙৰ যি তেজপুৰত হোটেল আছে সেই হোটেলবোৰতো ৰাখিবলৈ আমাক সুবিধা কৰি দিছে। এনেকুৱা ধৰণৰ কিছুমান প্ৰচেষ্টা লৈ আমাৰ যাতে ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় যি পৰ্যটক আহে তেওঁলোকে যাতে আমাৰ জিলা সংগ্ৰহালয়টো দেহমুখী মাৰে, এনেকুৱা ধৰণৰ কিছুমান প্ৰচেষ্টা
1: আপোনালোকে হাতত লৈছে। আপোনালোকে যি প্ৰচেষ্টা হাতত লৈছে আমি বিচাৰিম সেই প্ৰচেষ্টা আপোনালোকৰ ফলপ্ৰসূ হওক। আৰু তেজপুৰৰ বিষয়ে, শোণিতপুৰৰ বিষয়ে, অসমৰ বিষয়ে আচলতে সকলোৱে জানক, কেৱল বাহিৰৰ নহয় অসমৰ যিসকল জনসাধাৰণ আছে তেওঁলোকেও গম পাওক, সেয়া আপোনালোকে ব্যৱস্থা কৰক। যিহেতু আমাৰ সময় হৈ আহিছে, শেষত আপোনাৰ এই সন্দৰ্ভত মতামত জানিব বিচাৰিম।
0: ঐতিহ্যৰ আমাৰ ইতিহাস, আমাৰ প্ৰত্নতত্ব, আমাৰ সংস্কৃতি গোটেইবোৰক লৈ আমি গৌৰৱ, সকলোৱে গৌৰৱ কৰিব লাগে। কিন্তু অকল গৌৰৱ কৰিলেই নহ'ব, সময়ে সময়ে আমি ইয়াৰ যি বিজ্ঞানসন্মত সংৰক্ষণ, বিজ্ঞানসন্মত প্ৰসাৰ, আমাৰ এথিকেল মানে কিছুমান প্ৰেক্টিচেছ, আমি সকলোখিনি গুৰুত্ব দিব লাগিব। আৰু কেতিয়াবা আমি দেখোঁ যে অকল আমি কিছুমান ক্ষেত্ৰত মানে ভুলখিনি মানে ধৰোঁ, কিন্তু সেই ভুলখিনিনো কিদৰে আমি শুধৰাই দিব পাৰোঁ, সেইখিনি কথাও যদি আমাক ৰাইজে অৱগত কৰে, বা কেতিয়াবা যদি কেতিয়াবা কোনোবাৰ কাৰোবাৰ ঘৰত কিবা এটা কাম কৰি থাকোঁ, মূৰ্তি এটাই ওলালে বা কিছু মূল্যৱান বস্তুৱে ওলালে, সেই মূল্যৱান বস্তুখিনি যদি ওলায়, এইটো আমাৰ আহ্বান যে তেওঁলোকে আমাক যাতে অৱগত কৰে। কাৰণ সেইটো অকল এটা সোণৰ মুদ্ৰা বা এটা মূল্যৱান বস্তুৱে নহ'ব পাৰে, ই আমাৰ তেজপুৰৰ যি ইতিহাস, ইতিহাসক এটা নতুন মানে দৃষ্টিভংগীৰে চোৱাত সহায় কৰিব পাৰে। সেইখিনি কথাই মই ক'ব খোজোঁ। তাৰ বাহিৰে এটা মোৰ আহ্বান থাকিব, সকলোৱে আহক জিলা সংগ্ৰহালয় তেজপুৰলৈ, আপোনালোকে আহক, আপোনালোকৰ পৰিয়াললৈ আহক, আপোনালোকৰ ওচৰ চুবুৰীয়াক লৈ আহক, এইটো আপোনালোকৰে সংগ্ৰহালয়, আপোনালোকৰ যিহেতু আপোনালোক টেক্স পেয়াৰ, আপোনালোক টেক্স পেয়াৰৰে এইটো এটা মানে আমি ৰেফাৰেন্স চলি আছোঁ। চ' আপোনালোকে আহক, আমিনো কিদৰে কাম কাজ কৰোঁ, কিনো বস্তু ৰাখিছোঁ চাওঁ, আপোনালোকেও অলপমান আনন্দ লওক, আমি আমাৰ সেয়াই আহ্বান।
1: খুব সুন্দৰ কথা আচলতে তেখেতে কৈছে, আহিলেহে আমি গম পাম যে সংগ্ৰহালয় এটাত কিনো আছে, কি কয় সেয়া, আমাৰ ইতিহাসৰ কথা কি কয় সেয়া কথা আমি তালে আহিলেহে আচলতে গম পাম। নৱপ্ৰজন্মও আহক, জ্যেষ্ঠজনো আহক, আৰু সকলোৱে নিজৰ ইতিহাসক, নিজৰ সংস্কৃতিক লৈ গৌৰৱ কৰক। অশেষ ধন্যবাদ জনাইছোঁ আপোনাক আজি আপুনি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে। শ্ৰোতাৰ ইমান পৰে কথা পাতোঁ আহক অনুষ্ঠানটি শুনিলে। আজি এই অনুষ্ঠানত আমাৰ সৈতে আছিল তেজপুৰ জিলা সংগ্ৰহালয়ৰ তেখেত জিলা সংগ্ৰহালয় বিষয়া অভিলাষ ৰাজখোৱা। অনুষ্ঠানটি আগধৰি সম্পাদনা কৰিলে ৰূপলী বৰাই, প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।
2: শ্ৰোতাবৃন্দ সতৰ্ক হওক, যদিহে ব্ৰেকিং নিউজ হৈ পৰিব নিবিচাৰে তেন্তে পইচা পঠিওৱাৰ সময়ত নাম আৰু ধনৰ পৰিমাণ সদায় দুবাৰ পৰীক্ষা কৰিব।
3: RBI কয় কাৰোবাক পেমেণ্ট কৰাৰ সময়ত অলপ সাৱধান হ'ব।
4: শ্ৰোতাই ইমানপুৰে কথা পাতোঁ আহক অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি ইতিপূৰ্বে প্ৰচাৰিত, এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM-ৰ 102.4 মেগাহাৰ্টজত। এতিয়া শুনাবলৈ লৈছোঁ কেইটিমান হিন্দী বোলছবিৰ গীত। প্ৰথমে শুনো আহক শ্ৰী 420 বোলছবিৰ এটি গীত, কণ্ঠদান কৰিছে মুকেশ আৰু সংগীবৃন্দই।

প্ৰিয় শ্ৰোতা, হিন্দী বোলছবিৰ গীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ আৱাৰা বোলছবিৰ আন এটি গীত। কণ্ঠদান কৰিছে লতা মংগেশকাৰ আৰু সংগীসকলে।

শ্ৰোতাই, হিন্দী বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ শ্ৰী 420 বোলছবিৰ আন এটি গীত। কণ্ঠদান কৰিছে আশা ভোচলে আৰু মান্না দে আৰু সংগীতবৃন্দই।

ইণ্ডিভল ছবিৰ গীতৰ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ ছাজান কা ঘৰ ছবিৰ আন এটি গীত, শিল্পী কুমাৰ চানু আৰু অলকা য়াগ্নিক।

শ্ৰোতাই ইমানপৰে হিন্দী বোলছবিৰ গীত অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ গৈ সময় নিশা 10:30, লগে লগে অন্ত পৰিল আমাৰ আজিৰ অধিৱেশনৰ। কাইলৈ ৰবিবাৰে আমাৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 FM বেণ্ডৰ 102.4 MHz যোগে। কাইলৈ আমাৰ বিয়লিৰ অধিৱেশন মুকলি কৰা হ'ব 5:25 মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 MHz যোগে। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল মঞ্জু বড়ো, অম্লানজ্যোতি দত্ত আৰু নবজিৎ ৰাভা, ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো।